0: জাতি উপজাতিৰ মাজত, আৰু আনকি মানুহে প্ৰতি থকা প্ৰবল বিশেষত্বসমূহে এটি কান্তিৰ পৰা বেলেগ যেন দেখুৱাব। গতিকে নিৰপেক্ষ বিভাগ আৰু সমতা থকা এই জগতত প্ৰতি জাতিয়েই যেন বিশেষ ধৰণৰ শক্তি সঞ্চয় আৰু বিতৰণ কৰা এটি আচৰিত যন্ত্ৰ, আৰু সেই জাতিৰ আন আন শক্তিৰ মাজত সেই বিশেষ শক্তিটি সেই জাতিৰ বিশেষ লক্ষণ হৈ জিলিকি থাকে। মানৱ প্ৰকৃতিৰ কোনো বিশেষ অংশৰ আলোড়ন ঘটিলেই তাৰ প্ৰভাৱ কম বেছি পৰিমাণে সকলোৱে অনুভৱ কৰিলেও যি জাতিৰ সেইটি বিশেষ লক্ষণ আৰু সাধাৰণতে যাক কেন্দ্ৰ কৰি তাৰ উদ্ভৱ হয়, সেই আলোড়নে সেই জাতিৰ গভীৰতম অন্তঃস্থললৈ কঁপাই তোলে। যিয়ে মানুহক আদৰ্শ লাভত সহায় কৰে, সি প্ৰত্যেক মানুহৰ মনত সত্য। সংসাৰী ভাৱৰ মানুহৰ মনত যি বস্তুৰ সলনি টকা আহে সেই সত্য, যাৰ সলনি টকা নাহে সেই অসত্য। প্ৰভুত্বৰ আকাংক্ষা থকা লোকৰ মনত যিয়েই লগৰ মানুহৰ ওপৰত সৰ্বাধিনায়ক হোৱাৰ আকাংক্ষা পূৰ্ণ কৰে সেই সত্য, আন সকলোৱেই অসত্য। যি জীৱনৰ বিশেষ প্ৰিয় আকাংক্ষাৰ হৃদয় স্পন্দনৰ প্ৰতিধ্বনি নতুলে তাত মানুহে একো বিচাৰি নাপায়। যিবিলাকে ধন, সোণ, নাম নাইবা আন যিকোনো ভোগক জীৱনৰ শক্তিসমূহৰ সলনি লক্ষ্য কৰি লয়, যাৰ মানত ৰণ সাজত যুদ্ধং দেহি বুলি দপ্তপাই যুদ্ধযাত্ৰা কৰাই শক্তি প্ৰকাশৰ চিন, যাৰ মানত ইন্দ্ৰিয় সুখেই জীৱনৰ একমাত্ৰ সুখ, তেওঁলোকৰ বাবে সত্য, বিবেক আদি কথাবোৰৰ কোনো মূল্য নাই। অজ্ঞান, অসাম্য আৰু কামনা এই তিনিটা মানুহৰ দুখৰ কাৰণ, আৰু সেইবোৰৰ প্ৰতিটিৰ লগত আনটিৰ অনিবাৰ্য সম্বন্ধ। এজন লোকে আন মানুহতকৈ, আনকি জন্তুতকৈ নিজকে ডাঙৰ বুলি ভাবিবৰ কি কাৰণ আছে? সকলোতে একে সাম্যই বিৰাজ কৰিছে। বহুতে ক'ব এই ভাৱ সন্ন্যাসীৰহে উপযুক্ত, আমাৰ দৰে গৃহস্থী লোকৰ কাৰণে নহয়। অৱশ্যে সংসাৰৰ নানা কাম কৰিবলগা হোৱা গৃহস্থই সম্পূৰ্ণৰূপে এই সাম্য ভাৱ লাভ কৰিব নোৱাৰে। কিন্তু সেই সাম্য লাভ কৰা সকলো সমাজ, সমগ্ৰ মানৱ জাতি, সকলো জীৱ আৰু সমুদায় প্ৰকৃতিৰ আদৰ্শ। অসাম্যই মানৱ প্ৰকৃতিৰ দুখৰ কাৰণ, মানৱ জাতিৰ ওপৰত অভিশাপ, সকলো দুৰ্গতিৰ মূল। ইয়াৰ পৰাই শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক সকলো বন্ধনৰ উৎপত্তি। ঈশ্বৰক সকলো ঠাইতে সমভাৱে অৱস্থিত দেখি তেওঁ আত্মাৰে আত্মাক হিংসা নকৰে, গতিকে তেওঁ পৰম গতি লাভ কৰে। অলপ কথাতে এটা শ্লোকত এইদৰেই মুক্তিৰ বিশ্বজনীন পথ দেখুওৱা হৈছে।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাখিনি স্বামী বিবেকানন্দৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত নিবেদন কৰিছোঁ নবীন ৰাজকোঁৱৰৰ চেতাৰবাদন, ৰাগ নাট ভৈৰৱ।

ইমান পৰে শ্ৰোতাসকলে নবীন ৰাজকোঁৱৰৰ চেতাৰ বাদন শুনিলে। ৰাগ আছিল নাট ভৈৰৱ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো খনা দাসৰ কণ্ঠৰ বৰগীত। শিল্পীৰ কণ্ঠত পুনতে শুনোৱা হওক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এই বৰগীতটি।

আপোনালোকে বৰগীত শুনিছে খনা দাসৰ কণ্ঠত। অনুষ্ঠানত এইবাৰ শুনো আহক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত আনীতি বৰগীত।

শ্ৰোতাসকলে খনা দাসৰ কণ্ঠৰ দুটি বৰগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি।

সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত অসমত কল খেতিৰ ব্যৱহাৰিক সম্ভাৱনা সম্পৰ্কে এটি আলোচনাৰ প্ৰথম ভাগ। ইয়াত ভাগ ল'ব উৰ্মিল বৰঠাকুৰ।

আৰু ডক্টৰ দৰদী প্ৰিয়ম তোৱৰাই। আগ ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই। লগতে থাকিব পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:45 হিন্দী ভাষা শিক্ষাৰ পাঠ। হিন্দী অলংকাৰ যুগুতাই আগবঢ়াব প্ৰিয়া শৰ্মাই। দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ্য জুবিনৰ জেউতিৰে। আগবঢ়াব ঝুনা কংকন ভূঞা আৰু ত্ৰিদিশা বৰাই। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 11:30 এখনি বিজ্ঞান ধাৰাবাহিক সমগ্ৰত সময়ৰ অষ্টাদশ খণ্ড। ৰচনা মেঘনা চৌধুৰীৰ। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। দিনৰ 10:30 নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত পৰিৱেশ আৰু জলবায়ুৰ ভৱিষ্যৎ 2026 শীৰ্ষক দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সমাৰোহৰ উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:45 অসমা সুষমা অনুষ্ঠানত এখনি আলেখ্য আমাৰে মইনা হুবয়েৰ দ্বিতীয় খণ্ড। ৰচনা ডক্টৰ প্ৰবীণ শইকীয়াৰ। প্ৰযোজনা দিলীপ দাসৰ। 6:55 জ্ঞান বিজ্ঞান। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। আজি পুৱা প্ৰচাৰণৰ সময় 7:15। প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। চাৰে 7:00 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকনৰ উপন্যাস জল পদুমৰ পাঞ্চৰীৰ অষ্টাদশ খণ্ড। পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 8:30 গীতিমালিকাৰ শিল্পী জয়প্ৰকাশ দাস, প্ৰতীক্ষা ডেকা আৰু মেঘদ্বীপ দেউৰী, সংগীতা বৰঠাকুৰ, অপূৰ্ব কুমাৰ দাস আৰু মৃদুলা দাস। 9:15 জিলাৰ ৰেহৰূপ অনুষ্ঠানত গোলাঘাট জিলাৰ ৰেহৰূপ শুনিবলৈ পাব। 9:20 হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। 10:00 একক চিনেমাৰ গীতৰ অনুষ্ঠান। 11:05 পৰাগমালা লাইভ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মৌচুমী চহৰীয়াৰ কণ্ঠৰ আধুনিক গীত। ১:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত চিপ্ৰা বেনাৰ্জীৰ স্বৰোৎবাদন ৰাগ চুত চাৰং। 1:50 সুধাকণ্ঠৰ গীত। 12:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 জুবিন গাৰ্গৰ কণ্ঠৰ আধুনিক গীত। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বড়ো অনুষ্ঠান। 5:25 আধুনিক গীতৰ অনুষ্ঠান। ৬:40 নুপুৰ ৰয়ৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত। 7:05 বৃন্দগান। 7:20 জুবিন গাৰ্গৰ কণ্ঠৰ আধুনিক গীত। 7:35 পূবালী সুৰ অনুষ্ঠানত জালিমন ৰংপীৰ কণ্ঠৰ কাৰ্বি গীত। নিশা

8:02 দৃষ্টিপাত, নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান, নিশা 9:00 চিত্ৰগীত। চাৰে 9:00 আলাপ অনুৰাগ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী পখিলা লেকথেপিৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। নিশা 10:00 অখিল ভাৰতীয় সংগীতানুষ্ঠানত ৰফিক খানৰ বেহেলাবাদন। অনুষ্ঠান পৰিচিতি ইমানেই।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্রতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: ট্রানজিষ্টর আবিষ্কারৰ কাহিনী। অতীতত আমি ব্যবহাৰ কৰা ডাঙৰ আকাৰৰ ৰেডিঅ'টো বৰ্তমান প্ৰকৃততে লৈ ফুৰিব পৰা হ'ল কেৱল ট্ৰেঞ্জিষ্টৰ আৱিষ্কাৰৰ বাবে। এই গুৰুত্বপূৰ্ণ বিপ্লৱৰ সূচনা হৈছিল 1947 চনত, যিদিনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেল টেলিফোন লেবৰেটৰীৰ 3 জন বিজ্ঞানীয়ে ট্ৰেঞ্জিষ্টৰৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰিছিল। চকলি, বাৰ্ডিন আৰু ব্ৰেটেইন নামৰ এই 3 জন বিজ্ঞানীয়ে এটা দল হিচাপে 2 বছৰৰো অধিক কাল কঠোৰ পৰিশ্ৰম কৰিছিল আৰু এটা এধানমানি জাৰ্মেনিয়াম ক্ৰিষ্টেলৰ সহায়েৰে ট্ৰেঞ্জিষ্টৰৰ কাৰ্যপ্ৰণালী প্ৰদৰ্শন কৰিছিল। এই আহিলাবিধে প্ৰচলিত নিৰ্বাত নলী বা ট্ৰায়ডবোৰৰ দৰে বৈদ্যুতিক সংকেত পৰিৱৰ্ধন কৰিব পাৰে। 1907 চনত লি ডে ফৰেষ্টে ট্ৰায়ডৰ আৱিষ্কাৰেৰে ইলেক্ট্ৰনিক যুগৰ সূচনা কৰে বুলি ক'ব পাৰি। ট্ৰায়ড এটা অতি গুৰুত্বপূৰ্ণ ইলেক্ট্ৰনিক উপাংশ আৰু 1950ৰ দশকৰ মাজভাগলৈকে ইয়াৰ ব্যৱহাৰ হৈ আছিল। ইয়াৰ 3টা অংশ আছে, এটা কেথত, এটা এনত আৰু 2টাৰে মাজত এটা গ্ৰিড। কেথতটো তপতালে ইলেক্ট্ৰন নিৰ্গত হয়। এই ইলেক্ট্ৰনৰ প্ৰৱাহে আহিলাটোৰ মাজেৰে বিদ্যুৎ প্ৰৱাহৰ সৃষ্টি কৰে। কেথতটো আগুৰি থকা এনতটো বহিৰ্ভাগত অৱস্থিত বেটাৰীৰ ধনাত্মক প্ৰান্তৰ সৈতে সংযোজিত থাকে। ই কেথডৰ পৰা নিৰ্গত ইলেক্ট্ৰনবোৰ সংগ্ৰহ কৰে। গ্ৰিডটো হ'ল কেথডৰ চাৰিওফালে শিথিলভাৱে মেৰিয়াই থোৱা তাঁৰৰ এক কুণ্ডলী, যি ট্ৰায়ডৰ মাজেৰে যোৱা ইলেক্ট্ৰনৰ প্ৰৱাহ নিয়ন্ত্ৰণ কৰিব পাৰে। এই 3টা বিদ্যুৎদ্বাৰ কাঁচৰ নলীৰ আকৃতিৰ এটা যতনত ভৰাই যতনটো বায়ুশূন্য কৰি বন্ধ কৰি দিয়া হয়। সেইকাৰণে বহুতে ইয়াক নিৰ্বাত বা বায়ুশূন্য নলী বুলি কয়। ট্ৰায়ডৰ এটা ধৰ্ম হ'ল ই অতি ক্ষুদ্ৰ বৈদ্যুতিক সংকেত গ্ৰহণ কৰিব পাৰে আৰু সেইবোৰৰ পৰিৱৰ্ধন ঘটাব পাৰে, অৰ্থাৎ আকৃতি আৰু বৈশিষ্ট্য সলনি নকৰাকৈ সেইবোৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। গ্ৰিডলৈ যোগান ধৰা এটা ক্ষুদ্ৰ বৈদ্যুতিক সংকেতে কেথড আৰু এনডৰ মাজত প্ৰৱাহিত বিদ্যুতৰ বৃহৎ পৰিৱৰ্তন ঘটায় আৰু এইটোৱে হৈছে ইলেক্ট্ৰনিকৰ পৰিৱৰ্তকৰ মূল কথা। ৰেডিঅ' আৰু টেলিভিছন, ৰেডাৰ ব্যৱস্থাত আৰু প্ৰথম অৱস্থাৰ কম্পিউটাৰত উল্লেখযোগ্য সফলতাৰে ট্ৰায়ডৰ ব্যৱহাৰ কৰা হৈছিল। কিন্তু তথাপিও ইয়াৰ এটা ডাঙৰ অসুবিধা আছিল, কেথডটো তপতালেই ইলেক্ট্ৰন নিৰ্গত হয়। কেথড তপতাওঁতে বুজন পৰিমাণৰ বৈদ্যুতিক শক্তি খৰচ কৰিবলগীয়া হয়। আনহাতে কেথডৰ পৰা ইলেক্ট্ৰন নিৰ্গমন নহ'লে ট্ৰায়ডে সংকেত পৰিৱৰ্ধন কৰিব নোৱাৰে। এইকাৰণেই 2য় মহাযুদ্ধৰ সময়ত ব্যৱহাৰ কৰা পৰ্টেবল যোগাযোগ ব্যৱস্থাৰ বাবে যন্ত্ৰপাতিৰ লগতে কেথড তপতাবলৈ গধুৰ গধুৰ বেটাৰীও লৈ ফুৰিবলগীয়া হৈছিল। অতিৰিক্ত শক্তিৰ প্ৰয়োজন হোৱা এই কথাটোৰ বাবে

বহুতো বিজ্ঞানী আৰু উদ্যোগিক গৱেষণাগাৰে ট্ৰায়ডৰ বিকল্প উদ্ভাৱনৰ বাবে গৱেষণা কৰি যাবলৈ উৎসাহিত হৈছিল। উইলিয়াম চকলি আৰু তেওঁৰ সহযোগীসকলে ট্ৰেঞ্জিষ্টৰৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰাৰ লগে লগে ট্ৰায়ড আৰু ট্ৰায়ডৰ দৰে অন্যান্য নিৰ্বাত নলীৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা ইলেক্ট্ৰনিক্স বিজ্ঞানৰ বুনিয়াদ গঠন হয়। এই নতুন আহিলাবিধৰ পোনপটীয়া সুবিধাটো হ'ল ইয়াক আগতীয়াকৈ তপতাব নালাগে। পৰিৱৰ্তনৰ বেলিকা ই ট্ৰায়ডৰ দৰে কাৰ্যকৰী হয়। তাতোকৈ ডাঙৰ কথা, ট্ৰায়ডৰ তুলনাত ই অত্যন্ত সৰু আৰু কম বিভৱতে ই কাম কৰে। এই ক্ষুদ্ৰ ট্ৰেঞ্জিষ্টৰবোৰে ইলেক্ট্ৰনিক যন্ত্ৰপাতিবোৰৰ আয়তন সৰু কৰি অনাত অৰিহণা যোগায়। কিন্তু এটা দশকৰ পিছত যিটো ঘটনা ঘটিল সেইটো ইয়াতোকৈ যথেষ্ট বিস্ময়জনক। 1959 চনত জেক কিলবিয়ে জাৰ্মেনিয়ামৰ এটা টুকুৰাত অথবা জাৰ্মেনিয়ামৰ এটা চিপত কেইবাটাও ট্ৰেঞ্জিষ্টৰ ডায়ড ৰোধক আৰু ধাৰক একেলগে লগ কৰি সম্পূৰ্ণ এটা ইলেক্ট্ৰনিক বৰ্তনী তৈয়াৰ কৰি উলিয়ালে। কিছুদিনৰ ভিতৰতে ৰবাৰ্ট নয়েছে কিলবিৰ এই বৰ্তনীৰ পৰিহাদন কৰিলে। তেওঁ আগবঢ়োৱা প্ৰযুক্তি কম বেছি পৰিমাণে আজিও ব্যৱহৃত হয়। 1960ৰ দশকৰ মাজভাগলৈকে ছিলিকনৰ সৰু টুকুৰা এটাতে বহুতো ট্ৰেঞ্জিষ্টৰ আৰু অন্যান্য ইলেক্ট্ৰনিক উপাংশ একলগ কৰি বহাব পৰা হ'ল। এইবোৰকে সমন্বিত বৰ্তনী বা ইণ্টিগ্ৰেটেড চাৰ্কিট বা চমুকৈ IC বুলি কোৱা হয়।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত খালী হোৱা 200টা ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী বায়লজি বিষয় লৈ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট এনিমেল হাজবেণ্ডৰী .assam.gov.in। আবেদনৰ শেষ তাৰিখ 23 ছেপ্টেম্বৰ। কৰ্মচাৰী চয়ন আয়োগে 2,536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। বেংক অৱ বৰোদা নামৰ প্ৰতিষ্ঠানত খালী হোৱা 1,100টা ৱেলথ এক্সিকিউটিভ আৰু ক্ৰেডিট এনালিষ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৱেলথ এক্সিকিউটিভ পদৰ সংখ্যা 1,000। প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ, পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিচেছ ডিষ্ট্ৰিবিউটৰ আদি কেতবোৰ নিৰ্দিষ্ট বিষয়ৰ যিকোনো এটাত চাৰ্টিফিকেট থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 22 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ক্ৰেডিট এনালিষ্ট পদৰ সংখ্যা 100। প্ৰাৰ্থী স্নাতক হোৱাৰ উপৰি চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bankofbaroda.bank.in। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগে কম্বাইণ্ড জিঅ' ছাইণ্টিষ্ট এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ

আয়োজন কৰিছে। ইয়াৰ জৰিয়তে জিঅ'লজিষ্ট, জিঅ'ফিজিচিষ্ট, কেমিষ্ট আদি কেইবাটাও বৰ্গৰ মুঠ 127টা পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 22 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।

গছ থাকিলেহে মানুহ থাকিব। এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা। সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

Ea, Akakwani. বাতৰি সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত দ্য ফিউচাৰ অফ এনভাইৰনমেণ্ট এণ্ড ক্লাইমেট ডাইনামিক্স শীৰ্ষক এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি নতুন দিল্লীত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰা শীৰ্ষক বিত্তমন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলনৰ উদ্বোধনী সত্ৰত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিংশ ৰোজগাৰ মেলাত 51,000ৰো অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰিব। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ স্মৃতি দিৱস ৰাজ্যখনৰ বিভিন্ন অঞ্চলত জুবিন দিৱস হিচাপে আজি পালন কৰা হৈছে। আৰু জাপানৰ আই চি নাগোয়াত আজি বিংশতম এছিয়ান গেমছ আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত দ্য ফিউচাৰ অফ এনভাইৰনমেণ্ট এণ্ড ক্লাইমেট ডাইনামিক্স শীৰ্ষক এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। দুদিনীয়া এই সন্মিলন ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে আয়োজন কৰিছে। এই সন্মিলনত পৰিৱেশ বিশেষজ্ঞ, উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰু জিলা ন্যায়াধীশৰ লগতে বিভিন্ন মন্ত্ৰালয়ৰ সচিব তথা জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰিব। তদুপৰি ৰাজ্যিক ন্যায়িক একাডেমী, ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ, পৰিৱেশ প্ৰভাৱ মূল্যায়নৰ ৰাজ্যিক প্ৰাধিকৰণৰ প্ৰতিনিধিয়েও এই সন্মিলনত অংশগ্ৰহণ কৰিব। ইয়াৰ লগতে আন 17খন ৰাষ্ট্ৰৰ বিশিষ্ট ন্যায়াধীশ আৰু ন্যায়িক প্ৰতিনিধিয়েও অংশ ল'বলগীয়া এই সন্মিলনত ন্যায়িক কাৰ্যপন্থা, বিজ্ঞান সম্পৰ্কীয় জ্ঞান, পৰিৱেশ সংক্ৰান্তীয় প্ৰশাসন ব্যৱস্থাকে ধৰি বিভিন্ন বিষয়ৰ আদান প্ৰদান ঘটিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি নতুন দিল্লীত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাৰ বাবে বিত্ত যোগান বিষয়ক ৰাজ্যসমূহৰ বিত্তমন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলনৰ উদ্বোধনী সত্ৰত অংশগ্ৰহণ কৰে। বিত্ত মন্ত্ৰালয়ৰ সামাজিক মাধ্যম সূত্ৰ প্ৰকাশ কৰা মতে এই দুদিনীয়া সন্মিলনত কেন্দ্ৰ আৰু ৰাজ্যৰ বিত্ত নীতিসমূহৰ ক্ষেত্ৰত আলোকপাত কৰা হৈছে। সন্মিলনত দেশৰ বিকাশৰ সৈতে জড়িত বিত্তীয় প্ৰত্যাহ্বান আৰু নীতিগত অগ্ৰাধিকাৰৰ বিষয়ে আলোচনা অনুষ্ঠিত হোৱা বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই সন্মিলনত অসম, দিল্লী, গোৱা, কেৰালম আৰু জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰাৰ লগতে অৰুণাচল, বিহাৰ আৰু ওড়িশাৰ উপ মুখ্যমন্ত্ৰীসকলো উপস্থিত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিংশ ৰোজগাৰ মেলাত বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰা 51,000ৰো অধিক যুৱক

যুবতীক নিযুক্তিপত্র বিতরণ করিব। দেশের 45টা স্থানত বিংশ রোজগার মেলার আয়োজন করা হয়েছে। নবনিযুক্ত প্রার্থীসকলে কর বিভাগ, রেল বিভাগ, গৃহ পরিক্রমা, স্বাস্থ্য আর পরিয়াল কল্যাণ, বিত্ত সেবা, প্রতিরক্ষাকে ধরে কেন্দ্রীয় সরকারের বিভিন্ন মন্ত্রালয় আর বিভাগত যোগদান করিব। বিংশ রোজগার মেলাত নিযুক্তিপ্রাপ্ত সকলকে ধরে মুঠ 12,75,000 যুবক যুবতীয়ে বিভিন্ন সরকারি প্রতিষ্ঠানত নিযুক্তি লাভ করেছে। এই রোজগার মেলাসমূহ যোগেৰে সরকারের যুবক যুবতীসকলক বিভিন্ন সরকারি প্রতিষ্ঠানত নিযুক্তি প্রদানের সুবিধাৰে দেশের বিকাশের যাত্রাত যুব প্রজন্মর অংশগ্রহণ নিশ্চিত করার প্রয়াস করেছে। ভারতের সুইডিশ চেম্বার্স অব কমার্সর শেহতীয়া ব্যবসায়িক জলবায়ু সমীক্ষা 2026ত ভারতে ব্যবসায়িক জলবায়ুর ক্ষেত্রত প্রথম স্থান লাভ করেছে। 40খনতকৈ অধিক গোলকীয় বজারক সামৰি কৰা এই সমীক্ষাত ভাৰতে প্ৰথম স্থান লাভ কৰা বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ূষ গোৱেলে সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে প্ৰকাশ কৰিছে। তেওঁ কয় যে ভাৰতৰ ব্যৱসায়িক জলবায়ুৱে অশান্ত জৰ্জৰ গোলকীয় পৰিস্থিতিৰ মাজতো স্থিতিশীলতা, বৃদ্ধি আৰু ব্যৱসায়ৰ বাবে এটা মান প্ৰস্তুত কৰিছে। গ্লোবেল বিজনেছ ক্লাইমেট সার্ভে 2026ৰ এই সংস্কৰণে 41খন বজাৰ উপস্থাপন কৰিছে, যিয়ে বিদেশত ব্যৱসায় কৰাৰ ক্ষেত্ৰত সুইডেনৰ কোম্পানীসমূহৰ দৃষ্টিভংগীৰ এটা বহল পৰিসৰ দাঙি ধৰিছে। সুইডেনৰ মূল ৰপ্তানি বজাৰসমূহত সময়ে সময়ে হৈ থকা অৰ্থনৈতিক প্ৰদৰ্শন, দৃষ্টিভংগী আৰু ইয়াৰ পৰিচালনা ব্যৱস্থাৰ তুলনা কৰাৰ বাবে এটা পৰিকাঠামো প্ৰদান কৰাই এই সমীক্ষাৰ মূল লক্ষ্য। ইয়াত কোম্পানীসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহত আলোকপাত কৰাৰ লগতে নতুন বজাৰত প্ৰৱেশ বা বৰ্তমানৰ বজাৰসমূহৰ সম্প্ৰসাৰণৰ কথা বিবেচনা কৰা সুইডেনৰ কোম্পানীসমূহৰ বাবে সুযোগ চিনাক্ত কৰা হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ূষ গোৱেলে কানাডাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মন্ত্ৰী মানিন্দৰ সিদ্ধুৰ সৈতে ভাৰত কানাডা বিস্তৃত অৰ্থনৈতিক চুক্তি চমুকৈ CEPA সন্দৰ্ভত আলোচনা কৰে। নতুন দিল্লীত কালি অনুষ্ঠিত এই বৈঠকত দুয়োগৰাকী নেতাই এই চুক্তিৰ পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহৰ বিষয়ে আলোচনা কৰে। এই চুক্তিৰ জৰিয়তে সামগ্ৰী আৰু সেৱাৰ বাণিজ্যৰ লগতে বিনিয়োগ তথা অৰ্থনৈতিক সহযোগিতাৰ অন্যান্য দিশসমূহত CEPA নতুন সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীশ্ৰী গোৱেলে CEPAৰ আগতীয় সিদ্ধান্তই দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত সহায় কৰাৰ লগতে পাৰস্পৰিক লাভৰ ক্ষেত্ৰত ভাৰত কানাডা অৰ্থনৈতিক অংশীদাৰিত্বক অধিক গভীৰ কৰি তুলিব বুলি আশা ব্যক্ত কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰথম স্মৃতি দিৱস ৰাজ্যখনৰ বিভিন্ন অঞ্চলত জুবিন দিৱস হিচাপে আজি পালন কৰা হৈছে। জনতাৰ শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে ৰাজ্যজুৰি পৰহিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা জুবিন দিৱসত শিল্পীগৰাকীৰ অন্তিম শয়নৰ স্থান সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজি গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনাৰ প্ৰদৰ্শন কৰা হ'ব। সদৌসম ছাত্ৰ সন্থাৰ প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই আজি ৰাজ্যজুৰি পোহৰৰে চাকিগছি শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত সন্ধিয়া 6 বজাত কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। এইপিনে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে আজি ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। ৰাজ্যৰ 39খন বিজেপিৰ সাংগঠনিক জিলাত এই শিবিৰ অনুষ্ঠিত হ'ব। অসমৰতে কংগ্ৰেছ কমিটীও আজি প্ৰাণৰ শিল্পী সুঁৱৰী ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সন্ধ্যা পালনৰ সিদ্ধান্ত লৈছে। স্মৃতি সন্ধ্যাৰ অংশ হিচাপে বন্তি প্ৰজ্বলন, শান্তিপূৰ্ণ শোভাযাত্ৰাকে ধৰি অন্যান্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে দেশৰ নিৰ্বাচিত জিলাসমূহৰ শ্ৰম বজাৰৰ এক শেহতীয়া সমীক্ষা প্ৰতিবেদন প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে প্ৰথমবাৰলৈ জিলা পৰ্যায়ৰ সূচকাংক মুকলি কৰে। প্ৰতিবেদন অনুসৰি দেশৰ প্ৰায় 57.8% জিলাত মহিলা শ্ৰম শক্তিৰ অংশগ্ৰহণৰ হাৰ 40% বা তাতকৈ অধিক। আনহাতে সৰ্বাধিক জনসংখ্যা থকা শীৰ্ষ 50খন জিলাৰ শ্ৰমিক জনসংখ্যাৰ অনুপাত 37.3-76.7% ভিতৰত। 100খন জনবহুল জিলাৰ ভিতৰত গুজৰাটৰ ছুৰটত এই অনুপাত আটাইতকৈ বেছি হোৱাৰ বিপৰীতে বিহাৰৰ দৰভংগাত আটাইতকৈ কম বুলি নিৰূপণ কৰা হৈছে। ইফালে 75%তকৈ অধিক জিলাত নিযুক্তি, শিক্ষা বা প্ৰশিক্ষণ বহিৰ্ভূত লোকৰ হাৰ 30%তকৈ হ্ৰাস পাইছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে কালি এখন উচ্চস্তৰীয় বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ চমুকৈ NCR সংলগ্ন 8খন জিলাৰ বায়ুমণ্ডলৰ গুণগত মান উন্নত কৰাৰ বিভিন্ন পদক্ষেপ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। এই জিলাসমূহৰ ভিতৰত নয়ডা, হাপুৰ, গাজিয়াবাদ, মিৰাট আৰু বুলেণ্ডচহৰ অন্যতম।
বৈঠকৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনায় যে যান বাহনৰ প্ৰদূষণ ৰোধ কৰাৰ বাবে কেইবাটাও

কাৰ্যসূচী সম্পৰ্কে বৈঠকত আলোচনা কৰা হয়। ইয়াৰ ভিতৰত মূলত আছিল পুৰণি বাহনসমূহৰ নিয়ন্ত্ৰণ, নতুন ইভি বা বৈদ্যুতিক বাহন নীতি, বৈদ্যুতিক বাছ, প্ৰদূষণ নিয়ন্ত্ৰক প্ৰমাণপত্ৰ বাধ্যতামূলক কৰা আৰু বাণিজ্যিক বাহনৰ ব্যৱস্থাপনা আদি। ঔদ্যোগিক প্ৰদূষণ সন্দৰ্ভত তেওঁ কয় যে প্ৰায় 80% উদ্যোগে ইতিমধ্যে প্ৰদূষণ নিয়ন্ত্ৰণ ব্যৱস্থা সংযোজন কৰিছে। বাকী উদ্যোগসমূহতো এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ চেষ্টা চলাই থকা হৈছে। ইয়াৰ উপৰি ধূলিৰ প্ৰদূষণ নিয়ন্ত্ৰণ, গোটা আৱৰ্জনা ব্যৱস্থাপনা আৰু নিৰ্মাণ কাৰ্যৰ নিয়মসমূহ সঠিকভাৱে ৰূপায়ণ কৰাৰ বিষয়টো বৈঠকত গুৰুত্ব প্ৰদান কৰা হয়। জাপানৰ আই চি নাগোয়াত আজি বিংশতম এছিয়ান গেমছ আৰম্ভ হ'ব। পাল্মা মিজুহো ষ্টেডিয়ামত আয়োজিত মুকলি অনুষ্ঠানত দ্বৈত অলিম্পিক পদক বিজয়ী শ্বুটাৰ মনু ভাকৰ আৰু শ্বটপুট খেলুৱৈ তাজিন্দৰ পাল সিং তুৰে ভাৰতীয় দলৰ পতাকা বহন কৰিব। অহা 4 অক্টোবৰলৈ হ'বলগীয়া প্ৰতিযোগিতাত ভাৰতৰ 500তকৈ অধিক এথলীটে 37টা ক্ৰীড়া শাখাত অংশগ্ৰহণ কৰিব। ভৰিৰ গাঁঠিৰ আঘাতৰ বাবে জেভলিন থ্ৰ'ৰ যোৱাবাৰৰ বিজয়ী নীৰজ চোপ্ৰাই অংশ ল'ব পৰা নাই যদিও দলটোত 5জনকৈ অলিম্পিক পদক বিজয়ী ক্ৰীড়াবিদ আছে। বেডমিণ্টনত পি ভি সিন্ধু, ভাৰোত্তোলনত মীৰাবাই চানু, বক্সিঙত লাভলীনা বৰগোহাঁই আৰু মল্লযুঁজত আমান শ্বেৰহাৱাতে ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰিব। এইবাৰ 45খন দেশৰ ক্ৰীড়াবিদে 43টা ক্ৰীড়া শাখাত 469টা পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। জাপানে 1958চনত টকিঅ' আৰু 1994চনত হিৰোশ্বিমাৰ পাছত তৃতীয়বাৰলৈ এই মহাদ্বীপীয় প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত দ্য ফিউচাৰ অফ এনভাইৰনমেণ্ট এণ্ড ক্লাইমেট ডাইনামিক্স শীৰ্ষক এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি নতুন দিল্লীত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰা শীৰ্ষক বিত্তমন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলনৰ উদ্বোধনী সত্ৰত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিংশ ৰোজগাৰ মেলাত 51,000ৰো অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰিব আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰথমটো স্মৃতি দিৱস ৰাজ্যৰ বিভিন্ন অঞ্চলত জুবিন দিৱস হিচাপে পালন কৰা হৈছে। আমাৰ এতিয়া বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটি আগবঢ়াইছে সমুজ্জ্বল দত্তই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ করছো আজি পুয়া। আজি শনিবার, 1433 ভাস্করাব্দৰ আহিন মাহৰ পহিলা দিন, 2026 খ্রিস্টাব্দৰ সেপ্টেম্বৰ মাহৰ 19 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ অষ্টমী তিথি। আজি সূর্যোদয় হৈছিল পুৱা 5:13:50 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 5:21:27।

1972 চনৰ শীতকাল নৱেম্বৰ মাহৰ 18 তাৰিখে ঢলপুৱাতে তুৰাৰ চিভিল হাস্পতালত জন্ম হৈছিল জুবিন গাৰ্গৰ। পিতৃৰ দৃষ্টিত জুবিন শীৰ্ষক গ্ৰন্থত পিতৃ কপিল ঠাকুৰে উল্লেখ কৰিছে যে মোৰ প্ৰিয় সংগীতকাৰ জুবিন মেহতাৰ নাম অনুসৰি গোল্ডিৰ নাম জুবিন ৰাখিলো। পাছত গোত্ৰ নাম গাৰ্গ তেওঁ নিজেই প্ৰৱেশিকা পৰীক্ষাৰ সময়ত যোগ দি ললে। পিতৃৰ তেজপুৰৰ দুবছৰীয়া চাকৰি জীৱনতেই আৰম্ভ হৈছিল জুবিন গাৰ্গৰ শৈশৱকাল। তাতেই খোজ কাঢ়িবলৈ শিকিলে, ওচৰ চুবুৰীয়াৰ বৰ মৰমৰ হৈ পৰিল জুবিন গাৰ্গ।

0: লখিমপুৰৰ পৰা বদলি হৈ যোৰহাটলৈ আহিল পিতৃ জুবিন গাৰ্গ। যেতিয়া 5 বছৰীয়া হল, তেতিয়া চিনামৰাৰ ইংলিছ মিডিয়ামৰ স্কুল কাৰ্মেলত নাম লগাই দিলে শিশু শ্ৰেণীত। যোৰহাটৰ পিছত বৰ্তমানৰ শ্ৰীভূমি তথা তেতিয়াৰ কৰিমগঞ্জলৈ মাটিৰ হাকিম হিচাপে বদলি হল পিতৃ। সেই অনুসৰি জুবিন গাৰ্গক কৰিমগঞ্জত এখন ইংলিছ মিডিয়াম স্কুলত নাম লগাই দিয়ে। শৈশৱৰ পৰা জুবিন গাৰ্গৰ সংগীতৰ প্ৰতি আছিল প্ৰবল ধাউতি, সেইবাবে কৰিমগঞ্জৰ বিশিষ্ট তবলাবাদক ৰবীন বেনাৰ্জীৰ তত্বাৱধানত তবলা শিকিবলৈ দিয়ে পিতৃয়ে। কৰিমগঞ্জত থকাৰ সময়তে ৰবীন বেনাৰ্জীৰ শিক্ষণত জুবিন গাৰ্গে তবলাৰ বিশাৰদ শ্ৰেণীলৈকে সম্পূৰ্ণ কৰিলে। কৰিমগঞ্জত প্ৰায় 8 বছৰ থকাৰ পিছত এইবাৰ বদলি হল বিজনীলৈ। বিজনীলৈ অহাৰ পিছত জুবিন গাৰ্গক বিজনীৰ বান্ধৱ হাইস্কুলত 8ম শ্ৰেণীত নাম লগাই দিয়ে। মাতৃৰ নিৰ্দেশত জুবিন গাৰ্গ তথা দুই ভগ্নীক লোকগীত শিকাবলৈ স্থানীয় শিক্ষক ৰমণী ৰায়ক নিয়োগ কৰে। তেতিয়াৰে পৰা নিয়মিতভাৱে জুবিন গাৰ্গৰ লোকগীতৰ অনুশীলন চলিল। লগতে দুই ভগ্নী জংকী বৰঠাকুৰ আৰু মমন তথা পামী বৰঠাকুৰো এই সাংস্কৃতিক পৰিৱেশতেই লাহে লাহে ডাঙৰ দীঘল হয়। পিতৃ তামোলপুৰলৈ বদলি হোৱাৰ সময়ত জুবিন গাৰ্গ আছিল 9ম শ্ৰেণীৰ ছাত্ৰ। সেই সময়তে জুবিন গাৰ্গে পৃথিৱীৰ বহু ভাল ভাল কিতাপ ইংৰাজী আৰু বিশেষকৈ বাংলা অনুবাদবোৰ পঢ়ে, কিছু অসমীয়া কিতাপো অধ্যয়ন কৰে। জুবিন গাৰ্গৰ মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ পাছতেই পিতৃ বদলি হৈ সৰুপথাৰলৈ। প্ৰৱেশিকা পৰীক্ষাৰ ফলাফল ওলাল। জুবিন গাৰ্গে প্ৰথম বিভাগত পাছ কৰিলে। ইয়াৰ পাছত জুবিন গাৰ্গে যোৰহাটৰ জে বি কলেজত বিজ্ঞান শাখাত নাম লগায়। সেই প্ৰথম কলেজীয়া দিনবোৰতেই যোৰহাটৰ আকাশবাণীৰ সৈতে জুবিন গাৰ্গৰ সংযোগ ঘটিল। এই ক্ষেত্ৰত বিশেষভাৱে উৎসাহ যোগাইছিল নীলু চক্ৰৱৰ্তীয়ে। জে বি কলেজত দ্বিতীয় বৰ্ষত অধ্যয়ন কৰি থকাৰ সময়তে গুৱাহাটীৰ বিবৰুৱা কলেজলৈ গুচি আহে জুবিন গাৰ্গ।
1: 1989 আৰু 1990 চন
0: জুবিন গাৰ্গে সংগীতত অধিক মনোনিৱেশ কৰে। এই সংগীতেই তেতিয়াৰ বম্বে তথা বৰ্তমানৰ মুম্বাইলৈ লৈ গল জুবিন গাৰ্গক। মুম্বাইৰ প্ৰথম জীৱনৰ সেই কষ্টকৰ দিনবোৰতো পৰিয়ালৰ পৰা কেতিয়াও পইচা বিচৰা নাছিল জুবিন গাৰ্গে। আনহে নালাগে পিতৃ তথা পৰিয়ালক অভয় বাণীহে দিছিল। 1992 চনত জুবিন গাৰ্গৰ প্ৰথমটো এলবাম অনামিকা মুক্তি পোৱাৰ লগে লগে পেচাদাৰী সংগীত জগতখনৰ সৈতে জুবিন গাৰ্গ জড়িত হৈ পৰে। জুবিন গাৰ্গৰ অনামিকা এলবামটোৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিশেষ আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।

বহুকেইবিধ বাদ্যযন্ত্ৰ বজাব জনা জুবিন গাৰ্গে সংগীত জীৱনত 40টা ভাষাত প্ৰায় 38,000তকৈও অধিক গীত বাণীবদ্ধ কৰিছে। গেংষ্টাৰ চিনেমাখনৰ জৰিয়তে জুবিন গাৰ্গে বলিউডত বিশেষভাৱে পৰিচয় লাভ কৰে। বলিউডত খোপনি পুতিবলৈ সুযোগ পায়ো অসম তথা অসমীয়াৰ প্ৰতি থকা ভালপোৱাৰ বাবে মুম্বাই এৰি উভতি আহিছিল অসমলৈ।

পৰৱৰ্তী সময়ছোৱাত তেখেতে 1992 চনত সপোনৰ সুৰ, 1993 চনত জোনাকী মন, 1994 চনত মায়া, 1995 চনত আশাকে ধৰি বহুকেইটা এলবাম মুকলি কৰিছে।

ব্যৱসায়িকভাৱে সফল হোৱা এটি বিহুৰ এলবামো মুকলি কৰিছিল। বহু অসমীয়া ছবিত সংগীত পৰিচালকৰ দায়িত্ব পালন কৰা জুবিন গাৰ্গে অভিনেতা হিচাপেও বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হয়। জুবিন গাৰ্গৰ ছবি মিছন চাইনাই অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। শেষৰখন ছবি ৰৈ ৰৈ বিনালে জুবিন গাৰ্গে কৰা অভিনয়ে প্ৰতিগৰাকী দৰ্শকৰ অন্তৰ জয় কৰিলে। 2002 চনত গৰিমা শইকীয়া গাৰ্গৰ সৈতে বিবাহ পাশত আবদ্ধ হয় জুবিন গাৰ্গ। উল্লেখ্য যে গৰিমা শইকীয়া গাৰ্গে সহকাৰী প্ৰযোজক হিচাপে একাধিক ছবিত জুবিন গাৰ্গৰ সৈতে কাম কৰিছে। আনৰ দুখত দুখী হোৱা জুবিন গাৰ্গৰ সত্তাই সকলোকে আকৰ্ষিত কৰে।

2025 চনৰ 19 ছেপ্টেম্বৰ, যিটো দিনত ছিংগাপুৰৰ পৰা আহিছিল এটা অনাকাংক্ষিত খবৰ, যি ঘটনাই প্ৰতিগৰাকী অসমীয়াক ব্যথিত কৰিছিল, স্তব্ধ হৈ পৰিছিল অসম। 2025 চনৰ 19 ছেপ্টেম্বৰৰ পৰা কায়িকভাৱে আমাৰ মাজত নথকা জুবিন গাৰ্গ প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত সদায় থাকিব। আজিৰ দিনটোত আমি জুবিন গাৰ্গক স্মৰণ কৰিছো সশ্ৰদ্ধাৰে। ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী ইন্দ্ৰাণী ৰহমান, ভাৰতনাট্যম কুচিপুৰী কথাকলিৰ এইগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পীয়ে 1969 চনত পদ্মশ্ৰী আৰু 1981 চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। এইগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পীৰ জন্ম হৈছিল 1930 চনৰ আজিৰ দিনটোতেই। মহাকাশচাৰী সুনিতা উইলিয়ামছ, 1987 চনত আমেৰিকাৰ নৌসেনা একাডেমীৰ পৰা ভৌতিক বিজ্ঞানত স্নাতক ডিগ্ৰী আৰু 1995 চনত ফ্লৰিডা ইনষ্টিটিউট অফ টেকনলজিৰ পৰা অভিযান্ত্ৰিক ব্যৱস্থাপনাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে সুনিতা উইলিয়ামছে। 1998 চনৰ আগষ্ট মাহত জনছন মহাকাশ কেন্দ্ৰত মহাকাশচাৰীৰ প্ৰশিক্ষণ আৰম্ভ কৰে সুনিতা উইলিয়ামছে। 2007 চনলৈকে সুনিতা উইলিয়ামছে মহাকাশ ভ্ৰমণত 29 ঘণ্টা 17 মিনিট সময় মহাকাশত আছিল। ভাৰতীয় মূলৰ মহাকাশচাৰী সুনিতা উইলিয়ামছে 2012 চনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত 50 ঘণ্টা 40 মিনিট সময় খোজকাঢ়ি অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। 2024 চনৰ 5 জুনত 8 দিনৰ বাবে মহাকাশলৈ যোৱা সুনিতা উইলিয়ামছে বোয়িং ষ্টাৰলাইনৰ যান্ত্ৰিক বিজুতিৰ বাবে 9 মাহ সময় মহাকাশত কটাবলগীয়া হৈছিল। নেভি কমেণ্ডেশ্যন মেডেল, মেভিয়েন মেৰাইন কোৰ মেডেল, হিউমেনিটেৰিয়ান ছাৰ্ভিচ মেডেল, নাছা স্পেচ ফ্লাইট মেডেল, ৰুছ চৰকাৰৰ মেডেল ফৰ মেৰিটাইম স্পেচ এক্সপ্ল'ৰেচন আদিকে ধৰি কেইবাটাও সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল সুনিতা উইলিয়ামছে। 2008 চনত ভাৰত চৰকাৰে সুনিতা উইলিয়ামছক প্ৰদান কৰিছিল পদ্মভূষণ সন্মান। এইগৰাকী মহাকাশচাৰীৰ জন্ম হৈছিল 1965 চনৰ আজিৰ দিনটোতেই। সংগীত শিল্পী বিষ্ণু নাৰায়ণ ভাতখণ্ডে, হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ ওপৰত প্ৰথম আধুনিক গ্ৰন্থ ৰচনা কৰা পণ্ডিত বিষ্ণু নাৰায়ণ ভাতখণ্ডেৰ জন্ম হৈছিল 1860 চনৰ 10 আগষ্টত। সংগীত গ্ৰন্থমালা, প্ৰশ্নোত্তৰ ৰূপত অভিনৱ প্ৰাগমঞ্জৰী, হিন্দুস্তান সংগীত পদ্ধতি আদি ৰচনাৰ জৰিয়তে ভাৰতীয় সংগীত জগতলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে এইগৰাকী সংগীত শিল্পীয়ে। সংস্কৃত ভাষাৰ পণ্ডিত হোৱাৰ লগতে তেখেত ইংৰাজী, পাৰ্চী আৰু উৰ্দু ভাষাতো দক্ষ আছিল। এইগৰাকী সংগীত শিল্পীৰ মৃত্যু হয় 1936 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী দময়ন্তী যোশী, কথক নৃত্যত শাৰীক পোছাক ৰূপে ব্যৱহাৰ কৰা প্ৰথমগৰাকী শিল্পী আছিল দময়ন্তী যোশী। তেখেতৰ কৰ্মৰাজী

বাবে 1970 চনত পদ্মশ্ৰী আৰু 1968 চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। দময়ন্তী যোশীৰ মৃত্যু হয় 2004 চনৰ আজিৰ দিনটোতেই। বিশ্বৰ দ্বিতীয় বৃহত্তম ৰাষ্ট্ৰ চিলি। দক্ষিণ আমেৰিকাৰ দক্ষিণ পশ্চিম অঞ্চল আৱৰি আছে চিলিয়ে। উত্তৰে দক্ষিণে চিলিৰ দৈৰ্ঘ্য প্ৰায় 4,270 কিলোমিটাৰ। পূবে আন্দেজ পৰ্বতমালাই আৰ্জেণ্টিনাৰ সৈতে সীমান্তৰ সৃষ্টি কৰিছে চিলিৰ। এই চিলিৰ মাটিকালি হৈছে 756,96.3 বৰ্গ কিলোমিটাৰ। স্পেনিছ ভাষা হৈছে চিলিৰ চৰকাৰী ভাষা। দক্ষিণ আমেৰিকাৰ উন্নত শিল্পৰ দেশ চিলিৰ অৰ্থনীতি খনন শিল্প আৰু কৃষিভিত্তিক। চিলি বিশ্বৰ বৃহত্তম তাম উৎপাদক আৰু ৰপ্তানিকাৰক দেশ। ইয়াৰ উপৰিও দেশখনে ফল মূল আৰু শাক পাচলি ৰপ্তানি কৰাৰ ক্ষেত্ৰতো বিশ্বৰ অন্যতম শীৰ্ষ দেশ হিচাপে পৰিচিত। আজি চিলিৰ সশস্ত্ৰ বাহিনী দিৱস। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1893 চনৰ আজিৰ দিনটোতেই সকলো মহিলাক ভোটাধিকাৰ প্ৰদান কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছিল নিউজিলেণ্ড। 1985 চনৰ আজিৰ দিনটোতেই ৰিখটাৰ স্কেলত 8 প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গৈছিল মেক্সিকো। নবেলজয়ী ইংৰাজ ঔপন্যাসিক উইলিয়াম গোল্ডিঙৰ জন্ম হয় 1911 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় গায়ক লাকী আলীৰ জন্ম হৈছিল 1958 চনৰ আজিৰ দিনটোতেই। 1881 চনৰ আজিৰ দিনটোতেই মৃত্যু হয় আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেমছ গাৰফিল্ডৰ। আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজি পুৱা অনুষ্ঠানটি ইমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা অনুষ্ঠানটি শুনিলে। আগবঢ়ালে সমুজ্জ্বল দত্তই, প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ।

আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পাঞ্চুৰ

0: ফুকন দাদাইদেউ, ভাল ভাল শব্দ জোৰা লগাই কোৱা আপোনাৰ কথাবোৰ শুনিবলৈ ভাল, কিন্তু ইয়াৰ ভিতৰতে আপোনালোকৰ সেই পাৰ্টিৰ বুদ্ধি লুকাই আছে। বিদেশী মানুহ যিমান আহিব সিমানেই কংগ্ৰেছী হ'ব, পাছে সেই কথা নেচেল। চলা গাঁৱৰ বামুণ নেপালী সোপাই কমিউনিষ্ট হৈছে, এই সিহঁতে নিজে হাল নেবায়, সেইকাৰণে বছৰি নেপাললৈ গৈ এজাকমান তলজাতৰ নেপালী লৈ আহি আমাৰ ইয়াত এৰি দিয়ে। তাৰে কিছুমানে সিহঁতৰ খেতি খোলা কৰে, এই কঁকালত খুকুৰি বান্ধি সিহঁতক পহৰা দিয়ে। সেই এজাকে সেই ৰিজাৰ্ভত সোমাই কাঠ কাটি ধুমাং বাং কৰিছে, ইফালে সেই চৰকাৰী মাটি দখল কৰি বহি লৈ খেতি কৰিছে। আমাৰ এই গৰু ছাগলী এটাই এনে দখলী মাটিত মুখ দিলে সিহঁতে হুংকাৰ তুলি খেদি আহে। এতিয়া আমাৰ গৰু ম'হ চৰোৱা পথাৰো নাইকিয়া হ'ল। চুলেফা গোহাঁই দদাইদেউ, এই আপোনাক কথা এটা সুধোঁ, সিহঁতৰ দেশত সিহঁত ডাল দৰিদ্ৰই হৈছে যদি তাত ৰজাৰ বিৰুদ্ধে যুঁজ দিবলৈ আপোনালোকৰ কমিউনিষ্ট পাৰ্টি নাই নেকি? ইয়ালৈ আহি যে আমাৰ সেই বিৰুদ্ধে যুঁজিবলৈ আহে, আৰু আপোনালোক সকলোৱে দেখোন দেখিয়ে আছে, বাগানৰ সেইজাকে হাতে হাতে তীৰ ধনু লৈ এফালৰ পৰা চৰাই চিৰিকটি শহা শিয়াল মাৰি খাস্তাং কৰিছেহি আমাৰ গাঁৱত। এই ডালৰ কেৰ্কেটুৱা এটাও ৰক্ষা নোপোৱা হ'ল। এক মাহত বোলে সিহঁতে সেই আখাইন যাত্ৰা কৰে, কৰহঁত সেই আমাৰ গাঁৱত সোমাই এনেকৈ পশু পক্ষী হত্যা কৰিলে, কিন্তু আমিও তহঁতক হত্যা কৰিম, কৈ দিলোঁ বাপেকে।
1: উত্তেজিত মানুহজনৰ মুখলৈ চাবলৈ কোনোৱে সাহ কৰা নাই। লেটকাবায়ন আৰু বাণেশ্বৰ মহন্তই এইবাৰ

0: লোকনাথ ফুকনৰ মুখলৈ চাই কিবা এটা উত্তৰ বিচাৰিলে। সুলেখা গোহাঁয়ে টেবুলৰ পৰা আলোচনী এখন লৈ পাত লুটিয়াবলৈ ধৰিলে। লোকনাথ ফুকনে উত্তেজিত মানুহজনলৈ চাই এটা হাঁহি মাৰি তেওঁক শান্ত হ'বলৈ ক'লে।
1: ৰ'বা ৰ'বা মানি, তোমাৰ আশংকা আচলতে সমূলক নহয়, কিন্তু যুক্তিতকৈও আবেগৰ ভৰ বেছি হৈছে, কথাটো আমি লক্ষ্য কৰিছোঁ। শুনা, এটা চুবুৰীৰ কুকুৰ আনটো চুবুৰীত সোমালে দুই পক্ষ কুকুৰে ভুকিবলৈ আৰম্ভ কৰে। কিয় জানানে তুমি? দুয়ো স্বজাতিয়ে দেখোন, তথাপি ভুকে। কাৰণ কুকুৰে ভাবে চাগৈ সিটো চুবুৰীৰ কুকুৰ এইটোত সোমালে সিহঁতৰ খাদ্যৰ অভাৱ হ'ব, কিন্তু মানুহটো কুকুৰ নহয় যে দেখিলেই ভুকিব লাগিব। মানুহক মানুহ হিচাপে গণ্য কৰা, দুখ সুখ সমানে ভগাই লোৱা, দেখিবা তুমিও সুখী হ'ব পাৰিছা। মই এনেকৈহে ভাবোঁ। তাতে আমাৰ হাতত কলা, সংস্কৃতি, সাহিত্য, শিল্প সকলো আছে নহয়, পশুৰ নাই। খাদ্যৰ সমস্যাহে পশুকুলক হিংসুক হ'বলৈ বাধ্য কৰে। গোহাঁইদেউ, আপোনাৰ মত বা কি? মই কি ভাবিছোঁ জানে? ৰ'ব।
0: ফুকন এইবাৰ বহাৰ পৰা উঠি গৈ আলমাৰিটোৰ পৰা এখন বহী উলিয়াই আনিলে। তেওঁৰ ফালে সকলোৱে চালে। বহীখন টেবুলত থৈ ফুকনে আকৌ আৰম্ভ কৰিলে।
1: নিংগি মাহা তিলোৱা এইখন নাটক লিখিলোঁ। এইবাৰ আমাৰ যুগনীয়া দেওদিয়া প্ৰাইমেৰী স্কুলত নাটকখন অভিনয় কৰোৱাম। নিংগি মাহা তিলোৱা চৰিত্ৰটো ৰূপায়ণ কৰিব বগাই বিদ্ৰোহীয়ে। আন আন চৰিত্ৰত মানি বৰাহঁতো থাকিব। নেপালী ল'ৰা চানে আৰু দোলে হাৰমনিয়াম বজাব। গান গাব শংকৰ ঘাটোৱাৰ আৰু আমাৰ সেই বিষ্ণু চাচাই। শুনক গোহাঁইদেউ, আপোনাৰ সহযোগিতা লাগিব। বাণেশ্বৰ মহন্ত, লেটকা বায়নদেউ থাকিব। মই ভাবোঁ সংস্কৃতিহে আমাৰ মাজৰ ভুল বুজাবুজি, ঈৰ্ষা হিংসা সকলো আঁতৰ কৰিব পাৰিব। মানি, তুমি আৰু তোমালোক আজিৰে পৰা এইখন যুঁজৰ বাবে সাজু হোৱা।

0: সম্পূৰ্ণ দৃষ্টিশক্তি হেৰুৱাই পেলালে ৰঘু চবৰে, অন্ধ ৰঘু চবৰ। হাউতিকান গাঁওখন ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ পাছত নিকৰিৰ ফালে পুৰণা মথাউৰিতে জোৰাটাপলি মৰা ভগা বেৰ লগাই আঁৰ বেৰ দি চালি এখনৰ তলত তেওঁৰ পৰিয়ালটো কোনোমতে সোমাইছেগৈ। পৰিয়াল মানে নিজৰ পুতেক বোৱাৰীয়েক নাতি নাতিনীৰ সতেই এতিয়া বুঢ়াৰ সংসাৰ। নতুন ঘৰটো এটা ভগা বাকচৰ দৰে দেখা গৈছে। অন্ধ বুঢ়াই তাতে সোমাই থাকি মাজে মাজে গীত জুৰে। আজি বুঢ়াই কালকেতু আৰু ফুললৰাৰ কাহিনী গীত জুৰিছে। বুঢ়াৰ কণ্ঠ এতিয়াও সবল আৰু সুৰীয়া হৈ আছে। দিনটোৰ কাম শেষ কৰি হলিয়াই তাৰ গুৰুক দেখা কৰিবলৈ আহিছিল। সন্ধিয়া লাগিছে। নৈৰ পাৰৰ পৰা এতিয়াও নদীত শিল পেলোৱা আৰু গৰাখহাৰ মিশ্ৰিত শব্দ ভাঁহি আহিছে। মাজে মাজে কাম কৰা মানুহবোৰৰ চিঞৰ বাখৰো শুনা গৈছে। হলিয়া উৎসাহী, অফলা ভাগি অহা পানীৰ দৰে উচ্ছল জলতৰংগই তাৰ বুকুত উঠানমা কৰিছে।
1: ঐ বুঢ়া, চকুৰে বেবেকা হলি, এতিয়াও গানকে গাই থাকনে?
2: আরে হলিয়া, আহ বেটা, আহ আহ।
1: বুঢ়া, তোর চকু যেতিয়াৰ পৰা জাপ খালে তেতিয়াৰ পৰাই মোৰ চকু মেল খাই গল। ইমান দিনে মোৰ চকু জাপ খাই আছিল, মই কণা হৈ আছিলো, এতিয়া তই কণা হৈ গলি, মোৰ চকু মেল খাই গল।
2: হলিয়া, মোৰ চকু গল, মই আৰু কোনদিন দেশ দুনিয়া দেখা নাপাম। এই তোর ভাই বলি মোর লড়া রেংটুক সাবি শিকাই বুঝাই লবি, মোর আর কোন আছে, রেংটুক রেংটুক তোকে সমজালো।
1: হব রঘুকাই, মানুষে কৈছে দিনকাল দিনে দিনে বেয়ার ফালে ঢাল খাইছে, আমার হলে ইতিহাসে দিন ভাললে আহিছে।

0: ভাল কামানি, ৰেংটোৱে ভাল ধন ঘটিছে। অ' বুঢ়া, তই চকুৰে নেদেখা হলি, কি চাবি এতিয়া? নিকৰিঘাট, নৈ কাণ, গোটেইখন টাউন চহৰ হোৱাদি হ'ল, চবফালেই ইলেক্ট্ৰিকৰ পোহৰ। মেচিন বহুৱাই পোহৰ উলিয়াই লৈছে, গোটেই ৰাতিটো দিন যেন পোহৰ হৈ থাকে। চবফালে মানুহৰ দল দোপ হেন্দোল দোপ, দিনে ৰাতিয়ে কাম চলিছে। ডাঙৰ ডাঙৰ মানুহ আহিছে গৈছে, ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বোলে বন্ধ কৰিবই। গাড়ীয়ে গাড়ীয়ে শিল অনাই আনি পেলাই আছে, কাঠৰ বুৰুজৰ খুঁটা পতাই ফুটি আছে, সৰা গছৰ ডাল কাটি অনাই আনি আছে, ঠিকাদাৰে হিচাপ পুৰি নৈত পেলাই আছে। আমাৰ কাম দিনৰ ভাগত, ৰাতি পাৰ্কোপাইন নেপেলায়। নদীত পেলোৱা পাৰ্কোপাইনবোৰ সতে যেতিয়া দূৰলৈ উটুৱাই নিয়ে, তেতিয়াই মই আৰু ৰেংটো সাউতকৈ নদীত জাপ দি সাঁতুৰি গৈ সেইবোৰ ধৰি আনিব লাগে। তাৰ পাছত বামত তুলি জমা কৰিব লাগে, ঠিকাদাৰে সেইবোৰকে আমাৰ পৰা কিনি লয়, আমি দহটা বেচিলে পাঁচটাৰ দাম পাওঁ। ভাল কামানি ৰঘুকাই, আমাৰ বাহিৰে মানে মই আৰু ৰেংটোৰ বাহিৰে সেইটো কাম অইনে কৰিবই নোৱাৰে।
1: হলিয়া, চকুৰে নেদেখো মনেৰে মই চব দেখি আছো, কপাল বেয়া, সেইটো কাম ময়ো কৰিব পাৰিলোহেঁতেন।
0: ৰঘুকাই, বুজিছ, চুৰি ডকাইতি কৰি চহকী হ'ব নোৱাৰি, খেতি বাতি কৰিও লাভ নাই। চহকী হ'বলৈ হ'লে ধনী হ'বলৈ চালাকী কৰিব লাগে। মোৰ চকু এতিয়াহে মেল খাইছে, অলপ চালাকী কৰিলে কেনেকৈ টকা আহে এতিয়াহে বুজিলোঁ ককাই। আগতে ক'তো কাম নাছিল, টকাও নাছিল, এতিয়া কাম ওলাইছে, টকাও আহিছে। কাম চলি থাকিলে ৰেংটো আৰু মই ধনী হৈ যাম, চাই থাকিবি। হে বাবা ব্ৰহ্মপুত্ৰ, তুমি আৰু খহুৱা, যিমান পাৰা সিমান খহাই থাকা, খহাই থাকা, এফালৰ পৰা ধাহি মুহি খহাই যোৱা।
1: দূৰ দূৰ বেটা, কি কথা কৰে, মাটি নাথাকিলে ক'ত থাকিবি, তোৰ এতিয়া বুদ্ধি নহ'ল।
0: আগতনো ক'ত মাটি আছিল, ক'ম, এশবাৰ ক'ম, যদি নৈত পেলোৱা এশটা পাৰ্কোপাইন ধৰিলে পঞ্চাছটাৰ দাম পাওঁ, তেনে ব্ৰহ্মপুত্ৰক কোনে বেয়া বুলি ক'ব। বাঁহ কিনিব নালাগে, কাটি কুটি পাৰ্কোপাইন সাজিব নালাগে, খালি জাপ মাৰি ধৰি আনিলেই আধা দাম পায়, কি বেয়া, যিমানে খহাব সিমানে টকা। চা চা, মোৰ আঁতত আজি এই মুঠি টকা। দূৰ বুঢ়া, তইতো চকুৰে নেদেখৈ, চাবি কেনেকৈ, চাওঁ চাওঁ, তোৰ হাতখন দেচোন, দে দে দে, অঁ পিটিকিছা, চা চা পিটিকিছা, কিমান টকা, হা, কি দেখিলি, জীৱনত ইমান টকা কেতিয়াবা চুই পাইছিলি? তয়ো নাপালি, ময়ো পোৱা নাছিলোঁ, এতিয়া পাইছোঁ। চবেই ঘটিছে, ইঞ্জিনিয়াৰ, অফিচাৰ, কেৰেণী, মহৰী, দোকানী, নতুনকৈ অহা চোলাই মদাৰ বেপাৰী, সেই বিহাৰীটো, গাঁৱৰ কাম কৰা মানুহ, চবেই ঘটিছে। গৰ্মেণ্টৰ টকাৰ আকাল নাই, সৌৰা গছৰ ডাল পানীত পেলাই ব্ৰহ্মপুত্ৰ ভেটিব নোৱাৰে বুলি গৰ্মেণ্টে নাজানে নেকি, তথাপিতো পেলাই আছে, পেলাই থাকিব। টকা কমোৱাৰ খেল অ' এইটো, বৰ মজাৰ খেল গোকাই, বৰ মজাৰ খেল। দে জাপ পানীত, মুৰ্গী ফেটি সোঁত, সাঁতোৰ মেলি ধৰ পাৰ্কোপাইন গোট, বামলৈ তুলি ঠিকাদাৰক মাত, তাতেই কাপোৰ তাতেই ভাত, দুকুৰি ধৰিলে একুৰিৰ দাম, ডাকি বোলা ৰাম ৰাম ৰাম। কিবা বুজিলি ৰঘুকাই,
1: ৰিংটোৱে পাৰিছেনে?
2: প্ৰশ্নটো সুধিয়েই ৰঘু চবৰ কিবা এক অজান আশংকাত হাহাকাৰ কৰি উঠিল, হাত দুখনেৰে সমুখৰ শূন্যতাখিনিত কিবা খেপিয়াবলৈ ল'লে, মুখমণ্ডলে এক বিকৃত ৰূপ ল'বলৈ ধৰিলে, তেওঁৰ মানসপটত ভাঁহি উঠিল নৈৰ গৰাত পেলোৱা প্ৰকাণ্ড প্ৰকাণ্ড কিছুমান খহটা শিল, পৰ্কোপাইনৰ জোং, সৌৰা গছৰ ডাল, জেং জাবৰ, হু হুৱাই পাক খোৱা পকনীয়া আৰু তলখুঁটীয়া ব্ৰহ্মপুত্ৰৰ মুগীফেটি সোঁতত নিজৰ প্ৰাণক তুচ্ছ কৰি কেইটামান টকাৰ বাবে থিয় গৰাৰ পৰা জাপ মাৰি দিয়া ৰেংটোৰ মুখচ্ছবি। আতংকত এক প্ৰাণতাকি চিঞৰ মাৰিলে ৰঘু চবৰে, ৰেংটো! চাকিৰ পোহৰত ৰঘু চবৰৰ এনে অপ্ৰত্যাশিত আচৰণ দেখি হলিয়া কিছু সময় তলকা মাৰি ৰৈ গ'ল। তাৰ পাছত বুঢ়াৰ দুয়োখন হাত থাপ মাৰি ধৰি লাহে লাহে মূৰত হাত ফুৰাই কিছু শান্ত কৰিবলৈ যত্ন কৰিলে।
0: বুঢ়া, তই বলিয়া হলি, ৰেংটোৱে পাৰিছেনে, নোৱাৰিব কেলৈ,

0: সৰু ল'ৰা নেকি? সি আজি পুৰা দিন কাম কৰি 12টা ধৰিলে, 6টাৰ দাম লগত লৈ আহিছে। বানপানী নুঠালৈকে কাম চলি থাকিব, আকৌ বানপানী যোৱাৰ পিছত খৰালি মাহতো কাম চলি থাকিব, আমি ধন ঘটিয়ে থাকিম।
1: এই গাঁৱৰ কথা কত কি হৈ আছে, গাঁৱৰ কথা ক।
0: দেউদিয়া গাঁও খতম, নামঘৰটোৰ টিনপাত খুলি ৰাইজে মণিকুটৰ সিংহাসন উঠাই নিছে। সিংহাসন আঁতোৱাৰ দিনা মণিকুটলে আঁঠুলৈ ৰাইজে গৰাখহনীয়া ইমানতে অন্ত পেলাব লাগে বুলি কাকুতি কৰিলে। বৰ আচৰিত কথা আৰু ৰঘুকাই, নামঘৰৰ পকা খুঁটা গৰাতে থিয় হৈ আছে, এতিয়ালৈকে খহুৱা নাই।
1: ধৰম আছে, এতিয়াও ধৰম আছে।
0: ৰামেশ্বৰ, কণ্টেকেলা, ৰমাকান্ত, মিঠাৰাম বাপু, কোলাই, তিলেশ্বৰ, মলুহঁতৰ এই মাটিবাৰীৰ চিন চাবেই নাই, যি যেনি পাৰিছে গৈছেগৈ। এতিয়া লোকনাথ ফুকনৰ গেজেপনি মৰা বাঁহনী কাঠনিতে নৈয়ে গোঁ গোঁৱনি তুলি গুৰুম গুৰুমকৈ গছবোৰ পেলাই আছে। গছত বাঁহ সজা চৰাইবোৰৰ চিঞৰ বাখৰ কোৰহাল ৰাতি শুনিবলগীয়া হৈছে। ফুকন দেউতা কোন ঘাঁহনিবাই ঢুকাল? পাছে শাৰী শাৰীকৈ ৰোৱা বাৰীখনৰ গছবোৰ দেখিলে মানুহজন সৌশৰীয়ে ৰৈ থকা যেনেই লাগে। বাৰীও বাৰী কম বাৰী নে, ইটো মাহৰ পিছত সিটো মাহত কিবা নহয় কিবা ফুলে জকমকাই থাকিবই। পলাশ, কাঞ্চন, বকুল, তগৰ, নাহৰ, ডালিম, সোণাৰু, ৰবাব, কৰবি, এজাৰ, হিজল, লেটেকু, পনিয়ল, যাতে যাতে কল, বিধে বিধে ফল। ফুকন দেউতাৰ মুৰিশালিখন খহোৱাৰ দিনা বোলে মাজৰাতি এহাল মতা তিৰোতাই কান্দি থকা সেইফালৰ ভালেমান মানুহে শুনিছিল। বাৰীখনলৈ চাগে মানুহজনৰ বৰ ধাতু আছিল। এতিয়া অৰুণৰ তামোলনিৰ পৰা ধৰি ঘৰৰ ভিতৰলৈকে দ দ ফাট মেলিছে, টিংঘৰ কপি আছে, দুই এদিনতে নিব।
1: আৰু কি দেখিছ হলিয়া, আৰু কি দেখিছ?
0: ঢেৰ কিবা কিবি। নৈ পাৰত তামোল পাণ বিড়ি চিগাৰেটৰ দোকান বহিছে, চাহ মিঠাইৰ দোকান বহিছে। নতুন বিহাৰীটোৱে কানাইঘাট বৰচাপৰিৰ পাছত আমাৰ এইফালেও তিনিজনী চেৰেপানে নেপালী তিৰোতা আনি নতুন নতুন চুলাই ভাটি খুলিছে। বাপ ৰে বাপ, কি টকা তাৰ! মানুহটো দেখাত কোলা মোলা, কি অন্তৰখন চাফা, লাখ বুলিলেই 10-20 টকা এনেই দিয়ে। এতিয়া VCP মেচিন এটা ওলাইছে নহয়, বেটেৰীতে চলে। তেনেকুৱা এটা মেচিন আনি কণপাই গোহালি ঘৰটো ভেটিকুটি লৈ সি তাতে ৰাতি ৰাতি ফিল্ম দেখুৱায়। ফিল্মো ফিল্ম, তয়ে ময়ে চোৱা তাহানি ডাকু মংগল সিং ফিল্ম নহয়, পুৰণা ফিল্ম চাবলৈ 2 টকা লাগে, এইবোৰ চাবলৈ গাই প্ৰতি 1.5 কোটি টকা লাগে।
1: হা, 1.5 কোটি টকা, এই কি ফিল্ম ৰে ইমান দাম?
0: অঁ, চবৰে পইচা হৈছে, চবৰে কাম কৰিছে, পইচা পাইছে, পইচা ফেক তামাচা দেখো।
1: এনেকুৱা কি ফিল্ম ওলাল ৰে?
2: হলিয়াই ৰঘু চবৰৰ কাণত মুখ লগাই ফুচফুচাই কিবা এষাৰ ক'লে। শুনাৰ পাছত অপাৰ বিস্ময়ত বুঢ়াৰ ঘোলা চকু বহলাই মেল খাই গ'ল। সেই চকুৰ মাজৰ পৰা যেন এচেৰেঙা ৰঙীন পোহৰ বৃত্তাকাৰে ঘূৰি ঘূৰি সমগ্ৰ মুখমণ্ডল চানি ধৰিলে। তাৰপাছত হোলা মুখ মেলি তেওঁ হাঁহিবলৈ ধৰিলে। কিবা এটা অপূৰ্ব অদ্ভুত ৰহস্যৰ সম্ভেদ দিব পৰাৰ গৰ্বত হলিয়াইও সেই হাঁহিত যোগ দিলে। হাঁহি দুয়োৰে প্ৰাণ খোলা হাঁহি।
1: আৰু আৰু কিবা দেখিছ নে হলিয়া?
0: ৰ এই কলেজত পঢ়া ল'ৰাকেইটা মানে ৰ কোন কোন আছিল, কোন কোন আছিল? অঁ, এটা এই পেপা বজোৱা মনেশ্বৰৰ পুতেক ৰাতুল, বগাই বিদ্ৰোহী সৰুটো পুতেক, মাধৱ গোঁসাই পুতেক, আৰু এটা কোন আছিল জানো? ইহঁত আটাইকেইটা এদিন চুলাইৰ ভাটিত সোমাই বাচন বৰ্তন ভাঙি লণ্ড বন্ধ কৰি গোটেই খোপা চুলাই মত বগৰাই ঢালি গুচি গ'ল। চেৰপানী তিৰোতাকেইজনী পলাই পটং দিলে। পাছদিনা পুলিচ আহিল, তিৰোতাকেইজনীয়ে ক'লে 4টা ল'ৰা আহি সিহঁতক বলৎকাৰ কৰিলে।
1: আৰে হলিয়া, কি হৈ গ'ল ৰে দেশ দুনিয়া, কি হৈ গ'ল?
0: ল'ৰাকেইটা কেইদিনমান কেনিবা লুকাই থাকি আকৌ এদিন ক'ৰবাৰ পৰা হুৰ মূৰকৈ ওলাই আহি ৰাতি ফিল্ম দেখুৱা মানুহকেইটাক জপতিয়াই ধৰি কঁকালৰ পেটি খুলি উৰাই ঘূৰাই কোবালে, VCP মেচিনো ভাঙিলে, সিহঁতৰ মূৰ্তি দেখি ফিল্ম চোৱা আটাইবোৰ মানুহ ফৰিম চিটিকা দিলে। পিছদিনা আকৌ পুলিচ আহিল, এইবাৰ 3টা ল'ৰাক হাত কেৰায়া লগাই থানালৈ লৈ গ'ল।
1: সিহঁত থানাতে আছে?
0: নাই, বিহাৰীটো ভাল মানুহ, তাৰ ইমান হানি হোৱাৰ পাছতো তাৰ নিজৰ মানুহ লগাই ল'ৰাকেইটাক জামিনত মোকোলাই নোৱালে।

নিজৰ ল'ৰা নিচিনা ভাবি সি সিহঁতক মাফ কৰি দিছে। এতিয়া বোলে কেঁচু উঠাই লৈছে। এইবাৰ বোলে বিহাৰীটোৱে দুখীয়া ল'ৰা ছোৱালী তিনিটামানক কলেজত নাম লগোৱা বোলে পইচা তাৰ ফালৰ পৰাই দিব। বৰ হাত খোলা মানুহ সি। সি কয়ে বোলে অসমীয়া আদমি পলিটিক্স নাজানে, পলিটিক্স কি মই শিকাই দিম। সি এইবাৰ আমাৰ ইয়াৰ পৰা MLA উঠিব। উঠিবই, আমাৰবোৰ MLA ইমান দিন আমাক কি দিলেও ৰঘুকাই। দুখীয়ালৈ ঘূৰিকে নাচালে।

0: ভিডিও লাইক করলে পয়সা পাম, ইমান সহজ।
1: অচিনাকি লিংকত ক্লিক নকৰিব। আৰবিআইয়ে কয়
2: জানি ৰক, সতৰ্ক হৈ ৰক।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

বিবিধ ভারতী গুৱাহাটীর বিভিন্ন অনুষ্ঠান ভাগ লোবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 600-3166-944। প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-3166-944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-3166-944।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in নতুন ভাৰত ন ৰূপত আকাশ।

0: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্নিং নিউজ শুনিবলৈ পাব।

0: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰা মুঠ 25 জন প্ৰাৰ্থীৰ ভিতৰত 7 জনৰ মনোনয়ন নাকচ কৰা হৈছে। মনোনয়ন নাকচ হোৱা প্ৰাৰ্থীকেইজন হৈছে নিৰ্দলীয় শ্বাহ আলম, প্ৰণৱ কৌশিক, ৰাবুল হক, খলিল উদ্দিন, শামছুল আলম আৰু চিকন্দৰ আলী তথা জয়প্ৰকাশ জনতা দলৰ পংকজ মৌৰিয়া। প্ৰণৱ কৌশিকে প্ৰণৱ কৌশিকে আমানতৰ ধন জমা নকৰাৰ বাবে আৰু বাকীসকলে প্ৰপত্ৰ সম্পূৰ্ণকৈ পূৰ্ণ কৰাৰ বাবে মনোনয়ন পত্ৰ নাকচ কৰা বুলি ৰিটাৰ্ণিং বিষয়া তথা নগাঁও জিলা আয়ুক্ত আৰণ্য শইকীয়াই এটা নিৰ্দেশত উল্লেখ কৰিছে। বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ডি এফৰ বদ্ৰউদ্দিন আজমলকে ধৰি মুঠ 17 জন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বুলি ঘোষণা কৰা হয়। আনহাতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামৰ মনোনয়ন দলীয় নিষ্পত্তিহীন বিবাদৰ বাবে স্থগিত ৰখা হয়। কালি এই সন্দৰ্ভত জিলা প্ৰশাসনে কোনো সিদ্ধান্তত উপনীত হ'ব পৰা নাই আৰু তেওঁৰ মনোনয়ন পত্ৰ অমীমাংসিত হৈ ৰয়। উল্লেখযোগ্য যে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে ৰাজ্যজুৰি 3 দিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন কৰা হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত অনুষ্ঠিত এই দিৱসৰ কাৰ্যসূচীত কালি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। আজি গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনা প্ৰদৰ্শন কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই আজি ৰাজ্যজুৰি পোহৰৰে চাকিগছি শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত সন্ধিয়া 6 বজাত কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিখন জিলা সদৰত ছাত্ৰ ছাত্ৰী, স্থানীয় শিল্পী তথা ৰাইজক সমবেত কণ্ঠত মায়াবিনী গীতটি পৰিৱেশন কৰিবলৈ আহ্বান জনাইছে। ইপিনে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। ৰাজ্যৰ 39খন বিজেপি সাংগঠনিক জিলাত ৰক্তদান শিবিৰো অনুষ্ঠিত হ'ব। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে প্ৰাণৰ শিল্পী সোঁৱৰি ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সন্ধ্যা পালন কৰিব। স্মৃতি সন্ধ্যাৰ অংশ হিচাপে বন্তি প্ৰজ্বলন, শান্তিপূৰ্ণ শোভাযাত্ৰাকে ধৰি অন্যান্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে প্ৰৱাসী অসমীয়া দেৱজ্যোতি হাজৰিকাৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া কালি সম্পূৰ্ণ কৰে। পাছত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শ্ৰীহাজৰিকাই এইদৰে কয়।
1: 3 দিনে সাক্ষী দিলোঁ, নিজৰ ফালৰ পৰা যিমানখিনি দি জুবিন দাৰ কাৰণে ন্যায়ৰ বাবে সহায় কৰিব পাৰোঁ সেইখিনি আজি কৰিলোঁ। মই এটা কথাই কওঁ যে যদি আমাক তেখেতৰ লগত অহা

অনুষ্ঠানৰ আৰম্ভণিতে এয়া জ্যোতি প্ৰকাশ দাস, গীতৰ ৰচনা কৌস্তুভমণি শইকীয়াৰ, সুৰ শিল্পীৰ নিজা।

অনুষ্ঠানত এইবাৰ শুনোৱা হওক কীৰ্তি কুমাল ভূঞা ৰচিত এটি গীত প্ৰতীক্ষা ডেকা আৰু মেঘদ্বীপ দেউৰীৰ কণ্ঠত। সুৰ মলয় সূত্ৰধৰৰ, প্ৰযোজনা চন্দ্ৰিমা শৰ্মাৰ।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ সংগীতা বৰঠাকুৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কীৰ্তি কমল ভূঞাৰ, সুৰ আৰু প্ৰযোজনা অনুপম চৌধুৰীৰ।

আপোনালোকে গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক অপূৰ্ব কুমাৰ দাসৰ কণ্ঠৰ গীত, ৰচনা হীৰেণ ভট্টাচাৰ্যৰ।

অনুষ্ঠানৰ শেষত আগবঢ়াইছো মৃদুলা দাসৰ কণ্ঠৰতি গীত, গীতিকাৰ ইন্দ্ৰপ্ৰসাদ শইকীয়া, প্ৰযোজনা লক্ষ্মী শইকীয়াৰ।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: অগ্নিযুগৰ গান,
2: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 মিনিটৰ পৰা 8:25 মিনিটলৈ সুধা কণ্ঠৰ গীত।
3: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
4: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov

0: www.inot নতুন ভারত নরপথ আকাশবাণী।
1: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে ৰাজ্যজুৰি জুবিন দিৱস পালন ৰোজগাৰ মেলাত বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰা 51,000ৰো অধিক যুৱক যুৱতীক প্ৰধানমন্ত্ৰীৰ নিযুক্তি পত্ৰ বিতৰণ নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ 7গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নাকচ নাগালেণ্ডৰ চুমু কেডিমাত কালিৰে পৰা প্ৰথম উত্তৰ পূৰ্বাঞ্চল শিক্ষা সন্মিলন আৰু জাপানৰ আই চি নাগুয়াত আজিৰে পৰা এছিয়ান গেমছ লাভলীনা বৰগোহাঁইকে ধৰি ভাৰতৰ 5 শতাধিক ক্ৰীড়াবিদৰ অংশগ্ৰহণ নমস্কাৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে কুমাৰ ডেভিড দাস অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ আজি এবছৰ সম্পূৰ্ণ হ'ল 3 দশকৰো অধিক কাল অসমীয়া সংগীত জগতৰ এক প্ৰকাৰ অপ্ৰতিদ্বন্দ্বী কণ্ঠশিল্পী জুবিন গাৰ্গে অসমীয়াৰ উপৰি বাংলা হিন্দী আৰু কেইবাটাও ভাৰতীয় ভাষাত গীত গাই শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি থৈ গৈছে গীতিকাৰ সুৰকাৰ অভিনেতা সংগীত পৰিচালক চলচ্চিত্ৰ পৰিচালক বাদ্যযন্ত্ৰী কবি আৰু সমাজকৰ্মী জুবিন গাৰ্গে তেওঁৰ জীৱনকালত প্ৰায় 40টা ভাষাত 38,000তকৈও অধিক গীত বাণীবদ্ধ কৰি প্ৰতিটো প্ৰজন্মক সংগীতৰ যাদুৰে মোহাচ্ছন্ন কৰি ৰাখিছে শিল্পীগৰাকীৰ এনে বহু কালজয়ী সৃষ্টিৰ মাজৰ অন্যতম মায়াবিনী শীৰ্ষক গীতটি তেওঁৰ অনুপস্থিতিৰ পাছতেই প্ৰাৰ্থনালৈ পৰিৱৰ্তিত হৈছে

0: অসমীয়া সংগীত জগতত বৰ্ণিল যুগৰ সূচনা কৰা জুবিন গাৰ্গৰ জন্ম হৈছিল 1972 চনৰ 18 নৱেম্বৰত মেঘালয়ৰ টুৰাত। 1992 চনত অনামিকা শীৰ্ষক গীতৰ শ্ৰব্য সংকলনেৰে সংগীত যাত্ৰা আৰম্ভ কৰা জুবিন গাৰ্গে নৱপ্ৰজন্মক পুনৰ অসমীয়া আধুনিক গীতৰ অনুৰাগী কৰি তোলাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। বাংলা ছবি চুদু তুমিৰ বাবে 2005 চনত তেওঁ বংগীয় চলচ্চিত্ৰ সমালোচক সংস্থাই আগবঢ়োৱা শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। 2007 চনত হিন্দী ছবি গেংষ্টাৰৰ ইয়া আলী শীৰ্ষক গীতটোৰ বাবে তেওঁ গ্লোবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা লাভ কৰিছিল। তদুপৰি ইংৰাজী খাচী ছবি ইক'জ অৱ চাইলেঞ্চৰ বাবে তেওঁ শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰজত কমল বঁটা লাভ কৰিছিল। আধুনিক অসমীয়া সংগীতক নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে 2014 চনত জুবিন গাৰ্গলৈ ৰেনেচা অসম বঁটা আগবঢ়োৱা হয়। গীতৰ লগতে কবিতাৰ জৰিয়তেও শিল্পীগৰাকীয়ে সমাজলৈ বিভিন্ন বাৰ্তা প্ৰেৰণ কৰিছিল।
1: মই যদি ঈশ্বৰ হলোহেঁতেন, আজিৰ মানুহ সৃষ্টি কৰা বন্ধ কৰি দিলোহেঁতেন, নতুনকৈ সৃষ্টি কৰিলোহেঁতেন আৰু এবিধ মানুহৰ দৰে জন্তু যি মাৰি কাটি খাই বৈ শুই জীয়াই নাথাকি আৰু বহুত
0: জনতাৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে ৰাজ্যজুৰি তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন কৰা হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত অনুষ্ঠিত এই দিৱসৰ কাৰ্যসূচীত আজি গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনা প্ৰদৰ্শন কৰা হ'ব। সদৌ অসম ছাত্ৰ

0: তাই প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই আজি ৰাজ্যজুৰি পোহৰেৰে চাকিগছি শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত সন্ধিয়া 6 বজাত কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিখন জিলা সদৰত ছাত্ৰ ছাত্ৰী, স্থানীয় শিল্পী তথা ৰাইজক সমবেত কণ্ঠত মায়াবিনী গীতটি পৰিৱেশন কৰিবলৈ আহ্বান জনাইছে। ইপিনে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। ৰাজ্যৰ 39খন বিজেপি সাংগঠনিক জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে প্ৰাণৰ শিল্পী কুঁৱৰী ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সন্ধ্যা পালন কৰিব। স্মৃতি সন্ধ্যাৰ অংশ হিচাপে বন্তি প্ৰজ্বলন, শান্তিপূৰ্ণ শোভাযাত্ৰাকে ধৰি অন্যান্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসম জাতীয় বিদ্যালয় আৰু জুবিন গাৰ্গ ন্যাসৰ উদ্যোগত ৰাজ্যৰ জাতীয় বিদ্যালয়সমূহত শিল্পীগৰাকীৰ সোঁৱৰণত দিয়া ঘূৰাই দিয়া গীতটি পৰিৱেশনৰ লগতে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ডিব্ৰুগড় জিলাত জুবিন দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় প্ৰেছ ক্লাব, জিলা সাহিত্য সভা, লাহোৱাল প্ৰেছ ক্লাবকে ধৰি শিক্ষানুষ্ঠান আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাছাৰ জিলাৰ নৰসিংপুৰত এই দিৱস উপলক্ষে জুবিন গাৰ্গ বিষয়ক চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিৱসাগৰবাসীৰ উদ্যোগত দৌলমুখ চাৰিআলিত আয়োজিত অনুষ্ঠানত সন্ধিয়া সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু গীত পৰিৱেশন কৰা হ'ব। গোৱালপাৰা জিলাৰ সংগম নাট্যগোষ্ঠীয়ে জুবিন দিৱস উপলক্ষে নাম প্ৰসংগ, আলোকচিত্ৰ প্ৰদৰ্শন, বিশেষভাৱে সক্ষম লোকৰ মাজত খাদ্য বিতৰণ, বন্তি প্ৰজ্বলন, জুবিন গাৰ্গৰ গীত আৰু কবিতা পৰিৱেশন আদি কাৰ্যসূচী গ্ৰহণ কৰিছে। ইপিনে গোৱালপাৰা জিলা প্ৰশাসনে শিল্পীগৰাকীৰ সোঁৱৰণত আগিয়াত বৃহৎ ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। বাক্সা জিলাতো প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতিত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলাখনৰ পৰা আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰে এই সন্দৰ্ভত সবিশেষ জনাইছে।
1: ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে আজি বাক্সা জিলাতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বৰ্ণাঢ্য কাৰ্যসূচী সংগীত সুধাকাৰ গণশিল্পী ঈশ্বৰ পুত্ৰ বুলি খ্যাত জুবিন গাৰ্গৰ প্ৰথম বাৰ্ষিক জুবিন দিৱস উদযাপন কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে। এই উপলক্ষে বাক্সা জিলা সাহিত্য সভা আৰু ডুমনি আঞ্চলিক শাখা সাহিত্যসভাৰ যুটীয়া উদ্যোগত ডুমনি কমিউনিটি হল ক্ষেত্ৰত আজি দিনজোৰা কাৰ্যসূচীৰে প্ৰথম বাৰ্ষিক জুবিন দিৱস আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ সামৰণি অনুষ্ঠানৰ আয়োজন কৰিছে। কাৰ্যসূচীৰ অংশ হিচাপে পুৱা অসম সাহিত্যৰ পতাকা উত্তোলন, স্মৃতিতৰ্পণ আদি কাৰ্যসূচীৰ পিছত বাক্সা জিলা সাহিত্যৰ সভাপতি জামিন দাস তালুকদাৰৰ সঞ্চালনত এখন আলোচনা চক্ৰ অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে জানিব দিছে। আনহাতে জিলাখনৰ জালা শাখা সাহিত্য সভা আৰু জালা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত জালাস্থিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ প্ৰাংগণত প্ৰয়াত মহান শিল্পী জুবিন গাৰ্গৰ স্মৃতিত আজি সন্ধিয়া জুবিন দাৰ নামত এক সন্ধিয়া শিক্ষক এটি বাৰে বৰণীয় সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিব দিছে।
0: আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 জুবিন মনন শীৰ্ষক জুবিন গাৰ্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্ৰিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশ ল'ব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিংশতম ৰোজগাৰ মেলাত বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰা 51,000ৰো অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰিব। দেশৰ 45টা স্থানত এই ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। নৱনিযুক্ত প্ৰাৰ্থীসকলে কৰ বিভাগ, ৰেল বিভাগ, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্ত সেৱা, প্ৰতিৰক্ষাকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত যোগদান কৰিব। এইবাৰৰ ৰোজগাৰ মেলাক সামৰি এই প্ৰক্ৰিয়াৰ জৰিয়তে দেশত নিযুক্তিপ্ৰাপ্তৰ সংখ্যা 12,75,000 হৈছেগৈ। এই ৰোজগাৰ মেলাসমূহৰ যোগেৰে চৰকাৰে যুৱক যুৱতীসকলক বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানত নিযুক্তি প্ৰদানৰ সুবিধাৰে দেশৰ বিকাশৰ যাত্ৰাত যুৱ প্ৰজন্মৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ প্ৰয়াস কৰিছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক কুমাৰ ডেভিড দাসৰ পৰা।
2: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰা মুঠ 25গৰাকী প্ৰাৰ্থীৰ ভিতৰত 7গৰাকীৰ মনোনয়ন পত্ৰ নাকচ কৰা হৈছে। মনোনয়ন নাকচ হোৱা প্ৰাৰ্থীকেইগৰাকী হৈছে নিৰ্দলীয় শ্বাহ আলম, প্ৰণৱ কৌশিক, ৰাবুল হক, খলিলুদ্দিন শামছুল আলম আৰু চিকন্দৰ আলী তথা জয়প্ৰকাশ জনতা দলৰ পংকজ মৌৰিয়া। প্ৰণৱ কৌশিকে আমাৰ হাতৰ ধন জমা নকৰাৰ বাবে আৰু বাকীসকলে প্ৰপত্ৰ সম্পূৰ্ণকৈ পূৰ্ণ কৰাৰ বাবে মনোনয়ন পত্ৰ নাকচ হোৱা বুলি ৰিটাৰ্ণিং বিষয়া তথা নগাঁও জিলা আয়ুক্ত আৰণ্য শইকীয়াই এটা নিৰ্দেশত উল্লেখ কৰে। বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ডি এফৰ বদৰুদ্দিন আজমলকে ধৰি মুঠ 17গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বুলি ঘোষণা কৰা হয়।

0: আনহাতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামৰ মনোনয়ন দলীয় নিষ্পত্তিহীন বিবাদৰ বাবে স্থগিত ৰখা হয়। কালি এই সন্দৰ্ভত জিলা প্ৰশাসনে কোনো সিদ্ধান্তত উপনীত হ'ব নোৱাৰিলে আৰু তেওঁৰ মনোনয়ন পত্ৰ অমীমাংসিত হৈ ৰয়। আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। নাগালেণ্ডৰ চুমো কিডিমাৰ নাগা ইউনাইটেড ভিলেজত কালিৰে পৰা প্ৰথম উত্তৰ পূৰ্বাঞ্চল শিক্ষা সন্মিলন অনুষ্ঠিত হৈছে। দুদিনীয়াকৈ আয়োজিত সন্মিলনৰ মূল বিষয়বস্তু হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰূপায়ণ, দৰ্শন, প্ৰত্যাহ্বান আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে সুযোগ। সন্মিলনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ নীতি নিৰ্মাতা, শিক্ষাবিদ আৰু প্ৰশাসকসকলে অংশ লৈছে। সন্মিলনৰ উদ্বোধনী সত্ৰত কালি নাগালেণ্ডৰ উচ্চ শিক্ষা বিভাগৰ মন্ত্ৰী টেমজেন ইমনা আলঙে কয় যে কেৱল উচ্চ শিক্ষাৰ যোগ্যতাই এতিয়া কৰ্মসংস্থাপনৰ নিশ্চয়তা প্ৰদান নকৰাৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূৰ্বাঞ্চল খণ্ড প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। তেওঁ শিক্ষাই যাতে ছাত্ৰ ছাত্ৰীসকলক প্ৰাসংগিক দক্ষতা তথা সমালোচনাত্মক চিন্তাধাৰাৰে উৎসাহিত কৰিব পাৰে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত অংশ লৈ অসমৰ শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ গুৰুত্বত আলোকপাত কৰে। এই নতুন শিক্ষানীতিত মাতৃভাষাৰ শিক্ষাত গুৰুত্ব আৰোপে শিকণ পদ্ধতি শক্তিশালী কৰাৰ লগতে আমাৰ ভাষিক পৰিচয় সংৰক্ষণত বিশেষ ভূমিকা পালন কৰা বুলি ডাঃ পেকুৱে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱা তথা দেশসেৱাৰ মন্ত্ৰৰে কৰা যাত্ৰাৰ 25 বছৰ সম্পূৰ্ণ কৰিছে। সেৱাৰ সুশাসনৰ দৃষ্টিভংগীৰে পৰিচালিত হৈ চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সামগ্ৰী উন্নয়ন আৰু সামাজিক সবলীকৰণৰ জৰিয়তে দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ আমূল পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়াস কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত ভালেমান উন্নয়নমূলক কাৰ্যসূচী আৰু প্ৰকল্প ৰূপায়িত হৈছে। ইয়াৰে ভিতৰত গুৱাহাটীৰ সমীপৱৰ্তী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ আধুনিক তথা কলাসুলভ দৃষ্টিনন্দনৰূপে বিমান যাত্ৰীসকলক সন্মোহিত কৰাৰ লগতে সকলো ধৰণৰ সা সুবিধা ইয়াক সঁচা অৰ্থত আন্তৰ্জাতিক পৰ্যায়ৰ বিমানবন্দৰলৈ পৰিৱৰ্তিত কৰিছে। আজিৰ খণ্ডত আমি প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ জনসেৱাৰ এই অবিৰত যাত্ৰা আৰু বিকশিত ভাৰতৰ দৰ্শন প্ৰতিফলিত হোৱা গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰিৱৰ্তিত ৰূপ সন্দৰ্ভত আমাৰ কামৰূপ জিলাৰ সংবাদদাতা কৌশিক দাসৰ এটি চমু প্ৰতিবেদন আগবঢ়াইছো।
1: নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বত ভাৰতবৰ্ষত NDA চৰকাৰে শাসন কৰাৰ পাছৰে পৰা সমগ্ৰ দেশতে সুৰক্ষাৰ ক্ষেত্ৰতে হওক বা উদ্যোগিক ক্ষেত্ৰতে হওক বা যুৱক যুৱতীৰ কৰ্মসংস্থানে হওক বিভিন্ন ক্ষেত্ৰত উন্নয়নমূলক কাম কৰা দেখা গৈছে। সমান্তৰালভাৱে অসমতো NDA চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বত অহাৰ পাছৰে পৰা কেইবাটাও বা বহু উন্নয়নমূলক কাম হাতত লোৱা দেখা গৈছে। বিশেষকৈ ছেমি কণ্ট্ৰাক্টৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথসমূহে নিৰ্মাণে অসমক এক নতুন যুগৰ সূচনা কৰিছে। তাৰ ভিতৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ যি নতুন সংযোজন সেয়ে এক লেখত ল'বলগীয়া। 2025 চনৰ 20 ডিচেম্বৰত দেশৰ প্ৰধানমন্ত্ৰীয়ে এই বিমানবন্দৰটো অসমৰ প্ৰথমটো বিমানবন্দৰ পুনৰ ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়। প্ৰায় 40,000 কোটি টকা ব্যয়েৰে 140,000 বৰ্গমিটাৰ বহল এই টাৰ্মিনেলটো উচৰ্গা কৰাৰ পাছতে সমগ্ৰ দেশ নহয় সমগ্ৰ বিশ্বতে এক আকৰ্ষণৰ বিন্দু হৈ পৰিছে। কিয়নো সম্পূৰ্ণ বাঁহ উত্তৰবৰ প্ৰায় 140 টন বাঁহৰে নিৰ্মাণ কৰিছে কপৌ ফুলৰ আৰিদে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো।
0: জাপানৰ আইচি নগৰত আজি বিংশতম এছিয়ান গেমছ আৰম্ভ হ'ব। পালবা মিজুহু ষ্টেডিয়ামত আয়োজিত মুকলি অনুষ্ঠানত দ্বৈত অলিম্পিক পদক বিজয়ী শ্বুটাৰ মনু ভাকৰ আৰু শ্বটপুট খেলুৱৈ তাজিন্দৰপাল সিং তুৰে ভাৰতীয় দলৰ পতাকা বহন কৰিব। অহা 4 অক্টোবৰলৈ হ'বলগীয়া প্ৰতিযোগিতাত ভাৰতৰ 500তকৈ অধিক এথলীটে 37টা শাখাত অংশগ্ৰহণ কৰিব। ভৰিৰ গাঁঠিৰ আঘাতৰ বাবে জেভলিন থ্ৰোৰ যোৱাবাৰৰ বিজয়ী নীৰজ চোপ্ৰাই অংশগ্ৰহণৰ পৰা বিৰত থাকিলেও দলটোত 5গৰাকী অলিম্পিক পদক বিজয়ী ক্ৰীড়াবিদ আছে। বক্সিঙত অসম কন্যা লাভলীনা বৰগোহাঁই, বেডমিণ্টনত পি ভি সিন্ধু, ভাৰত্তোলনত মীৰাবাই চানু আৰু মল্লযুঁজত আমন শ্বেৰাৱতে ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰিব। এইবাৰ 45খন দেশৰ ক্ৰীড়াবিদে 43টা ক্ৰীড়া শাখাত 469টা পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকণিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। সামৰাৰ পূৰ্বে এতিয়া প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে ৰাজ্যজুৰি জুবিন দিৱস পালন। ৰোজগাৰ মেলাত বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰা 51,000ৰো অধিক যুৱক যুৱতীক প্ৰধানমন্ত্ৰীৰ নিযুক্তি পত্ৰ বিতৰণ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ 7 প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নাকচ। নাগালেণ্ডৰ চুমুকিডিমাত কালিৰে পৰা প্ৰথম উত্তৰ পূৰ্বাঞ্চল শিক্ষা সন্মিলন। আৰু জাপানৰ আই চি নাগোয়াত আজিৰে পৰা এছিয়ান গেমছ। লাভলীনা বৰগোহাঁইকে ধৰি ভাৰতৰ 5 ক্ৰীড়াবিদৰ অংশগ্ৰহণ। আমাৰ আজিৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। ঘণ্টেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরু।
1: নমস্কার, জিলার রেহরূপত আজিলৈ আহিছো গোলাঘাট জিলার রেহরূপ। গোলাঘাটৰ পৰা আমাৰ সৈতে আছে আমাৰ সংবাদদাতা হিৰণ্য গগৈ। বান হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱনৰেখা। প্ৰতি বছৰে অহা বানে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰিৱেশতন্ত্ৰ আৰু জৈৱ বৈচিত্ৰ্যৰ ভাৰসাম্য ৰক্ষা কৰি আহিছে। কিন্তু বিগত বৰ্ষত সামান্য বানৰ সন্মুখীন হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলিত বৰ্ষত এতিয়ালৈকে বানৰ পৰিস্থিতি দেখা দিয়া নাই। একেৰাহে দুটা বছৰ বানৰ অভাৱে উদ্যানখনৰ তৃণভূমি আৰু জলাশয়ৰ পৰিৱেশতন্ত্ৰত কি প্ৰভাৱ পেলাব পাৰে তাক লৈ উদ্বেগ সৃষ্টি হৈছে। এই সন্দৰ্ভত আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈ প্ৰতিবেদন।
2: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে বান কেৱল প্ৰাকৃতিক দুৰ্যোগ নহয়, বৰঞ্চ এই উদ্যানখনৰ পৰিৱেশতন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ অংশ। প্ৰতি বছৰে অহা বানপানীয়ে উদ্যানখনৰ তৃণভূমি, জলাশয় আৰু জলজ পৰিৱেশ পৰিষ্কাৰ কৰি জৈৱ বৈচিত্ৰ্যৰ ভাৰসাম্য ৰক্ষাত সহায় কৰে। বিশেষকৈ মাইমচাকে ধৰি বিভিন্ন অপতৃণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বানৰ গুৰুত্ব আছে। এই অপতৃণ বৃদ্ধি পালে তৃণভোজী বন্যপ্ৰাণীৰ খাদ্যৰ উৎসত প্ৰভাৱ পৰাৰ আশংকা থাকে। কাজিৰঙাত থকা 94টা স্থায়ী আৰু 250টা ঋতুকালীন জলাশয়ো বাৰ্ষিক বানৰ পানীৰে পুনৰ্জীৱিত হয়। বানৰ পানীয়ে মেটেকাকে ধৰি বিভিন্ন জলজ অপতৃণ উটুৱাই নিয়াত সহায় কৰে। কিন্তু বানৰ অভাৱত জলাশয়ত মেটেকাৰ অত্যাধিক বিস্তাৰে পানীৰ ওপৰত তৰপ সৃষ্টি কৰি জলজ প্ৰাণীৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ইতিমধ্যে জলাশয় সংৰক্ষণৰ বাবে কৃত্ৰিমভাৱে মেটেকা নিষ্কাশন আৰু বেতা নিৰ্মাণ কৰি পানী সংৰক্ষণৰ ব্যৱস্থা কৰিছে। প্ৰকৃতিৰ স্বাভাৱিক বান আৰু বন্যপ্ৰাণীৰ জীৱন চক্ৰৰ মাজত থকা গভীৰ সম্পৰ্কৰ বাবেই চলিত বৰ্ষত বানৰ পৰিস্থিতিৰ ওপৰত বিশেষ নজৰ ৰাখিছে বিশেষজ্ঞ আৰু ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।
1: অসমৰ সুগন্ধি তেলৰ অন্যতম পৰিচিত উৎস সাঁচিগছৰ উদ্যোগলৈ নতুন মাত্ৰা দিয়াৰ লক্ষ্যৰে গোলাঘাটৰ দক্ষতা বিকাশ কেন্দ্ৰ পৰিদৰ্শন কৰি সাঁচিগছৰ খেতি, প্ৰক্ৰিয়াকৰণ আৰু সুগন্ধি তেল উৎপাদনৰ ক্ষেত্ৰত চলি থকা ব্যৱহাৰিক প্ৰশিক্ষণ পৰ্যবেক্ষণ কৰে কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ৰ যুটীয়া সচিব অংশুমান দে আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাই। এই সন্দৰ্ভত আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈৰ এক প্ৰতিবেদন।
2: অসমৰ থলুৱা অৰ্থনীতিৰ অন্যতম সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ সাঁচিগছ বা আগৰ খেতি। এই উদ্যোগক অধিক বিজ্ঞানসন্মত আৰু ব্যৱসায়িক ৰূপ দিয়াৰ লক্ষ্যৰে যোৱা 12 আগষ্টত গোলাঘাট জিলাৰ তপন নগৰস্থিত আগৰউড স্কিল ট্ৰেইনিং চেণ্টাৰ পৰিদৰ্শন কৰে কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ৰ যুটীয়া সচিব অংশুমান দে আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাই। পৰিদৰ্শন কালত নেৰামেক, নাকফ আৰু বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলো উপস্থিত থাকে। কেন্দ্ৰটোত সাঁচিগছৰ চিপ কটা, ইনকুলেশ্যন আৰু ডিষ্টিলেশ্যন প্ৰক্ৰিয়াৰ ব্যৱসায়িক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলে আধুনিক আৰু বৈজ্ঞানিক পদ্ধতিৰে এই প্ৰক্ৰিয়াসমূহ সম্পন্ন কৰি দেখুৱায়। প্ৰশিক্ষণ কেন্দ্ৰটোত এই প্ৰয়াসক আদৰণি জনাই মন্ত্ৰী অতুল বৰাই কয় যে এনে দক্ষতামূলক প্ৰশিক্ষণে অসমৰ যুৱক যুৱতীসকলক স্বাৱলম্বী হোৱাৰ সুযোগ প্ৰদান কৰিব। আনহাতে যুটীয়া সচিব অংশুমান দে কেন্দ্ৰটোৰ আন্তঃগাঁথনি আৰু পৰিদৰ্শনৰ প্ৰশিক্ষণ মানদণ্ডৰ শলাগ লোৱাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশত সাঁচি উদ্যোগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে। বৈজ্ঞানিক গৱেষণা, দক্ষতা বিকাশ, উৎপাদন আৰু বজাৰ সংযোগ, এই সকলো দিশ একেলগে আগবঢ়াব পাৰিলে গোলাঘাট তথা সমগ্ৰ অসমৰ সাঁচি উদ্যোগে এক নতুন বজাৰ লাভ কৰাৰ সম্ভাৱনা আছে। স্থানীয় উদ্যোগী আৰু ৰাইজেও এই পদক্ষেপে সাঁচি খেতিৰ সৈতে জড়িত লোকসকলক আয় আৰু পুনঃসংস্থাপনৰ নতুন পথ মুকলি কৰিব বুলি আশা প্ৰকাশ কৰিছে।
1: নুমলীগড়ত স্থাপন হোৱা দেশৰ প্ৰথমটো

আভিত্তিক জৈৱ শোধনাগাৰ 2025 চনৰ 14 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা এই বৃহৎ প্ৰকল্পটোৰ জৰিয়তে বাঁহৰ পৰা বছৰি 50,000 টন ইথানল উৎপাদনৰ লক্ষ্য লোৱা হৈছে। প্ৰকল্পটো উদ্বোধনৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পিছতো নিয়মীয়া বাণিজ্যিক উৎপাদন আৰম্ভ নোহোৱাত এতিয়া প্ৰকল্পটোক লৈ স্থানীয় ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে। বিশেষকৈ এই প্ৰকল্পক কেন্দ্ৰ কৰি গোলাঘাট আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাঁহ খেতিয়ক, ক্ষুদ্ৰ উদ্যোগী আৰু নিবনুৱা যুৱক যুৱতীৰ মাজত সৃষ্টি হৈছিল নতুন আশাৰ। প্ৰকল্পটো পূৰ্ণগতিত চলিলে বৃহৎ পৰিমাণে বাঁহৰ প্ৰয়োজন হোৱাৰ লগতে বাঁহ সংগ্ৰহ, পৰিবহণ, প্ৰক্ৰিয়াকৰণ, যোগান ব্যৱস্থা আৰু আনুষংগিক সেৱাৰ ক্ষেত্ৰতো স্থানীয়ভাৱে বহু সুযোগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছিল। জিলাৰ ৰূপত আজিলৈ ইমানেই। কাইলৈ পুনৰ লৈ আহিম আন এখন জিলাৰ ৰূপ। নমস্কাৰ।

জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি গোলাঘাট জিলাৰ ৰেহৰূপ শুনিলে। লিখি পঠিয়ালে গোলাঘাটৰ পৰা আমাৰ সংবাদদাতা হিৰণ্য গগৈয়ে। মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছো হিন্দী চলচ্চিত্ৰৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছো ICU ছবিৰ এটি গীত জুবিন গাৰ্গৰ কণ্ঠত। গীতিকাৰ বিশাল দাদলানী, সুৰকাৰ বিশাল শেখৰ।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ গেংষ্টাৰ ছবিৰ পৰা জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা ছয়িদ কোৱাদ্ৰিৰ আৰু সুৰ প্ৰীতমৰ।

অনুষ্ঠানত এইবাৰ শুনোৱা হওক জুবিন গাৰ্গ আৰু আলিচা সিনৰ কণ্ঠৰ এটি গীত, ছবি ক্ৰিছ থ্ৰী, গীতিকাৰ সমীৰ অঞ্জান, সুৰকাৰ ৰাজেশ ৰোশন।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ আন এটি গীত, গীতিকাৰ সমীৰ, সুৰকাৰ হিমেশ ৰেশমীয়া, ছবি গুড বয় বেড বয়।

0: ইমান পৰে শ্ৰোতাসকলে হিন্দী চলচ্চিত্ৰৰ কেইটিমান গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: অসমা সুষমা।

0: এই শিতানত প্ৰচাৰ কৰি থকা হৈছে এলানি ধাৰাবাহিক আলেখ্য।
1: এতিয়া শুনক অসমৰ নিচুকনি গীতসমূহৰ ভেটিত ৰচিত আলেখ্য আমাৰে মইনা শুবই, ৰচনা ডক্টৰ প্ৰবীণ শইকীয়াৰ, প্ৰযোজনা দিলীপ দাসৰ।
0: আজি শুনক দ্বিতীয় তথা শেষ খণ্ড।

0: গা ধুওৱা হ'ল, গাত তেল সনাও হ'ল, এতিয়া আকৌ চুলি আঁচুৰিবও লাগিল নহয়। মইনাই যদি আমনি কৰে, নাই আমনি ভাঙি হ'লেও চুলি ফণিয়াবই লাগিব।
1: চিলাই নিয়ক, কোৱাই নিয়ক, আমাৰ বোপা ডাঙৰ দীঘল হওক।

0: মই নাই চৰচৰণি খাইছে, কাহি কাহি উশাহ ঘূৰাব নোৱাৰা হৈছে। শুই শুই মোমাই কানে যক,
1: শুই শুই মোমাই কানে যক।

0: মোমাই কানে যাও
1: হেয়া আইজনীৰ শিকতি আহিছে নেৰাই হল শিকতিয়ে হাতৰ তলুৱাত ছোৱালীৰ অকণমানি হাতখন বহুৱাই হাত ভঙাৰ ভংগীত গাই থাকা

ভয় খাই শিকতি পলাল, গৈ কোনোবা লংকা পালেগৈ। মইনাক শুৱাব লাগে, আমনি শুৱাবৰ সময়তো, তথাপি শুৱাবই লাগিব।

0: মই নাই মন মাৰি আছে, মনত ৰং লগাব লাগে, উমলাই হহুৱাব লাগে, হহুৱাই নচুৱাব লাগে।
1: ভাতিক টিক টিটিকা পোৰা মাছৰ পিটিকা, পোৰা মাছে কি খায়, ঠেকেচা ঠেকেচা।

0: সংগীতা বৰঠাকুৰ, বৰ্ণালী কলিতা আৰু ৰূপাঞ্জলী বৰুৱা। বাদ্যযন্ত্ৰ সংগত কৰিলে অনুপ শৰ্মা আৰু প্ৰসন্ন বৰুৱাই। আলেখ্যখনিৰ বাণীবন্ধন আৰু অনাতাঁৰ সম্পাদনা উৎপল বৰাৰ। প্ৰযোজনা আছিল দিলীপ দাসৰ।
1: অসমা সুষমা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া একক চলচ্চিত্ৰৰ গীতৰ অনুষ্ঠানত আগবঢ়াইছোঁ তুমবিন চলচ্চিত্ৰৰ কেইটিমান গীত। গীতকেইটিৰ ৰচনা ফাইজ আনোৱাৰৰ, সুৰ নিখিল বিনয়ৰ। অনুষ্ঠানৰ আৰম্ভণিতে শুনো আহক চনু নিগম আৰু অনুৰাধা পৰৱালৰ কণ্ঠৰেটি গীত।

আমাৰে মইনা শুবয়ে অসমৰ নিচুকনি গীতসমূহৰ ভেটিত ডক্টৰ প্ৰবীণ শইকীয়াই ৰচনা কৰা আলেখ্যখনি শুনিলে। বিৱৰণী কণ্ঠ আছিল সংগীতা শৰ্মা আৰু নিৰূপমা গোস্বামীৰ। কণ্ঠশিল্পীসকল আছিল

অনুষ্ঠানত এইবাৰ শুনো আহক তুম্বিন ছবিৰ আন এটি গীত অনুৰাধা পৰোৱাল আৰু অভিজিতৰ কণ্ঠত।

শ্ৰোতাসকলে একক চলচ্চিত্ৰৰ গীতৰ অনুষ্ঠানত তুম্বিন ছবিৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ সোনু নিগমৰ কণ্ঠৰ এটি গীত।

ইমান পৰে শ্ৰোতাসকলে তুমবিন ছবিৰ কেইটিমান গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত পৰিৱেশ আৰু জলবায়ুৰ ভৱিষ্যৎ 2026 শীৰ্ষক দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সমাৰোহৰ উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: এই ধাৰাবাহিকৰ আজিৰ খণ্ডৰ শীৰ্ষক পৰিৱেশ পৰিৱৰ্তনৰ অন্যান্য প্ৰমাণসমূহ। মূল ইংৰাজী নাটকৰ অসমীয়া অনুবাদ জ্ঞানশ্ৰী ভট্টাচাৰ্যৰ। এয়া শুনক বিজ্ঞান ধাৰাবাহিক জলবায়ুৰ পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যতৰ অষ্টাদশ খণ্ড।
1: যোৱাটো শ্ৰেণীত আমি পৰিৱেশ পৰিৱৰ্তন সম্পৰ্কে সাধাৰণভাৱে কিছু কথা আলোচনা কৰিছিলোঁ। আজিৰ আমাৰ এই বিশেষ শ্ৰেণীকোঠাৰ ভিতৰত আমি পৰিৱেশ পৰিৱৰ্তনৰ অন্যান্য প্ৰমাণসমূহৰ বিষয়ে আলোচনা কৰিম। অৰ্ণৱ, তুমি ক'ব পাৰিবানে পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান প্ৰধান সাক্ষ্য প্ৰমাণসমূহ কি কি?
2: বাইদেউ, এই বিষয়ত প্ৰথম আৰু প্ৰধান প্ৰমাণ হিচাপে মনলৈ আহে আইচ কোৰ এনালাইচিছ, মানে এণ্টাৰ্কটিকাৰ বিশাল বৰফৰ কেন্দ্ৰভাগৰ গৱেষণা।
1: বেছ বঢ়িয়া। ইব্ৰাহিম, তুমি কোৱাচোন পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান সাক্ষ্যসমূহৰ ভিতৰত আৰু কিবা এটা নাম?
3: পৰাগ্ৰেণুৰ উপস্থিতি আৰু বিভিন্ন সময়ৰ এই পৰাগ্ৰেণুসমূহৰ বিষয়ে হোৱা বিভিন্ন অধ্যয়নে আমাক পৰিৱেশ পৰিৱৰ্তনৰ বিষয়ে বহুত অমূল্য প্ৰমাণ দিয়ে।
1: উৎপলা আৰু চাৰুৱে উত্তৰ দিবলৈ সাজু হৈ আছা যেন পাইছোঁ, কোৱা কোৱা।
4: বাইদেউ, অৰণ্যসমূহৰ জিনগত সম্পদেও আমাক পৰিৱেশ পৰিৱৰ্তনৰ বিষয়ে বহুতো প্ৰমাণ দিয়ে।
1: হয়, চাৰুৱে ঠিকেই কৈছা। এতিয়া উৎপলাই কোৱা।
5: বাইদেউ, ডেণ্ড্ৰোক্লাইমেটলজি এই শব্দটো পাইছোঁ, পিছে একো বুজি পোৱা নাই। পৰিৱেশ পৰিৱৰ্তনৰ বিষয়ে প্ৰধান সাক্ষ্য প্ৰমাণৰ ক্ষেত্ৰত ডেণ্ড্ৰোক্লাইমেটলজিৰ হেনো বিৰাট অৱদান আছে।
2: হয় বাইদেউ, শব্দটো দাঁত ভঙা।
1: পিছে শব্দটোৰ মানেতো দাঁত ভঙা নহয় দেই।
5: সেয়ে হয় নেকি? আমি আকৌ ইমান আচহুৱা আৰু ডাঙৰ শব্দটো দেখি ভয়ে খাইছোঁ।
1: হয়, ডেণ্ড্ৰোক্লাইমেটলজি এটা বৈজ্ঞানিক শব্দ। ইয়াৰ অৰ্থ বছৰে বছৰে উদ্ভিদৰ গা গছ অংশত সৃষ্টি হোৱা আৰু বৃদ্ধি পোৱা আঙুঠিজাতীয় অংশটোৰ বিষয়ে অধ্যয়ন।
2: অহ হয় দেই, শব্দটো দাঁত ভঙা হ'লেও মানেটো বুজিবলৈ সহজ দেখোন।
6: ঠিকেই,
5: অসমীয়াতে বাৰু ইয়াক কি বুলি ক'ব পাৰিব?
2: ক্লাইমেটলজিটো হৈছে বতৰ বিজ্ঞান।
1: এৰা, সঠিক চিন্তাই কৰিছা।
3: বছৰে বছৰে বৃদ্ধি হোৱা মানে বাৰ্ষিক
6: ৰিং হৈছে আঙুঠি বা বলয়।
1: এৰা, সকলো মিলাই ইয়াক বুলিব পাৰি বাৰ্ষিক বলয় বৃদ্ধি ভিত্তিক
2: বতৰ বিজ্ঞান।
1: চমুকৈ বলয় বৃদ্ধি বতৰ বিজ্ঞান, আৰু চমুকৈ বলয়ী বতৰ বিজ্ঞান। পৰিৱেশ পৰিৱৰ্তনৰ শেষৰ বিধ সাক্ষ্য প্ৰমাণ হৈছে জীৱাশ্মৰ উপস্থিতি আৰু এইবোৰৰ বিষয়ে হোৱা অধ্যয়ন। আজি আমি এইবোৰৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম বুলি ভাবিছোঁ। তাৰ আগতে আটাই একোকাপ চাহকে খাই লওঁ নেকি, নে কি কোৱা? চাহ বিৰতিটো ভালেই হ'ল দিয়া, একেবাৰে খাটি অসমীয়া থলুৱা জলপান খোৱা হ'ল। তেন্তে ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া আকৌ আলোচনা কৰিবলৈ আৰম্ভ কৰোঁ। হওক, আমি যে পৰিৱেশ পৰিৱৰ্তনৰ বিষয়ে বিভিন্ন সাক্ষ্য প্ৰমাণৰ কথা আলোচনা কৰিছিলোঁ, এই পৰিৱৰ্তনসমূহৰ ভিতৰত প্ৰথম প্ৰমাণবিধ হৈছে আইচকৰ এনালাইচিছ, মানে হিমগৰ্ভীয় বিশ্লেষণ হয়। হিমগৰ্ভীয় বিশ্লেষণ পদ্ধতি মানে হৈছে বৰফৰ কেন্দ্ৰভাগত হোৱা বিভিন্ন গৱেষণা। ইয়াত বৰফ মানে বুজোৱা হৈছে এণ্টাৰ্কটিকাৰ, মানে উত্তৰ মেৰু অঞ্চলৰ বিশাল বৰফ ৰাজ্যৰ বিষয়ে। এই বৰফৰ এণ্টাৰ্কটিকাতেই নহয়, অইন অইন বৰফ প্ৰধান দেশতো এই বিষয়ে গৱেষণা চলি আছে। অৱশ্যে বেছিভাগ গৱেষণা এণ্টাৰ্কটিকাতেই হৈছে, আৰু সেয়েহে ইয়াৰ পৰা পোৱা তথ্য প্ৰমাণসমূহক বিশেষভাৱে মান্যতা প্ৰদান কৰা হয়।
3: বৰফপৃষ্ঠৰ কেন্দ্ৰভাগত কিদৰে গৱেষণা কৰা হয় বাৰু?
1: শুনা ইব্ৰাহিম, শুনা, এই গৱেষণাৰ পদ্ধতিটো মই বুজাই কৈ আছোঁ। সুমেৰু আৰু কুমেৰু এই দুয়ো ঠাইত শতিকাৰ পিছত শতিকা জুৰি দীঘলীয়া সময়ছোৱাত, যাক নেকি মানৱ সভ্যতাই ঢুকি নাপায়, বৰফৰ অতিকায় তৰপ আৰু হিমশৈল জমা হৈছে। এটা এটা তৰপৰ ভৰৰ ফলত তাৰ আগৰ তৰপৰ বৰফৰ ওপৰত হেঁচা বা চাপ পৰে। ইয়াৰ ফলত কেইবা কিলোমিটাৰ জুৰি বৰফৰ অতিকায় তৰপ সৃষ্টি হৈছে, য'ত তৰপে তৰপে বহুতো পৰিৱৰ্তনৰ সাক্ষ্য প্ৰমাণ জমা হৈ আছে।
4: পিছে ইমান ডাঙৰ ডাঙৰ এলেকাজুৰি সৃষ্টি হোৱা বৰফ

0: টৰফৰ এই টৰফসমূহত কেনেদৰে গৱেষণা চলায় বাৰু?
1: ছাৰু, তুমি অতি দৰকাৰী প্ৰশ্ন কৰিছা। গ্ৰীণলেণ্ড আৰু আমেৰিকাত প্ৰায় 1.6 কিলোমিটাৰ জুৰি সৃষ্টি হোৱা বৰফৰ টৰফ খান্দি উলিওৱা হয়। বিভিন্ন ঠাইত এনেধৰণেৰে পৃথিৱীত সৃষ্টি হোৱা বৰফৰ টৰফ খান্দি খান্দি উলিওৱা হয়। ইয়াৰ পৰা এই বিভিন্ন ঠাইবোৰৰ আঞ্চলিকভাৱে আৰু থলুৱাভাৱে হোৱা পৰিৱেশৰ পৰিৱৰ্তনবোৰৰ বিষয়ে অধ্যয়ন কৰিব পৰা হয়। লগতে গোলকীয় পৰিৱেশ পৰিৱৰ্তনৰ বিভিন্ন সূচকসমূহৰ তুলনা কৰিব পৰা হয়। বৰফৰ টৰফ খান্দি উলিওৱা এই বৰফৰ কেন্দ্ৰভাগৰ অধ্যয়ন আৰু গৱেষণাৰ পৰা আমাৰ পৃথিৱীখনৰ অতীজতে হাজাৰ হাজাৰ লাখ লাখ বছৰৰ আগে কেনে পৰিৱেশ আছিল জনা যায়।
2: হিমগৰ্ভৰ পৰা অতীজৰ জলবায়ু কেনেদৰে জানিব পৰা যায় বাইদেউ?
1: সত্যকাম, অতি উপযোগী প্ৰশ্ন কৰিছা। প্ৰতিটো বৰফৰ টৰফ অথবা বৰফৰ চামনিৰ পৰা এটা নিৰ্দিষ্ট ঋতু আছে, নহয় জানো? এই বৰফ পৰা সময়খিনিত থলুৱাভাৱে সেই অঞ্চলৰ জলবায়ু কেনে আছিল জানিব পৰা যায়। লো গ্ৰাণ্ড হৈছে এগৰাকী বিজ্ঞানী যিয়ে জলবায়ুৰ পৰিৱৰ্তনৰ ওপৰত বিশেষ উল্লেখযোগ্য গৱেষণা কৰি আছে। তেখেতে জনোৱা মতে যেতিয়া এটা নতুনকৈ সৃষ্টি হৈ থকা হিমবাহৰ ওপৰত আকৌ এটা সজীৱ বৰফৰ তৰপ পৰে, বতাহৰ উষ্ণতা আৰু পানীৰ কণিকাৰ বিভিন্ন পৰিৱৰ্তন হয়। বৰফৰ তৰপটোৰ বিভিন্ন ধৰণৰ এৰ'চল থাকে। এৰ'চল কি জানা নহয়?
3: হয় বাইদেউ, এৰ'চল হৈছে এবিধ যৌগ। এই যৌগবিধ চাপযুক্ত কিছুমান বটলত বন্ধ কৰি ৰখা হয় আৰু স্প্ৰে আকাৰত পোৱা যায়।
1: ঠিকেই কৈছা অৰ্ণৱ। পিছে এৰ'চলৰ শ্ৰেণীত আৰু বহুতো কিবা কিবি যেনে ধূলিকণা, ছাই, পৰাগ, সামুদ্ৰিক নিমখ আৰু সামান্য পৰিমাণে মৌলো থাকিব পাৰে। এই আটাইবিলাক পদাৰ্থৰ উপস্থিতি জনা যায় বিভিন্ন হিমগৰ্ভী বিশ্লেষণৰ পদ্ধতিৰে কৰা গৱেষণাৰ পৰা। লাখ লাখ বছৰৰ পিছতো বৰফৰ তৰপৰ মাজত জমা হৈ থকা এই পদাৰ্থবোৰ বিশ্লেষণ কৰাৰ ফলত বিভিন্ন প্ৰমাণৰাজিৰ জৰিয়তে অতীতৰ পৃথিৱীৰ বিভিন্ন ঘটনা পৰিঘটনা সম্পৰ্কে আমি জানিব পাৰোঁ। উপলা, কিবা সুধিবা?
4: হয় বাইদেউ, আগ্নেয়গিৰিৰ উদগিৰণৰ ফলত হোৱা বিস্ফোৰণৰ পিছতো এনেধৰণৰ সাক্ষ্য প্ৰমাণ পোৱা যায়।
1: হয় উপলা, তুমি ঠিকেই কৈছা। এই ভিন ভিন কণাবোৰৰ উপৰিও যেতিয়া বৰফৰ তৰপ সৃষ্টি হ'ব তেতিয়া গেছৰ সৰু সৰু বুদবুদ বৰফৰ এই তৰপৰ ভিতৰত সোমাই পৰে। ইয়াৰ মাজত সেউজ গৃহ গেছৰ কাৰ্বন ডাই অক্সাইড আৰু মিথেন গেছৰ বুদবুদো থাকে। বায়ুৰ এই বুদবুদবোৰত থকা ক্ষুদ্ৰ জীৱাশ্মবোৰে আমাক সেই বিশেষ সময়ছোৱাৰ বায়ুৰ পৰিৱেশৰ তথ্য প্ৰদান কৰে। এই বুদবুদবোৰৰ পৰা বিজ্ঞানীসকলে তাত থকা সেউজ গৃহৰ গেছৰ পৰিমাণো নিৰ্ধাৰণ কৰিব পাৰে।
2: এনেদৰে বৰফৰ কেন্দ্ৰভাগৰ বিষয়ে হোৱা গৱেষণাসমূহৰ পৰা ভৱিষ্যতৰ পৰিৱেশ পৰিৱৰ্তনৰ বিষয়ে কেনেদৰে ভৱিষ্যতবাণী কৰা হয় বাইদেউ?
1: শুনা সত্যকাম, বিজ্ঞানীসকলে বৰফৰ কেন্দ্ৰভাগত হোৱা এই আটাইবিলাক গৱেষণাৰ পৰা লাভ কৰা ফলাফলসমূহ পৃথিৱীৰ ভৱিষ্যতৰ বতৰৰ নমুনাসমূহ যিবোৰ পৰীক্ষাগাৰত অধ্যয়ন কৰি থকা হয় সেই নমুনাসমূহৰ সৈতে মিলাই চাবলৈ ব্যৱহাৰ কৰে।
4: বিজ্ঞানী লগ্ৰেণ্ডে কি কৈছে বাইদেউ?
1: শুনা আটাই, ক্লাইমেট মডেল মানে বতৰৰ আৰ্হি বা নমুনা এটাক ভিতৰত ৰখা গৱেষণাগাৰ হিচাপে আমি ভাবিব পাৰোঁ। বিজ্ঞানীসকলে পৰিৱেশ, সাগৰ, মাটিভাগ আৰু বৰফৰ বিষয়ে কৰা বিভিন্ন গৱেষণাৰ পৰা পোৱা ফলসমূহৰ ওপৰত ভিত্তি কৰি এই বিশেষ গৱেষণাগাৰটো প্ৰস্তুত কৰে। বিভিন্ন সময়ত এই গৱেষণাগাৰৰ ফলাফলসমূহ মিলাই চাবলৈ ইয়াত বিভিন্ন ইনডেক্স মানে সূচক ৰখা হয়। এই সূচকবোৰৰ মান ধ্ৰুৱক।
5: বিভিন্ন সময় মানে কি বুজাইছে বাৰু বাইদেউ?
4: ইব্ৰাহিম, মোৰ বোধেৰে সময় মানে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব, নিজৰ অক্ষপথত পৃথিৱীৰ অৱস্থান, এই আটাইবিলাক কথা বুজাইছে চাগে, নহয়নে বাইদেউ?
1: একেবাৰে ঠিক কথা কৈছে উপলা। লগ্ৰাণ্ডে কোৱা মতে 160-170 বছৰ আগে মানুহে যি ধৰণৰ বতৰ পাইছিল সেই বতৰক অনুকৰণ কৰাৰ এটা প্ৰয়াস বুলিয়ে ক'ব পৰা যায় বতৰৰ এই আৰ্হিবোৰক। যদিও 160 বছৰ অথবা 170 বছৰৰ আগৰ ঘটনা, তথাপিও বিজ্ঞানীগৰাকীৰ মতে এয়া সম্ভৱ, কিয়নো সেই সময়ৰ পৃথিৱীৰ পৰিৱেশ তুলনামূলকভাৱে স্থিৰ আছিল বুলিয়ে জনা যায়। যি পৰিৱৰ্তন হৈছিল ধীৰে সুস্থিৰে হৈছিল, কিন্তু ভৱিষ্যতৰ পৃথিৱীৰ পৰিৱেশৰ বিষয়ে ভৱিষ্যতবাণী কৰা তুলনামূলকভাৱে কঠিন বুলিও বিজ্ঞানীগৰাকীয়ে মানিছে। তেখেতে আৰু জনাইছে যে অহাটো শতিকাৰ পৃথিৱীৰ পৰিৱেশৰ বিষয়ে এয়ে ক'ব পৰা যায় যে যোৱা 150

0: বছৰত নোহোৱা নোপোজা ভালেমান অশুভ পৰিৱৰ্তনেই এই শতিকাত দেখা যাব। সত্যকাম, কিবা কবা তুমি?
1: হয় বাইদেউ, এই কম্পিউটাৰত এনেদৰে সৃষ্টি কৰি লোৱা পৰিৱেশ গৱেষণাগাৰবোৰত বিজ্ঞানীসকলে অতীজৰ পৃথিৱীৰ পৰিৱেশ কেনেদৰে অধ্যয়ন কৰে বাৰু বাইদেউ?
2: মই ভাবোঁ যে অতীজৰ পৃথিৱীৰ পৰিৱেশক নকল কৰা হয় আৰু এটা কম্পিউটাৰ আৰ্হি বনোৱা হয় য'ত ছফ্টৱেৰ ব্যৱহাৰ কৰি বিভিন্ন গৱেষণা কৰা হয়।
0: আৰু ইব্ৰাহিম, এই গৱেষণাৰ এটা অতি প্ৰয়োজনীয় প্ৰাচল অৰ্থাৎ পেৰামিটাৰ হৈছে হিমগৰ্ভী বিশ্লেষণ। বৰফৰ কেন্দ্ৰভাগৰ পৰা পোৱা বিভিন্ন গৱেষণালব্ধ তথ্যই ইয়াৰ মূল। ছাৰে কিবা ক'ব খুজিছা, কোৱা।
3: হয় বাইদেউ, মই জানিব খুজিছোঁ যে আটাইতকৈ পুৰণি বৰফৰ তৰপ কোনটো বাৰু?
0: বৰ ভাল প্ৰশ্ন কৰিছা ছাৰু। পূব এণ্টাৰ্কটিকাৰ পৰা 800,000 বছৰৰ পূৰ্বৰ এটা বৰফৰ তৰপ উদ্ধাৰ কৰা হৈছে। এইটোৱে আমাক পৃথিৱীৰ আটাইতকৈ পুৰণি পৰিৱেশ আৰু জলবায়ুৰ বিষয়ে বিভিন্ন তথ্য যোগান ধৰিছে।
4: বাইদেউ
0: কোৱা। অৰ্ণৱ
4: বাইদেউ, মানে মই কি বুজিলো তাকে ক'বলৈ বিচাৰিছিলো, ভুল হ'লে শুধৰাই দিব।
0: নিশ্চয় অৰ্ণৱ, কোৱা কোৱা।
4: বিভিন্ন তৰপৰ বৰফৰ কেন্দ্ৰভাগত জমা হোৱা বায়ুৰ বুদবুদ বা জলঙাসমূহত কাৰ্বন ডাই অক্সাইড গেছৰ ঘনত্ব জোখা হয়। এই গেছৰ ঘনত্ব প্ৰতি যুগত অথবা প্ৰতিটো বৰফৰ তৰপত বেলেগ বেলেগ হয়। এই পাৰ্থক্যটোৱে বৰফৰ তৰপটোৰ বয়স হিচাপ কৰাত সহায় কৰে। যেনেদৰে গছৰ গা অংশত বছৰি বছৰি সৃষ্টি হোৱা আঙুঠিৰ মানে বলয়ৰ নিচিনা অংশৰ পৰা আমি গছজোপাৰ বয়স নিৰ্ধাৰণ কৰিব পাৰোঁ। বাইদেউ, মই ঠিকেই বুজাব পাৰিছোনে বাৰু?
0: বাহ, বৰ সুন্দৰ হৈছে। এতিয়া আহোঁ আমাৰ দ্বিতীয় সাক্ষ্য প্ৰমাণ, মানে পৰিৱেশ পৰিৱৰ্তনৰ দ্বিতীয় প্ৰধান সাক্ষ্য প্ৰমাণলৈ। আৰু সেই সাক্ষ্য প্ৰমাণবিধ হৈছে
5: পৰাগ্ৰেণুৰ উপস্থিতি আৰু পৰাগ্ৰেণুৰ বিষয়ে হোৱা অধ্যয়ন।
0: হয়, একেবাৰে শুদ্ধ। এতিয়া কোৱাচোন, পৰাগ্ৰেণু কি বাৰু?
1: উদ্ভিদৰ প্ৰজননৰ সময়ত এই পৰাগ্ৰেণুৰ সৃষ্টি হয়।
0: আমি সকলোৱে জানো পৰাগ্ৰেণুৰ মিলনৰ ফলত উদ্ভিদৰ প্ৰজনন হয় আৰু আমি ফল মূল পাওঁ। এতিয়া মই আলোচনা কৰিম লাখ লাখ বছৰৰ আগৰ পৰাগ্ৰেণুৰ বিষয়ে।
2: লাখ লাখ বছৰৰ আগৰ পৰাগ্ৰেণু আপুনি ক'ত পাব পাৰে বাৰু বাইদেউ?
0: মইনো বাৰু ক'ত পাম লাখ লাখ বছৰ পুৰণি পৰাগ্ৰেণুবোৰ? কথাটো শুনি তোমালোকৰ হাঁহি উঠিছে নহয়। ধেমালিৰ চলেৰে ক'লেও বিজ্ঞানীসকলে কিন্তু সঁচাকৈয়ে এই লাখ লাখ বছৰৰ পুৰণি পৰাগ্ৰেণু সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।
1: কেনেদৰে বাইদেউ?
2: মই ভাবোঁ এই যে বাইদেউ অলপ আগতে আমাক কৈছিল হিমগৰ্ভ খনন মানে আইচ কোৰ ড্ৰিলিং মানে বৰফৰ তৰপ খান্দিব পৰা ব্যৱস্থা, সেয়াই। এই পদ্ধতিৰে বিজ্ঞানীসকলে বহুতো গৱেষণা কৰিছে, সেই একেই ব্যৱস্থাৰে লাখ লাখ বছৰৰ পুৰণা পৰাগ্ৰেণু উদ্ধাৰ কৰিছে।
0: এইটো একেবাৰে সঁচা কথা। হিমগৰ্ভ খনন পদ্ধতিৰেই বিশাল হ্ৰদৰ গভীৰতাৰ পৰা, সাগৰ তলিৰ গভীৰতাৰ পৰা আৰু বৰফৰ একেবাৰে গভীৰ তৰপৰ পৰা লাখ লাখ বছৰৰ পুৰণি পৰাগ্ৰেণু বিচাৰি উলিওৱা হয় আৰু সেই পৰাগ্ৰেণুবোৰৰ বিষয়ে বিভিন্ন গৱেষণা কৰা হয়। উপলা, কিবা সুধিবা?
6: হয় বাইদেউ, মানে বাইদেউ এই পৰাগ্ৰেণুবিলাকচোন অকণমানি মানে ইমান ক্ষুদ্ৰ পৰাগৰ ৰেণুবিলাক আৰু ইমান ক্ষুদ্ৰ আকাৰৰ পৰাগৰ ৰেণুবিলাক লাখ লাখ বছৰ কেনেদৰে নষ্ট নোহোৱাকৈ থাকিব পাৰে বাৰু?
0: বেছ দৰকাৰী কথা উপলা, তুমি বৰ ভাল প্ৰশ্ন সুধিছা। তোমালোক আটাই উদ্ভিদবিদ্যা পঢ়ি আহিছা, তেন্তে পৰাগ্ৰেণুৰ বিশেষ চৰিত্ৰটো কি ক'ব পাৰিবানে? কোৱা অৰ্ণৱ।
4: বাইদেউ, পৰাগ্ৰেণুবিলাকৰ এখন কঠিন আৱৰণ থাকে। এই আৱৰণখনৰ উপস্থিতিৰ কাৰণে পৰাগ্ৰেণুৰ ভিতৰৰ জিন সম্পদ বাহিৰৰ পৰিৱেশৰ পৰা সম্পূৰ্ণ সুৰক্ষিত হৈ থাকে, ফলত এয়া নষ্ট হোৱাৰ পৰা বাচি থাকে। অণুবীক্ষণে কৰা পৰীক্ষাত পৰাগ্ৰেণুৰ এই বিশেষত্ব ধৰা পৰিছে আৰু এই বিশেষত্বৰ বাবেই পূব আফ্ৰিকাৰ পৰা প্ৰায় 3,00,000 বছৰ পুৰণি পৰাগ্ৰেণু উদ্ধাৰ কৰিব পৰা হৈছে। ইমান বছৰৰ পুৰণি পৰাগ্ৰেণুবিলাক কিন্তু একেবাৰে অক্ষত অৱস্থাত পোৱা গৈছে আৰু এই পৰাগ্ৰেণুবিলাকৰ ওপৰত কৰা গৱেষণাসমূহৰ পৰা পৰিৱেশ পৰিৱৰ্তনৰ বিষয়ে বিভিন্ন ফলাফলো পোৱা গৈছে।
0: একেবাৰে সঁচা। পিছে উপলা।
6: হয় বাইদেউ, মোৰ প্ৰশ্নটো হৈছে ইমান ক্ষুদ্ৰ ক্ষুদ্ৰ পৰাগ্ৰেণু মানে অণুবীক্ষণ যন্ত্ৰতহে যি পৰাগ্ৰেণুৰ অধ্যয়ন কৰা হয় কেনেদৰে উদ্ধাৰ কৰা হয়, মানে ইমান সৰু আকাৰ যিহেতু এইবিলাক কেনেকৈ একে ঠাইতে পোৱা যায় বাৰু?
2: বাইদেউ মই কওঁনে বাৰু?
0: ইব্ৰাহিম কোৱা, উপলাৰ প্ৰশ্নৰ উত্তৰটো তুমিয়ে দিয়াচোন বাৰু।
2: পৰাগ্ৰেণুবিলাক আকাৰত অণুবীক্ষণিক মানে তেনেই সৰু, খালী চকুৰে মণিবই নোৱাৰি। পিছে এই পৰাগ্ৰেণুবিলাক এটা দুটা নহয়, ইহঁতৰ সংখ্যা খুবেই বেছি। মানে এটা উদাহৰণ দিলে বুজিবলৈ সহজ হ'ব, এডাল পাইন গছৰ এটা মাথোডালত কিমান পৰাগ্ৰেণুৰ সৃষ্টি হয় জানেনে? প্ৰায় 350,000 পৰাগ্ৰেণু।
1: বা, ইমান বেছি!
0: ধন্যবাদ ইব্ৰাহিম। তাৰমানে পৰাগ্ৰেণুৰ সংখ্যাৰ প্ৰাচুৰ্য এইটো

0: মন কৰিবলগীয়া কথা। পৰাগ্ৰেণুৰ আকাৰ সৰু, পিছে সংখ্যাত ইহঁত ইমান বেছি যে ইয়াৰ কাৰণে পৰাগ্ৰেণুবিলাক লাখ লাখ বছৰৰ পিছতো উদ্ধাৰ কৰিব পৰা যায়।
1: বাইদেউ, মই এটা প্ৰশ্ন সুধিব খুজিছোঁ।
0: কোৱা ছাৰু।
1: এই পৰাগ্ৰেণুবিলাক কেনেদৰে উদ্ধাৰ কৰা হয় বাৰু?
0: বৰফৰ তৰপ খান্দিবলৈ যিধৰণে খনন কৰা হয়, সেই একেই পদ্ধতিতে এই পৰাগ্ৰেণুবিলাকো বৰফৰ তৰপ খান্দি লৈ অতি সাৱধানেৰে বৰফৰ মাজত পোত খাই থকা পৰাগ্ৰেণুসমূহক উলিয়াই অনা হয়। বুজি পালানে?
1: হয় বাইদেউ। পিছে এই পৰাগ্ৰেণুসমূহৰ সৈতে পৰিৱেশ পৰিৱৰ্তনৰ কি সম্পৰ্ক আছে? মানে ফুলৰ পৰাগৰ সৈতে পৰিৱেশ, এই দুটাৰ মাজত কিবা সম্পৰ্ক আছে জানো?
0: নিশ্চয় আছে। পৰাগ্ৰেণু উদ্ধাৰ কৰাৰ পিছত ইয়াক গৱেষণাগাৰত অধ্যয়ন কৰা হয়। আকাৰ আকৃতি আদিৰ উপৰিও কোন ঠাইত কোন ধৰণৰ পৰিৱেশত ঠিক কি ধৰণৰ পৰাগ্ৰেণু পোৱা যায় এই অধ্যয়নে জানিবলৈ দিয়ে। এই পৰাগ্ৰেণুৰ অধ্যয়ন আৰু গৱেষণাৰ পৰা পোৱা ফলাফলসমূহৰ পৰা সেই ঠাইসমূহৰ বিভিন্ন সময়ৰ পৰিৱেশ আৰু বিশেষ বিশেষ উদ্ভিদ জগতৰ বিষয়ে জনা যায়।
2: বাইদেউ,
0: উপলা কিবা সুধিবা?
2: হয় বাইদেউ, তাৰমানে পৰিৱেশৰ বিভিন্ন কাৰকে এই পৰাগ্ৰেণুবোৰৰ আকাৰ আকৃতি নিশ্চিত কৰে, নহয়নে বাৰু?
0: একেবাৰে সঁচা কথা। তোমালোকে ফৰামিনিফেৰাৰ নাম শুনিছা নিশ্চয়?
3: হয় বাইদেউ, আমি নাম শুনিছো। এবিধ এককোষী জীৱ, যি উদ্ভিদো নহয় প্ৰাণীও নহয়।
0: হয়, এই ফৰামিনিফেৰাসমূহক সাগৰ তলিৰ পৰা উদ্ধাৰ কৰা হয়। ইহঁত এককোষী জীৱ, অণুবীক্ষণ যন্ত্ৰৰ সহায়ত ইহঁতক চাব পাৰি। মানুহৰ খালী চকুৰে এই ফৰামিনিফেৰাসমূহক দেখা পোৱা নাযায়।
4: মানে এমিবাৰ সৈতে ইহঁতৰ মিল আছে?
0: হয় অৰ্ণৱ, বৰ্তমানেও সাগৰৰ তলিত এই প্ৰাণীবিধ প্ৰচুৰ পৰিমাণে পোৱা যায়। অতীজতো ইয়াক সাগৰৰ তলিত পোৱা গৈছিল। ইহঁতৰ কেইবাটাও ভাগ আছে। ফৰামিনিফেৰাসমূহৰ বিভিন্ন বিভাগ অথবা প্ৰজাতিসমূহ পিছে সাগৰ তলিৰ বাসস্থানৰ উষ্ণতাৰ ওপৰতেই নিৰ্ভৰ কৰে। একো একোটা প্ৰজাতিৰ বিষয়ে অধ্যয়ন কৰি বিজ্ঞানীসকলে সাগৰ তলিৰ ফৰামিনিফেৰাবিলাকৰ বাসস্থানৰ উষ্ণতা নিৰ্ধাৰণ কৰিব পাৰে। একেধৰণে অতীজৰ ফৰামিনিফেৰাসমূহৰ বিষয়ে কৰা গৱেষণাৰ পৰা অতীতৰ সমুদ্ৰতলিৰ উষ্ণতা আৰু লগতে পৰিৱেশ বিজ্ঞান বিষয়ে জ্ঞান আহৰণ কৰিব পাৰিছে।
5: তাৰমানে বাইদেউ, বৰ্তমানৰ সাগৰতলিৰ পৰিৱেশ আৰু অতীজৰ সাগৰতলিৰ পৰিৱেশৰ পাৰ্থক্য জনা গৈছে।
0: এৰা, ফৰামিনিফেৰাৰ বিষয়ে কৰা গৱেষণাৰ ফলত এই দিশতো আলোকপাত হৈছে। এই বিষয়ে যথেষ্ট গৱেষণা হৈছে। ছাৰ, কিবা সুধিবা?
1: হয় বাইদেউ, বিজ্ঞানীসকলে কি সম্পৰ্ক বিচাৰি উলিয়ালে বাৰু? মানে ফৰামিনিফেৰা আৰু সাগৰতলিৰ ইয়াৰ বাসস্থানৰ উষ্ণতাৰ মাজত কিবা সম্পৰ্ক আছে নেকি?
0: একো একোটা বিশেষ স্থানত বাসস্থানৰ উষ্ণতা আৰু এই প্ৰাণীবিধৰ প্ৰাচুৰ্য, এই দুয়োটা ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল বুলি জনা গৈছে।
4: বিশ্বাস কৰিবলৈ টানেই লাগে বাইদেউ, পিছে মোৰ বোধেৰে এয়াই বিজ্ঞান।
0: হয় অৰ্ণৱ, বিজ্ঞানৰ কিছুমান কথা জানিবলৈ টান হয় যদিও আমি বিশ্বাস কৰিব লাগিব, কাৰণ এয়া হৈছে গৱেষণাৰ ফল, মনেৰে সাজি উলিওৱা কথা নহয়। আমাৰ আজিৰ বিষয়বস্তুটোৰ আলোচনাও আৰু অকণমান আগুৱাই নিওঁ নে কি কোৱা তোমালোকে? ঠিক আছে, তেন্তে আমাৰ আলোচনাৰ বিষয়বস্তু পৰিৱেশ পৰিৱৰ্তনৰ অন্যান্য সাক্ষ্য প্ৰমাণসমূহৰ ভিতৰত আমি কেইটা সাক্ষ্য প্ৰমাণৰ বিষয়ে আলোচনা কৰিলো?
4: বাইদেউ, আমি এতিয়ালৈকে দুবিধ প্ৰধান সাক্ষ্য প্ৰমাণসমূহৰ বিধৰ বিষয়ে আলোচনা কৰিলো।
0: কি কি বাৰু অৰ্ণৱ?
4: বাইদেউ, হিমগৰ্ভী বিশ্লেষণ আৰু পৰাগ্ৰেণুৰ বিষয়ে।
0: অৰ্ণৱ শুনা তেন্তে, বাকী থকা তিনিটা সাক্ষ্য প্ৰমাণ হৈছে
6: অৰণ্যৰ জিন সম্পদ আৰু
5: আৰু বলয়ী বতৰ বিজ্ঞান আৰু
3: আৰু জীৱাশ্মৰ বিষয়ে কৰা অধ্যয়ন।
0: ঠিকেই কৈছা, আটাই বৰ ধুনীয়াকৈ কথাবিলাক তাৰমানে মন দি শুনিছা, বৰ ভাল কথা। এতিয়া আমি তেন্তে অৰণ্যৰ জিন সম্পদৰাজিৰ বিষয়ে আলোচনা কৰোঁ। এই জিনৰ সম্পদৰাজি বুলিলে তোমালোকে কি বুজা বাৰু, কোৱাচোন।
3: বাইদেউ, অৰণ্যৰ জিন সম্পদৰাজি বুলিলে প্ৰথমে আমি বুজিম যে অৰণ্যৰ গছ গছনি, লতা, গুল্ম আদি আটাইৰে জিন, সমূহীয়াভাৱে এই আটাইবোৰৰে প্ৰকৃত আৰু ভৱিষ্যত মূল্য আছে, নহয়নে?
0: ঠিকেই কৈছা, এই জিন সম্পদ প্ৰতিটো প্ৰজাতিৰ বাবে নিজস্ব আৰু মৌলিক সম্পদ। সেয়েহে আমি একোটা নিৰ্দিষ্ট ঠাই বা বসতিত বা অৰণ্যত জিন সম্পদৰাজিৰ বিচিত্ৰতা দেখিবলৈ পাওঁ। এই জিন সম্পদসমূহৰ বিচিত্ৰতাই সেই নিৰ্দিষ্ট বাসস্থান বা অৰণ্যত বসবাস কৰা উদ্ভিদ আৰু প্ৰাণীসমূহক সেই বাসস্থানৰ পৰিৱেশৰ সৈতে খাপ খুৱাই চলিবলৈ শক্তি দিয়ে। প্ৰতি 50ৰ পৰা 100 বছৰৰ মূৰে মূৰে এই জিনগত বৈচিত্ৰৰ সামান্য পৰিমাণে হ'লেও সালসলনি হয়। এই সালসলনি অথবা তাৰতম্যৰ মূল কাৰণ হৈছে পৰিৱেশৰ পৰিৱৰ্তন। এই পৰিৱেশৰ পৰিৱৰ্তন

0: থলুৱাভাৱে একোটা ঠাইত হ'ব পাৰে, আকৌ সমগ্ৰ পৃথিৱীৰ পৰিৱেশ পৰিৱৰ্তনো হ'ব পাৰে। সেইবাবে বিজ্ঞানীসকলে কৈছে যে এই সময়ৰ ভিতৰত, মানে একোটা শতিকাত হোৱা পৰিৱেশ পৰিৱৰ্তনৰ এই কাৰণটোৱে এটা বিৰাট অনুঘটকৰ কাম কৰে। ইয়াৰ ফলত একোখন অৰণ্যৰ গছ গছনি, তৰু, গুল্ম আদি বাসস্থানৰ সাল সলনি হ'ব পাৰে। আকৌ এই পৰিৱেশ পৰিৱৰ্তনৰ ফলত সেই একেখন অৰণ্যৰ বসবাসকাৰী তৰু, গুল্ম, উদ্ভিদ, গছ গছনি, যি সংৰচনা, মানে এই আটাইবিলাক লগ হৈ অৰণ্যখনৰ অথবা বাসস্থানৰ যি এটা সামগ্ৰিক চৰিত্ৰ সৃষ্টি হৈছে, সেয়াও সলনি হ'ব পাৰে।
1: কিন্তু এয়াতো নিশ্চয় আমি এদিনতে বা এমাহতে বুজিব নোৱাৰিম।
0: নিশ্চয় নোৱাৰিব অৰ্ণৱ, এই ধৰণৰ ঘটনা আৰু পৰিঘটনাসমূহ শতিকা জুৰি চলি থাকে। সেই ক্ষেত্ৰত বিজ্ঞানীসকলে সাক্ষ্য প্ৰমাণ অধ্যয়ন আৰু তাৰ বিষয়ে গৱেষণা কৰিহে এই ধৰণৰ নিৰ্ণয়কাৰী মন্তব্য দিব পাৰে। ছাৰু উপলা, কথাবোৰ নিশ্চয় বুজি পাইছা?
2: হয় বাইদেউ।
1: তেন্তে বাইদেউ, আমি এতিয়া কেনেদৰে বুজিব আৰু জানিব পাৰিম যে অতীজৰ পৃথিৱীত পৰিৱেশৰ পৰিৱৰ্তন হৈছিল? আৰু যদিহে অতীজৰ পৃথিৱীত হোৱা পৰিৱেশ পৰিৱৰ্তনৰ সপক্ষে উত্তৰ আছে আৰু প্ৰমাণো আছে, তেন্তে ই কেনেদৰে জিনগত সম্পদৰাজিৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা ল'ব পাৰিছে?
0: বৰ ভাল প্ৰশ্ন অৰ্ণৱ। আমি জানো পৰিৱেশৰ পৰিৱৰ্তন এক অবিৰত প্ৰক্ৰিয়া। বিভিন্ন ঘটনা পৰিঘটনাৰ মাজেৰে দীঘলীয়া সময়ৰ শেষতহে এই পৰিৱৰ্তন আমাৰ চকুত ধৰা পৰে আৰু তাৰ ফল পাবলৈ আৰম্ভ কৰে, নহয় জানো?
2: হয় বাইদেউ।
0: পৰিৱেশ পৰিৱৰ্তনৰ ফলত অৰণ্যৰ জিন সম্পদৰ সাল সলনি ঘটে বুলি আমি শিকিলোঁ। পিছে তোমালোকে ক'ব পাৰিবানে এইদৰে জিন সম্পদৰ সাল সলনি ঘটাৰ প্ৰক্ৰিয়াটো কি হ'ব পাৰে? অৰ্ণৱ ক'বানে?
1: হয় বাইদেউ। উদ্ভিদৰ প্ৰজননৰ কাৰকসমূহৰ যদি পৰিৱেশৰ পৰিৱৰ্তনৰ ফলত সামান্য তাৰতম্য হোৱা দেখা যায়, তেতিয়া জিন সম্পদৰ সাল সলনি হ'ব পাৰে।
0: ছাৰু তুমি কোৱাচোন।
3: বাইদেউ, যদি পৰাগ সংযোজকবোৰ বিভিন্ন ধৰণে বেলেগ বেলেগ ঠাইলৈ গুচি যায়, সেই পৰাগ সংযোজক আৰু গছ গছনিৰ মাজৰ সমীকৰণ সলনি হয়। তেনেধৰণৰ সলনি হ'লেও চাগে জিন সম্পদ সলনি হ'ব পাৰে।
0: সুন্দৰ। ছাৰু আৰু অৰ্ণৱ, তাৰমানে বিভিন্ন সময়ৰ উদ্ভিদ আৰু তৰু, গুল্ম, লতাসমূহৰ জিন সম্পদ আহৰণ কৰি হোৱা গৱেষণাৰ ফলত আমি বুজিব পাৰিম যে পৰিৱেশ পৰিৱৰ্তনৰ ঘটনাটো সঁচা ঘটনা, ইয়াৰ প্ৰমাণ আছে আৰু পৰিৱেশ পৰিৱৰ্তন এটা প্ৰমাণিত সত্য। সত্যকাম ইব্ৰাহিম, কিবা ক'বা নেকি?
4: হয় বাইদেউ। বাইদেউ, আমাৰ প্ৰশ্নটো হৈছে এই ধৰণৰ অধ্যয়নৰ উপযোগিতা কি, ইয়াৰ উপকাৰিতাসমূহ কি কি?
0: প্ৰথম কথা হ'ল, এই গৱেষণাৰ ফলত আমি জিন সম্পদসমূহ সংৰক্ষণ কৰি ৰাখিব পৰা হ'ম। ইংৰাজীতে ইনচিটু আৰু এক্সচিটু নামৰ দুটা পদ্ধতি আছে। এই দুয়োটা পদ্ধতিকে আমি ব্যৱহাৰ কৰিব পাৰিম। ইনচিটু আৰু এক্সচিটু মনত আছেনে আটাইৰে?
5: হয় আছে বাইদেউ।
0: ইনচিটু মানে
2: অন দি ছাইট, মানে ঠাইতে,
0: মানে য'ত হৈছে ত'তেই সংৰক্ষণ, আৰু এক্সচিটু হৈছে
4: আউটছাইড দি ছাইট, মানে ঠাইৰ বাহিৰত, মানে য'ত হৈছে তাৰ বাহিৰত।
0: অসমীয়াত ইয়াক ক্ৰমে স্থানীয় আৰু স্থানান্তৰিত পদ্ধতি বুলিব পাৰি।
2: হয় বাইদেউ, স্থানীয় আৰু স্থানান্তৰিত।
0: সুন্দৰ। পিছে এই স্থানীয় আৰু স্থানান্তৰিত সংৰক্ষণ আমাৰ আজিৰ আলোচনাৰ বিষয়বস্তু নহয়, সেয়েহে আমি এতিয়া আমাৰ বিষয়বস্তুৰ চতুৰ্থ সাক্ষ্য প্ৰমাণ আলোচনা কৰিবলৈ আৰম্ভ কৰিম। পৰিৱেশ পৰিৱৰ্তনৰ চতুৰ্থ সাক্ষ্য প্ৰমাণ হৈছে
2: ডেনড্ৰক্লাইমেটলজি।
0: ডেনড্ৰক্লাইমেটলজি মানে বলয়ী বতৰ বিজ্ঞান। এই শাখাত উদ্ভিদৰ গা গছ ভাগত সৃষ্টি হোৱা বছৰেকীয়া বলয় আৰু ইয়াৰ সৈতে পৰিৱেশৰ সম্পৰ্কৰ বিষয়ে অধ্যয়ন আৰু গৱেষণা কৰা হয়। অৰ্ণৱ কিবা ক'বা?
1: হয় বাইদেউ। বলয়ী বতৰ বিজ্ঞানৰ সৈতে পৰিৱেশৰ কি সম্পৰ্ক, পৰিৱেশ পৰিৱৰ্তনৰ বিষয়ে কেনেদৰে ইয়াৰ পৰা তথ্য আহৰণ কৰা হয় বাৰু?
0: শুনা আটাই, গা গছৰ আঙঠিৰ অধ্যয়নৰ পৰা আমি এক নিৰ্দিষ্ট ঠাইৰ পৰিৱেশ সম্পৰ্কে জানিব পাৰোঁ। এই বলয় প্ৰকৃততে উদ্ভিদৰ বাঢ়ি অহা এটা অংশ। এই বৃদ্ধি অথবা উদ্ভিদৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় সূচকসমূহ কি কি হ'ব পাৰে বাৰু, কোনে ক'বা? উপলা তুমি কোৱা।
2: বাইদেউ, উদ্ভিদৰ বৃদ্ধিৰ বাবে ৰ'দ, বৰষুণ, সঠিক

0: হয় প্ৰকৃততে উদ্ভিদৰ বাঢ়ি অহা এটা অংশ। এই বৃদ্ধি অথবা উদ্ভিদৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় সূচকসমূহ কি কি হ'ব পাৰে বাৰু, কোনে ক'বা? উপলা, তুমি কোৱা।
1: বাইদেউ, উদ্ভিদৰ বৃদ্ধিৰ বাবে ৰ'দ, বৰষুণ, সঠিক উষ্ণতা, বতাহৰ বেগ, আৰ্দ্ৰতা আদি সকলো সঠিক পৰিমাণৰ হ'ব লাগিব।
0: তেন্তে এডাল গছৰ বলয়বিলাক সঠিক আকাৰ আৰু সঠিক ঘেৰত হ'বলৈ হ'লে পৰিৱেশৰ এই আটাইবিলাক সূচক সঠিক মাত্ৰাত উদ্ভিদে পাব লাগিব, নহ'লে গা গছৰ বলয়বিলাকৰ সঠিক বৃদ্ধি নহ'ব। এতিয়া বুজিলানে বলয়ী বতৰ বিজ্ঞান কেনেদৰে পৰিৱেশ পৰিৱৰ্তনৰ সাক্ষী হ'ব পাৰে?
2: হয় বাইদেউ, বুজিব পাৰিছোঁ। পিছে বিজ্ঞানীসকলে অতীজৰ পৃথিৱীৰ গা গছৰ বিশ্লেষণ আৰু ইয়াৰ বিষয়ে গৱেষণা কেনেদৰে কৰে?
0: সত্যকাম, সমস্থানিক মানে আইচটপৰ সহায়ত এই গৱেষণা কৰা হয়। ইয়াৰ বাবে অক্সিজেন আৰু হাইড্ৰজেন আইচটপৰ সহায় লোৱা হয়।
3: বাইদেউ, আমাৰ এতিয়া মাত্ৰ এটা সাক্ষ্য প্ৰমাণৰ বিষয়ে আলোচনা কৰিবলৈ থাকিল।
0: পঞ্চম আৰু আটাইতকৈ শেষৰ সাক্ষ্য প্ৰমাণটো
4: জীৱাশ্ম।
0: হয়, জীৱাশ্ম হৈছে অতীজৰ প্ৰাণীবিলাকৰ লগতে উদ্ভিদৰো দেহৰ অৱশিষ্ট অংশ। এইবিলাক মাটি খান্দি মেলি মাটিৰ গভীৰৰ পৰা উদ্ধাৰ কৰা হয়। সাগৰ তলীৰ পৰাও জীৱাশ্ম উদ্ধাৰ হয়। আকৌ জীৱাশ্মসমূহ দুই প্ৰকাৰৰ হ'ব পাৰে। প্ৰথম প্ৰকাৰৰ জীৱাশ্মত প্ৰাণী বা উদ্ভিদৰ সম্পূৰ্ণ দেহাৱশেষ পোৱা যায়। দ্বিতীয় জীৱাশ্মবিধত প্ৰাণীবিলাকৰ দাঁত, হাড়, ডেউকা আদিৰ অৱশেষ পোৱা যায়। কেতিয়াবা কিছুমান জীৱাশ্মত একেবাৰে সতেজ দেহাৱশেষ পোৱা যায়। এইবিধ জীৱাশ্ম বৰফৰ তৰপৰ পৰা পোৱা যায়। পিছে জীৱাশ্মসমূহৰ উৎপত্তি কেনেদৰে হয় বাৰু, কোনে ক'বা?
1: মই ক'ম বাইদেউ,
0: কোৱা।
1: যেতিয়া কোনো প্ৰাণীৰ মৃত্যু হয়, মাটিৰ তলত এটা তৰপত ইহঁতক সমাধিষ্ঠ কৰা হয়। লাহে লাহে সময়ৰ সোঁতত আৰু কিছুমান তৰপ জমিবলৈ আৰম্ভ কৰে আৰু সেই তৰপটো শিলাখণ্ডলৈ পৰিৱৰ্তিত হয়। লগতে সমাধিষ্ঠ প্ৰাণীটোৰ দেহাৱশেষো শিলাখণ্ডৰ ভিতৰত জীৱাশ্মৰূপে জমা হৈ ৰয়। পিছে বাইদেউ, এই জীৱাশ্মসমূহৰ পৰা আমি পৰিৱেশ পৰিৱৰ্তনৰ বিষয়ে কি প্ৰমাণ পাম আৰু এই প্ৰমাণ কিভাৱে পাম?
0: পৃথিৱীত জীৱ সৃষ্টি হোৱাৰ সময়ৰ পৰা বৰ্তমানৰ সময়লৈকে বিভিন্ন ধৰণৰ পৰিৱৰ্তন হৈ আহিছে। যিহেতু বিভিন্ন যুগৰ জীৱাশ্মসমূহৰ চৰিত্ৰ বিভিন্ন, এটা যুগৰ জীৱাশ্মৰ সৈতে আন এটা যুগৰ জীৱাশ্মৰ চৰিত্ৰৰ মিল নাই। সেয়েহে আমি অমিলসমূহৰ অধ্যয়ন আৰু গৱেষণাৰ পৰা পৰিৱেশ পৰিৱৰ্তন সম্পৰ্কে বহুতো নতুন কথা জানিব পাৰোঁ।
3: বেছি পুৰণি যুগৰ জীৱাশ্মৰ সৈতে আমাৰ সময়ৰ জীৱাশ্মৰ নিশ্চয় অমিল বেছি, নহয় জানো বাইদেউ?
0: হয় অৰ্ণৱ, তুমি ঠিকেই কৈছা। চাৰু, উপলা, সত্যকাম, ইব্ৰাহিম, তোমালোক সকলোকে কৈছো দেই, মনত কিবা নিৰ্দিষ্ট প্ৰশ্নৰ বুৰবুৰণি কৰিছে, নহয় জানো?
1: হয় বাইদেউ।
0: প্ৰশ্নটো কৈ দিয়া, কোনে ক'বা? উপলাই কোৱা।
1: হ'ব বাইদেউ, এই জীৱাশ্মসমূহৰ পৰা বতৰৰ পৰিৱেশৰ পৰিৱৰ্তন কেনেদৰে বুজিব পাৰি বাৰু?
0: বেছ সুন্দৰ প্ৰশ্ন, দুটা উদাহৰণ দিম। এই প্ৰশ্নটোৰ উত্তৰ এই দুই ধৰণৰ উদাহৰণৰ মাজতে লুকাই আছে। প্ৰথম উদাহৰণটো এনেধৰণৰ, এণ্টাৰ্টিকাৰ বৰফভাগৰ মাজৰ পৰা উদ্ভিদৰ জীৱাশ্ম বিচাৰি পোৱা গৈছে। তাৰমানে কোনে ক'ব ইয়াৰ মানেটো? চাৰু কোৱা।
5: এণ্টাৰ্টিকা আজিৰ নিচিনা বৰফ শীতল আৰু বৰফেৰে ঘেৰা নাছিল। ইয়াত গছ লতা থাকিব পৰা এটা পৰিৱেশ আছিল।
0: ঠিকেই ধৰিছা। এতিয়া দ্বিতীয় উদাহৰণ, মাউণ্ট এভাৰেষ্টৰ পৰা কিছুমান সাগৰীয় প্ৰাণীৰ জীৱাশ্ম পোৱা গৈছে। ইয়াৰ পৰা বাৰু কি বুজিব পাৰি
3: বাইদেউ? মই কওঁ,
0: কোৱা অৰ্ণৱ।
3: তাৰমানে মাউণ্ট এভাৰেষ্টৰ জন্ম হৈছে সাগৰ তলীৰ পৰা।
0: অতি সুন্দৰ অৰ্ণৱ। তেন্তে জীৱাশ্মৰ গৱেষণাসমূহে আমাক কিদৰে পৰিৱেশ পৰিৱৰ্তনৰ সাক্ষ্য দিয়ে তোমালোকে নিশ্চয় ভালকৈ বুজি পালা।
1: হয় বাইদেউ,
2: কথাবোৰ বেছ আমোদজনক আৰু
6: ৰহস্যজনকো।
2: হয়তো
7: বিজ্ঞান ধাৰাবাহিক শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 12 বজাৰ পৰা হিন্দীত বাতৰি আৰু 12:05ৰ পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।
8: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই জাগৃতি শৰ্মা। प्रधानमंत्री नरेंद्र मोदी ने कहा है कि प्रति व्यक्ति कार्बन उत्सर्जन में भारत का योगदान वैश्विक औसत के आधे से भी कम है। प्रधानमंत्री ने आज नई दिल्ली में पर्यावरण और जलवायु गतिशीलता के विषय पर अंतर्राष्ट्रीय सम्मेलन के उद्घाटन पर यह बात कही। श्री मोदी ने कहा कि विकासशील देशों को अक्सर कार्बन उत्सर्जन के लिए जिम्मेदार ठहराया जाता है, जो कि अनुचित है। उन्होंने कहा कि भारत G20 का एकमात्र ऐसा देश है जिसने पेरिस में आयोजित COP

অসম বাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ আজি এবছৰ সম্পূৰ্ণ হ'ল। তিনি দশকৰো অধিক কাল অসমীয়া সংগীত জগতৰ এক প্ৰকাৰ অপ্ৰতিদ্বন্দ্বী কণ্ঠশিল্পী জুবিন গাৰ্গে অসমীয়াৰ উপৰি বাংলা, হিন্দী আৰু কেইবাটাও ভাৰতীয় ভাষাত গীত গাই শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি থৈ গৈছে। শিল্পীগৰাকীৰ স্মৃতিত তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে ৰাজ্যজুৰি জুবিন দিৱস পালন কৰা হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। শিল্পীগৰাকীক শ্ৰদ্ধা জনাবৰ বাবে জুবিন ক্ষেত্ৰত অসংখ্য লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই আজি ৰাজ্যজুৰি পোহৰৰে চাকিগুচি শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত সন্ধিয়া 6 বজাত কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। ৰাজ্যৰ 39খন বিজেপি সাংগঠনিক জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই দিয়া এটা বাৰ্তাত কয় যে অসমৰ সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অনবদ্য অৱদান আৰু আজীৱন সাধনাৰে শিল্পীগৰাকীয়ে জাতীয় জীৱন সমৃদ্ধ কৰি গৈছে। জুবিন গাৰ্গৰ কালজয়ী সুৰ আৰু অনন্য শিল্পকৰ্মই অসমৰ পৰিধি চেৰাই দেশ বিদেশৰ অগণন শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰাৰ লগতে ৰাজ্যৰ সাংস্কৃতিক ধাৰাক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে মহান শিল্পীগৰাকীৰ সৃষ্টিৰাজি প্ৰতিটো প্ৰজন্মৰ শিল্প সাধনাৰ বাবে চিৰন্তন প্ৰেৰণাৰ উৎস হৈ ৰব বুলি বিশ্বাস ব্যক্ত কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে প্ৰাণৰ শিল্পী কুঁৱৰী ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সন্ধ্যা পালন কৰিব। অসম জাতীয় বিদ্যালয় আৰু জুবিন গাৰ্গ ন্যাসৰ উদ্যোগত ৰাজ্যৰ জাতীয় বিদ্যালয়সমূহত শিল্পীগৰাকীৰ সোঁৱৰণত দিয়া ঘূৰাই দিয়া গীতটি পৰিৱেশন কৰা হয়।

0: নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত এই কাৰ্যসূচীত জুবিন গাৰ্গ ন্যাসৰ হৈ গৰিমা শইকীয়া গাৰ্গ, ন্যাসৰ কাৰ্যকৰ্তা গৌতম শৰ্মা উপস্থিত থাকে। গৰিমা শইকীয়া গাৰ্গে বিদ্যালয়খনৰ 2500 শিক্ষাৰ্থীয়ে সমস্বৰে এই গীতটি পৰিৱেশন কৰি শিল্পীগৰাকীৰ প্ৰতি দেখুওৱা মৰম আৰু শ্ৰদ্ধাৰ শলাগ লয়।
1: জুবিনক আজি শ্ৰদ্ধা জনোৱাৰ, মৰম জনোৱাৰ এক অভিনৱ প্ৰচেষ্টা, আৰু এনেদৰে জাতীয় বিদ্যালয়ৰ প্ৰতিটো ক্ষেত্ৰত আৰু আগলৈও জুবিনৰ প্ৰতি এনেকুৱা ধৰণৰ তেওঁক অমৰ কৰি ৰখাৰ, তেওঁৰ আদৰ্শক, তেওঁৰ চেতনাক, তেওঁৰ বিশ্বাসক, তেওঁৰ দৰ্শনক, তেওঁৰ সৃষ্টিৰাজি কৰ্মৰাজিক আগুৱাই লৈ যোৱাৰ বহুখিনি পদক্ষেপ তেওঁলোকে পৰিকল্পনা কৰি ৰাখিছে। সকলোবোৰ সফল হওক, আমি সদায় লগত আছোঁ, সকলোৱে সহায় সহযোগিতা কৰিলে নিশ্চয় এনেকুৱা ভাল কামবোৰ হৈ থাকিব আৰু জুবিন আমাৰ মাজত সদায় সজীৱ সতেজ হৈ থাকিব। সেইখিনি মানুহৰ মৰমটো মানে ভাবিব নোৱাৰা, সেই কেতিয়াও ক'তো নেদেখা এটা বিৰল ঘটনা মানে ঘটি আছে। যোৱা এটা বছৰে সকলোৱে তেওঁক নিজৰ মাজত ধাৰণ কৰি এতিয়া এটাই কথা, এজন ব্যক্তিৰ পৰা জুবিন গাৰ্গ হাজাৰ হাজাৰজন হ'ল, এটা সৰ্বত্ৰ বিয়পা এটা সত্তা হ'ল, আৰু সেইটোৱে ইমানখিনি মৰম শ্ৰদ্ধাৰে আচলতে আমাক সকলোকে গৌৰৱান্বিত কৰিছে। তেওঁ এজন ব্যক্তি হৈ থকা নাই, এতিয়া এটা বিশাল সত্তা হৈ গ'ল, আৰু সেই সত্তা সদায় অমৰ হৈ থাকক সেইটোৱে বিচাৰোঁ। সকলোৱে নিজৰ ভিতৰত ধাৰণ কৰি যেনেকৈ আগুৱাই লৈ গৈছে তেনেদৰে সদায় থাকক।
0: জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই ধেমাজিত জিনু চুতীয়া বৰুৱা নামৰ এগৰাকী শিপিনীয়ে শিল্পীগৰাকীৰ 60টাকৈ গীত গামোচাত ফুল তুলি প্ৰকাশ কৰিছে। 126 ফুট দৈৰ্ঘ্যৰ গামোচাখনত শিল্পীগৰাকীৰ জনপ্ৰিয় 60টাকৈ গীত তুলি ধৰাৰ শিপিনীগৰাকীৰ এই ব্যতিক্ৰমী প্ৰয়াসক সকলোৱে প্ৰশংসা কৰিছে। ইয়াৰ পূৰ্বেও তেওঁ গামোচাত ফুলেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিচ্ছবি, নাম কীৰ্তন, বৰগীত, ডঃ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি আৰু গীত তথা স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতিচ্ছবি ফুলেৰে তুলি ধৰিছিল। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 জুবিন মনন শীৰ্ষক জুবিন গাৰ্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্ৰিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশ ল'ব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিংশ ৰোজগাৰ মেলাত বিভিন্ন

বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰা 51,000ৰো অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰিব। দেশৰ 45টা স্থানত এই ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। নৱনিযুক্ত প্ৰাৰ্থীসকলে কৰ বিভাগ, ৰেল বিভাগ, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্ত সেৱা, প্ৰতিৰক্ষাকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত যোগদান কৰিব। এইবাৰৰ ৰোজগাৰ মেলাক সামৰি এই প্ৰক্ৰিয়াৰ জৰিয়তে দেশত নিযুক্তিপ্ৰাপ্তৰ সংখ্যা 12,75,000 হৈছেগৈ। এই ৰোজগাৰ মেলাসমূহৰ যোগেৰে চৰকাৰে যুৱক যুৱতীসকলক বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানত নিযুক্তি প্ৰদানৰ সুবিধাৰে দেশৰ বিকাশৰ যাত্ৰাত যুৱ প্ৰজন্মৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ প্ৰয়াস কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক জীৱনৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজুৰি আয়োজন কৰা মাহজোৰা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ধেমাজিৰ গোহাঁই চাপৰিত আজি এই উপলক্ষে এজোপা গছ মাৰ নামত কাৰ্যসূচীৰ অধীনত গছপুলি ৰোপণ কৰা হয়। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগ তথা ধেমাজি বন সংমণ্ডলৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই অংশ লয়। সাংসদগৰাকীয়ে কয় যে প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণ কেৱল দায়িত্বই নহয়, বৰঞ্চ এয়া হৈছে ভৱিষ্যৎ প্ৰজন্মৰ প্ৰতি দায়বদ্ধতা। সাংসদ বৰুৱাই সেউজ, সুস্থ আৰু বহনক্ষম অসম গঢ়াৰ লক্ষ্যৰে গছপুলি ৰোপণৰ লগতে ইয়াৰ সংৰক্ষণ আৰু প্ৰতিপালনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। এই কাৰ্যসূচীত চি চি বৰগাঁৱৰ বিধায়ক জীৱন গগৈকে ধৰি বিভাগীয় বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰা মুঠ 25 জন প্ৰাৰ্থীৰ ভিতৰত 7 জনৰ মনোনয়ন পত্ৰ নাকচ কৰা হৈছে। মনোনয়ন নাকচ হোৱা প্ৰাৰ্থীকেইজন হৈছে নিৰ্দলীয় শ্বাহ আলম, প্ৰণৱ কৌশিক, ৰাবুল হক, খলিলুদ্দিন, শামছুল আলম আৰু চিকন্দৰ আলী তথা জয়প্ৰকাশ জনতা দলৰ পংকজ মৌৰ্য। প্ৰণৱ কৌশিকে আমানতৰ ধন জমা নকৰাৰ বাবে আৰু বাকীসকলে প্ৰপত্ৰ সম্পূৰ্ণকৈ পূৰ্ণ কৰাৰ বাবে মনোনয়ন পত্ৰ নাকচ হোৱা বুলি ৰিটাৰ্ণিং বিষয়া তথা নগাঁৱৰ জিলা আয়ুক্ত আৰণ্যক শইকীয়াই এটা নিৰ্দেশত উল্লেখ কৰিছে। বিজেপিৰ দেৱাশিষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলকে ধৰি মুঠ 17 জন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বুলি ঘোষণা কৰা হয়। আনহাতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামৰ মনোনয়ন দলীয় নিষ্পত্তিহীন বিবাদৰ বাবে স্থগিত ৰখা হয়। কালি এই সন্দৰ্ভত জিলা প্ৰশাসনে কোনো সিদ্ধান্তত উপনীত হ'ব পৰা নাই আৰু তেওঁৰ মনোনয়ন পত্ৰ অমীমাংসিত হৈ ৰয়। উল্লেখযোগ্য যে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। জাপানৰ আই চি নাগুয়াত আজি বিংশ এছিয়ান গেমছ আৰম্ভ হ'ব। পালম মিজুহো ষ্টেডিয়ামত আয়োজিত মুকলি অনুষ্ঠানত দ্বৈত অলিম্পিক পদক বিজয়ী শ্বুটাৰ মনু ভাকৰ আৰু শ্বটপুট খেলুৱৈ তাজিন্দৰ পাল সিং টুৰে ভাৰতীয় দলৰ পতাকা বহন কৰিব। অহা 4 অক্টোবৰলৈ হ'বলগীয়া এই প্ৰতিযোগিতাত ভাৰতৰ 500তকৈও অধিক এথলীটে 37টা ক্ৰীড়া শাখাত অংশগ্ৰহণ কৰিব। ভৰিৰ গাঁঠিৰ আঘাতৰ বাবে জেভলিন থ্ৰৰ যোৱাবাৰৰ বিজয়ী নীৰজ চোপ্ৰাই অংশ ল'ব পৰা নাই যদিও দলটোত 5 জনকৈ অলিম্পিক পদক বিজয়ী ক্ৰীড়াবিদ আছে। বেডমিণ্টনত পি ভি সিন্ধু, ভাৰোত্তোলনত মীৰাবাই চানু, বক্সিঙত লাভলীনা বৰগোহাঁই আৰু মল্লযুঁজত আমান শ্বেহৰাৱাটে ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰিব। এইবাৰ 45খন দেশৰ ক্ৰীড়াবিদে 43টা ক্ৰীড়া শাখাত 469টা পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। জাপানে 1958 চনত টকিঅ' আৰু 1994 চনত হিৰোশ্বিমাৰ পাছত তৃতীয়বাৰলৈ এই মহাদেশীয় প্ৰতিযোগিতাখন আয়োজন কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে ৰাজ্যজুৰি জুবিন দিৱস পালন। ৰোজগাৰ মেলাত বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰা 51,000ৰো অধিক যুৱক যুৱতীক প্ৰধানমন্ত্ৰীৰ নিযুক্তি পত্ৰ বিতৰণ। দেশজুৰি আয়োজন কৰা মাহজোৰা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচী ৰূপায়ণ আৰু জাপানৰ আই চি নাগোয়াত আজিৰে পৰা এছিয়ান গেমছ, লাভলীনা বৰগোহাঁইকে ধৰি ভাৰতৰ 500টা ক্ৰীড়াবিদৰ অংশগ্ৰহণ। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।

0: আমাৰ শৰত, বসন্ত, শীত, হেমন্ত সকলো ঋতুকেই উমলাই উজ্বলাই ৰাখিছিল তেওঁ। গানৰ দোলনাত দুলি জাতিটোৱে প্ৰাণ পাইছিল, হাঁহিছিল, কান্দিছিল, পাৰ কৰিছিল উজাগৰি প্ৰতিটো ৰাতি। তেওঁৰ কথা, গান, কবিতা অব্যৰ্থ শ্লোগান।
1: হাজাৰ হাজাৰ গীতেৰে কোটি কোটি অসমীয়াৰ প্ৰভাতী সুৰৰ পৰা মাজনিশাৰ আৱেশলৈকে জুবিন গাৰ্গ বিয়পি আছে বুকুৱে বুকুৱে। অনামিকা মায়াৰে আত্মপ্ৰকাশ কৰি অসমীয়া সুগম সংগীতত এটা নতুন ধাৰাৰ সৃষ্টি কৰিছিল জুবিন গাৰ্গ নামৰ তাহানিৰ সেই দীঘল চুলিৰ ল'ৰাজনে। সেয়া 1992 চনৰ কথা। কিন্তু জুবিন গাৰ্গ যে প্ৰতিভাৰ আকৰ, সেই কথা প্ৰতিষ্ঠা হৈছিল তাৰো এবছৰ পূৰ্বে, 1991 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ মজিয়াত যুৱ মহোৎসৱৰ পাশ্চাত্য সংগীতৰ একক শাখাত আলোড়নৰ সৃষ্টি কৰি সোণৰ পদক জিকিছিল জুবিন গাৰ্গে।
0: সেয়াই আছিল আৰম্ভণি। তাৰ মাত্ৰ কেইটামান মাহৰ পাছতেই খটখটীয়া যুৱকজনে প্ৰস্তুত কৰিলে এটা গানৰ এলবাম। সেই সময়ত গানৰ প্ৰচাৰৰ পৰিসৰ আছিল সীমিত। হয়তো তেতিয়ালৈ ব্যৱসায়িক বিশ্বাসো গঢ়ি উঠা নাছিল সেই ল'ৰাজনৰ ওপৰত। কিন্তু মুক্তিৰ পাছতেই সেই গানৰ কেছেট বিচাৰি অসমত হাহাকাৰ লাগিল। সুৰ, তাল, লয়ৰ গতানুগতিকতা ভাঙি অসমে তেতিয়াই পালে
1: জনতাৰ ঘৰে ঘৰে বাজি উঠিল অধীৰ আগ্ৰহেৰে ৰৈ থকা এটা মাত, এটাই নাম,
2: জুবিন গাৰ্গ।

অনামিকাই ঘৰ বান্ধিলে। 90 দশকৰ অসমীয়াৰ ঘৰে ঘৰে এটা সতেজ মাত। মায়াৰ বুকুচাত উঠি আকৌ এবাৰ জুবিন গাৰ্গে খটখটালে অসমীয়া।

গানৰ পথাৰখনত নতুন আৰু নিপুণ খেতিয়ক পালে অসম আৰু অসমীয়াই। কাৰোবাৰ প্ৰথম প্ৰেম, কাৰোবাৰ প্ৰথম পিৰহ, কাৰোবাৰ কলেজৰ দিন, কাৰোবাৰ বন্ধুত্ব আৰু কাৰোবাৰ জীৱনৰ এটা বিশেষ সন্ধিয়া। সকলোতে জুবিন, নিজৰ নিজৰ লগা এটা মাত।

জুবিন নামৰ জীৱন এটা কঢ়িয়াই ফুৰিছে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ, বহন কৰি ফুৰিছে জুবিন নামৰ এটা অভ্যাস। জাতিটোক ভাল পাবলৈ শিকোৱা, জাতিটোক আকৌ উজ্জীৱিত কৰিবলৈ শিকোৱা জুবিনে কৈছিল এন্ধাৰ হ'ব নোৱাৰাৰ কথা। কৈছিল সাগৰ বুলি মনে মনে প্ৰাণতে জিৰোৱাৰ কথা।

উদাস মনৰ উপশম এই কণ্ঠ, নিতাল ৰাতিৰ ঘনঘোৰ এন্ধাৰ কটা বাট এই কণ্ঠ, প্ৰেম প্ৰত্যাশাৰ ভাষা নতুনকৈ শিকালে জুবিন গাৰ্গ নামৰ খেয়ালি মানুহজনে।

জুবিন বহু আৰ্তনাদৰ উপশম, বহু নিতাল নিশাৰ নিচুকনি জুবিন। কি নাছিল জুবিন, ক'ত নাছিল জুবিন? দুখত সুখত ভোকত ভাতত জোনাকহীন আকাশৰ যেন এটি জ্যোতিষ্মান জ্যোতিষ্ক।

জুবিনৰ গীতত নাছিল কি? প্ৰেম, প্ৰকৃতি, পাৰিপাৰ্শ্বিকতা, সমাজবাদ, আৰু কি নাছিল জুবিনৰ গীতত?

আৰম্ভ হোৱা সেই যাত্ৰাই এদিন পাৰ কৰিলে ৰাজ্যৰ সীমা। মুম্বাই, হিন্দী চলচ্চিত্ৰ, নতুন ভাষা, নতুন মঞ্চ, নতুন শ্ৰোতা, তাতো জিলিকি উঠিল তেওঁ। আজৰি আনিলে আনিব পৰা

0: কিন্তু অসম বুলিলেই আধামৰা হৈ পৰা মানুহটো স্বাভিমানেৰে ঘূৰি আহিল অসমলৈ। গাই গ'ল এটাৰ পাছত আন এটা গান, নিৰ্মাণ কৰি গ'ল চিনেমা।
1: বলিউডৰ মুখতে নাযাওঁ যা বুলি কৈ দিব পৰা মানুহটোৱে ঐ নাহৰ বুলি চিঞৰটো নামাৰিলে যেন অসমলৈ বহাগেই নাহে।

0: তিনিটা দশক অসম আৰু অসমীয়াক বুকুত লৈ ফুৰিছিল মানুহজনে।
1: মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা।
0: ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব খোজা মানুহজনে কৈছিল নিজৰ বিদায়ৰ সময়ত অসমৰ চুকে কোণে বাজিব এটি বিশেষ গীত। সেই কথাৰে যেন মায়াবিনী অসমীয়াৰ বাবে নিচুকনি এতিয়া।

0: শোকবিহ্বল মানুহখিনিৰ মাত এটা আছিল জুবিন গাৰ্গ। ক্ৰন্দন কাটৰ মানুহখিনি ভৰসাৰ বাট এটা আছিল জুবিন। দুৰ্জেয় জুবিন, অজেয় জুবিন, অনিৰুদ্ধ জুবিন।
1: ৰ'দ বিচাৰি বিচাৰি মানুহজন গ'লগৈ সূৰ্যৰ দেশলৈ। বুকুৰ বাগজান জ্বলি চাৰখাৰ, মনৰ মাজুলীত এতিয়া খহনীয়া অপাৰ। জীৱনৰ জখলাত খুপি খুপি আগবঢ়া প্ৰতিজনেই এতিয়া হাহাকাৰ কৰিছে। জীৱনৰ ৰংবোৰে লুকাভাকু খেলিলে মাতিম কাক।

চোতালৰ জোনাক হেৰাল আমাৰ, পোহৰাবলৈ কোন কাক? দৰিয়াঘাটত কলিজা ঠেকেচা ছোৱালীজনীৰ মাত শুনিব কোনে? জুবিন নামৰ জীৱনটোৱেই ৰৈ গ'ল। এতিয়া কাৰ মুকুতামণি হাঁহিত আকৌ এবাৰ জীয়াম?

মৌচুমী চহৰীয়াৰ কণ্ঠত বংকিম শৰ্মা ৰচিত গীতটি শুনিলে। এইবাৰ শুনক শিল্পীৰ কণ্ঠত ধ্ৰুৱ তালুকদাৰ ৰচিত এটি গীত।

ইমান পৰে মৌচুমী চহৰীয়াৰ কণ্ঠত বংকিম শৰ্মা আৰু ধ্ৰুৱ তালুকদাৰ ৰচিত গীতটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক চিপ্ৰা বেনাৰ্জীৰ স্বৰোৎবাদন ৰাগ সুধ সাৰাং।

0: ইমান পৰে শিপ্ৰা বেনাৰ্জীৰ সৰোদ বাদন শুনিলে। ৰাগ আছিলে সুধ সাৰং। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, জনমুৰি কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত ভাৰতৰ অৰিহণা বিশ্বৰ গড় হাৰৰ আধাতকৈ কম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰা 51,000ৰো অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে দীনদয়াল উপাধ্যায় গ্ৰাম্য কৌশল যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত প্ৰায় 34,000 গ্ৰাম্য যুৱক যুৱতীক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে ৰাজ্যজুৰি জুবিন দিৱস পালন কৰা হৈছে। আৰু এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ ছেমি ফাইনেলত কাইলৈ ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। জনমুৰি কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত ভাৰতৰ অৰিহণা বিশ্বৰ গড় হাৰৰ আধাতকৈ কম বুলি প্ৰধানমন্ত্ৰী

0: শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত পৰিৱেশ আৰু জলবায়ু গতিশীলতাৰ ভৱিষ্যৎ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰি আজি প্ৰধানমন্ত্ৰীয়ে কয় যে উন্নয়নশীল দেশসমূহক সততে কাৰ্বন নিৰ্গমনৰ বাবে দায়ী সজোৱা হয় যিটো প্ৰকৃততে উচিত নহয়। তেওঁ কয় যে পেৰিছত অনুষ্ঠিত COP21 শীৰ্ষ সন্মিলনৰ প্ৰতিশ্ৰুতি সময়ৰ পূৰ্বে সফলভাৱে পূৰণ কৰা ভাৰতেই হৈছে G20 ৰাষ্ট্ৰগোষ্ঠীৰ একমাত্ৰ দেশ। বিগত 12 বছৰত ভাৰতে পৰিৱেশ সম্পৰ্কীয় প্ৰতিটো ক্ষেত্ৰত অসাধাৰণ প্ৰগতি লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।
1: পেৰিছ মে COP21 কে দৌৰান হমনে কনভেনিয়েণ্ট একচন কণ্টিনিউটি ফৰ চেঞ্জ উস বুক কো ভি লঞ্চ কিয়া থা। হম দুনিয়া কো সাথ লেকৰ পৰ্যাৱৰণ সুৰক্ষা কে নয়ে মাপদণ্ড স্থাপিত কৰ ৰহে হে। ওয়ান সন ওয়ান ৱৰ্ল্ড ওয়ান গ্ৰিড কি সোচ হো য়া ইন্টারন্যাশনাল সোলার অ্যালায়েন্স CDRI, গ্লোবাল বায়োফুয়েল অ্যালায়েন্স, ইন্টারন্যাশনাল বিগ ক্যাট অ্যালায়েন্স, মিশন লাইফ, লাইফস্টাইল ফর এনভায়রনমেন্ট, এসা হরেক মঞ্চ ক্লাইমেট অর এনভায়রনমেন্ট পর ভারত কে ডেডিকেটেড কমিটমেন্টস কা প্ল্যাটফর্ম বন রহা হ্যায়।
0: প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে বিশ্বৰ অন্যান্য দেশৰ সৈতে মিলি কাম কৰি আছে আৰু আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা, গোলকীয় জৈৱ ইন্ধন মিত্ৰতা, আন্তঃৰাষ্ট্ৰীয় বিগ কেট মিত্ৰতা আৰু মিছন লাইফৰ দৰে পদক্ষেপৰ জৰিয়তে পৰিৱেশ সুৰক্ষাৰ নতুন মান নিৰ্ধাৰণ কৰিছে। ভাৰতে বিশেষকৈ নবীকৰণযোগ্য শক্তিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি তেওঁ উল্লেখ কৰে।
1: हमारा बड़ा फोकस रिन्यूएबल एनर्जी पर रहा है और इसने पर्यावरण सुरक्षा में बड़ी भूमिका निभाई है। भारत G20 में इकलौता ऐसा देश है जिसने पेरिस में COP21 समिट में जो भी कमिटमेंट्स किए थे उन सारे कमिटमेंट्स को समय से पहले पूरा करके दिखाया है। नॉन फोसिल फ्यूल सोलर एनर्जी
0: শ্ৰীমোদীয়ে কয় যে ভাৰতে বৰ্তমান নিকা পৰিবহণ আৰু সেউজ হাইড্ৰজেনৰ দৰে খণ্ডত ক্ষীপ্ৰতাৰে কাম কৰি আছে। বিগত 12 বছৰত ভাৰতৰ পৱন শক্তি সামৰ্থ্য 3 গুণ বৃদ্ধি হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে নৱ ভাৰতে পাৰমাণৱিক শক্তি উৎপাদনতো গুৰুত্ব আৰোপ কৰিছে বুলি প্ৰকাশ কৰে। অনুষ্ঠানত অংশ লৈ ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে কয় যে পৰিৱেশ সম্পৰ্কীয় ন্যায়াধীকৰণ, নিয়ন্ত্ৰণ ব্যৱস্থা আৰু আজ্ঞা মানি চলা আদি পৰিকাঠামোৰ বহু পূৰ্বেই দেশত পৃথিৱী সংৰক্ষণৰ ধাৰণা বৰ্তি আছিল। তেওঁ বনাঞ্চল, হ্ৰদ, নদী আৰু বন্যপ্ৰাণীকে ধৰি প্ৰাকৃতিক পৰিৱেশৰ সুৰক্ষাৰ বাবে প্ৰতিগৰাকী নাগৰিকৰ মৌলিক কৰ্তব্যৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে ভাৰতৰ সংবিধান কেৱল ৰাজনৈতিক নথি নহয় বৰঞ্চ এয়া হৈছে অতীত, বৰ্তমান আৰু ভৱিষ্যৎ প্ৰজন্মৰ প্ৰতি নৈতিক প্ৰতিশ্ৰুতি। অনুষ্ঠানত ভাষণ দি পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কয় যে ভাৰতৰ পৰিৱেশ সম্পৰ্কীয় দৃষ্টিকোণ ইয়াৰ প্ৰাচীন সভ্যতাগত বিচাৰধাৰাৰ গভীৰতাৰ সৈতে নিহিত হৈ আছে। তেওঁ কয় যে ভাৰতৰ মুঠ অনুকূল পৰিস্থিতিৰ বিদ্যুতৰ সৰ্বোচ্চ উৎপাদন ক্ষমতাত বৰ্তমান অজীৱাশ্ম ইন্ধনৰ উৎস 54% বৃদ্ধি পাইছে। নবীকৰণযোগ্য শক্তি উৎপাদন ক্ষমতাত ভাৰত বিশ্বৰ ভিতৰতে তৃতীয় স্থানত আছে আৰু সৌৰ শক্তি বিকাশৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ দ্বিতীয় বৃহৎ বজাৰ বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বন্যপ্ৰাণী সংৰক্ষণৰ বিষয়ে উল্লেখ কৰি শ্ৰীযাদৱে কয় যে কেৱল কিছুসংখ্যক জীৱ জন্তুৰ সুৰক্ষাতে ভাৰতৰ প্ৰচেষ্টা সীমাবদ্ধ হৈ থকা নাই, বৰঞ্চ ইয়াৰ লক্ষ্য হৈছে সমগ্ৰ পৰিৱেশতন্ত্ৰৰ ভাৰসাম্যতা বজাই ৰখা। বাঘ, সিংহ আৰু হাতীকে ধৰি মুখ্য প্ৰজাতিসমূহৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ লগতে শগুণ আৰু গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ডৰ সংৰক্ষণৰ প্ৰয়াসো তীব্ৰতৰ হৈ উঠিছে বুলি পৰিৱেশ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে আয়োজন কৰা এই দুদিনীয়া সন্মিলনত পৰিৱেশ বিশেষজ্ঞ, উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তথা জিলা ন্যায়াধীশৰ লগতে বিভিন্ন মন্ত্ৰালয়ৰ সচিব তথা জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰিছে। তদুপৰি 17খন ৰাষ্ট্ৰৰ বিশিষ্ট ন্যায়াধীশ, ন্যায়িক প্ৰতিনিধিয়ে অংশ লোৱা এই সন্মিলনে ন্যায়িক কাৰ্যপন্থা, বিজ্ঞান সম্পৰ্কীয় জ্ঞান, পৰিৱেশ সংক্ৰান্তীয় প্ৰশাসন ব্যৱস্থাকে ধৰি বিভিন্ন বিষয়ত মত বিনিময়ৰ এখন মঞ্চ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে 20 সংখ্যক ৰোজগাৰ মেলাত বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰা 51,000ৰো অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰীমোদীয়ে কয় যে মুক্ত বাণিজ্য চুক্তিয়ে দেশৰ যুৱচামৰ বাবে সুযোগৰ নতুন দুৱাৰ খুলি দিছে। তেও কয় যে এনে ধরনের বাণিজ্য।

0: গোষ্ঠীয়ে দেশৰ উদ্যোগীসকলৰ বাবে নতুন অংশীদাৰিত্ব আৰু বজাৰৰ পথ মুকলি কৰিছে। দেশৰ যুৱচামৰ প্ৰতিভা আৰু দক্ষতাই সমগ্ৰ বিশ্বৰ বিশ্বাস জিনিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।
1: আজ দেশ কে 51,000 से अधिक युवाओं को सरकारी सेवा के लिए नियुक्ति पत्र मिल रहे हैं। मैं आप सभी युवा साथियों को और आपके परिवारजनों को बहुत बहुत बधाई देता हूं। आज आप सभी एक ऐसे समय में भारत सरकार से जुड़े हैं जब देश एक बहुत बड़े लक्ष्य की ओर आगे बढ़ रहा है और ये लक्ष्य है 2047 तक विकसित भारत बनाने का।
0: অনুষ্ঠানত অংশ লৈ কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে ৰোজগাৰ মেলাৰ জৰিয়তে নিয়োগ সৃষ্টি আৰু নিযুক্তিৰ মূল্যায়নে স্বচ্ছভাৱে চৰকাৰী নিযুক্তিৰ সংখ্যা উল্লেখনীয়ভাৱে বৃদ্ধি হোৱাকে প্ৰতিফলিত কৰে। তেওঁ কয় যে ইউ পি এ চৰকাৰৰ শাসনকালত তিনিটা মুখ্য কেন্দ্ৰীয় নিযুক্তি সংস্থা ইউ পি এছ চি, এছ এছ চি আৰু আৰ আৰ বিৰ জৰিয়তে 7,22,000 নিযুক্তিৰ তুলনাত এন ডি এ চৰকাৰৰ বিগত 10 বছৰৰ শাসনকালত প্ৰায় 10,96,000 নিযুক্তি দিয়া হৈছে। নিযুক্তি ব্যৱস্থা উন্নত কৰাৰ বাবে ভালেমান ব্যৱস্থা লোৱা হৈছে বুলিও শ্ৰীসিঙে প্ৰকাশ কৰে। উল্লেখযোগ্য যে দেশৰ 45টা স্থানত আজি ৰোজগাৰ মেলা অনুষ্ঠিত হয়। নৱনিযুক্ত প্ৰাৰ্থীসকলে বিত্ত, ৰেল, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা প্ৰতিৰক্ষা মন্ত্ৰালয়কে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত যোগদান কৰিব। এইবাৰৰ ৰোজগাৰ মেলা সামৰি দেশৰ মুঠ 12,75,000 যুৱক যুৱতীয়ে নিযুক্তি পত্ৰ লাভ কৰিছে। ৰোজগাৰ মেলাই যুৱক যুৱতীসকলৰ বাবে নিয়োগৰ সুযোগ সৃষ্টিৰ ক্ষেত্ৰত চৰকাৰৰ নিৰন্তৰ গুৰুত্ব আৰু দেশৰ বিকাশৰ যাত্ৰাত তেওঁলোকৰ অংশগ্ৰহণ সুনিশ্চিত কৰাকে প্ৰতিফলিত কৰে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে অহা মাহৰ পৰা দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা দ্বিতীয় পৰ্যায়ৰ অধীনত গ্ৰামাঞ্চলৰ প্ৰায় 34,000 যুৱক যুৱতীৰ প্ৰশিক্ষণ আৰম্ভ কৰিব। প্ৰথম পৰ্যায়ত বিহাৰ, মধ্যপ্ৰদেশ, ৰাজস্থান, পশ্চিমবংগ, হিমাচল প্ৰদেশ আৰু তামিলনাডুসহ দেশৰ 14খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত প্ৰশিক্ষণৰ প্ৰস্তুতি পৰ্যালোচনা কৰা হয়। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে অহা বছৰৰ 31 ডিচেম্বৰৰ ভিতৰত গ্ৰামাঞ্চলৰ 3,57,000ৰো অধিক যুৱক যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে ৰাজ্যজুৰি জুবিন দিৱস পালন কৰা হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই দিয়া এটা বাৰ্তাত কয় যে অসমৰ সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অনবদ্য অৱদান আৰু আজীৱন সাধনাৰে শিল্পীগৰাকীয়ে জাতীয় জীৱন সমৃদ্ধ কৰি গৈছে। জাপানৰ নিচিনত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ ছেমিফাইনেলত কাইলৈ ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 10:30 বজাত আৰম্ভ হ'ব। ভাৰতে কালি কোৱাৰ্টাৰ ফাইনেলত জাপানক 8 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। জনমুৰি কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত ভাৰতৰ অৰিহণা বিশ্বৰ গড় হাৰৰ আধাতকৈ কম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰা 51,000ৰো অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে দীনদয়াল উপাধ্যায় গ্ৰাম্য কৌশল যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত প্ৰায় 34,000 গ্ৰাম্য যুৱক যুৱতীক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে আৰু এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ ছেমিফাইনেলত কাইলৈ ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ভূপেন হাজৰিকাৰ গীতৰ অনুষ্ঠান সুধা কণ্ঠৰ গীত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ আজি এবছৰ সম্পূৰ্ণ হৈছে। 3 দশকৰো অধিক কাল অসমীয়া সংগীত জগতৰ এক প্ৰকাৰ অপ্ৰতিদ্বন্দ্বী কণ্ঠশিল্পী জুবিন গাৰ্গে অসমীয়াৰ উপৰি বাংলা, হিন্দী আৰু কেইবাটাও ভাৰতীয় ভাষাত গীত গাই শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি থৈ গৈছে। শিল্পীগৰাকীৰ স্মৃতিত তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ৰাজ্যজুৰি 3 দিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন কৰা হৈছে। এই কাৰ্যসূচীৰ আজি 3য় দিনা শিল্পীগৰাকীক শ্ৰদ্ধা জনাব বাবে সোণাপুৰৰ জুবিন ক্ষেত্ৰত অসংখ্য লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। ৰাজ্যৰ 39খন বিজেপি সাংগঠনিক জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত ৰক্তদান শিবিৰত ৰক্তদান কৰে। মন্ত্ৰী অশোক সিংহল, বিমল বৰা, ৰামেশ্বৰ তেলী, ডঃ ৰণোজ পেগু, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াকে ধৰি দলৰ 13গৰাকী নেতাকৰ্মীয়েও এই শিবিৰত ৰক্তদান কৰে। ৰক্তদানৰ পাছত সংবাদ মাধ্যমৰ আগত ডঃ শৰ্মাই কয় যে জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱাৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাজ্যিক বিজেপিয়ে ৰক্তদানেৰে ৰাজ্যজুৰি পালন কৰিছে। সমগ্ৰ ৰাজ্যত 3,800গৰাকী লোকে ৰক্তদানৰ বাবে নাম পঞ্জীয়ন কৰা বুলি তেওঁ অৱগত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জুবিন গাৰ্গে ৰাজ্যৰ সংগীতৰ ক্ষেত্ৰখনলৈ সাগৰ সম বৰঙণি আগবঢ়াই থৈ গৈছে। কৃতজ্ঞ অসমীয়া জাতিয়ে সদায় জুবিন গাৰ্গক সোঁৱৰণ কৰিব বুলি তেওঁ মন্তব্য কৰে।
2: আমাৰ প্ৰতিগৰাকী অসমীয়া আৰু অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰথম মৃত্যু দিৱস। ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ কাৰ্যকৰ্তাসকলে এই মৃত্যু দিৱসৰ দিনটো ৰক্তদান কাৰ্যসূচীৰে পালন কৰিছে। জীৱিত কালত জুবিন গাৰ্গৰ লগত অত্যন্ত আমাৰ সকলোৰে মধুৰ সম্পৰ্ক আছিল। অসমৰ সংগীত জগতলৈ তেখেতৰ সাগৰ সমান বৰঙণি আছিলে। কৃতজ্ঞ অসমীয়া জাতিয়ে সদায় তেওঁক সোঁৱৰণ কৰিব।
1: অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে প্ৰাণৰ শিল্পী সোঁৱৰি ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সন্ধ্যা পালন কৰিব। অসম জাতীয় বিদ্যালয় আৰু জুবিন গাৰ্গ ন্যাসৰ উদ্যোগত ৰাজ্যৰ জাতীয় বিদ্যালয়সমূহত শিল্পীগৰাকীৰ সোঁৱৰণত দিয়া ঘূৰাই দিয়া গীতটি পৰিৱেশন কৰা হয়। সদৌ অসম ছাত্ৰ সন্থাই প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই আজি ৰাজ্যজুৰি পোহৰেৰে চাকিগছি শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত সন্ধিয়া 6 বজাত কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত এই কাৰ্যসূচীত জুবিন গাৰ্গ ন্যাসৰ হৈ গৰিমা শইকীয়া গাৰ্গ, ন্যাসৰ কৰ্মকৰ্তা গৌতম শৰ্মা উপস্থিত থাকে।

0: গৰিমা শইকীয়া গাৰ্গে বিদ্যালয়খনৰ 2500 শিক্ষাৰ্থীয়ে সমস্যাৰে এই গীতটি পৰিৱেশন কৰি শিল্পীগৰাকীৰ প্ৰতি দেখুওৱা মৰম আৰু শ্ৰদ্ধাৰ শলাগ লয়। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। মনোনয়ন দাখিল কৰা মুঠ 25 প্ৰাৰ্থীৰ ভিতৰত 7 মনোনয়ন ইতিমধ্যে নাকচ হৈছে। মনোনয়ন নাকচ হোৱা প্ৰাৰ্থীকেইগৰাকী হৈছে নিৰ্দলীয় শ্বাহ আলম, প্ৰণৱ কৌশি, ৰাবুল হক, খলিলুদ্দিন শামসুল আলম আৰু চিকান্দৰ আলী তথা জয়প্ৰকাশ জনতা দলৰ পংকজ মৌৰ্য। প্ৰণৱ কৌশিকে আমানতৰ ধন জমা নকৰাৰ বাবে আৰু বাকীসকলে প্ৰপত্ৰ সম্পূৰ্ণকৈ পূৰ নকৰাৰ বাবে মনোনয়ন পত্ৰ নাকচ হোৱা বুলি ৰিটাৰ্ণিং বিষয়া তথা নগাঁৱৰ জিলা আয়ুক্ত আৰণ্য শইকীয়াই এটা নিৰ্দেশত উল্লেখ কৰিছে। বিজেপিৰ দেৱাশী শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলকে ধৰি মুঠ 17 প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বুলি বিবেচিত হৈছে। আনহাতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামৰ মনোনয়ন দলীয় নিষ্পত্তিহীন বিবাদৰ বাবে স্থগিত ৰখা হয়। কালি এই সন্দৰ্ভত জিলা প্ৰশাসনে কোনো সিদ্ধান্তত উপনীত হ'ব পৰা নাই আৰু তেওঁৰ মনোনয়ন পত্ৰ অমীমাংসিত হৈ ৰয়। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 জুবিন মনন শীৰ্ষক জুবিন গাৰ্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্ৰিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটি আগ ধৰিব অৰুণিমা গোস্বামীয়ে। জাপানৰ নিচিনত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ ছেমি ফাইনেলত কাইলৈ ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 10:30 আৰম্ভ হ'ব। ভাৰতে কালি কোৱাৰ্টাৰ ফাইনেলত জাপানক 8 পৰাস্ত কৰে। ইপিনে বাংলাদেশ আৰু চীনৰ মাজৰ কোৱাৰ্টাৰ ফাইনেল খেলখন হেমেকা পিটছৰ বাবে বাতিল হোৱাত ICC ৰেংকিঙৰ আধাৰত বাংলাদেশে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। উল্লেখযোগ্য যে যোৱা সপ্তাহৰ এছিয়া কাপত ভাৰতে বাংলাদেশৰ বিৰুদ্ধে 9 খেলত জয়লাভ কৰিছে। বিয়লি 4:00 মুখ্য বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এয়া ষ্টুডিঅ'ত মই হিমাশ্ৰী। এটা শুনাবলৈ লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ দুটি গীত।

ए संजू, ए बिच्चू, ए मुन्नी, तुम भी गाओ। ऐसे नहीं, बोलो मैं गाओ।

এয়া আকাশবাণী তেজপুৰ। আজি শনিবাৰ 1433 বাস্কৰাব্দৰ আহিন মাহৰ পহিলা দিন 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 19 তাৰিখ। সমশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিবলৈ লোৱা হৈছে আমাৰ আজিৰ অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজৰ যোগেদি। এই অনুষ্ঠান নিউজ অন AIR এপতো শুনিবলৈ পাব। আজি অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ সেৱাত আছে বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই আৰু প্ৰতীক্ষা খনিকৰ, ট্ৰান্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দুইমাৰী, প্ৰচাৰণ সহযোগী হিচাপে ৰূপলী বৰা আৰু প্ৰচাৰণ কক্ষত মই ত্ৰৈলোক্য বৰা।

চৰ্দাৰ বল্লভভাই পেটেলে কৈছিল, কামেই উপাসনা, হাঁহিয়েই জীৱন। যিজনে জীৱনত সুখ আৰু দুখ দুয়োটাকে হৰ্ষমনে গ্ৰহণ কৰিব পাৰে, তেওঁৱেই জীৱনত সৌন্দৰ্য ভোগ কৰিব পাৰে।

0: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে অৰ্ধআকাশ অনুষ্ঠানটি। আজিৰ অৰ্ধআকাশ অনুষ্ঠানত আগবঢ়াবলৈ লোৱা হৈছে দলিয়ালী সাংস্কৃতিক মহিলা সংঘৰ সভ্যসকলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠান।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধআকাশ। সমূহ আইদেউকে স্বাগতম জনাই এয়া আগবঢ়াইছোঁ আজিৰ বিচিত্ৰা অনুষ্ঠানটি।
2: সকলোকে স্বাগতম আৰু নমস্কাৰ জনাই আকাশবাণী তেজপুৰৰ আজিৰ অৰ্ধআকাশ অনুষ্ঠানত আমি তেজপুৰৰ এটি অনুষ্ঠান দৰিয়লীৰ মহিলাসকলে শ্ৰীযুতা কৰবী শইকীয়াৰ তত্ত্বাৱধানত এটি বিচিত্ৰানুষ্ঠান আগবঢ়াবলৈ লৈছোঁ। প্ৰথমেই মহাপুৰুষ শংকৰদেৱ বিৰচিত কেলিগোপাল নাটৰ এটি গীত আগবঢ়াইছোঁ। গীতটিৰ ৰাগ বেলোৱাৰ তাল ৰূপক পৰিৱেশন কৰিছে সুবৰ্ণ ভূঞা, জুৰি বাঢ়ৈনাথ, চিন্তা ভূঞা, ৰাণী দাস আৰু অঞ্জলি মহন্তই। খোলত আছে বিদ্যমান ভূঞা, হাৰমনিয়াম শ্ৰীযুতা কৰবী শইকীয়াৰ।

0: এতিয়া শুনক ৰাণী দাসৰ স্বৰচিত কবিতা পাঠ।
1: মোৰ কবিতাৰ শিৰোনাম এতিয়া নালাগে আইৰ বাবে অনা উকা সাজযোৰ। বাৰিষাৰ বানে কাঢ়ি নিলে মোৰ আইক, চকুৰ আগতেই উটুৱাই নিলে সকলো স্বাভিমান হঠাতে। এতিয়া নালাগে আৰু আইৰ বাবে অনা উকা সাজযোৰ। কি ভয়াৱহ, কি আশ্চৰ্য, কাহানিও নেদেখা বান, চকুৰ আগতেই নীলে কাঢ়ি সকলো। কাৰনো আছিল ইমান প্ৰয়োজন, বাৰিষাৰ বানে কাঢ়ি নিলে মোৰ আইক, চকুৰ আগতে উটাই নিলে সকলো স্বাভিমান হঠাতে। বানে ধোৱা মোৰ গাঁওখন মৰিশালী হ'ল, মোৰ বুকু উদং কৰি নীলে কাঢ়ি ঘৰ বাৰী। কি যে ভয়াৱহ, কি যে আশ্চৰ্য, কাহানিও নেদেখা, কাহানিও নুশুনা এই বাৰিষাৰে বান। পানীতেই আছোঁ আমি, খাবলৈ পানী নাই এটুপিও, থাকিবলৈ নাই আপোন ঘৰখনি, গাঁৱৰ কোনো চিন চাপ নাই। পানী পানী পানী, কেৱল বানপানী। আপোনজনক হেৰুৱালোঁ, নেদেখোঁ আজি জীৱনৰ বাট, চকুৰ পানীৰ বাদে নাই একো। উকা উকা লাগে প্ৰতিটো প্ৰভাত, বানেতো নাজানে মূৰাই মোৰ বাবে কি, বানেতো নাজানে পিতাই মানে কি, বানেতো নাজানে ভোক মানে কি, দুখ মানে কি, বানেতো নাজানে আইৰ বগা সাজ মানে কি, বানেতো নুবুজে ঘৰ মাটি ভেটি মানে কি। বান বৰ অহংকাৰী, চকুৰ আগতেই কাঢ়ি নিলে মোৰ আই, ক'তনো ইমান প্ৰয়োজন মোৰ সুখ, ক'তনো ইমান প্ৰয়োজন মোৰ আইৰ গোটেইটো জীৱনৰ দুখ।
0: এতিয়া শুনক এটি অসমীয়া আধুনিক গীত পৰিৱেশন কৰিছে জুৰি বাঢ়ৈনাথে।

এতিয়া আমি এটি সমবেত সংগীত পৰিৱেশন কৰিছোঁ। পৰিৱেশনত আছে সুবৰ্ণ ভূঞা, জুৰি বৰহৈনাথ, চিন্তা ভূঞা, ৰাণী দাস, অঞ্জলি মহন্ত।

0: স্বৰচিত গল্প এটি শুনাব অঞ্জলি মহন্তই।
1: গল্পটিৰ শিৰোনাম ছাত্ৰী। মালা আজি খুব সোনকালে উঠিছে, নহ'লে যে তাই কামখিনি মিলাব নোৱাৰিব। তাই ঝাৰুডাল লৈ আগফালৰ বাৰাণ্ডাখন সাৰিবলৈ আৰম্ভ কৰিলে। তাই কিছু আঁতৰৰ পৰাই মন কৰিলে মৰ্ণিং ৱাক কৰিবলৈ অহা চুবুৰীৰ দাসক, দাসৰ মুখৰ ভংগীমা, কপালৰ ৰেখাবোৰ। তাই বুজি পালে তেওঁ মুখৰ ভিতৰতে কৈছে যাত্ৰা নাস্তি। মালাই বুজি পায় মুখৰ আগত নক'লেও বহুতৰে মুখত এই ভাষা, কিন্তু কি কৰিবলৈ আছে তাইৰ? তাইৰ অস্তিত্ব টোকটো তাই আৰু নোহোৱা কৰিব নোৱাৰে। বিয়াৰ 5 বছৰ পাছতো মাক হ'ব নোৱাৰাৰ পুৰস্কাৰ হিচাপে গিৰিয়েকে তাইক মাকৰ ঘৰত থৈ গ'ল আৰু আকৌ এবাৰ বিয়া কৰাই এবাৰ পিছে বাপেকী হ'ল। আৰু মালা এই 2 বছৰ যেন এইখন ঘৰৰ আলহীহে। তাইৰ অস্তিত্ব আছে, প্ৰভাৱ নাই, প্ৰসাৰ নাই, যেন ঘৰখনৰ এটা অপ্ৰয়োজনীয় ফাৰ্নিচাৰ, আৱৰ্জনা। বৌয়েকৰ বেকা চাৱনিৰ আগত মালা মানুহজনী কোচ খাই যায়। তাই শুনিয়ে থাকে বৌয়েকৰ ভাষা, অতগাল মানুহৰ জাজ কেতিয়ানো মাৰি শেষ কৰিম। মালাই প্ৰায়ে শুনে কোনোবাই ফোন কৰিলে বৌয়েকে এই ডায়লগটো মাৰেই, অতগাল মানুহ বুলিবলৈ তাই আৰু মাকহে, বাকী ককায়েক বৌয়েক আৰু 4 বছৰীয়া মাইনা। তেওঁৰ কিহৰ বাবে ইমান উষ্মা? মালাই দেখোন ঘৰ সৰা, মচা, বাচন মজাৰ দায়িত্ব লৈছেই, মাক অসহায়। তেওঁৰ LP পাছ বিদ্যায় জীয়েকক একো সহায় কৰিব নোৱাৰে। অৱশ্যে তেওঁ মালাক বিউটি পাৰ্লাৰৰ ট্ৰেইনিংটো তেওঁৰ সাঁচতীয়া পইচাখিনিৰেই দিয়ালে। ঘৰৰ সকলোখিনি সামৰি মেলিও মালাই পাৰ্লাৰখনলৈ ঠিকেই ওলাই যায়। চহৰৰ মাজমজিয়াৰ এই পাৰ্লাৰখনত মালাৰ পৰিচয় যাত্ৰা নাস্তি নহয়। ইয়াত তাই এজনী দক্ষ বিউটিচিয়ান। তাইৰ হাতৰ পাকত একো একোজনীৰ চেলাউৰী ধেনু ভিৰিহিয়া হয়, স্কিনৰ গ্ল' চাবলগীয়া হয়, কাৰোবাৰ নুডলছৰ দৰে চুলি সমান হয় আৰু কাৰোবাৰ চুলি ঢৌ খেলে। তাইৰ মাত কথাই কাষ্টমাৰসকলক চুম্বকৰ দৰে আকৰ্ষণ কৰে। সেয়ে যিসকলে এবাৰ এইখন পাৰ্লাৰলৈ আহে বেলেগলৈ আৰু যাবলৈ মন নকৰে। এইবাবেই পাৰ্লাৰৰ মালিকনী বিবি বাইদেউ তাইৰ ওপৰত খুব সন্তুষ্ট। আকৌ আজি পুৱা আগফাল সাৰিবলৈ যাওঁতে তাই যাত্ৰা নাস্তি মুখভংগীৰ সন্মুখীন হ'ল। নাই, তাই এতিয়া এইবোৰ একো নাভাবে। এইবোৰ মন্তব্যই তাইক এতিয়া আৰু স্পৰ্শ নকৰে। তাই আৰু মূল তললৈ ননমাই বৌকে এবাৰ তাইক এসোপামান কাপোৰ উলিয়াই দিছে। চাওঁ মালা, এইখিনি ধুই দিয়াচোন, আজি মোৰ গাটো ভাল নহয়। এই ডাইলগটো বৌয়েকৰ মুখত লাগিয়ে থাকে। বৌ, মই আজি পাৰ্লাৰলৈ যাব লাগে, সোনকালে, এটা এপইণ্টমেণ্ট আছে। গা ভাল পালে কাপোৰখিনি ধুই ল'বা। অ' আই, এই আকৌ মোকহে কথা শুনাই, ভোৰভৰাই বৌয়েক আঁতৰিল। অলপ পাছত তাই ওলাই আহিল তাইৰ লগত দিয়া ট্ৰলি বেগটো। হ'ব, চলি যাব, কিছু টকা গিৰিয়েকে তাইৰ নামত আগতেই দি দিছিল। ইমান নিষ্ঠুৰ নহয় চাগৈ মানুহটো, সেইখিনি আছে, তাৰ লগত তাইৰ কিছু জমাও হৈছে। সন্মুখত এয়া মাক। মা, মই আজি বিবিবাৰ ঘৰত থাকিম দেই, কাইলৈৰ পৰা ওচৰতে ৰুম এটা পাইছোঁ।

0: তাতে থাকিমগৈ, তোকো কেইদিনমান পাছত লৈ যাম দে। মাকে থৰ লাগি চাই থাকিল। মালা আগবাঢ়িল, এটা সোণ ছটিওৱা সোণালী পাতত তাই খোজ পেটালে। উমাল পুৱাৰ ৰদে মুঠি মুঠি সোণ তাইৰ গালৈ ছটিয়াই দিলে।
1: আশীৰ দশকৰ এগৰাকী কইনাৰ মনৰ ভাৱ প্ৰকাশেৰে এটি স্বৰচিত গল্প পাঠ কৰিব সুবৰ্ণ ভূঞাই। এৰি অহা দিনৰ নষ্টালজিয়া, বিয়াৰ জোৰোণ আহি পাবহি আৰু, উখল মাখল পৰিৱেশ। ককাদেউতাই কৈ আছে, হেৰৌ সকলো দিহা পহন্তি লগাই ঠিক ঠাক কৰি ৰাখ, দেউতাই কামবোৰৰ তদাৰকী কৰি আছে। ইফালে সোনকালে গা ধুই আহি ময়ো কইনাৰ সাজ পিন্ধিব লাগে। দুদিন পিছত ঘৰখন এৰি যাবলগীয়াৰ দুখখিনি মই ক'ত থওঁ বাৰু? ডিঙিত সোপা মাৰি ধৰা কান্দোন লুকুৱাবলৈ গা ধোৱা ঘৰটোত সোমাই কোনেও গম নোপোৱাকৈ এসোতা কান্দি ল'লোঁ। নতুন ঘৰৰ নতুন পৰিৱেশত কি কৰিম নকৰিম সেয়া মনলৈ আহিবলৈ সময়ে পোৱা নাই। কিন্তু মোৰ জন্মলগ্নৰ পৰাই শৈশৱ কৈশোৰৰ প্ৰতিটো মুহূৰ্ত মৰমেৰে উমেৰে আৱৰি ৰখা এই ঘৰখন, যিখন ঘৰৰ গছলতিকাৰ পৰা চোতালৰ দুবৰিলৈকে মা দেউতা ভাই ভনী সকলোৱে মোৰ দেহ মন অধিকাৰ কৰি বহি আছে, পাৰিমনে বাৰু সিহঁতৰ পৰা আঁতৰি যাব? চেনেহৰ বান্ধোন আৰু দায়িত্ব পালনৰ মাজত টনা আজোৰা, আজি খোবা খুবুনি। দৰাঘৰত মোক থৈ আহিবলৈ প্ৰস্তুতি চলিছে। বিদায় বেলাত মোৰ হাত দুখন দুই হাতৰ মাজত লৈ দেউতাই ক'লে, যা আই, সকলোৰে লগত মিলিজুলি থাকিবি। বুকুৰ পৰা ওলাই আহিব খোজা শোকটোৱে ডিঙিত আহি আকৌ সোপা মাৰি ধৰিলেহি। নাই নাকান্দো, দেউতা মাহঁতে সহিব নোৱাৰিব। পদূলিৰ মুখত তেতিয়া বিয়াৰ পিছৰ থম থমকৈ থিয় হৈ থকা বাটচৰা, পৰিয়ালৰ সকলো ওলাই আহিছে মোক দৰাঘৰলৈ পঠিয়াবৰ বাবে গাড়ীত উঠাবলৈ। কত আবদাৰ, কত হাঁহি ধেমালি, পঢ়া টেবুলত একেটা লেমৰ পোহৰৰ বাবে টনাজোৰা, চকুৰ আগতে কোলাই বুকু চাই ডাঙৰ হোৱা মোৰ ভাইহঁত, মোৰ লগত গাৰ চাঁৰ দৰে লাগি থকা মোৰ ভনীজনী, পদূলিৰ বকুলজোপা, পিছফালৰ বাৰান্দাৰ তাঁতৰ শালখন, পুখুৰীৰ পাৰটো, সন্ধিয়া ভৰি হাত ধুই পঢ়া টেবুলত বহাৰ আগতে তুমি চিত্ৰ বৃত্তি মূৰ, মায়ে পঢ়াৰ মাজতে মৰমেৰে আগবঢ়াই দিয়া তপত গাখীৰ আৰু দেউতাৰ মৰমৰ শাসনবোৰ, চকুৰ আগেদি সকলোবোৰে ইমানকৈ অগাদেৱা কৰি মোক কি কৰিব বিচাৰিছে বাৰু? উহ, আৰু নোৱাৰো, ধৈৰ্যৰ বান্ধ খুলি গ'ল। সৰু ভাইটিৰ ডিঙিত সাৱটি ধৰি মই জোৰেৰে চিঞৰি চিঞৰি কান্দি উঠিলোঁ। অসমীয়া গাঁৱৰ বিয়াত গোৱা পৰম্পৰাগত বিয়া নামৰ এটি চমু আভাস দাঙি ধৰিবলৈ চেষ্টা কৰিছে সুবৰ্ণ ভূঞা আৰু তেওঁৰ সহযোগীসকলে। সহযোগীসকল হ'ল জুৰি বাঢ়ৈনাথ, চিন্তা ভূঞা, ৰাণী দাস আৰু অঞ্জলি মহন্ত। অসমীয়া সমাজৰ বিয়াত গোৱা পৰম্পৰাগত বিয়া নামৰ এটি চমু আভাস দিব খুজিছোঁ। কইনাঘৰ জোৰোণ পিন্ধাবলৈ দৰাপক্ষৰ মানুহ আহি কইনাঘৰৰ ৰভাতলত বহিছেহি।

0: কিবা আহে
1: কইনা নোৱাবৰ সময় হ'ল।

কইনা নোৱাৰ পিছত বেৰীৰ তলত পঞ্চায়ত আয়তীয়ে আশীৰ্বাদ দিছে।

0: শ্ৰদ্ধা আৰু মৰম জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।
1: শ্ৰোতা, ইমান পৰে আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটিত তেজপুৰৰ দৰিয়লী গোটৰ সদস্যাসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে।
2: ইমান পৰে শ্ৰোতাসকলে অৰ্ধ আকাশ অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰটি শুনিলে। এই আকাশবাণী তেজপুৰ খন্তেক পিছতে দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজীত বাতৰি, 6:10 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত কিষাণবাণী, 7:00 হিন্দীত আৰু 7:05 ইংৰাজীত, 7:10 অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

লৈ ইংৰাজীত বাতৰি। 6:10 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত কিষাণ বাণী, 7:00 হিন্দীত আৰু 7:05 ইংৰাজীত, 7:10 অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: Council of Asia President Sheikh Juan bin Hamad Al Thani. India's 501-member contingent was led by double Olympic medalist Manu Bhakar and Kabaddi player Pawan Sehrawat during the athletes' parade. Sehrawat replaced shot putter Tajinder Pal Singh Tor as flag bearer after the latter did not receive his ceremonial kit on time. And with that, we end this news bulletin.
1: Ea Akashvani Guwahatir Mohabahu. Etia hunok Krikhok Bani.
2: Homo Srutake Namaskar Janai. আৰম্ভ কৰিছো আজিৰ কৃষকবাণী অনুষ্ঠান। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত।
3: নমস্কাৰ প্ৰিয় শ্ৰোতা, মই ভাস্কৰ জ্যোতি আচাৰ্য। আজি আমি খুব এটি আকৰ্ষণীয় বিষয় লৈছো, সেয়া হৈছে অসমত কল খেতিৰ সম্ভাৱনা। আমি জানো যে কল গছজোপা আমাৰ অসমৰ সমাজ সংস্কৃতিত কিমান দলকে আচলতে সোমাই আছে। আমাৰ অসমীয়া সংস্কৃতিৰ কোনো উৎসৱ পাৰ্বণে কলজোপা নহ'লে নহয়। কলপটুৱা, কলপাত, কলৰ ফল আৰু এই কলে আচলতে আমাক এক বিশাল সম্ভাৱনাও আমাৰ সন্মুখত ৰাখিছে। আমাৰ ঘৰলৈ লক্ষীৰ আগমন হোৱা অৰ্থাৎ ধনৰ আগমন হোৱাৰ ক্ষেত্ৰত এই কলৰ এক উল্লেখযোগ্য ভূমিকা আছে। আজি আহক আমি এই কল খেতিৰ সম্ভাৱনাৰ বিষয়ে আলোচনা আগবঢ়াই নিওঁ। আলোচক হিচাপে আজি আমি দুগৰাকী ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ। এয়া হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ কাহিকুচি চৌহদৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ দৌলদী প্ৰিয়ম দুৱৰা।
4: নমস্কাৰ।
3: আনহাতে আছে অসম চৰকাৰৰ কৃষি বিভাগৰ ছয়গাঁও চক্ৰৰ কৃষি উন্নয়ন বিষয়া উৰ্মিল বৰঠাকুৰ।
5: নমস্কাৰ,
3: আপোনালোক দুয়োকে স্বাগতম। এতিয়া আমি যিহেতু কৈছোঁ সম্ভাৱনা বুলি, কল খেতিৰ সম্ভাৱনা, সম্ভাৱনা বুলি কোৱাৰ লগে লগে আমি বজাৰখনৰ কথাও নিশ্চয় পাতিব লাগিব, একেবাৰে অংগাংগীভাৱে জড়িত বিষয়। এতিয়া অসমৰ যি স্থানীয় কলৰ বজাৰ আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ, তাৰ মাজত কেনেধৰণৰ প্ৰভেদ দেখিছে বা তথ্যই কি কয়, সেই বজাৰৰ ছবিখন আমি প্ৰথমে জানি ল'ব বিচাৰিছোঁ।
4: হয়, ইয়াৰ আগতে মই গোটেইখিনি কথা কোৱাৰ আগতে অলপমান আমি উৎপাদনৰ কথাটো জানি ল'ব লাগিব যে বৰ্তমান আমাৰ কেনেকুৱা ধৰণৰ কিমান উৎপাদন হৈ আছে। সেই সমীক্ষা মতে 2026লৈকে যি আমি তথ্য পাইছোঁ তাৰ ওপৰত ভিত্তি কৰি আমাৰ অসমৰ উৎপাদন হৈছে 9 লাখৰ পৰা 11 লাখলৈকে হয়, মানে টনলৈকে হয় বছৰি। আৰু আমি জানো যে ভাৰতখন হৈছে আমাৰ মানে কলৰ ক্ষেত্ৰত 1 নম্বৰতে আছে, প্ৰথম স্থান। আৰু অসমে মাত্ৰ মানে 2.4% সেই উৎপাদনত অৰিহণা যোগাইছে, ভাগ লৈছে। তথাপিও এই যোৱা 5 বছৰত কিন্তু আমাৰ অসমৰ উৎপাদনটো 26.7% বৃদ্ধি পাইছে,
3: আগতকৈ
4: বাঢ়িছে। গতিকে সেইটো ভাল খবৰ। কিন্তু প্ৰতি হেক্টৰত যদি আমি চাওঁ যে অসমৰ উৎপাদন কিমান হয়, সেইটো কিন্তু আমাৰ ভাৰতৰ উৎপাদনৰ তুলনাত বহুতেই কমি আছে। এতিয়া আমাৰ অসমত হৈছে 19.9 টন আপোনাৰ প্ৰতি হেক্টৰত, যিটো ভাৰতৰ 42.5 পৰা 55 টন পাৰ হেক্টৰ। এইটো আচলতে আপোনাৰ নিৰ্ভৰ কৰে আপোনাৰ ভেৰাইটিৰ ওপৰত, মানে জাতৰ ওপৰত,
3: জাত
4: হয়। তো গতিকে আমি এতিয়া সেই তেখেতলোকৰ লগত ফেৰ মাৰিবলৈ হ'লে, মানে আমি অসমৰ বাহিৰৰ লগত যদি আমি ফেৰ মাৰিবলৈ হয় বা আন্তঃৰাষ্ট্ৰীয় বজাৰৰ কথা ভাবিবলৈ হয়, তেতিয়াহ'লে আমি তেনেকুৱা ধৰণৰ জাতবিলাক আমি ল'ব লাগিব।
3: হয়,
4: এতিয়া আমাৰ অসমত আমি প্ৰায় ধৰক 15 পৰা 20 ধৰণৰ আমি জাত পাওঁ। আৰু প্ৰত্যেকবিলাক জাতৰে নিজৰ নিজৰ এটা আপোনাৰ বিশেষত্ব আছে। আৰু আমাৰ অসমৰ যিটো আমাৰ জলবায়ু আৰু মাটি কলৰ কাৰণে খুবেই ভাল উপযোগী, কাৰণ বৰষুণৰ মাত্ৰা আমাৰ অসমত প্ৰচুৰ হয়। গতিকে কলৰ ক্ষেত্ৰত আমাৰ 120 পৰা 250 চেণ্টিমিটাৰ মানে বছৰি বৰষুণ লাগে। তো গতিকে আৰু মাটি সাৰুৱা লাগে, এইটো হয়। কিন্তু আমাৰ কি হয়, অসমৰ মানুহৰ পচন্দ, মানে কলৰ পচন্দ, এতিয়া আমি আমাৰ কামৰূপ জিলাখন হৈছে যিটো 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্ট ভিলেজ। তো কলটো আমাৰ সেই প্ৰডাক্টত পৰিছে, মানে আমাৰ কলটো ইয়াত মেইন প্ৰধান শস্য হয়। ইয়াতে আমাৰ বিশেষকৈ মালভোগ কল, যদি আপোনালোকে উজনি অসমৰ ফালে ভাবে তেতিয়া তাতে জাহাজী কলৰ বেছি চাহিদা আছে। মানুহবিলাকে লোকেলি জাহাজী কলটো বেছি প্ৰিফাৰ কৰে, বিচাৰে, আৰু তাত জাহাজী কল বেছি ভাল হয়। আকৌ আপুনি যদি যায় তেজপুৰৰ ফাললৈ, তেতিয়া দেখিব তাতে অমৃত সাগৰ কল খুব মানে তাতে মানুহে পছন্দ কৰে আৰু বিচাৰে। গতিকে ঠাই বিশেষে আমাৰ কলৰ জাত।

0: বিলাক বেলেগ বেলেগ হয়। সেই গোটেইখিনি চালি জাৰি চাই আমি আমি কলৰ খেতিত আগবাঢ়ি যাব লাগিব বা আমি তাৰ ব্যৱসায়িক সম্ভাৱনাখিনি আমি চাব লাগিব। এতিয়া আমাৰ অসমত দৰংগিৰি গোৱালপাৰা জিলাত আমাৰ দৰংগিৰি বজাৰখন আছে, যিখন আমাৰ এছিয়াৰ ভিতৰতে বৃহত্তম এখন কলৰ বজাৰ হয়। তো গতিকে তাৰ পৰা আমাৰ কি কি কল গৈছে, জাহাজী কল গৈছে, চেনী কল গৈছে, মালভোগ কল গৈছে, তো সেই বজাৰবিলাক চাই আমি আচলতে মানে কল খেতিটো আমাৰ আগবাঢ়ি যাব লাগিব। আৰু বিশেষকৈ আমি যদি আমি এক্সপৰ্টৰ কথা ভাবোঁ, তাত কেনেকুৱা ধৰণৰ কল মানে তেওঁলোকে খায় বা সেই কলখিনি উৎপাদন কৰিবলৈ হ'লে কেনেকুৱা ধৰণৰ বিজ্ঞানসন্মত পদ্ধতিবিলাক আয়ত্ত কৰিব লাগিব, সেইখিনি মানে কৃষকসকলে কিন্তু ভালদৰে মানে চালি জাৰি চাব লাগিব। কাৰণ আমাৰ বহু ক্ষেত্ৰত লোকেল বজাৰত আমাৰ মানুহবোৰৰ ধাৰণা হয় যে যিবিলাক কলত আপোনাৰ দাগ থাকে সেইবিলাকত কোনো পেষ্টিচাইড ব্যৱহাৰ নকৰে, আৰু যিবিলাক কলত ধৰক দাগ নাথাকে সেইবিলাকত চিকিচিলীয়া হয় বা কাৰ্বাইড দি পকায়, তো তেনেকুৱা যিবিলাক দেখে সেইবিলাক মানে মানুহে খাবলৈ ভয় কৰা হৈছে আজিকালি। তো গতিকে আমাৰ আজিকালি বহুত বিজ্ঞানসন্মত পদ্ধতি আহিছে, কিছুমান এনেকুৱা ধৰণৰ বেগ আছে যিবিলাক ব্যৱহাৰ কৰি মানে কলৰ দাগবিলাক নাইকিয়া কৰিব পাৰে। তো তেতিয়া মানে মানুহবিলাকে সেই দাগি থকা কলবিলাক আচলতে বিক্ৰী কৰিব লগা নহয়। যদি দাগি থাকে কলবিলাকৰ দামটো কমি যায়। আমি যেতিয়া এটা দাগ লগা কল দেখো তেতিয়া আমি অটোমেটিকেলি দামটো আমি কমকে দিওঁ। গতিকে কৃষকজনে মানে দামটো পাবলৈ হলে তেওঁলোকে কিন্তু বিজ্ঞানসন্মত পদ্ধতিবিলাক অৱলম্বন কৰিবই লাগিব,
1: যাতে ফলটো দেখাত ধুনীয়া হয়,
0: দেখাত ধুনীয়া
2: হয়,
0: ধুনীয়া হয়। আৰু এক্সপোৰ্ট কৰিবলৈ হলে আপোনাৰ চাওক, এক্সপোৰ্ট কৰাৰ লগে লগে আপোনাৰ আজি বস্তুটো আপুনি ইয়াৰ পৰা পঠাইছে, বস্তুটো পাবগৈ আপোনাৰ কল পাবগৈ আপোনাৰ এসপ্তাহ দহ দিনৰ পিছত। তো গতিকে কেতিয়া সেই শস্য চপাব লাগিব বা তাতে কিমান পৰিমাণৰ টি এছ এছ থাকিব লাগিব, তাৰমানে মানে চেনীৰ পৰিমাণ বা পানীৰ পৰিমাণ কলত কিমান থাকিব লাগিব, সেইখিনি কিন্তু ভালদৰে তেওঁলোকে চাই ল'ব লাগিব। নহ'লে কি হ'ব, যদি বেছি পকাকে দিলে তাত গৈ বেয়া হৈ যাব, কলা পৰি যাব, নষ্ট হৈ যাব। গতিকে তেনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক কিন্তু ৰপ্তানি কৰোঁতে সেইখিনি মানে চকু দিব লাগিব, তেতিয়াহে আচলতে আমি এক্সপৰ্টৰ ফালে আমি যাব পাৰিম মানে ৰপ্তানিৰ ফালে।
1: এতিয়া কল খেতি বুলি কোৱাৰ লগে লগে ইয়াতো ব্যৱসায়িক দৃষ্টিটো সোমাই আছে, ব্যৱসায়িক প্ৰসংগটো সোমাই আছে। আমি অসমীয়া মানুহৰ বাৰীয়ে বাৰীয়ে প্ৰত্যেকৰ ঘৰত কল একোজোপা থাকি, কাঁচকল থাকিব, ভীমকল থাকিব, চেনিচম্পা, মালভোগ ইত্যাদি বেলেগ বেলেগ কল থাকে, আৰু প্ৰয়োজন অনুসাৰে ঘৰখনত ব্যৱহাৰ হৈ থাকে, পূজাই পাতলৰ পৰা আৰম্ভ কৰি চুবুৰীয়াৰ মাজত বিলাই দিয়ালৈকে। কিন্তু যেতিয়া আমি ব্যৱসায়িক দৃষ্টিৰে চাওঁ কল খেতি বুলি কওঁ, এনে ক্ষেত্ৰত আপোনালোকে অসমীয়া কৃষকৰ মাজত, অসমৰ কৃষকৰ মাজত কল খেতিৰ প্ৰতি আগ্ৰহটো কেনেধৰণৰ দেখিছে বা তেওঁলোকে বৰ্তমান কেনেধৰণৰ পদ্ধতিৰে এই খেতি কৰি আছে?
2: আমি এনে উদ্যান শস্যৰ, আমাৰ কল খেতিটো উদ্যান শস্যত পৰে, হৰ্টিকালচাৰেল ক্ৰপৰ আণ্ডাৰত পৰে। হৰ্টিকালচাৰেল ক্ৰপৰ আণ্ডাৰত আমি যদি চাব যাওঁ, অসমত কল খেতিটো ওৱান অফ দ্য মষ্ট প্ৰমিচিং, মানে ইয়াত যোনটো চাহিদা হয় সেইটো বেলেগ খেতিতকৈ বহুত বেছি। আমাৰ এনে এটা তথ্য আছে, আপুনি যদি কল খেতি কৰে, মই মালভোগ কলৰ খেতি কৰি আছোঁ এতিয়া, ছয়গাঁও অঞ্চলতে ধৰক আমাৰ কমচে কম 600-700 বিঘা কল খেতি আছে, মালভোগ কল খেতি বেছিভাগ তাৰে ভিতৰত মালভোগ কল খেতি। তো তাৰে আমি যদি চাহিদাটো চাওঁ, আপুনি এক বছৰত যদি আমি 3 বছৰৰ চাহিদাটো একেলগে চাওঁ, আপোনাৰ কল খেতি কৰোঁতে আপোনাৰ খৰচ হ'ব 60-70 হাজাৰ টকালৈকে, মানে আপোনাৰ ফেঞ্চিং দি দৰৱ পাতি মাৰি চব মাৰি পেলাই, কিন্তু তাৰ পৰা আপোনাৰ চাহিদাটো অলমষ্ট 3 লাখমানৰ আহিব, 3 বছৰৰ কথা কৈ আছো, মানে বছৰে চাব গ'লে আপোনাৰ 1 লাখ টকা এটা প্ৰফিট এটা আহিব চব খৰচ কৰাৰ পিছত। চ' তেনেকৈ চাব গ'লে আৰু মাৰ্কেটটো আমাৰ আছে, আমাৰ এভেইলেবল মাৰ্কেট আছে, আমাৰ গুৱাহাটীত এটা ডাঙৰ মাৰ্কেট আছে, গোৱালপাৰাত আমি যেনেকৈ কৈ আছো দৰংগিৰি মাৰ্কেটখন আছে, দৰংগিৰি মাৰ্কেটখন কিন্তু আমাৰ কেঁচা কলৰ মাৰ্কেট হে দেই, তাত প্ৰচেচিঙৰ একো কাম নাই, মানে প্ৰচেচিঙৰ তাত একো মানে সুবিধা নাই, ব্যৱস্থা নাই। তো কেঁচা কলৰ মাৰ্কেট আমাৰ তাৰ পৰা ৱেষ্ট বেংগললৈ বহুতখিনি কল যায় বা সেইখিনি আমাৰ এই কামৰূপ অঞ্চলত আমাৰ গুৱাহাটীত ডাঙৰ মাৰ্কেট এটা আছে। চ' আমাৰ আৰ্বান চেণ্টাৰ যোনখিনি আছে তাত আমাৰ কলৰ এটা ভালেখিনি মাৰ্কেট আছে। সেইকাৰণে খেতিয়কখিনি আমি যিমান দেখোঁ কল খেতিয়ক অলমষ্ট চাব, আপুনি এতিয়া আপোনাৰ গুৱাহাটীখন ওচৰত আছে, ছয়গাঁও বকো এই অঞ্চলটোত আমাৰ কলৰ এটা খেতিৰ ভাল কনচেনট্ৰেশ্যন আছে, সেইকাৰণে মাৰ্কেটটো তেওঁলোকে ইজিলি এভেইলেবল হৈ যায়, তেওঁলোক গুৱাহাটীত আহি পেলাই গোটেইখিনি মাৰ্কেট তেওঁ পাই যায়। ঠিক তেনেকৈ যোৰহাটত এটা ডাঙৰ মাৰ্কেট আছে, তো তাৰ ওচৰে পাজৰে আমাৰ কল খেতি বহুত কৰা দেখা পাওঁ। চ' খেতিয়কৰ কল খেতিৰ প্ৰতি আগ্ৰহটো বহুত আছে, কিয়নো তেওঁলোকে গম পাইছে যে এইটো খেতি কৰিলে প্ৰফিটটো ভাল আহে। কিন্তু আমি মানুহখিনিক ক'ব লাগিব যে প্ৰফিটটোতো আহিবই, কিন্তু আমি ভেৰাইটিটো তেনেকৈ মানুহখিনিক ছিলেক্ট কৰি দিব লাগিব, কিয়নো এটা খুব ইম্পৰ্টেণ্ট বস্তু হ'ল কল খেতি কৰাৰ লগে লগে তাৰ ছেল্ফ লাইফ বুলি কওঁ, আমি হাৰ্ভেষ্ট কৰাৰ পিছত সি কিমান দিন ভালে থাকে থোকটো। এতিয়া আমাৰ কিছুমান লোকেল ভেৰাইটি আছে, হাৰ্ভেষ্ট কৰাৰ দুদিন পিছতে তাৰ ছেল্ফ লাইফ নাইকিয়া হৈ যায়, ষ্ট'ৰ কৰিব নোৱাৰোঁ আমি। ঠিক তেনেকৈ আমি যদি অলপমান ষ্ট'ৰেজ

0: ষ্টৰেজৰ ওপৰতো ধ্যান দিওঁ, কল্ড ষ্টৰেজ বা আমি যদি তেনেকৈ ষ্টৰেজৰ ওপৰত অলপমান কিবা ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব পাৰোঁ, তেতিয়া আমি গম পাম যে কল খেতিৰ ওপৰত আমি আৰু অলপমান আমাৰ এৰিয়া এক্সপেনশ্যন আৰু খেতিয়কখিনি আৰু অলপমান আগ্ৰহী হ'ব কল খেতি কৰিবলৈ।
1: হয়, এতিয়া আপুনি ক'লে যে গোৱালপাৰাত আমাৰ যি দৰংগিৰি এছিয়াৰ বৃহত্তম কলৰ বজাৰ আছে, আপুনি ক'লে যে কেঁচা কলৰহে বজাৰ, মানে ফল হিচাপে খাব পৰা কলটোৰ বজাৰ। কিন্তু আমি বজাৰ বুলি কওঁতে তাত আমি যিটো ধাৰণা লৈ আছোঁ যে এডোখৰ নিৰ্দিষ্ট ঠাই য'ত মানুহে আহি বয় বস্তু কিনা বেচা কৰে, দৰংগিৰি বজাৰখন ঠিক তেনেকুৱা হৈ আছে। কিন্তু আমি যেতিয়া বজাৰ বুলি কওঁ, এখন মাৰ্কেট বুলি কওঁ, তাৰ আচলতে দৃশ্যপটটো আজিৰ তাৰিখত কিছু বেলেগ, আৰু সেইখন বজাৰৰ লগত ফেৰ মাৰিব পৰাটোহে প্ৰকৃত কথা। গতিকে এনে ক্ষেত্ৰত এনেকুৱা হৈছে যে আমি দৰংগিৰিৰ ওচৰতেই য'ত কলৰ খেতি হৈ আছে তাৰ ওচৰতেই কোনোবা দোকানৰ পৰা আমি বানানা চিপ্ছ কিনি আমি খাইছোঁ, যিটো আকৌ কোনোবা অন্য ৰাজ্যত উৎপাদন হৈ আমাৰ ৰাজ্যলৈ আহিছে। এনে ক্ষেত্ৰত কলৰ সেই বজাৰখনৰ সৈতে ফেৰ মাৰিবৰ কাৰণে নিশ্চয় খাদ্য সংসাধন বা ফুড প্ৰচেছিঙৰ বিভিন্ন গোট আমাক প্ৰয়োজন হ'ব। গতিকে এই আমি এতিয়া খাদ্য সংসাধনৰ দিশটোলৈ আমি যাব খুজিছোঁ, কলৰ যিখন বজাৰ, কাৰণ কল এটা গৈ গছৰ পৰা থোকৰ পৰা ছিঙি আনি নিৰ্দিষ্ট খোৱা মেজত গৈ পোৱালৈকে মাজত এসপ্তাহ দহ দিন লাগে বুলি অকণমান আগতে আপুনি আমাক জনাইছেই। গতিকে তেনে ক্ষেত্ৰত আমি খাদ্য সংসাধনৰ দিশে যদি আগবাঢ়ো, বানানা চিপ্ছৰ উপৰিও আৰু কি কি তেনেধৰণৰ প্ৰডাক্ট উলিয়াব পৰা যায় কলৰ পৰা?
2: হয়, বানানা চিপ্ছ আমি পাৰোঁ, তাৰপিছতে আমাৰ বেবি ফুডৰ কাৰণে যিটো বেবি ফুড আমাৰ ভীমকলৰ পৰা বেবি ফুড বনোৱা যায়,
1: পাউডাৰ
2: বনোৱা যায়, হয় হয়, ভীম ভিটা টাইপৰ যিখিনি এনেকুৱা প্ৰডাক্ট কৰিব পাৰোঁ। তাৰ উপৰিও আমি ফাইবাৰটো এক্সট্ৰেক্ট কৰি পিনে আমি বানানা ফাইবাৰটো আমি কৰিব পাৰোঁ। এইবিলাক কিন্তু গোৱালপাৰা ডিষ্ট্ৰিক্টত অলপমান আৰম্ভ হৈছে আৰু এই ক্ষেত্ৰত কৃষি বিজ্ঞান কেন্দ্ৰৰো বহুত মানে এইটোত অৰিহণা আছে, তেওঁলোক এইটোত লাগি আছে। আৰু কিছু বছৰ আগতে ছয়গাঁওতো মানে তেনেকুৱা ফাইবাৰৰ এইখিনি কাম আৰম্ভ কৰিছিলে, কিন্তু কি হয় যেতিয়া ফাইবাৰটো বনালে তাৰপিছত সেইখিনি কি কৰিব সেই বস্তুটো যদি মানে অকণমান গুৰুত্ব দিয়ে চৰকাৰে তেতিয়াহ'লে এইটো আৰু
1: আগবাঢ়ি যাব।
2: হয়, বানানা ফাইবাৰটো আপোনাৰ চিউডো ষ্টেম যিটো মানে হেৰিৰ পৰা
0: আপোনাৰ
2: গা গছৰ পৰা এইটো আপোনাৰ উলিয়ায় আৰু এইটোৰ পৰা বিভিন্ন ধৰণৰ প্ৰডাক্ট আপোনাৰ বনায়, ইভেন আপোনাৰ বানানা ফাইবাৰৰ আপোনাৰ কাপোৰো বনায়।
1: হা,
2: তো তেনেকুৱা ধৰণৰ কাপোৰ আপুনি মই দেখা পাইছো, ধৰক আমাৰ যিবিলাক এক্সিবিশ্যন বা এনেকুৱা হয় তাত মানে এইটো দেখিছো, কিন্তু এইটো মানে বাহা নাই, মানে ব্যৱসায়িক ভিত্তিত তেনেকে বহুত এক্সপানশ্যন আমাৰ ইয়াত হোৱা নাই। কাৰণ আছে ইয়াৰ, কাৰণ কি হয় এইবিলাক সকলো যিবিলাক আমি প্ৰডাক্ট বনাওঁ, ধৰক এতিয়া ভীম ভিটাৰ কাৰণে ভীমকলটো লাগিব, আৰু ভীমকলটো বিশেষকৈ আমাৰ মানে বহুত যেনেকে জাহাজী কল বা যেনেকে মালভোগ কলৰ যেনেকুৱা বাঢ়িছে উৎপাদন, মানে আপোনাৰ মাটি খেতি কৰা মাটি যেনেকে বাঢ়িছে, কিন্তু জাষ্ট আপোনাৰ পাহাৰত হৈ আছে বা আপোনাৰ ঘৰতে এনেকে কৰিছে ভীমকলটোৰ কথা কৈছো। গতিকে মানে ইণ্ডাষ্ট্ৰি এটা বা উদ্যোগ এটা গঢ়িবলৈ হ'লে আমি তাৰ উৎপাদন খেতিটো আমি তেনেকে বঢ়াব লাগিব। ঠিক তেনেধৰণে যিটো আপুনি কৈছে যে চিপ্ছটো আমাৰ বাহিৰৰ পৰা আহি আছে বা আমি কেৰেলাৰ চিপ্ছটো আমি খাওঁ, যিটো কেৰেলাৰ যিটো মানে যিটো আমাৰ চিপ্ছ পোৱা যায় সেইটোৰ কাৰণে আকৌ বেলেগ ভেৰাইটি আছে, যিটো তাত মেনড্ৰেন বুলি এটা ভেৰাইটি তেওঁলোকে কলৰ বানানা চিপ্ছৰ
1: কাৰণে
2: থলুৱা জাতবিলাক আমাৰ যেনেকুৱা ধৰক কাচকল টাইপৰ যিবিলাক আমাৰ জাত আছে সেইটো দি আমি কৰিব পাৰোঁ। কিন্তু আমাৰ কি হ'ব, সেইবিলাকৰ আমি প্ৰথমে খেতিটো আমি বঢ়াব লাগিব, কাৰণ ৰ মেটেৰিয়েলছটো যদি আমাৰ বাহিৰৰ পৰা আনিব লগা হয় কলটো, তেতিয়াহ'লে কি হ'ব এইটো মানে আপোনাৰ কষ্টটো বেছি হৈ যাব, কাৰণ ভেলু এডিশ্যন কৰাৰ পিছত আৰু কষ্টটো বাঢ়ি যাব। গতিকে আমি যদি আমি ভাবোঁ যে আমি ভেলু এডিশ্যনটো আমি বহুত বঢ়াব খোজোঁ, তেতিয়াহ'লে আমি কৃষকসকলক খেতিটো প্ৰথমে কৰাই ল'ব লাগিব। এতিয়া কথাটো হৈছে আমাৰ মানে ফ্ৰেছ মাৰ্কেটৰ আমাৰ মাৰ্কেটটো ইমিডিয়েট পাই গৈছে কৃষকসকলে, ধৰক গুৱাহাটীত এতিয়া তেখেতে কৈছে ইতিমধ্যে যে ছয়গাঁৱত খেতি কৰি আছে, ছয়গাঁও অঞ্চলৰ পৰা তাতে 8-9খন গাঁও আছে য'ৰ পৰা আমাৰ কামৰূপ জিলাত লগা যিমান কল লাগে তাৰ 70-80% তাৰ পৰাই কল আহি আছে, বাকী আপোনাৰ বেলেগ বেলেগ জেগাৰ পৰা আহি আছে। গতিকে যদি আমি এই ভেলু এডিশ্যনৰ ফালে আমি যদি নিব খোজোঁ, মূল্য সংযোজনৰ ফালে নিব খোজোঁ, তেতিয়া তেওঁলোকক কিন্তু এই ভেৰাইটিবিলাকৰ লগত আমি পৰিচয় কৰি দিব লাগিব, তাৰমানে এইখিনি কৰিব লাগিব, কাৰণ আমি মালভোগৰ পৰা আমি এইটো কৰিব নোৱাৰোঁ, মানে মালভোগৰ পৰা আমি চিপ্ছ বনাব নোৱাৰোঁ বা জাহাজীৰ পৰা আমি চিপ্ছ বনাব নোৱাৰোঁ, কাৰণ এইবিলাক খুব মিঠা জাত আৰু যিবিলাক মিঠা জাত হয় সেইবিলাকৰ পৰা আমি এনেকুৱা চিপ্ছ বা এইবিলাক নবনাওঁ। আমাৰ যিবিলাক ধৰক কাচকল জাতীয় যিবিলাক জাত হয় কাচকল হয় তেনেকুৱা ধৰণৰ

0: বিলাকৰ পৰা আমি চিপছ কৰিব পাৰিম। আৰু এই বিষয়ত আমাৰ AICRP ফ্ৰুটছ বুলি এটা প্ৰকল্প আছে, তো সেই তাৰ পৰা এনেকুৱা ধৰণৰ ৰিচাৰ্চবিলাক এতিয়া চলি আছে যে কোনকেইটা ভেৰাইটি কৰিব পৰা যাব। আৰু কিছুমান এনেকুৱা মানে যিবিলাক ভেৰাইটি লুপ্ত পাই হ'বলৈ গৈছে, কিছুমান আমাৰ ইয়াত থকা ভেৰাইটি, তেনেকুৱা ভেৰাইটিবিলাক তেওঁলোকে বিচাৰি বিচাৰি গাঁৱে গাঁৱে বিচাৰি বিচাৰি সেইবিলাকৰ ওপৰত ৰিচাৰ্চ কৰি আছে যাতে সুদূৰ ভৱিষ্যতত ভেলু এডিশ্যনলৈ যাব পাৰে। আৰু তেনেকৈ এটা আমি জাত পাইছিলোঁ পিপলি বুলি, পিপলি বুলি সেই ভেৰাইটিটোৰ পৰাও চিপছ বনাব পাৰি। আমি সেইটো কৃষি বিজ্ঞান কেন্দ্ৰটো আমি লগাইছোঁ, কিন্তু আমি যিহেতু আমি এটা দুটা চাকাৰে পাইছিলোঁ, তো তাৰ পৰা বহাই আমি সেইটো মানে এক্সপেৰিমেণ্ট কৰি চাব পাৰিম।
1: হয়, আৰু মানে এটা কথা উল্লেখ্য হ'ল যে আমি ফুড প্ৰচেচিঙত যাব লাগিব। আমি যোনটো চিপছ বনাইছে সেইটো ফুড প্ৰচেচিং হ'ল, ঠিক তেনেকৈ আমি ভেলু এডিশ্যন কৰিব পাৰোঁ। আজিকালি নতুন টেকনলজি এটা আহিছে ফ্ৰিজ ড্ৰায়িং বুলি কয়, সেইটো আমি চিপছ বনাবলৈতো আমি এইটো ভাজিব লাগিব, কিন্তু ফ্ৰিজ ড্ৰায়িঙত কি হয়, আমি কলটো কাটিম, পিচ কৰিম, সেইটোৰ লগে লগে এটা প্ৰচেছ আছে ফ্ৰিজ ড্ৰায়িং বুলি কয়, সেইটো পূৰা ড্ৰাই কৰি পেলাই পেকেটিং কৰি দিয়ে, ভেকিউম কৰি পেলাই পেকেটিং কৰি দিয়ে। তো তাত কি হয়, যোনটো নিউট্ৰিয়েণ্ট ভেলু থাকে এইটো ইনটেক্ট থাকে, তাত একো মানে তাত একো আমি চুগাৰ একো হিন্দি নহয়, তাত আমি চুগাৰ এডো নকৰোঁ, একো এড নকৰোঁ, জাষ্ট ফ্ৰিজ ড্ৰায়িং কৰি পেলাই তাক পেকেটিং কৰি দিওঁ ভেকিউমত। তেনেকুৱা আমাৰ ইণ্ডাষ্ট্ৰি কিছুমান আমাৰ ফালৰ পৰা চৰকাৰৰ অসম চৰকাৰৰ ফালৰ পৰা দিবলৈ কিছুমান সুবিধা আছে। আমাৰ ডিৰেক্টৰেট অফ হৰ্টিকালচাৰ এণ্ড ফুড প্ৰচেচিং আছে, তেওঁলোকে তাত মানে আমাৰ এনেকুৱা এপ্লিকেশ্যন আহিলে, আমাৰ এনেকুৱা ইণ্ডাষ্ট্ৰি ছেটআপ কৰা প্ৰভিজন আছে ছাবচিডি দি পেলাই, এনেকুৱা কিছুমান প্ৰচেচিং ইণ্ডাষ্ট্ৰি আমাৰ ডেভেলপ হৈছেও, বৰপেটা চাইডেও হৈছে আমাৰ। সেইটো কিন্তু অকল কলৰ লগতে নহয়, আমাৰ যোনটো ফুড অলপমান ডেভিয়েট হৈ যাম মানে সেইটো ফুড ইণ্ডাষ্ট্ৰি টাইপত হ'ব। ধৰক তাত আমি পাইনএপলটো আমি তেনেকৈ ফ্ৰিজ ড্ৰয়িং কৰিলোঁ, আমি বানানাটো আমাৰ কলটোও ফ্ৰিজ ড্ৰয়িং কৰিলোঁ, একে প্ৰচেছটো একে হয়, জাষ্ট কমডিটিটো চেঞ্জ হৈ যায়। আমাৰ বানানা থাকিলে, কল থাকিলে, ইফালে আনাৰস থাকিলে, কঁঠালো তাত আমি ফ্ৰিজ ড্ৰয়িং কৰিছিলোঁ। চ' এনেকুৱা ইণ্ডাষ্ট্ৰি ছেটআপ কৰিবলৈ আমি এগ্ৰিকালচাৰ এৰিয়াটোতো বঢ়াবই লাগিব, কিন্তু লগতে আমি আমাৰ আগ্ৰহী যুৱক বা আগ্ৰহী মানুহ অলপমান আগুৱাই আনিব লাগিব, যোনে এনেকুৱা ইণ্ডাষ্ট্ৰিও ছেটআপ কৰে। যদি আমি ইণ্ডাষ্ট্ৰিও ছেটআপ নকৰোঁ, অকল যদি প্ৰডাকশ্যনতে গৈ থাকোঁ, আল্টিমেটলি প্ৰডাকশ্যনটোতো এটা ছেল্ফ লাইফ আছে, তাতো আমি ভেলু এডিশ্যন কৰি পেলাই তাক আমি ছেল্ফ লাইফটো বঢ়াব লাগিব। আমাৰ মেইন এইমটো হ'ল সেইটো, যে আমি যদি আজি গুৱাহাটীত হাৰ্ভেষ্ট কৰিছোঁ বা আজি যদি আমি ছয়গাঁৱত হাৰ্ভেষ্ট কৰিছোঁ, সেইটো আমি 40 দিন 50 দিন পিছতো তিনিচুকীয়াত খাব পাৰোঁ, তেনেকুৱা টাইপৰ এটা আমি পদ্ধতি বা তেনেকুৱা ধৰণৰ এটা মানসিকতাৰে আগবাঢ়িব লাগিব।
2: সেই উদ্যোগখিনিৰ প্ৰয়োজন
1: হয়, সেই উদ্যোগখিনি আমাৰ অসম চৰকাৰৰ ফালৰ পৰা দিয়াৰ সুবিধাও আছে, কিন্তু এপ্লিকেশ্যন তেনেকৈ আহিব লাগিব বা অলপমান খৰচী হয় বস্তুটো, কিয়নো এইটো অলপ লাৰ্জ ইণ্ডাষ্ট্ৰি টাইপৰ হ'ব ফুড ইণ্ডাষ্ট্ৰি। সেইকাৰণে মানে অকল আমি কলৰ ওপৰতে মানে ইণ্ডাষ্ট্ৰিটোত আমি প্ৰচেছটো যিহেতু একে, আমি তাতে কলৰো ফ্ৰিজ ড্ৰয়িং কৰিলোঁ, পাইনএপলৰো ফ্ৰিজ ড্ৰয়িং কৰিলোঁ, কঁঠালৰো ফ্ৰিজ ড্ৰয়িং কৰিলোঁ, তেনেকুৱা টাইপৰ অলপমান আগবাঢ়ি যাব লাগিব।
0: সময়ত বেলেগ বেলেগ ফল ওলাই থাকে গোটেই বছৰটো, বা মানে আপোনাৰ এটা ইণ্ডাষ্ট্ৰি চলিবলৈ হ'লে তেনেকৈ আপোনাৰ উৎপাদনবিলাক হৈ থাকিব লাগিব, তো গতিকে এটা শস্য নহয়, তাতে দুটা তিনিটা যেতিয়া হয়,
2: সেইটো যেটা আপুনি কৈছে ফ্ৰিজ ড্ৰাইং প্ৰচেছিং ইউনিট, সেই ইউনিটটোৱে গোটেই বছৰ জুৰি বেলেগ বেলেগ
1: ফল উৎপাদন কৰে। কঠাল, কঠাল আমি চাওঁ, কঠাল এটা সময়ত আমাৰ ওভাৰ প্ৰডাকশ্যন হৈছে, একদম য'তে ত'তে আমি পাওঁ কঠাল, কিন্তু যেতিয়া এতিয়াতো আমি কঠাল পাবলৈ নাই, এতিয়া যদি সেই ফ্ৰিজ ড্ৰাইং প্ৰডাক্টটো আমি যদি মাৰ্কেটত উলিয়াই দিব পাৰোঁ, তাতো এটা দামো পাব, মাৰ্কেটো পাব, এভেইলেবল মাৰ্কেট, কঠাল এতিয়া পালেতো সবেই কিনিব। তো এই তেনেকুৱা পদ্ধতিত অলপমান আমি প্ৰডাকশ্যনৰ এৰিয়াটোও বঢ়াব লাগিব, কিন্তু লগত আমি বেলেগ স্কোপটোও চাব লাগিব, যে আমাৰ এৰিয়াটো বাঢ়ি যোৱাৰ লগে লগে আমি সেই প্ৰডাকশ্যন যোনটো আমাৰ এক্সেছ হ'ব, সেইখিনি আমি কেনেকৈ আমি আৰু বেছি দিনলৈকে তাক শেলফত ৰাখিব পাৰোঁ, সেইটো চাব লাগিব।
2: সেই উদ্যোগখিনি ৰাখিলেহে আমাৰ বজাৰখন প্ৰকৃত অৰ্থত আগতকৈ বহলি যাব,
1: নহ'লে অকল বজাৰখন থাকিব, বস্তুবিলাক মানে প্ৰডাকশ্যন হৈ থাকিব, তাৰপিছত আমাৰ যদি বস্তুটো ভেলু এডিশ্যন বা আমাৰ শ্বেল্ফ লাইফ বঢ়াবলৈ একো তাৰ পদ্ধতি নাথাকে, আল্টিমেটলি বস্তুটো নষ্ট হৈ যাব।
2: আশা কৰিছোঁ এসময়ত তেনেকুৱা নিশ্চয় হ'বগৈ, আৰু আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমি কথাবিলাক আৰু ৰাইজৰ সন্মুখত আৰু বেছিকৈ আনিবলৈ যত্ন কৰি আছোঁ, যাতে ৰাইজৰ মাজৰ পৰা এনেধৰণৰ খেতিয়ক আগবাঢ়ি আহক, উদ্যোগী যুৱ উদ্যোগী আগবাঢ়ি আহক, আৰু যাতে ভৱিষ্যতে আমি গৈ অসমৰ বাহিৰৰ কোনোবা ৰাজ্যত যদি আমি কিবা এটা কিনি খাইছোঁ, তাতো হয়তো লিখা থাকিব
1: দৰংগিৰি
2: তেনেধৰণে লিখা থাকিব। আমি তেনেধৰণৰ এটা দিন যাতে আমি সোনকালে আমি দেখা পাওঁ, আমি তেনেকুৱা আশা এটা লৈ এই আলোচনা আগবঢ়াই নিছোঁ।
3: অসমত কল খেতিৰ ব্যৱসায়িক সম্ভাৱনা, আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে এই বিষয়ে তেতিয়া আলোচনা শুনিলে। আলোচনাটিত ভাগ ল'লে ডক্টৰ দৰতী প্ৰিয়ম দুৱৰা আৰু উৰ্মিল বৰঠাকুৰে। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই। আলোচনাটিৰ পৰৱৰ্তী অংশ শুনিবলৈ পাব অহা মঙলবাৰৰ কৃষক বাণী অনুষ্ঠানত।

0: प्रधानमंत्री किसान मान धन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित
1: और 60 वर्ष की आयु से 3000 रुपए मासिक पेंशन होगी सुनिश्चित।
0: 55 रुपए से 200 रुपए की मासिक किस्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान।
1: इस अंशदायक योजना में सरकार देगी बराबर का योगदान।
0: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
1: और अपना निःशुल्क नामांकन कराएं।
0: प्रधानमंत्री किसान मान धन योजना, अन्नदाता के परिश्रम को संबल, पेंशन से सुरक्षित उनका कर।
2: कृषि एवं किसान कल्याण मंत्रालय, भारत सरकार द्वारा जनहित में जारी।
3: শ্রোতা সকল, এতিয়া আগবঢ়াইছো বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা উপযুক্ত তথা সঠিক সময় অক্টোবৰ মাহৰ মাজভাগলৈ। মাকৈ খেতিৰ বাবে খেতিয়কসকলে পানী জমা নোহোৱা বালিচহীয়া মাটিহে নিৰ্বাচন কৰিব। যিসকল খেতিয়কে আগতীয়াকৈ শীতকালীন শাক পাচলিৰ বীজ বীজতলিত পেলাইছে তাত জেলুকা লগা বেমাৰ দেখা দিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বীজতলি ভালকৈ শুকাই ল'ব লাগে। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পাব পাৰে সেয়েহে কৃষকসকলে পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিব। মাটিমাহ আৰু মগুমাহৰ বীজ 30 ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। কৃষকসকলে এতিয়াৰে পৰা মূলা বীজ সিঁচা আৰম্ভ কৰিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে ছেপ্টেম্বৰ মাহ বীজ সিঁচাৰ বাবে উপযুক্ত সময়। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। অনুমোদিত দীঘলীয়া বেঙেনাৰ জাতসমূহ পুছা পাৰ্পল ক্লাষ্টাৰ, বৰ বেঙেনা BW R34, পুছা ক্ৰান্তি আৰু পুছা পাৰ্পল লং। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মণি ধৰাৰ অৱস্থাত থকা শালি ধানৰ খেতিডৰাত ইউৰিয়া সাৰ টপ ড্ৰেছিং কৰাৰ ব্যৱস্থা কৰক। শালি ধানৰ খেতিত সুৰপোকৰ আক্ৰমণৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে কৃষকসকলে সময়ে সময়ে খেতিডৰা নিৰীক্ষণ কৰি পোক পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰি দিয়াৰ লগতে খেতিত হাঁহ মেলি দিয়াৰ ব্যৱস্থাও কৰিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পোচা দেশী, পোচা চেটকি, পোচা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা কাৰ্য উপযুক্ত তথা সঠিক সময় হ'ল ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগ। নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত চপাব পৰাকৈ ফুলকবিৰ খেতি কৰিবৰ বাবে কৃষকসকলে এই সপ্তাহৰ পৰাই মধ্যমীয়া জাতৰ বীজ ফৰকাল বতৰ চাই নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। শীতকালীন পাচলি খেতি, মূলা, গাজৰ খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান যিহেতু মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। তামোল আৰু নাৰিকল গছত সিহঁতৰ বয়স অনুসৰি দ্বিতীয় কিস্তি সাৰ প্ৰয়োগ কৰা উচিত। ৰবি মাকৈ সিঁচাৰ বাবে ছেপ্টেম্বৰৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈকে আটাইতকৈ উপযুক্ত সময়। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
4: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं?
5: मतलब
4: देख बेटा, तू जो ये अंधाधुंध रसायन मिलाता है ना, मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था, पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी, शुद्धता झलकती थी हाँ? माटी भी तंदुरुस्त और लोग भी। पहली वाली बात कहाँ,
5: परम तो सभी डाले हैं।
4: सब नहीं, आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं, पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं।
5: सच है
4: रे बेटे, एक्सपीरियंस से बता रहे हैं।

0: धूप में बाल सफेद नहीं किए हैं।
1: ठीक है भाई, मैं भी आज से जैविक खेती शुरू करूंगा।
2: माटी से प्रेम की परंपरा है परंपरागत खेती।
3: श्रोता सकल एतिया सुनक পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 3,500 টকাৰ পৰা 4,000 টকা, তিতাকেৰেলা 3,500 টকাৰ পৰা 4,000 টকা, তিয়ঁহ 4,000 টকাৰ পৰা 5,000 টকা, বিলাহী 3,200 টকাৰ পৰা 4,000 টকা, ৰঙালাও 1,500 টকাৰ পৰা 2,000 টকা, অমিতা 1,200 টকাৰ পৰা 2,000 টকা, গাজৰৰ দৰ প্ৰতি কুইণ্টলত 8,000 টকাৰ পৰা 9,000 টকাৰ ভিতৰত, জলকীয়া 7,000 টকাৰ পৰা 8,000 টকাৰ ভিতৰত, কোমোৰা 1,500 টকাৰ পৰা 2,000 টকা, জিকা 3,000 টকাৰ পৰা 4,000 টকা, ভোল 2,500 টকাৰ পৰা 3,000 টকা, মূলা 1,800 টকাৰ পৰা 2,500 টকা, বন্ধাকবি 2,000 টকাৰ পৰা 2,500 টকা, ফুলকবি 7,000 টকাৰ পৰা 8,000 টকা, কেপচিকাম 3,500 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, পটল 2,500 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভেন্দি 3,500 টকাৰ পৰা 4,000 টকা, কচু 3,000 টকাৰ পৰা 3,500 টকা, লাও 2,200 টকাৰ পৰা 3,500 টকা, পালেং শাকৰ দৰ 100 মুঠিত 100 টকা, লেচেৰাৰ প্ৰতি কুইণ্টলৰ দৰ 4,000 টকাৰ পৰা 5,000 টকা, নেমুৰ প্ৰতিপোনৰ দৰ 170 টকাৰ পৰা 200 টকাৰ ভিতৰত, পদিনা 100 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলা 3,500 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,400 টকাৰ পৰা 2,500 টকা, গোটামগু 9,000 টকাৰ পৰা 13,500 টকা, মচুৰ 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,500 টকা, মাটি দাইল 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইল প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 9,000 টকাৰ পৰা 12,000 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকা, বুট দাইল 7,900 টকাৰ পৰা 8,500 টকা, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1,500 টকা, পিঁয়াজ 5,300 টকাৰ পৰা 6,200 টকা, সৰিয়হৰ দৰ প্ৰতি কুইণ্টলত 6,750 টকাৰ পৰা 7,000 টকা, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদা 14,000 টকাৰ পৰা 16,000 টকা, শুকান জলকীয়া 18,000 টকাৰ পৰা 18,500 টকা, গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, চেনি 5,200 টকাৰ পৰা 6,400 টকা, তামোলৰ দৰ প্ৰতি পোনত 300 টকাৰ পৰা 400 টকাৰ ভিতৰত, পাণৰ প্ৰতি কুৰি দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ প্ৰতিটো মিঠাতেলৰ টিনৰ দৰ 2,200 টকাৰ পৰা 2,580 টকা, বনস্পতি ঘিৰ 15 কেজিৰ প্ৰতিটো টিনৰ দৰ 2,380 টকাৰ পৰা 2,400 টকা, আৰু গোমধানৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 3,800 টকাৰ পৰা 4,000 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
4: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া শুনক নুপুৰৰ কণ্ঠৰ এটি ৰবীন্দ্ৰ সংগীত।

0: নুপুৰৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বিয়লিৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ৰাজ্যজুৰি জুবিন দিৱস পালন, সোণাপুৰৰ জুবিন ক্ষেত্ৰত অনুৰাগীৰ অভূতপূৰ্ব ভিৰ, ৰাজ্যজুৰি বিজেপিৰ ৰক্তদান শিবিৰ, কোচবিহাৰৰ মধুপুৰ সত্ৰ সংৰক্ষণ, সৌন্দৰ্য বৰ্ধন আৰু সামগ্ৰিক উন্নয়নৰ বাবে চৰকাৰ বিস্তৃত পৰিকল্পনাৰে আগবঢ়া বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য, নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ বাবে 15 গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা নিশ্চিত, 3 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত, প্ৰৱাসী অসমীয়া জিয়লাংছত নাৰ্জাৰীৰ সাক্ষ্য গ্ৰহণ জেৰা সম্পূৰ্ণ, আৰু জাপানৰ সম্ৰাট নাৰোহিতোৰ দ্বাৰা এছিয়ান গেমছ আনুষ্ঠানিকভাৱে মুকলি ঘোষণা। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে বৰষা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ আজি এবছৰ সম্পূৰ্ণ হৈছে। 3 দশকৰো অধিক কাল অসমীয়া সংগীত জগতৰ এক প্ৰকাৰ অপ্ৰতিদ্বন্দ্বী কণ্ঠশিল্পী জুবিন গাৰ্গে অসমীয়াৰ উপৰি বাংলা, হিন্দী আৰু কেইবাটাও ভাৰতীয় ভাষাত গীত গাই শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি থৈ গৈছে। শিল্পীগৰাকীৰ স্মৃতিত তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আৰু জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ৰাজ্যজুৰি 3-দিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন কৰা হৈছে। এই কাৰ্যসূচীৰ আজি 3য় দিনা শিল্পীগৰাকী শ্ৰদ্ধা জনাবৰ বাবে সোণাপুৰৰ জুবিন ক্ষেত্ৰত অসংখ্য লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। ৰাজ্যৰ 39খন বিজেপি সাংগঠনিক জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত ৰক্তদান শিবিৰত ৰক্তদান কৰে। মন্ত্ৰী অশোক সিংঘাল, বিমল বৰা, ৰামেশ্বৰ তেলী, ডঃ ৰণোজ পেগু, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াকে ধৰি দলৰ 13গৰাকী নেতাকৰ্মীয়েও এই শিবিৰত ৰক্তদান কৰে। এই উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে জুবিন গাৰ্গে ৰাজ্যৰ সংগীতৰ ক্ষেত্ৰখনলৈ সাগৰ সম বৰঙণি আগবঢ়াই থৈ গৈছে। কৃতজ্ঞ অসমীয়া জাতিয়ে সদায় জুবিন গাৰ্গক সোঁৱৰণ কৰিব বুলি তেওঁ মন্তব্য কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে প্ৰাণৰ শিল্পী সোঁৱৰি ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সন্ধ্যা পালনৰ ব্যৱস্থা কৰিছে। অসম জাতীয় বিদ্যালয় আৰু জুবিন গাৰ্গ ন্যাসৰ উদ্যোগত ৰাজ্যৰ জাতীয় বিদ্যালয়সমূহত শিল্পীগৰাকীৰ সোঁৱৰণত দিয়া ঘূৰাই দিয়া গীতটি পৰিৱেশন কৰা হয়। নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত এই কাৰ্যসূচীত জুবিন গাৰ্গ ন্যাসৰ হৈ গৰিমা শইকীয়া গাৰ্গ আৰু ন্যাসৰ কৰ্মকৰ্তা গৌতম শৰ্মা উপস্থিত থাকে। গৰিমা শইকীয়া গাৰ্গে বিদ্যালয়খনৰ 2500 শিক্ষাৰ্থীয়ে সমস্যৰে এই গীতটি পৰিৱেশন কৰি শিল্পীগৰাকীৰ প্ৰতি দেখুওৱা মৰম আৰু শ্ৰদ্ধাৰ শলাগ লয়।
2: জুবিনৰ প্ৰতি আজি মৰম, শ্ৰদ্ধা, হেঁপাহ, তেওঁলোকৰ আকুলতা, তেওঁলোকৰ শুভাষা যি প্ৰদৰ্শন কৰিলে বা যি পদক্ষেপ ল'লে তাৰ বাবে আমি নথৈ কৃতজ্ঞ, আৰু প্ৰতিজন অসমবাসী তেওঁলোকৰ প্ৰতি কৃতজ্ঞ হৈ থাকিব। কাৰণ ইমান মৰম, শ্ৰদ্ধা আৰু ইমান অকণমানি ল'ৰা ছোৱালীৰ পৰা ইয়াৰ জ্যেষ্ঠজনলৈকে সকলোৱে মিলি যিদৰে এনেকে চাগে কেতিয়াও হোৱা নাই, গোটেই অসমত প্ৰায় 25খন জিলাত অসম জাতীয় বিদ্যালয়ৰ সকলোৱে মিলি, সমূহ ছাত্ৰ ছাত্ৰী, প্ৰায় 6 লাখ ছাত্ৰ ছাত্ৰীয়ে একেলগে জুবিনৰ গীতেৰে গোটেই আকাশ বতাহ মুখৰিত কৰিলে আৰু লগতে সহযোগ কৰিলে তেওঁলোকৰ অভিভাৱকসকলেও, শিক্ষাগুৰুসকলেও আৰু বিভিন্ন বিশিষ্ট অতিথিসকলো উপস্থিত আছিল আজি নুনমাটি জাতীয় বিদ্যালয়ত। কিন্তু অসমৰ বিভিন্ন ঠাইত প্ৰতিখন জাতীয় বিদ্যালয়তে এনেদৰে একেটা পৰিৱেশতে হৈছে আৰু তেওঁৰ বিষয়ে এটা বক্তব্য ৰখা হৈছিল। সেই বক্তব্যটো গোটেই অসমতে একেধৰণেই পাঠ কৰা হৈছে, একেধৰণেই প্ৰকাশ কৰা হৈছে তেওঁলোকৰ ভাৱবোধ।
1: সদৌ অসম ছাত্ৰ সন্থাই প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই আজি ৰাজ্যজুৰি পোহৰৰে চাকি গছি শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। শিৱসাগৰৰ মুক্তিনাথ চাৰিআলিত অনুষ্ঠিত পোহৰৰে চাকি গছি শীৰ্ষক কাৰ্যসূচীত আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আছুৰ নেতাগৰাকীয়ে জুবিন গাৰ্গক ন্যায়িক প্ৰক্ৰিয়াৰে প্ৰকৃত ন্যায় নিশ্চিত কৰাৰ দাবী জনায়।
3: শিল্পী জুবিন গাৰ্গ বিহীন এটা বছৰ আৰু আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ ৰাজ্যৰ সকলো স্থানতে পোহৰৰে চাকি গছি শীৰ্ষক এক বিশেষ অনুষ্ঠানেৰে সৈতে জুবিন গাৰ্গলৈ শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰা হৈছে। আৰু শিৱসাগৰত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই মুক্তিনাথ চাৰিআলিত আয়োজন কৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। সৰ্বস্তৰৰ জনসাধাৰণ ইয়ালৈ আহিছে, জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। ছাত্ৰ ছাত্ৰীসকল আহিছে, শিল্পীসকল আহিছে।

0: লগতে ভৱিষ্যতে এনে দুৰ্ঘটনা ফলপ্ৰসূভাৱে হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া প্ৰয়োজনীয় পদক্ষেপ আৰু কাৰ্যপদ্ধতি সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাত জিলা আয়ুক্ত শইকীয়াই ৰাষ্ট্ৰীয় ঘাইপথত তালাচী অভিযান তীব্ৰতৰ কৰি তোলাৰ লগতে সজাগতামূলক অভিযান চলাবলৈ পৰিবহণ আৰু আৰক্ষী বিভাগক নিৰ্দেশ দিয়ে। দৰং জিলাৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ মঙ্গলদৈ মহাবিদ্যালয়ৰ মহাৰাজা জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান কাইলৈ অনুষ্ঠিত হ'ব। মহাবিদ্যালয়খনৰ 75 বছৰীয়া প্ৰতিষ্ঠা দিৱসো কাইলৈ অনুষ্ঠিত হ'ব। এই উপলক্ষে কাইলৈ মন্ত্ৰী নীলিমা দেৱীয়ে মহাৰাজা জয়ন্তী আৰু মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ কমলাকান্ত বৰাই মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰিব। সাংসদ দিলীপ শইকীয়াই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব বুলি মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ বৰাই জানিবলৈ দিয়ে। আনহাতে দুপৰীয়া হ'বলগীয়া অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। নগাঁও জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এমাহ ধৰি অব্যাহত ৰখা প্ৰজেক্ট কম্পন শীৰ্ষক বিশেষ অভিযানৰ অধীনত আজি জিলাখনৰ 7টা ৰাজহচক্ৰত ভূমিকম্পৰ সময়ত অৱলম্বন কৰিবলগীয়া সাৱধানতাৰ আখৰা অনুষ্ঠিত হয়। সংশ্লিষ্ট ৰাজহচক্ৰসমূহৰ দুৰ্যোগ ব্যৱস্থাপনা দলৰ সহযোগত নিৰ্বাচিত বিদ্যালয়সমূহত এই আখৰা অনুষ্ঠিত হয়। আখৰা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ক্ষেত্ৰ বিষয়া, জিলা দুৰ্যোগ সঁহাৰি বাহিনীৰ সদস্য, অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ কৰ্মচাৰীৰ লগতে মুঠ 7খন বিদ্যালয়ৰ 2000ৰো অধিক ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু বিদ্যালয় কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। বাতৰি পৰৱৰ্তী অংশলৈ যোৱাৰ বাবে নিৰুপমা বৰঠাকুৰৰ ওচৰলৈ পুনৰ উভতি গৈছো।
1: ধন্যবাদ বৰষা। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়া সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আদালতৰ মজিয়াত আজি দ্বিতীয় দিনৰ বাবে উপস্থিত হোৱা প্ৰৱাসী অসমীয়া জিয়লাংছট নাৰ্জাৰীক অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই জেৰা কৰা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত 11জন প্ৰৱাসী অসমীয়াৰ নাম সাক্ষী হিচাপে অন্তৰ্ভুক্ত হৈ আছে। ইয়াৰে ভিতৰত 5জন প্ৰৱাসী অসমীয়াই ইতিমধ্যে আদালতত সাক্ষ্য প্ৰদান কৰিছে। তামোলপুৰ জিলাত হাতী মানুহৰ সংঘাত নিৰ্মূলৰ বাবে জিলা প্ৰশাসনে হেল্পলাইন নম্বৰ মুকলি কৰাৰ লগতে জনসজাগতামূলক কাৰ্যসূচী হাতত লৈছে। নিৰাপদ তামোলপুৰৰ বাবে আহক, সহাৱস্থান কৰো শীৰ্ষক বাৰ্তাৰ জৰিয়তে হাতীৰ বাসস্থান আৰু হস্তীদণ্ডী সুৰক্ষিত ৰখা, বৈদ্যুতিক বিপদ প্ৰতিৰোধ আৰু সংঘাতৰ সম্ভাৱনা হ্ৰাস কৰাৰ বাবে ৰাইজক সজাগ হ'বলৈ আহ্বান জনোৱা হৈছে। জিলা প্ৰশাসনে বনাঞ্চল বা হাতী চলাচলৰ পথত চিকাৰ, কাঠ সংগ্ৰহ, গৰু চৰোৱা আদি কামৰ বাবে প্ৰৱেশ নকৰিবলৈ পৰামৰ্শ দিয়ে। বনৰীয়া হাতীক হাৰাশাস্তি নকৰিবলৈ জিলা প্ৰশাসনে ৰাইজক আহ্বান জনায়। জাপানৰ সম্ৰাট নাৰোহিটোৱে আজি এছিয়ান গেমছ মুকলি হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে। নাগোয়াত আয়োজিত উদ্বোধনী অনুষ্ঠানত সম্ৰাট নাৰোহিটোৰ ঘোষণাৰ পাছতেই জাকজমকীয়া সাংস্কৃতিক কাৰ্যসূচীৰ লগতে বিভিন্ন দেশৰ খেলুৱৈসকলৰ মাৰ্চ পাষ্ট অনুষ্ঠিত হয়। মাৰ্চ পাষ্টত শ্বুটাৰ মানু ভাকেৰ আৰু কাবাডী খেলুৱৈ পৱন শেহৰাৱতে ভাৰতীয় পতাকা বহন কৰে। আনহাতে এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ ছেমি ফাইনেলত কাইলৈ ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 10:30 বজাত আৰম্ভ হ'ব। অসমৰ হিমানী শেখৰ দাস আৰু অভিকা বৰগোহাঁয়ে উত্তৰ পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষ আৰু মহিলাৰ একক শাখাৰ খিতাপ অৰ্জন কৰিছে। আজি সামৰণি পৰা প্ৰতিযোগিতাখনৰ পুৰুষৰ একক শাখাৰ ফাইনেলত হিমানীশে অৰিজিত ছলিহাক পৰাস্ত কৰে। মহিলা শাখাৰ ফাইনেলত অভিকাই মিজোৰামৰ শীৰ্ষ বাছনিৰ লালৰিণ কেলিকক পৰাস্ত কৰে। 19 বছৰ অনুৰ্ধৰ ল'ৰাৰ শাখাত অসমৰ প্ৰাংগণ চৌধুৰী আৰু জুনিয়ৰ ছোৱালী শাখাত গাৰ্গী শইকীয়াই চেম্পিয়নৰ সন্মান অৰ্জন কৰে। শ্বিলঙত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ কালি দলীয় শাখাত অসমে 4টা সোণৰ পদক অৰ্জন কৰে। অসমে ডাবলছতো আজি এটা সোণৰ পদক অৰ্জন কৰে। ইয়াৰ ফলত অসমে প্ৰতিযোগিতাখনত মুঠ 9টা সোণৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকা, জিলা আয়ুক্ত প্ৰণৱজীৱ কাকতি আৰু ৰঙানদী বিধানসভা সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকাই আজি লখিমপুৰৰ ৰঙানদী আৰু লখিমপুৰ বিধানসভা সমষ্টিৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। তেওঁলোকে প্ৰকল্পটোৰ কামসমূহ ক্ষীপ্ৰতাৰে আৰু গুণগতভাৱে সম্পন্ন কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক পৰামৰ্শ দিয়ে। বাক্সা জিলাৰ মাজাৰমাখা গাঁও নিবাসী ধৰ্মপ্ৰাণা মহিলা তথা কেইবাখনো গ্ৰন্থৰ লেখিকা অনিলা দেৱীৰ আজি গুৱাহাটীত মৃত্যু হয়। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা দেৱীৰ মৃত্যুৰ সময়ৰ বয়স আছিল 78 বছৰ। অনিলা দেৱীয়ে সাধুকথাৰ গ্ৰন্থ, হাথৰ, বিয়াগীত আৰু নামৰ গ্ৰন্থ লিখি থৈ গৈছে। পাঠশালাৰ জ্যোতিনগৰ নিবাসী, সহকাৰী কৃষি পৰিদৰ্শক, সুদক্ষ খেলুৱৈ, অভিনেতা তথা প্ৰাক্তন ছাত্ৰনেতা ৰবেন ৰয়ৰ কালি পাঠশালাৰ এখন চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 71 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাজ্যজুৰি জুবিন দিৱস পালন, সোণাপুৰৰ জুবিন ক্ষেত্ৰত অনুৰাগীৰ অভূতপূৰ্ব ভিৰ, ৰাজ্যজুৰি বিজেপিৰ ৰক্তদান শিবিৰ, কোচবিহাৰৰ মধুপুৰ সত্ৰৰ সংৰক্ষণ, সৌন্দৰ্যবৰ্ধন আৰু সামগ্ৰিক উন্নয়নৰ বাবে চৰকাৰ বিস্তৃত পৰিকল্পনাৰে আগবঢ়া বুলি

0: বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, শেহতীয়া বছৰকেইটাত কেন্দ্ৰীয় চৰকাৰে যুৱক যুৱতীসকলক ভৱিষ্যতৰ বাবে সাজু হ'বলৈ প্ৰয়োজনীয় দক্ষতা আৰু সুযোগেৰে সুসজ্জিত কৰাত নিৰন্তৰ গুৰুত্ব আৰোপ কৰি আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে NDA চৰকাৰৰ 10 বছৰীয়া শাসনকালত কেন্দ্ৰীয় লোকসেৱা আয়োগ, কৰ্মচাৰী বাছনি আয়োগ আৰু ৰেলৱে নিযুক্তি পৰিষদৰ জৰিয়তে প্ৰায় 10,96,000 নিযুক্তি প্ৰদান কৰা হৈছে বুলি দাবী কৰিছে। সমগ্ৰ অসমত জুবিন দিৱস পালন কৰা হৈছে। ভাৰতে নেপাললৈ নতুনকৈ 11 টন ঔষধ, ফৰেনচিক সামগ্ৰী, টেণ্ট, অনাময় কিট, শ্লিপিং বেগ আৰু অন্য অত্যাৱশ্যকীয় সামগ্ৰীৰ এটা খেপ প্ৰেৰণ কৰিছে। আৰু জাপানৰ মিজুহো পাৰ্ক এথলেটিক ষ্টেডিয়ামত 20 সংখ্যক এছিয়ান গেমছৰ আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 20 সংখ্যক নিয়োগ মেলাৰ অংশ হিচাপে আজি বিয়লি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিভিন্ন চৰকাৰী সংস্থাত নতুনকৈ কৰ্মসংস্থাপন লাভ কৰা 51,000ৰো অধিক যুৱক যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে শেহতীয়া বছৰকেইটাত কেন্দ্ৰীয় চৰকাৰে যুৱক যুৱতীসকলক ভৱিষ্যতৰ বাবে সাজু হ'বলৈ প্ৰয়োজনীয় দক্ষতা আৰু সুযোগেৰে সুসজ্জিত কৰাত নিৰন্তৰ গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ কয় যে চৰকাৰে দেশৰ যুৱ প্ৰজন্মক পৰিৱৰ্তিত অৰ্থব্যৱস্থাৰ আৱশ্যকতা অনুসৰি শিক্ষা আৰু দক্ষতাৰে সাজু কৰি তোলাৰ বাবে প্ৰয়াস চলাই আহিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ব্যক্তিগত খণ্ডত কৰ্মসংস্থাপনৰ সুযোগৰ দ্ৰুত সম্প্ৰসাৰণৰ বাবেও কাম কৰি আছে। এই লক্ষ্যৰে প্ৰায় 1,00,000 কোটি টকাৰ মূলধনেৰে প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা মুকলি কৰা হৈছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। এই আঁচনিখনে প্ৰায় 2 কোটি যুৱক যুৱতীক প্ৰথমবাৰৰ বাবে কৰ্মশক্তিত যোগদান কৰাৰ বাবে সাজু কৰি তুলিব বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই উদ্যমৰ অধীনত চৰকাৰে প্ৰথমবাৰৰ বাবে চাকৰি লাভ কৰা যুৱক যুৱতীসকলক 15,000 টকা পৰ্যন্ত উদগনিমূলক ধনৰাশি প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। উদ্যমৰ অধীনত অতিৰিক্ত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ সমৰ্থ হোৱা নিয়োগকৰ্তাসকলকো উদগনি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে বিগত কেইটামান বছৰত প্ৰায় 40খন দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰিছে আৰু ইয়াৰ ফলত দেশৰ যুৱ প্ৰজন্মৰ বাবে সুযোগৰ নতুন দ্বাৰ মুকলি হৈছে। এনেধৰণৰ বাণিজ্য চুক্তিয়ে দেশৰ উদ্যমীসকলৰ বাবে নতুন সহযোগিতা আৰু বজাৰ মুকলি কৰাৰ লগতে যুৱক যুৱতীসকলৰ বাবে কেৰিয়াৰৰ নতুন সম্ভাৱনাৰ দ্বাৰ মুকলি কৰে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে।
1: ভাৰত নে বিতে কুছ বৰ্ষো মে কৰিব 40 দেশৰ কে সাথ ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট ভি কিয়ে হে। ये फ्री ट्रेड एग्रीमेंट्स FTA हमारे युवाओं के लिए संभावनाओं के नए द्वार बना रहे हैं। इस तरह के ट्रेड एग्रीमेंट्स से हमारे एंटरप्रेन्योर्स के लिए नई पार्टनरशिप्स के रास्ते खुलते हैं और हमारे युवाओं के लिए करियर में नई पॉसिबिलिटीज बनती है।
0: প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ যুৱ প্ৰজন্মৰ প্ৰতিভা আৰু দক্ষতাই সমগ্ৰ বিশ্বৰ আস্থা জয় কৰিবলৈ সমৰ্থ হৈছে। বিশ্ব ভাৰতৰ উদ্ভাৱক, উদ্যমী আৰু যুৱ প্ৰজন্ম শক্তিক লৈ যথেষ্ট আশাবাদী বুলি তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত সম্প্ৰতি বিশ্বৰ 3য় সৰ্ববৃহৎ ষ্টাৰ্টআপ অনুকূল ব্যৱস্থাৰ দেশ হিচাপে পৰিগণিত হৈছে। বৰ্তমান স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপ প্ৰতিষ্ঠানসমূহৰ 20% দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ চহৰ বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে গাঁও, নগৰ আৰু ক্ষুদ্ৰ চহৰৰ যুৱক যুৱতীসকলে দেশৰ নতুন অৰ্থব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ক্ষুদ্ৰ চহৰৰ যুৱক যুৱতীসকলে নিজৰ অৱধাৰণা, নতুন কোম্পানীৰ প্ৰতিষ্ঠা আৰু আনৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ হকে কাম কৰি আছে বুলিও তেওঁ মন্তব্য কৰে।
1: ভাৰত আজ দুনিয়া কা তীসৰা সবচে বড়া ষ্টাৰ্টআপ ইকোসিষ্টেম হে আৰু ভাৰত কি ষ্টাৰ্টআপ ষ্টৰী আব কেৱল বড়ে চহৰৰ কি কাহানী নহয় হে। আজ কৰিব আধে ৰেকগনাইজ ষ্টাৰ্টআপ টিয়ৰ 2 আৰু টিয়ৰ 3 চহৰ মে হে। यानी आज गांव, कस्बे और छोटे शहर का युवा भी भारत की नई इकोनॉमी में अपनी भूमिका बड़ी बना रहा है।
0: এই উপলক্ষে কৰ্মচাৰী, ৰাজহুৱা উজাৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে কয় যে নিয়োগ মেলাৰ জৰিয়তে কৰ্মসংস্থাপন সৃষ্টি আৰু নিযুক্তিৰ মূল্যায়নৰ পৰা চৰকাৰী নিযুক্তি উল্লেখনীয়ভাৱে বৃদ্ধি পোৱা আৰু স্বচ্ছভাৱে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হোৱাটো প্ৰমাণিত হৈছে। তেওঁ কয় যে NDA চৰকাৰৰ 10 বছৰীয়া শাসনকালত কেন্দ্ৰীয় লোকসেৱা আয়োগ, কৰ্মচাৰী বাছনি আয়োগ আৰু ৰেলৱে নিযুক্তি পৰিষদৰ জৰিয়তে প্ৰায় 10,96,000 নিযুক্তি প্ৰদান কৰা হৈছে। UPA চৰকাৰৰ শাসনকালত মাত্ৰ 7,22,000 নিযুক্তিহে দিয়া হৈছিল বুলিও তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে নিযুক্তি ব্যৱস্থাৰ উন্নয়নৰ বাবে ভালেমান ব্যৱস্থা লোৱা হৈছে। দেশৰ 45টা স্থানত আজি নিয়োগ মেলা অনুষ্ঠিত হয়। নৱনিযুক্ত প্ৰাৰ্থীসকলে বিত্ত, ৰেল, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়কে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত যোগদান কৰিব। এইবাৰকে ধৰি নিয়োগ মেলাৰ জৰিয়তে দেশৰ মুঠ 12,75,000 যুৱক যুৱতীয়ে নিযুক্তি পত্ৰ লাভ কৰিছে।

0: শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ আজি এবছৰ সম্পূৰ্ণ হৈছে। তিনি দশকৰো অধিক কাল অসমীয়া সংগীত জগতৰ এক প্ৰকাৰ অপ্ৰতিদ্বন্দ্বী কণ্ঠশিল্পী জুবিন গাৰ্গে অসমীয়াৰ উপৰি বাংলা, হিন্দী আৰু কেইবাটাও ভাৰতীয় ভাষাত গীত গাই শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি থৈ গৈছে। শিল্পীগৰাকীৰ স্মৃতিত তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ নেহকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ৰাজ্যজুৰি তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন কৰা হৈছে। এই কাৰ্যসূচীৰ আজি তৃতীয় দিনা শিল্পীগৰাকীক শ্ৰদ্ধা জনাবৰ বাবে সোণাপুৰৰ জুবিন ক্ষেত্ৰত অসংখ্য লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰৰ আয়োজন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত ৰক্তদান শিবিৰত ৰক্তদান কৰে। মন্ত্ৰী অশোক সিংঘল, বিমল বৰা, ৰামেশ্বৰ তেলী, ডাঃ ৰণোজ পেগু, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াকে ধৰি দলৰ 13গৰাকী নেতা কৰ্মীয়েও এই শিবিৰত ৰক্তদান কৰে। ৰক্তদানৰ পাছত সংবাদ মাধ্যমৰ আগত ডঃ শৰ্মাই কয় যে জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱাৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাজ্যিক বিজেপিয়ে ৰক্তদানেৰে ৰাজ্যজুৰি জুবিন দিৱস পালন কৰিছে। সমগ্ৰ ৰাজ্যত 3,800গৰাকী লোকে ৰক্তদানৰ বাবে নাম পঞ্জীয়ন কৰা বুলি তেওঁ অৱগত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জুবিন গাৰ্গে ৰাজ্যৰ সংগীত ক্ষেত্ৰলৈ সাগৰসম বৰঙণি আগবঢ়াই থৈ গৈছে। কৃতজ্ঞ অসমীয়া জাতিয়ে সদায় জুবিন গাৰ্গক সোঁৱৰণ কৰিব বুলি তেওঁ মন্তব্য কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে প্ৰাণৰ শিল্পী খুঁৱৰী ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সন্ধ্যা পালন কৰিছে। অসম জাতীয় বিদ্যালয় আৰু জুবিন গাৰ্গ নেহৰ উদ্যোগত ৰাজ্যৰ জাতীয় বিদ্যালয়সমূহত শিল্পীগৰাকীৰ সোঁৱৰণত দিয়া ঘূৰাই দিয়া গীতটি পৰিৱেশন কৰা হয়। সদ অসম ছাত্ৰ সন্থাই প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই আজি ৰাজ্যজুৰি পোহৰৰে চাকিগুচি শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত সৌদ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু সৌদ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত সন্ধিয়া কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী অনুষ্ঠিত হৈছে। ভাৰতে নেপাললৈ নতুনকৈ 11 টন ঔষধ, ফৰেনচিক সামগ্ৰী, টেন অনাময় কিট, শ্লিপিং বেগ আৰু অন্য অত্যাৱশ্যকীয় সামগ্ৰীৰ এটা খেপ প্ৰেৰণ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে সাহায্য সামগ্ৰীখিনি নেপালী কৰ্তৃপক্ষক গতাই দিয়া হৈছে। মন্ত্ৰালয়ে সামাজিক মাধ্যমযোগে কয় যে ভাৰতে নেপালৰ উদ্ধাৰ অভিযানত অহৰহ সহায় কৰি আছে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা ৰৱনীত সিং বিট্টুক আজি পাঞ্জাব আৰক্ষীয়ে আটক কৰে। বিট্টুৱে লুধিয়ানাস্থিত পাঞ্জাব কৃষি বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সমীপত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভগৱন মানৰ কনভয়ৰ সেই অঞ্চলৰ মাজেদি পাৰ হৈ যাওঁতে প্ৰতিবাদ সাব্যস্ত কৰিছিল। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে বিজেপিয়ে পাঞ্জাবৰ সৈতে জড়িত বিষয়সমূহক লৈ মাত মাতি যাব আৰু যেতিয়াই প্ৰয়োজন হয় মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী আৰু কাৰ্যালয়ৰ বাহিৰত শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিব। পশ্চিমবংগ আৰক্ষীয়ে আজি পাৰ্বত্য জিলা কালিমপুঙৰ পৰা এজন অবৈধ আফগানী অনুপ্ৰৱেশকাৰী গ্ৰেপ্তাৰ কৰে। এটা গোপন তথ্যৰ পমখেদি আৰক্ষীয়ে 28 বছৰ বয়সীয়া ছৈয়দ বিলাল খানক গ্ৰেপ্তাৰ কৰে বুলি আৰক্ষীয়ে সদৰি কৰে। আৰক্ষীয়ে কয় যে খানে বহু মাহৰ পৰা কালিমপুং নগৰত ভাৰতীয় হিচাপে বসবাস কৰি আহিছিল। অবৈধ আফগানী অনুপ্ৰৱেশকাৰীজন কেনেদৰে ভাৰতত প্ৰৱেশ কৰিলে সেই সম্পৰ্কে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে। জাপানৰ সম্ৰাট নাৰুহিতোই আজি মিজুহু পাৰ্ক এথলেটিক ষ্টেডিয়ামত 20 সংখ্যক এছিয়ান গেমছৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। দুঘণ্টাজোৰা উদ্বোধনী অনুষ্ঠানত জাপানৰ ৰাজপৰিয়ালৰ সদস্য, এছিয়ান গেমছৰ বিষয়ববী আৰু এছিয়া অলিম্পিক পৰিষদৰ অধ্যক্ষ শ্বেখ জোৱান বিন হমদ অল থানি উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানত অলিম্পিকত 2 বাৰ পদক বিজয়ী মনু ভাকৰ আৰু কাবাডী খেলুৱৈ পৱন চৰাৱতে উদ্বোধনী অনুষ্ঠানত 501জনীয়া ভাৰতীয় দলৰ নেতৃত্ব বহন কৰে। চৰাৱতে ভাৰতীয় দলৰ ধজ্জা বহন কৰে। মহিলাৰ ক্ৰিকেটকে ধৰি এছিয়ান গেমছৰ কেতবোৰ শিতানৰ খেল ইতিমধ্যে আৰম্ভ হৈছে। ভাৰতে মহিলাৰ ক্ৰিকেটৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে। ভাৰতে কাইলৈ নিশ্চিন্ত হ'বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি পুৱা 10:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। শেহতীয়া বছৰকেইটাত কেন্দ্ৰীয় চৰকাৰে যুৱক যুৱতীসকলক ভৱিষ্যতৰ বাবে সাজু হ'বলৈ প্ৰয়োজনীয় দক্ষতা আৰু সুযোগেৰে সুসজ্জিত কৰাত নিৰন্তৰ গুৰুত্ব আৰোপ কৰি আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে NDA চৰকাৰৰ 10 বছৰীয়া শাসনকালত কেন্দ্ৰীয় লোকসেৱা আয়োগ, কৰ্মচাৰী বাছনি আয়োগ আৰু ৰেলৱে নিযুক্তি পৰিষদৰ জৰিয়তে প্ৰায় 10,96,000 নিযুক্তি প্ৰদান কৰা হৈছে বুলি দাবী কৰিছে। সমগ্ৰ অসমত জুবিন দিৱস পালন কৰা হৈছে। ভাৰতে নেপাললৈ নতুনকৈ 11 টন ঔষধ, ফৰেনচিক সামগ্ৰী, টেন অনাময় কিট, শ্লিপিং বেগ আৰু অন্য অত্যাৱশ্যকীয় সামগ্ৰীৰ এটা খেপ প্ৰেৰণ কৰিছে আৰু জাপানৰ মিজুহু পাৰ্ক এথলেটিক ষ্টেডিয়ামত 20 সংখ্যক এছিয়ান গেমছৰ আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: কিলোহৰ্চ 1125 আৰু FM বেণ্ডৰ 102.4 MHz-ত

শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। নিবেদন কৰিবলৈ লোৱা হৈছে জনকল্যাণ অনুষ্ঠানটি ইতিপূৰ্বে প্ৰচাৰিত এই অনুষ্ঠানটি পুনৰ প্ৰচাৰ কৰি শুনোৱা হ'ব।

0: আকাশবাণী তেজপুৰৰ সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আগবঢ়াইছো জনকল্যাণ অনুষ্ঠানটি। প্ৰিয় শ্ৰোতাবৃন্দ, আজিৰ অনুষ্ঠানত তেজপুৰ উন্নয়ন কৰ্তৃপক্ষ অৰ্থাৎ তেজপুৰ ডেভেলপমেণ্ট অথৰিটিৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু কাম কাজৰ বিষয়ে এটি সাক্ষাৎকাৰ অনুষ্ঠান আগবঢ়াবলৈ লৈছো। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ বিশ্বদেৱ ভট্টাচাৰ্যয়ে। নমস্কাৰ ভট্টাচাৰ্য ডাঙৰীয়া।
1: নমস্কাৰ আকাশবাণীৰ শ্ৰোতাসকললৈ মোৰ প্ৰণাম।
0: আপোনাক আমাৰ জনকল্যাণ অনুষ্ঠানলৈ আদৰণি জনাইছো। আমি আজি তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ অধীনত হোৱা কাম কাজ বা যিবিলাক আঁচনি আছে জনহিতকৰ সেই বিষয়ে কথা পাতিম। কিন্তু প্ৰথমে মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছো যে আমি তেজপুৰ উন্নয়ন কৰ্তৃপক্ষ বুলিলে কি বুজি পাম বা ইয়াত কেনেকুৱা ধৰণৰ কাম কাজ হয়, আপুনি সেই বিষয়ে প্ৰথমতে কওকচোন।
1: হয়, তেজপুৰ উন্নয়ন কৰ্তৃপক্ষ বা ইংৰাজী তেজপুৰ ডেভেলপমেণ্ট অথৰিটি,
0: হয়,
1: এই তেজপুৰ উন্নয়ন কৰ্তৃপক্ষ আজিৰ পৰা প্ৰায় 20-25 বছৰ আগতেই হৈছিলে। কিন্তু সেই সময়ত হয়তো তেজপুৰ উন্নয়ন কৰ্তৃপক্ষ বেছিভাগ কাম তেজপুৰ মিউনিচিপালিটিৰ আণ্ডাৰতে কামবোৰ হৈছিলে। শেহতীয়াকৈ আজি প্ৰায় 15-16 বছৰ আগৰ পৰা এই সম্পূৰ্ণ তেজপুৰ উন্নয়ন কৰ্তৃপক্ষ আৰু তেজপুৰ মিউনিচিপালিটি বোৰ্ড, তেজপুৰ মিউনিচিপালিটি বোৰ্ডৰ আণ্ডাৰত 7.110 এনেকুৱা স্কোৱাৰ কিলোমিটাৰ আৰু আমাৰ আণ্ডাৰত প্ৰায় 120 স্কোৱাৰ কিলোমিটাৰ, অকণমান বেছিয়ে হ'ব। আমাৰ আণ্ডাৰত প্ৰায় 13টা পঞ্চায়ত পৰে। আমাৰ অফিচৰ প্ৰথম কাম হ'ল আমাৰ আণ্ডাৰত যিমানখিনি পঞ্চায়ত বা ইয়াত আছে, আমাৰ ইয়াতে মাটি কিনা বেচা বা ঘৰ বনোৱা, কোনোবাই আছাম টাইপেই হওক বা মাল্টি ষ্টৰিড বিল্ডিঙেই হওক, তেওঁলোকে আমাৰ পৰা পাৰ্মিশ্যন ল'ব লাগে আৰু সেই পাৰ্মিশ্যন দিয়াৰ আমাৰ সেই অধিকাৰ আছে। আমাৰ টাউন প্লেনিঙৰ সহযোগত, টাউন প্লেনিং এটা বেলেগ ডিপাৰ্টমেণ্ট, তেওঁলোকৰ ইঞ্জিনিয়াৰ আৰু আমাৰ ইঞ্জিনিয়াৰে গোটেইবিলাক চাই মেলি পেলাই আমাৰ পৰা এইটো হয়। তাৰোপৰি যেতিয়াৰ পৰা প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা আৰম্ভ হ'ল, প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ প্ৰথম মানে কামখিনি আমাৰ পৰাই হয়। তাতে আমাৰ তাতে এটা আৰু এটা মানে ছিষ্টাৰ কনচাৰ্ণ আছে, প্ৰজেক্ট অফিচ প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা। তেওঁলোকৰ কাম কাজবিলাক এনেকুৱা যে যিবিলাক দুখীয়া মানুহে যেতিয়াৰ পৰা মানে মাননীয় প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ল, তেওঁৰ দিনৰ পৰা এই বস্তুটো আৰম্ভ হ'ল। গতিকে দুখীয়া মানুহে যিবিলাকে ঘৰ বাৰী নাই, মানে ঘৰ আছে হয়তো পকা ঘৰ নাই, যাৰ ইনকাম ল' ইনকাম গ্ৰুপত পৰে, তেওঁলোকৰ কাৰণে আমাৰ 3টা কিস্তিত পইচা দিয়া হয়। সেই মানুহবিলাক মানে বাছি লোৱাৰ কাৰণে আমাৰ যি পঞ্চায়তৰ নিৰ্দিষ্ট যিবিলাক প্ৰতিনিধি আছে পঞ্চায়ত এৰিয়াত, তেওঁলোকে আৰু লগত গাঁওবুঢ়া আৰু মণ্ডল সকলোৱে এইটো সহযোগ কৰি পেলাই আমাৰ যিটো ছিষ্টাৰ কনচাৰ্ণ আছে, প্ৰজেক্ট অফিচ, সেইটো আমাৰ ইয়াতে আছে, তেজপুৰতো আছে, তেওঁলোকে গোটেই বস্তুবিলাক চালি জাৰি চাই পেলাই তেওঁলোকক মানে যিসকলে ঘৰ মানে পাব লগা আছে তেওঁলোকক দিয়ে। নামবিলাক কম্পিউটাৰত ভৰাই তেওঁলোকে প্ৰথমে মানে চোৱা চিতা কৰে আৰু আমাৰ দুজন ইঞ্জিনিয়াৰে সেইবিলাক মনিটৰিং কৰে, কৰি পেলাই এই গোটেই বস্তুবিলাক গুৱাহাটীলৈ যায়। গুৱাহাটীৰ পৰা তাতো চালি জাৰি চাই পেলাই এইটো দিল্লীলৈ যায়। দিল্লীৰ পৰা আকৌ তেনেকৈ ভাগে ভাগে ভাগে ভাগে আকৌ মানে গুৱাহাটীলৈ আহে, গুৱাহাটীৰ পৰা আমালৈ আহে। আৰু পইচাটো এনেকুৱা, তেওঁ যেতিয়া মানে প্ৰথম কিস্তিৰ ঘৰ বনাব, সেইটো আমাৰ যিসকল গাঁৱত মানে প্ৰতিনিধি আছে বা জি আই টেগ মাৰিব লাগে ঘৰ মানে ডেভেলপমেণ্ট হোৱাৰ পিছত, তেওঁ মানে আমি প্ৰথম কিস্তি পাব, দ্বিতীয় কিস্তি পাব, তৃতীয় কিস্তি পাব,
0: কিন্তু
1: তিনিবাৰ। কিন্তু কোনোবাই যদি মানে প্ৰথম কিস্তি দিয়াৰ পিছত ঘৰ নবনায় বা ছেকেণ্ড কিস্তি পালে বা মানুহজন মৰি গ'ল, তেতিয়া হয়তো হাজবেণ্ড মৰি গ'ল, তেতিয়া আমি ঘৰটো ৱাইফৰ নামলৈ আমি দিয়াৰ ব্যৱস্থা আছে। কিন্তু টোটেলি কিছুমান মানুহে ঘৰ নবনায়। কিছুমান যোৱা কিছুদিনৰ আগতে কিছুমান কথাত এই সংক্ৰান্তত মাননীয় বিধায়ক পদ্ম হাজৰিকাৰ

0: কিছু অংশ আমাৰ তেজপুৰৰ পৰে। গতিকে তেখেতে কিছুমান আমাক আঁসোৱাহ দেখুৱাই দিলে। মোৰ কাৰ্যকাল আজি 14-15 মাহ হৈছে। গতিকে তেখেতে অতি মানে হেৰি কৰি ক'লে যে এই মানুহবিলাক ঘৰ বনোৱা নাই। তেতিয়া আমি ইমিডিয়েটলি আমাৰ তেতিয়াৰ মানে যিগৰাকী আমাৰ ইয়াতে লীনা চেতিয়া আছিলে ডেপুটি ডাইৰেক্টৰ, তেখেতে মই আৰু গাঁৱৰ মানুহক লগত লৈ মণ্ডল গাঁওবুঢ়া যিমান আছে সকলোকে লৈ প্ৰায় দিনে 5-6 ঘণ্টাকৈ আমি খোজকাঢ়ি সেই মানুহবিলাক মানে আমি উলিয়ালোঁ। বহুত মানুহ ওলাইছে আৰু বিশেষকৈ এই
1: বস্তুটো
0: পইচা লৈছে বা টোটেল ঘৰটো পোৱা নাই বা যিটো নিৰ্দিষ্ট ঠাইত এটা ঘৰ দেখুৱাব পাৰে সেই ঠাইত হয়তো 3টা ঘৰ দেখুৱাইছে বা এনেকুৱাও হৈছে যে তেওঁ ঘৰ পাব লগা যোগ্যতাই নাই কিন্তু তেওঁলোকে ঘৰ পাইছে। গতিকে ইমিডিয়েটলি আমি এইবিলাক আঁসোৱাহ দূৰ কৰিবৰ কাৰণে যিহেতু মানে মাননীয় বিধায়ক হাজৰিকাদেৱে আমাক যথেষ্ট আমাক এইটো সহযোগ কৰিছে, প্ৰায় ডোৰ টু ডোৰ মানে ঘূৰি পেলাই আমি এই কামবোৰ কৰিলোঁ আৰু তেওঁলোকক মানে FIR দিয়া হৈছে। এতিয়া প্ৰায় FIR দি এতিয়া পুলিচে তেওঁলোকক ধৰি আনিছে কাৰণ এইটো চৰকাৰী পইচা। এই পইচাৰে যদি তেওঁলোকে বিয়া পাতি গুচি গৈছে, এনেকুৱা ওলাইছে দুগৰাকী মহিলা নগাঁৱলৈ গুচি গ'ল, এতিয়া FIR দিছে তেওঁলোকক ধৰ পাকৰ কৰিছে, সেই পইচা আহিলে আমি আকৌ চৰকাৰক ঘূৰাই দিব লাগিব কাৰণ পইচাটো হাতত নাযায়, বেংকৰ পাছবুকলৈ যায়। দ্বিতীয় কথা, মোৰ দিনতে মই অহাৰ 2.5-3 মাহৰ ভিতৰতে এনেকুৱা এটা কেছ পালোঁ, তেওঁ বিহাৰৰ মানুহ, তেওঁ অসমত ঘৰ বনাবৰ ৰাইট আছে সেইটো নহয় জানে, কিন্তু তেওঁ বিহাৰত তেওঁৰ ভাল ঘৰ বাৰী আছে আৰু আমাৰ পৰাও প্ৰথম কিস্তি 80,000 টকা লৈছিলে। মই আহিয়ে সেই টকা ৰিকভাৰী কৰি তেওঁক প্ৰায় 1 মাহৰ ভিতৰতে মই গোটেই পইচা ৰিকভাৰী কৰি আমি দিলোঁ, চৰকাৰলৈ ঘূৰাই দিলোঁ। আৰু যিবিলাক স্কীম পঞ্চায়তত আজিকালি আপুনি সকলো স্কীমৰ কথা পঞ্চায়ত মেম্বাৰ বা যি প্ৰতিনিধি মানে ইলেক্টেড হৈ পেলাই আহে তেওঁলোকৰ এইটো দায়িত্বতে পৰে যে যিকোনো নিযুত মইনা আঁচনি হওক নিযুত বাবু আঁচনি হওক সেইবিলাক আমাৰ আণ্ডাৰত নপৰে, কিন্তু ঘৰ বাৰী পোৱাৰ ক্ষেত্ৰত তেওঁলোকে চালি জাৰি চোৱাৰ দায়িত্ব আছে। পঞ্চায়তৰ ছেক্ৰেটেৰীয়ে এখন চাৰ্টিফিকেট দিব লাগিব যে এওঁ ঘৰ পাবৰ যোগ্যতা আছে, তেতিয়াহে আমি আগবাঢ়োঁ। কিন্তু শেহতীয়াকৈ এতিয়া মোৰ কাৰ্যকালত ঘৰ আহিছে প্ৰায় 700 ওচৰা আচৰি ঘৰ আহিছে আমাৰ মানে ডিপুটা পঞ্চায়ত, আপোনাৰ বেচেৰিয়া পঞ্চায়ত, বালিপুখুৰী পঞ্চায়ত, আমাৰ এইফালে হলেশ্বৰ তলেশ্বৰ যিখিনি আহিছে। মই যিহেতু ইতিমধ্যে এইবিলাক কথা জানিছিলোঁ, মই তেজপুৰৰে মানুহ, গতিকে কিছু কথা মোৰ নলেজত আছিলে, গতিকে মই বিশেষভাৱে এইটো যাতে এই ভুল যাতে আমাৰ কাৰ্যকালত নহয় সেইকাৰণে গাঁৱৰ মুখিয়াল বা যিসকলে মানে ছিলেকশ্যন কৰে তেওঁলোকক মাতি আনি আমাৰ আয়ুক্ত মহোদয়ৰ মুখতে মিটিং কৰি তেওঁৰ অফিচত মিটিং কৰি অত্যন্ত কাৰা নিৰ্দেশনা দিয়া হৈছে যাতে এই ধৰণৰ কাম নকৰে। আৰু আপোনালোকে এইটো দুখীয়া মানুহৰ কাৰণে বিনামূলীয়া মানে বিনামূলীয়া, যাতে কোনো ধৰণৰ আপোনালোকে টকা পইচা, মই খুলিয়ে ক'লোঁ, যাতে লেনদেন নকৰে, কাৰণ সেই দুখীয়া মানুহে টকা পইচা দি ঘৰ পাবলৈ কোৱাৰ নাই। আমাৰ যিটো স্কীম আছে সেইটো সম্পূৰ্ণ বিনামূলীয়া, মাটিৰ খৰচৰ কাৰণে তেওঁ হয়তো চাৰ্কল অফিচত গৈছে, তেওঁ মণ্ডলত কাগজ পত্ৰ ওলাইছে, সেইটো 100-200 টকা কিবা খৰচ হৈছে, এইটো চৰকাৰী নিয়মত হৈছে, কিন্তু সেই দুখীয়া মানুহৰ পৰা যাতে কোনো মানে কাৰণত যাতে আপোনালোকে আজিও আমি মানে মনিটৰিং কৰি থাকোঁ আৰু আমাৰ ইঞ্জিনিয়াৰক পঠাওঁ। মই নিজেই ৰাতিপুৱা 7:30 বজাত মই গাঁও পাইছোঁ কেইবাবাৰো, যি ঠাইত মই এইবিলাক গম পাইছোঁ তেওঁলোকক মই গাঁৱৰ মুখিয়ালৰ লগত বা সেই ঠাইৰ কিছু যিখিনি সামাজিক কাম কৰাৰ লগত জড়িত তেওঁলোকক কৈছোঁ চাওক এইবিলাক লিষ্ট আছে, তেতিয়া কৈছে এইজনৰতো দুখ মানে পাব লগা যোগ্যতা, মই লগে লগে তেওঁলোকৰ নাম কাটি দিছোঁ।
1: ঘৰৰ কাৰণে কিমান টকা দিয়ে?
0: 3টা কিস্তি দিয়ে আৰু তাতে মানে আপুনি এটা চিম্বল লগাব লাগিব যে এইটো ঘৰ প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ ঘৰ
1: পাইছে।
0: কিন্তু মানে কেতিয়াবা কি হয় তেওঁলোকৰ নিজৰ এটা সৰু ঘৰ আছে, তেওঁ কি কৰিলে বোলে এইটোকে ডাঙৰ কৰি দিওঁ, বা কেতিয়াবা মানে মাইনৰিটি এৰিয়াত কি হৈছে এই ঘৰটোকে মাটি সেইখিনিকে দেখুৱালে তাত 3টা ঘৰ দেখুৱাই দিলে, এনেকুৱা কিছু খেলি মেলি নোহোৱা নহয়, মই সেইটো অপ্ৰিয় সত্য মই স্বীকাৰ কৰিবই লাগিব।
1: এতিয়া মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে কেনেকুৱা ধৰণৰ আঁচনি আপোনালোকৰ আছে?
0: হয়, আৰু আমাৰ দ্বিতীয় কথা হ'ল কি, আমাৰ

0: পৰা নলা নৰ্দমা বনোৱা, ঘৰৰ পাৰ্মিশ্যন লোৱা, দেখা গ'ল যে এটা তেজপুৰত কিছুমান এৰিয়াত আপোনালোকে জানে বাওতলি খালীতলি মাটিৰ শ্ৰেণী বেলেগ বেলেগ আছে, সেই মাটিৰ শ্ৰেণী সলনি কৰিব লাগিব। কোনো কাৰণত পথাৰত ৱাল মাৰিব নোৱাৰে নিয়মত, কিন্তু কিছুমান মানুহৰ, বিশেষকৈ আপুনি ভোমোৰাগুৰি দলঙলৈ, কলীয়া ভোমোৰা দলঙলৈ গৈ থাকিলে দুয়োপাৰে বহুত বাওতলি আছিলে। বহুত আগতেই বাওতলি মানে এইটো দ ঠাই, বাওতলিত মাটি পুতি পেলাই শ্ৰেণী সলনি নকৰাকৈ সেই কাম কৰিব নোৱাৰে। কিন্তু অতি আচৰিতভাৱে আনকি পেট্ৰল ডিপো পৰ্যন্ত খুলিছিল আৰু তেওঁলোকৰ অনুমতি নাছিলে। আমি এইবিলাক ধৰপাকৰ কৰি কিছু ফাইন আদায় কৰি, কাৰণ আমাক ডিমলিছ কৰিবলৈ দিয়া নাই, আমাক কৈছে যে আপোনালোকে ৰেগুলাৰাইজ কৰক, আৰু গভৰ্ণমেণ্টৰ চাৰ্কুল অফিচৰ বা আগৰ আয়ুক্ত মহোদয়সকলৰ লগত যোগাযোগ কৰি তেওঁলোকে বহুত আহিছে, এতিয়াও বহুত আহিবলৈ বাকী আছে। কাৰণ এইবিলাক মাটি যদি খালী মানে শ্ৰেণী সলনি নকৰাকৈ কৰে তাত বহুত কথা আছে। অসম জানে এতিয়া ছিছমেটিক জোনত পৰি আছে, তেওঁলোকে মানে এইবিলাক কাম কৰিলে কালিলে এটা যেতিয়া ডাঙৰ কিবা ঘটনা আহিব তেতিয়া আহিব, এই পাৰ্মিশ্যন কেনেকৈ দিলে,
1: কেনেকৈ পালে,
0: কেনেকৈ দিলে, এটা বেপৰুৱা মাপ। কিন্তু আমি তেওঁলোকক মানে সোঁৱৰাই দিবৰ কাৰণে বা সতৰ্ক কৰিবৰ কাৰণে মই অহাৰ পিছতেই এবাৰ নহয় দুই তিনিবাৰকৈ আমি তেওঁলোকক জাননী বিভিন্ন গাঁৱে ভূঞে তেওঁলোকক এটা হেৰি দি পেলাই ই ৰিক্সাত মাইক বান্ধি ৰেকৰ্ডিং কৰি আপোনালোকে এই কামবিলাক নকৰিব আৰু আপোনালোকে ওলাই আহক, আহি পেলাই আমাৰ লগত সহযোগ কৰক যাতে আমি ৰেভিনিউ পাওঁ। কিন্তু আপোনালোকে ঘৰ বনাব, আপোনালোকে চৰকাৰক পাব লগা ৰেভিনিউ নিদিব। তাৰপিছত যদি আপোনালোকে আমালৈ খবৰ আহে আমাৰ এইফালেদি এই নলাটো বন্ধ হৈ গ'ল, এইফালেদি এইটো বন্ধ হৈ গ'ল পানী, শেহতীয়াকৈ জুলাই আগষ্ট মাহত আমাৰ আয়ুক্ত মহোদয়ক লগত লৈ, স্থানীয় বিধায়ক আমাৰ পৃথ্বীৰাজ ৰাভাদেৱক লগত লৈ গাঁৱে ভূঞে য'ত য'ত হৈছে আমাৰ পঞ্চায়ত এৰিয়াত বিশেষকৈ, আৰু এতিয়া যি তেজপুৰ চহৰ সময়ত এয়া আছিলে আপোনাৰ তেজপুৰ চহৰখন মানে প্ৰাকৃতিকভাৱে বহুত আছিলে, এই চহৰতে ধৰি লওক সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱা, আপোনাৰ জ্যোতি বিষ্ণু ফণী শৰ্মা, আপোনাৰ দণ্ডীনাথ কলিতা, লম্বোদৰ বৰা, অতি প্ৰসিদ্ধ
1: আছিলে।
0: ভূপেন দায়ো ল'ৰালি কালিয়াত তেখেতে গান গায়ে গৈছে, মোৰ লক্ষ্য স্থান হ'ল তেজপুৰ। আজি যিটো পৰ্যায়ত মানে গৈ আছে লাহে লাহে, সেইটো যাতে নহয় মই আপ্ৰাণ চেষ্টা কৰিছোঁ, আৰু আপোনাক মই শেহতীয়াকৈ খুব সোনকালে মই এটা ভাল বস্তু কৰিলোঁ যে অসম গভৰ্ণমেণ্টে আপোনাৰ প্ৰিজাৰ্ভেশ্যন, আছাম আৰ্বান ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন এণ্ড কনজাৰ্ভেশ্যন এক্ট আৰু আছাম আৰ্বান ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন এণ্ড কনজাৰ্ভেশ্যন ৰুল 25, মই 25 চনত জইন কৰিয়ে যেতিয়া এই কথাবোৰ আমালৈ আহিল, সেই সময়ত আয়ুক্ত মহোদয় অংকুৰ ভৰালী দেৱ আৰু আমাৰ ডেপুটি ডাইৰেক্টৰ লৈ পেলাই আপোনাৰ তেজপুৰৰ মিউনিচিপালিটি এৰিয়াই হওক আৰু আমাৰ যিখিনি আমাৰ এৰিয়া হয় তাত যিবিলাক জান জুৰি পুখুৰী, চৰকাৰী পুখুৰী বা বেচৰকাৰী, সকলোবিলাক আমাৰ চহৰৰ কাৰণে এটা মেপ তৈয়াৰ কৰা হ'ল। সেই মেপখন শুনি ভাল পাব, এতিয়া এপ্ৰুভ হৈ আহিছে। সেই বস্তুখিনি যদি ৰৈ যায় যে ইয়াতকৈ আৰু যি ডেমেজ অলৰেডি হৈ গ'ল, কাৰণ নেচাৰেল ড্ৰেইনেজবিলাক যিটো আছিলে তেজপুৰৰ মিউনিচিপালিটি এৰিয়াটো বহন ক্ষমতা বহুত কমি গ'ল, মানে মানুহে কিছু হয়তো সীমা যিটো থাকিব লাগে যিমান অৰিজিনেল যিমান আছে নাই। তাৰোপৰি আমি গোটেই তিনিটা মৌজা, ভৈৰৱপদ, আপোনাৰ হলেশ্বৰ আৰু যি তিনিটা মহাভৈৰৱ, তিনিটা মৌজা আমি প্ৰায় 11টা জুনত আঢ়ৈ মাহ মানে কষ্ট কৰি 16টা টীমে এই গোটেই মাটি আমাৰ তেজপুৰৰখিনি এইটো জুন কৰা হ'ল, যাতে এই মেপ মতেহে এতিয়া হ'ব। ক'ৰবাত যদি জুমিঙত দেখা যায় যে এইটো মানে দ মাটি, তেতিয়াহলে আমি তাত আৰু আমাৰ অন্ততঃ কাৰ্যকালত যিখিনি হৈ গ'ল তাতে চৰকাৰে বিহিত ব্যৱস্থা ল'লে ভাল হ'ব তেজপুৰৰ কাৰণে। আৰু ময়ো চাৰ্কল অফিচৰ বা আয়ুক্ত মহোদয়ক বিভিন্ন সময়ত এই কথাবোৰ কওঁ। মই এই দায়িত্বৰ উপৰিও মই লেণ্ড এডভাইচাৰী কমিটিৰো মেম্বাৰ যোৱা 5 বছৰ ধৰি, গতিকে মই এটা সুযোগ পালে

0: মই এই কথাবোৰ উনুকিয়াওঁ যাতে তেজপুৰখন মানে এটা ভাল এটা যিখিনি আৰু ডেমেজ নহয়।
1: এইবাৰ আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে আপোনালোকৰ যিখিনি আঁচনি আছে সেইখিনি আপোনাৰ আমাৰ কেন্দ্ৰীয় চৰকাৰ নে আমাৰ অসম চৰকাৰৰ আছে?
0: বেছিভাগ আমাৰ ধৰি লওক আমাৰ অসম চৰকাৰৰ আঁচনিয়ে বেছি। আমাৰ ইয়াত যেনে ধৰক নলা নৰ্দমা বা যিখিনি আপোনাৰ পাৰ্মিশ্যন কনষ্ট্ৰাকশ্যন সেইখিনি অসম চৰকাৰৰ, কিন্তু কেন্দ্ৰীয় চৰকাৰৰ বস্তু হ'লে প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা সেইখিনি কাৰণেতো ইতিমধ্যে মই আপোনাক কৈছোঁ যে যিখিনি বস্তু পঞ্চায়তৰ থ্ৰুৱেদি মানুহে এতিয়া সকলোৱে জনা হৈছে। আৰু আমি যিহেতু বস্তুটো এতিয়া অলৰেডি যিহেতু কেইবাবছৰ হৈ গ'ল, মানুহে খুব জানে আধাৰ কাৰ্ড লাগে, আপোনাৰ পেন কাৰ্ড লাগে, বেংকৰ একাউণ্ট লাগে, যাতে এই কথাবোৰ মানে পঞ্চায়তৰ থ্ৰুৱেদি সকলো জনা হয়। আৰু আমি অকল সেইটোতে নাথাকি যে তেজপুৰখনৰ কাৰণে যদি আমি মাষ্টাৰ প্লেন কিবা কৰিব পাৰোঁ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক আমি এই কথাটো খুব গুৰুত্ব হেৰি ক'লোঁ যে ইলেকশ্যনৰ আগত তেখেত আহিছিলে, তেতিয়া আমি ক'লোঁ যে তেজপুৰখন বচাব লাগে, যদি ইয়াতকৈ বেয়ালৈ যায় তেজপুৰখন গুৱাহাটী হোৱাৰ পথত। তেখেতে বৰ সোনকালে আপোনাৰ অন্তত তেজপুৰৰ কাৰণে এইটো এতিয়া মানে আমি 6,40,00,000 টকাৰ এটা আমি মানে হেৰি পঠাইছোঁ। তেখেতে খুব সোনকালে এই বস্তুটো চিফ ইঞ্জিনিয়াৰলৈ দি পেলাই এইটো আমি DPR বনাই পেলাই পঠিয়াইছোঁ। এই বস্তুখিনি
1: আপোনাক কি কাম কৰিব?
0: এইখিনি মাষ্টাৰ ড্ৰেইন, যিখিনি ডাঙৰ হোলাবিলাক তেজপুৰৰ মেইন হোলা, যদিও মিউনিচিপালিটি এৰিয়া, কিন্তু উন্নয়ন কৰ্তৃপক্ষই এইটো আগভাগ লৈ মিউনিচিপালিটিৰ সহযোগত আৰু মাননীয় আমাৰ সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া আৰু আমাৰ স্থানীয় বিধায়ক পৃথ্বীৰাজ সংসদ, তেখেতসকলে এইটো আগ মানে আমাৰ সহযোগত আগভাগ লৈছে। আৰু আমি কৈছোঁ যে যদি এইখিনি আহে, আপোনালোকে যদি এইখিনি প্ৰথম পৰ্যায় আৰু কৰিব লগা আছে, এইখিনি চাফিচিয়েণ্ট নহয়, গতিকে আমি প্ৰথম পৰ্যায়ত মোৰ পিৰিয়ডত যাতে আৰম্ভণিটো হয়। দ্বিতীয় কথা, আৰু আঁচনি আমি কিছু ভাবিছোঁ। ধৰি লওক তেজপুৰখন এটা পৰ্যটনৰ কাৰণে বহুত স্থল আছে, কিন্তু পৰ্যটনৰ তেজপুৰখন বৰ্তমান ট্ৰেঞ্জিট পইণ্টে হৈ আছে, কাৰণ মানুহে আহে হোটেলত থাকে আৰু থাকি পেলাই তেওঁলোকে ক'লৈ যায়, গৈ বমদিলা যায়, টোৱাং যায়, ক'ৰবালৈ গুচি যায়, কিন্তু তেজপুৰখনত চাবলগীয়া বহুত আছে। কিন্তু আমি যিহেতু কিছু কথা মনলৈ আহিছে আৰু এই কথা আলোচনা কৰি আমি ভাবিছোঁ খুব সোনকালে ধৰক এই ক্ষেত্ৰত সহযোগ লাগিব, আপোনাৰ স্থানীয় মানুহৰ লাগিব, বিধায়কৰ লাগিব, সাংসদৰ লাগিব আৰু কৰ্তৃপক্ষৰ লাগিব, চৰকাৰে যদি সহযোগ কৰে। আমাৰ এটা মনৰ ইচ্ছা আছে যে ভৈৰৱীৰ পৰা ভৈৰৱপদলৈকে এই গোটেই ব্ৰহ্মপুত্ৰৰ পাৰটো যদি বান্ধি পেলাই খোজকাঢ়িব পৰা পদপথ অন্তত দিব পৰা যায়, এটা সুন্দৰ জেগা হ'ব ভৈৰৱীৰ পৰা ভৈৰৱপথ। দ্বিতীয়তে সেই এটা কথা মনলৈ আহিছে, আমি চিন্তা কৰি আছোঁ, কাৰণ মই এই সহযোগবিলাক কৰিবলৈ টেকনিকেল মানুহৰ সহায় ল'ব লাগিব। মই যিহেতু বেংকৰহে মানুহ আছিলোঁ, মই অৰিজিনেলি মোৰ টেকনিকেল বেংকগ্ৰাউণ্ডটো নাই, কিন্তু এই 6 কোটি টকাৰ যিটো এই আঁচনিটো বনাওঁতে আমাৰ টাউন প্লেনিঙৰ বিশেষকৈ নাম ল'বই লাগিব, সঞ্জীৱ বাৰুৱতী বুলি এক্সিকিউটিভ ইঞ্জিনিয়াৰ, আৰু যিবিলাক ৰিটায়াৰ্ড তেজপুৰৰ কিছু ইঞ্জিনিয়াৰ আছে, মই তেওঁলোকক এপিল কৰিলোঁ, আপোনালোকে তেজপুৰৰ মানুহ আহক, আপোনালোকে মোক সহায় কৰক, তেওঁলোকে 2.5-3 মাহ সময় খৰচ কৰি এই গোটেই বস্তুটো পৰাইছে, এতিয়া চৰকাৰৰ হাতত আছে আৰু এইটো প্ৰথম পৰ্যায়। দ্বিতীয় কথা, আপুনি চাওক মৰা ভৰলীৰ ওচৰত সদায় পানী থাকে, মৰা ভৰলী দুটা হেৰি বান্ধিছে, কিন্তু মৰা ভৰলীত যদি আমি কেৰেলাৰ নিচিনা বেকৱাটাৰ কেৰেলাত যেনেকৈ মানে মটৰ বোট চলে মানুহে, আৰু ধৰি লওক জলক্ৰিয়া বহুত আছে, চুইমিং টুইমিং, এই কথাবোৰ যদি কৰিব পৰা যায় তেজপুৰখনত বহুত কৰিব,
1: বহুত পৰ্যটক আহিব তেতিয়া,
0: কিন্তু ইয়াৰ বাবে যথেষ্ট টকা লাগিব। এই টকা আমি মানে চৰকাৰৰ ওচৰলৈ মই ভাবিছোঁ যে মোৰ কাৰ্যকালতে অন্ততঃ এই কথাবোৰ তেজপুৰখন মানে সম্প্ৰসাৰণ কৰাৰ কাৰণে বহুতো মানে অসুবিধা আছে, যেনে নাম্বাৰ 1, তেজপুৰৰ আশে পাশে আৰ্মিৰ বহুত মানে কোৱাৰ্টাৰ আছে বা নানান অনুষ্ঠান আছে, তেওঁলোকে আজি 12 মাহ চৈধ্য মাহ ধৰি তেওঁলোকৰ লগত আমাৰ এটা হেৰি চলি আছে। তেওঁলোকে এশ মিটাৰৰ ভিতৰত, ৱালৰ পৰা এশ মিটাৰৰ ভিতৰত
1: কোনো
0: একো কৰিব নিদিয়ে। ফলত কি হ'ল, আমাৰ স্থানীয় মানুহে, যি মানুহে ধৰি লওক পোন্ধৰৰ পৰা বিশ বছৰ আগত

0: সকলকে এই আগতে এই মাটিবোৰ কিনিছিলে, মাটি কিনিছে কিহৰ কাৰণে যে তাত ঘৰ বনাব, তেওঁলোকে মানে পাৰ্মিশ্যন নিদিয়ে। মই এই দেখিলোঁ যে এইটো বহুত ডাঙৰ কথা হ'ল, মই যোগাযোগ কৰি তেওঁলোকৰ কৰ্ণেল বা ইয়াৰ স্থানীয় যিখিনি ওপৰলা আছে আৰ্মীৰ, কাৰণ তেওঁলোকক আমিতো ডিফেন্স, সদায় ডিফেন্স আমাৰ ওপৰততো তেওঁলোকৰ ওপৰত নিশ্চয় আমি হেৰি কৰিবই লাগিব, সন্মান জনাবই লাগিব। কিন্তু তেওঁলোকক মাতি আনি আমাৰ নিজৰ অফিচতো আলোচনা কৰিলোঁ। তাৰপিছত মই তেখেতসকলক ক'লোঁ যে আপোনালোকৰ ৰুলত আছে 4 মাহৰ ভিতৰত যদি আপোনালোকে একো হা না একো নজনাই, তেতিয়াহ'লে আমি NOC মানে ধৰি ল'ব লাগিব যে এইটো NOC দিব পাৰি, আপোনালোকে নিদিলেও আমি পাৰ্মিশ্যন দিব পৰা ৰুলত লিখা আছে। কিন্তু তথাপি মই আয়ুক্ত মহোদয় বৰ্তমান আনন্দ দাস, তেখেত দাস ডাঙৰীয়া, তেখেতে আমাক, মই তেখেতক ক'লোঁ যে আপুনি এটা আমাৰ লগত এটা আপোনাৰ অফিচতে চিটিং এটা দিয়ক, এটা আমি কথা পাতোঁ। আৰু যিকেইজন এপ্লিকেণ্ট আছিলে মই তেওঁলোকক মাতাই আনি আমি কি কৰিছোঁ বা কি কাৰণে পৰা নাই, বাহিৰৰ মানুহে হয়তো ভাবিব ইয়াত তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ তাত ফাইলটো এনেই পেলাই থৈ দিছে। গতিকে মই যিহেতু স্থানীয় মানুহ, মই তেজপুৰক আমি ভাল পোৱা মানুহ, গতিকে সেই মানুহক লগত লৈ পেলাই মই বৰ সুন্দৰকৈ এদিন মই কথা পাতিলোঁ। তেওঁলোকে শেহতীয়াকৈ ক'লে যে আমি হয়তো এতিয়া আগলৈ কি কৰোঁ নাজানো, এই কেছবিলাক হয়তো আমি কিছু আমি হেৰি হৈ পেলাই অন্তত কৰিম। অন্য হাতেদি মই আৰু এটা বস্তু আপোনাক মানে মনত পৰোঁতে কওঁ, তেজপুৰ যিখন আমাৰ ইউনিভাৰ্চিটি আছে তাৰ আশে পাশে, মই এইটো অলৰেডি মই বোৰ্ডতো এই কথা উলিয়াইছিলোঁ, লেণ্ড এডভাইচৰী আৰু বৰ্তমানৰ আয়ুক্ত মহোদয়ৰ মই কাণ চুৱাইছিলোঁ যে তেজপুৰত মাটিৰ অভাৱ হৈ আছে, এফালে সেইটো অসম প্ৰসাৰণ নহয় এফালে এইটো নহয়, কিন্তু তেজপুৰৰ ইউনিভাৰ্চিটিৰ 2 কিলোমিটাৰ 2.5 কিলোমিটাৰ ৰেডিয়াছত এনেকুৱা কিছুমান ঘটনা ঘটিছে যে ধৰি লওক তাত চৰকাৰী মাটিত বহুত ডাঙৰ ডাঙৰ পুখুৰী হৈছে। সেই পুখুৰী কেনেকৈ হৈছে আপুনি শুনিলে আচৰিত হ'ব। পুখুৰীবোৰৰ পৰা পুখুৰীবোৰ বালিবিলাক তেওঁলোকে বহুতে মানে লিগেলি বুলি মই কেতিয়াও নকওঁ, মানে JCBৰে বালিবিলাক উঠাইছে। বালিবিলাক বিক্ৰী হৈছে ক'ত? তেজপুৰত। শিলগুটি ওলাইছে, বিক্ৰী হৈছে ক'ত? তেজপুৰত। আৰু যিহেতু ধৰি লওক 10 ফুট 12 ফুট আৰু প্ৰায় 50 মিটাৰ 80 মিটাৰ যদি বহল মানে দীঘল আৰু বহল 15 মিটাৰ 20 মিটাৰ এনেকুৱা ডাঙৰ ডাঙৰ পুখুৰী, 50ৰ পৰা 70টামান এনেকুৱা পুখুৰী আছে,
1: বহুত আছে।
0: আৰু তাতে যিহেতু চাওক তাতে পানী জমা হৈ গ'ল, পানী যিহেতু 10 ফুট পানী জমা হৈ গ'ল, তাত ধুনীয়াকৈ মাছ এৰি দিছে, সেই মাছ আকৌ তেজপুৰৰ মানুহে
1: কিনিছে।
0: গতিকে মই এইটো দৃষ্টিগোচৰ কৰিছোঁ যিহেতু আমি অবৈধ, গতিকে এই কথাটো যদি কৰে তেজপুৰৰ কিছু মাটি ওলালে, আমি ভাবিছোঁ কমেও যদি 40-50 বিঘা মাটি ওলায়, তেতিয়াহ'লে আমি চৰকাৰক দৃষ্টিগোচৰ কৰিম যে আপোনালোকে হাউচৰ কাৰণে, ঘৰৰ কাৰণে হাউচ ফেডক বা কাৰোবাক দিয়ক বা এইটো ঘৰ বনাই ৰেচিডেঞ্চিয়েল কাৰণে, কাৰণ ইউনিভাৰ্চিটিৰ ওচৰত বহুত মানে এনেকুৱা জেগা আছে আৰু যিহেতু এইটো ইলিগেল, কিন্তু মই এইটোৱে জানো যে এই
1: কামবোৰ
0: অবৈধ, গতিকে এই এটা পদক্ষেপ যদি চৰকাৰে লয়, মই এই কথাটো একচুৱেলি ক'বলৈ গ'লে এই কথাটো মই বোৰ্ডত উলিয়াইছোঁ আৰু সেইদিনা আমি যেতিয়া মানে ৰ'দত 6 ঘণ্টা 5 ঘণ্টা খোজকাঢ়িছোঁ, মহিলাগৰাকীৰ নাম ল'বই লাগিব লীনা চেতিয়া, তেতিয়া আমাৰ লগত আৰু স্থানীয় মণ্ডল প্ৰেচিডেণ্ট এই সকলোবোৰ, মই আচৰিত হ'লোঁ যে ইমান ডাঙৰ ডাঙৰ পুখুৰী কেনেকৈ হ'ল। তেতিয়া গোটেই বস্তুখিনি মই উলিয়ালোঁ, উলিয়াই পেলাই মই চৰকাৰক এই কথাটো মই আমাৰ আয়ুক্তক কৈছোঁ, যদি তেখেতসকলে এইটো কৰে আৰু স্থানীয় বিধায়কো আছিলে সেইদিনাখন, যদি তেওঁলোকে এইটো কৰে তেতিয়াহ'লে তেজপুৰখন সম্প্ৰসাৰণ কৰাৰ কাৰণে এটা ভাল কথা হ'ব মই ভাবিছোঁ। আৰু এটা কথা মই কওঁ, মই অহাৰ পিছতে মানুহৰ স্বাস্থ্যৰ কাৰণে কি আমি কি কৰিছোঁ, ধৰি লওক তেজপুৰত দেখা গ'ল, মই বহুত ঘূৰোঁ গতিকে দেখা গ'ল যে পাৰ্থেনিয়াম
1: সাংঘাতিক বহুত আছে।
0: এই পাৰ্থেনিয়ামৰ কাৰণে মই আজি যোৱা মানে প্ৰায় 6-7 মাহৰ আগতেই মই এনেকৈ মানে পাৰ্থেনিয়ামৰ এই গোটেই কথাখিনি মই লিখিছোঁ, আপুনি মানে চাব পাৰে। আৰু এই গোটেই বস্তুখিনি মিউনিচিপালিটি আৰু মই লিখি য'তেই দেখিছোঁ পাৰ্থেনিয়ামৰ পৰা আমাৰ মানে শোণিতপুৰৰ বা আনডিভাইডেড দৰং ডিষ্ট্ৰিক্ট ক'লে বহুত মানুহৰ কেঞ্চাৰ আৰু লগতে হাওঁফাওঁ বা এজমেটিক ট্ৰাবল বহুত হৈছে। গতিকে আমি নিজেই এইবিলাক আগভাগ

0: আমি এইবিলাক কটাইছো। প্ৰতিটো পঞ্চায়তক মই এই কাগজ দিছো যে আপোনালোকে মানুহৰ স্বাস্থ্যটো ভাল ৰখা দায়িত্ব।
1: আপোনালোকে জাবৰ নিষ্কাশনৰ বাবে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে?
0: মই আপোনাক কৈ দিওঁ যে তেজপুৰৰ মিউনিচিপালিটি এৰিয়াত জাবৰ কালেকশ্যন তেওঁলোকে কৰে, কিন্তু আমাৰ এৰিয়াত কি হৈছে, যিহেতু আমাৰ নিজস্ব কোনো গাড়ী নাই, আমাৰ কোনো জে চি বি নাই, তথাপি যেতিয়াই য'ত কৈছে যে এনেকুৱা হৈছে, মলাপ দিছে, ধৰি লওক মিছন চাৰিআলিৰ পৰা আপুনি যদি আহি থাকে মিছন হস্পিটেলৰ সন্মুখত, মানে চাবলগীয়া এটা মানে অতি বেয়া অৱস্থা। সেইখিনি মই প্ৰতি দুমাহে তিনিমাহে সেয়া জাবৰ কালেকশ্যন কৰি আৰু মানুহক মই মানে এপিল কৰিছোঁ যে আপোনালোকে পুৰি নেপেলাব, এঠাইত কালেকশ্যন গোটাই থওক। আমি মিউনিচিপালিটিৰ গাড়ী আমি মানে তাত ভাড়া দিব লাগে আৰু জে চি বি লগাই সেই গোটেইবোৰ বস্তু আনি পেলাইছোঁ। প্ৰথমে মই দেখিলোঁ যে মানুহবিলাকে মানে আহে কয় যে আমাৰ শ্মশানখনেই বেয়া। সেই শ্মশানত হিন্দু মানুহ হওক মুছলিম মানুহেই হওক, এদিন কোনোবা নহয় এদিন তালে যাবই লাগিব। তেওঁলোকক মই সেই শ্মশানখন বনাই দিছোঁ, আনকি পানীটোপা যিটো আপোনাৰ কুঁৱা আছে তাত পানীটোপা পৰ্যন্তও মানে তাত যোগাৰ নাই, বেয়া হৈ গ'ল। মই সকলো এই আগদিনা মোৰ কাণত পৰিছে, পিছদিনা আমি গৈছোঁ আৰু এই কাম কৰাই লগতে সবখিনিতো এইখিনি কৰালোৱেই। দ্বিতীয় কথা, যাতে ভৱিষ্যতে শ্মশান কমিটিৰ মানে এটা ইনকাম আহে, দুডাল আপুনি মেহগনি গছ, প্ৰদীপ ভট্টাচাৰ্য তেখেতে বৃক্ষ বন্ধু উপাধিও পাইছে, মোক দিছে, মই তাতে সেই মেহগনি গছ দুডাল লগাই দিছোঁ। হয়তো 15 বছৰ পিছত এই মেহগনি গছডালৰ মানে এটা ভেলু হ'ব 10 লাখ টকা। গতিকে যদি এইবিলাক তাতে সেইখিনি কাম কৰিলোঁ। দ্বিতীয়তে আপোনাৰ যিটো চ'লাৰ লাইট, 4টা চ'লাৰ লাইট ব্যৱস্থা কৰি দিছোঁ, এইখিনি মই কৰা। আমি যিখিনি ডাঙৰ ডাঙৰ মই আমি প্লেন মনত ভাবিছোঁ, যদি ৰাইজ লগতে আমাৰ সচেতন যিবিলাক মানে আছে মানুহ, যিবিলাক অনুষ্ঠান সকলোৱে যদি যোগ কৰে, লগতে সাংবাদিক বন্ধুসকলকো তেওঁলোককো মই এপিল কৰিম আজি এই ইয়াতে থ্ৰুদি, যে সকলোৱে যদি আমি একজুট হৈ পেলাই কিছু কাম কৰিবলৈ যদি আমি ই কৰোঁ, চৰকাৰে যদি আমাক কিছু
1: সুবিধা
0: দিয়ে, তেতিয়াহ'লে
1: কৰিবলগীয়া কাম বহুত থাকে, সকলোখিনি কৰাটো সম্ভৱ নহয় আৰু যিখিনি হ'ব লাহে লাহে হৈ থাকে। তথাপি আপুনি তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ হিচাপে আমাৰ ৰাইজলৈ আপুনি কি আহ্বান জনাব?
0: হয়, প্ৰথমতে মই ৰাইজক ক'ম যে আপোনালোকে কিবা মানে ঘৰ বনোৱাক যি বনাওক, আপোনালোকে আমাৰ ওচৰলৈ আহক, আমি সহযোগ আপোনালোকক কৰিম, কিন্তু আপোনালোকে অনুমতিবিহীনভাৱে কোনো কাম নকৰিব। 2 নম্বৰ কথা, আমি সকলোৱে যিমান পৰা যায় প্লাষ্টিকটো ব্যৱহাৰ কম কৰক। মোৰ শেষত আটাইতকৈ ডাঙৰ এটা এপিল মই সেইটো এনাউন্সো কৰিছিলোঁ যে বজাৰলৈ যেতিয়া যাওঁ আমি কাপোৰৰ মোনা এখন দুখন লৈ যোৱাৰ
1: লগত লৈ যাব লাগে,
0: এইখিনি মোৰ ক'বলগীয়া আছে, যাতে আমি তেতিয়াহে মানে তেজপুৰ বচাব পাৰিম। বৰ মানে শেহতীয়াকৈ কিছুমান গুৱাহাটীৰ দৃশ্য দেখি যি ধৰণে বতাল ওলাইছে সেইবিলাক দেখিলে দুখ লাগে। আমি যাতে অকণমান এইবিলাক সজাগ হওঁ,
1: এইখিনি তেজপুৰখন
0: যাতে
1: বচাবলৈ কাৰণে, ভালকে ৰাখিবৰ কাৰণে সকলো ৰাইজৰ সহযোগ বিচাৰিছোঁ। হয়, ধন্যবাদ ভট্টাচাৰ্য ডাঙৰীয়া। আমাৰ অনুষ্ঠানৰ সময় সীমিত, আমি অনুষ্ঠান সামৰিব লাগিব। আপোনাৰ ইমান ব্যস্ত সূচীৰ মাজত আকাশবাণী তেজপুৰক এইখিনি সময় দিলে, তাৰ বাবে আপোনালৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
0: নমস্কাৰ।
1: ইমান পৰে শ্ৰোতাই, আমাৰ আজি জনকল্যাণ অনুষ্ঠানত তেজপুৰ উন্নয়ন কৰ্তৃপক্ষ অৰ্থাৎ তেজপুৰ ডেভেলপমেণ্ট অথৰিটিৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন কাম কাজ আৰু আঁচনিৰ বিষয়ে হোৱা সাক্ষাৎকাৰ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ বিশ্বদেৱ ভট্টাচাৰ্যয়ে। অনুষ্ঠানটিৰ সাক্ষাৎগ্ৰহণ আৰু সম্পাদনা ৰশ্মিৰেখা ভূঞাৰ আৰু প্ৰযোজনা ৰূপান্ত দাসৰ।

0: ইমানপুৰৰ শ্ৰোতাসকলে জনকল্যাণ অনুষ্ঠানৰ পুনৰ প্ৰচাৰটি শুনিলে।
1: ব্যস্ততাৰ পৰা জীৱনত আমি বহুতো কথা প্ৰায় পাহৰি যাওঁ, কিন্তু কোনোবাই আমাৰ কথা চিন্তা কৰিলে আমাৰ ভাল লাগে। যেনেকৈ RBIয়ে আপোনাৰ আনক্লেইম ডিপ'জিটৰ কথা চিন্তা কৰে।
2: সময়ৰ বাবে কোনো লেনদেন হোৱা নাই, সেইবোৰ একাউণ্ট

0: আর বি আই ডি ই এফ ফাণ্ডলৈ গুচি যায়। আপুনি আপোনাৰ বেংকৰ যিকোনো শাখালৈ গৈ কে ৱাই চি আপডেট কৰাওক আৰু আপোনাৰ আনক্লেইম ডিপজিট উভতাই পাওক।
1: আর বি আই কয় সতর্ক থাকক, সচেতন থাকক।
2: এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে আজিৰ দিনটো। আজি হ'ল আহিন মাহৰ পহিলা দিন, 2025 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 19 তাৰিখ। এই দিনটোত আগবঢ়াই অহা হয় ইতিহাসৰ গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ পৰিচয়। আজি হ'ল জনতাৰ শিল্পী হিয়াৰা মথু জুবিন গাৰ্গৰ প্ৰথম বাৰ্ষিক মৃত্যুতিথি। শব্দ সুৰ আৰু সংগীতেৰে জনতাক জয় কৰা মাধৱদ্ৰৱী শিল্পীগৰাকীয়ে ছিংগাপুৰৰ এক অনুষ্ঠানত সংগীত পৰিৱেশন কৰিবলৈ যোৱাৰ সময়ছোৱাত আকস্মিকভাৱে মৃত্যু হয়। তেখেত আছিল একেধাৰে সংগীত শিল্পী, চিত্ৰ পৰিচালক, বোলছবি নিৰ্মাতা, গীতিকাৰ, সুৰকাৰ আদি বহু গুণেৰে ভৰা এটি সত্তা। তেখেতে অসমীয়া, হিন্দী, বাংলা, বড়ো, কোচৰাজবংশী, চাহবাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰু, ৰাভা, পাতিৰাভা, ডিমাচা, টাই, আহোম, দেউৰী, নেপালী, ভোজপুৰী, বিষ্ণুপ্ৰিয়া, মণিপুৰী, ককবৰক, উৰিয়া, তামিল, তেলেগু, কন্নড়, ইংৰাজী আৰু গালো, তিৱা, নিচি, মালায়ালম, মাৰাঠী, সংস্কৃত, সিন্ধি, উৰ্দু আদি বিভিন্ন ভাষাত কণ্ঠদান কৰিছে। 1992 চনত তেখেতৰ প্ৰথম এলবাম অনামিকা মুক্তি পোৱাৰ লগে লগে পেছাদাৰী সংগীত জগতত তেখেত জড়িত হৈ পৰে। বাংলা চলচ্চিত্ৰ সুধু তুমিৰ কাৰণে জুবিনে 2005 চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। হিন্দী ভাষাৰ ইয়ালাইলি গীতটোৰ বাবে জুবিনে 2006 চনত গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী পুৰুষৰ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও ইক'স অৱ চাইলেন্স ছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে তেওঁ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে 2014 চনত জুবিন গাৰ্গলৈ ৰেনেচা অসম বঁটা আগবঢ়োৱা হয়। 2024 চনৰ 27 মে'ত জুবিন গাৰ্গক মেঘালয় বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰ অৱ লিটাৰেচাৰ ডিগ্ৰী প্ৰদান কৰে। 2025 চনত বেলতলা বহাগী উৎসৱ সমিতিয়ে তেখেতক জীৱনজোৰা সাধনাৰ ডক্টৰ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰে। জুবিন গাৰ্গ এগৰাকী বাদ্যযন্ত্ৰ শিল্পী। তেওঁ বহুকেইবিধ বাদ্যযন্ত্ৰ বজাবও জানিছিল। ইয়াৰ ভিতৰত আনন্দ লহৰী, ঢোল, দোতাৰা, ড্ৰাম, গীটাৰ, হাৰমনিয়াম, মেণ্ডোলিন, কীবোৰ্ড, তবলা আৰু একাধিক পাৰ্কাশ্যন তেখেতে সুন্দৰকৈ পৰিৱেশন কৰিব পাৰিছিল। অসমৰ সৰ্বাধিক পাৰিশ্ৰমিক প্ৰাপ্ত কণ্ঠশিল্পীসকলৰ ভিতৰত তেওঁ অন্যতম। প্ৰায় 3 দশক জুৰি তেখেতৰ যি কেৰিয়াৰ, জুবিন গাৰ্গে তেখেতৰ সেই জীৱনকালত 40টা ভাষাত 38,000তকৈ অধিক গীত বাণীবদ্ধ কৰিছিল। তেখেতৰ এই মৃত্যুতিথিত আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ।

1956 চনৰ আজিৰ এই দিনটোত ইংলেণ্ডৰ ৰজা তৃতীয় এডৱাৰ্ডৰ পুত্ৰ ব্লেক প্ৰিন্সেছ ফ্ৰান্সৰ বিৰুদ্ধে জয়লাভ, ফ্ৰান্সৰ ৰজা দ্বিতীয়জন বন্দী হয়। 1581 চনৰ আজিৰ এই দিনটোতেই চতুৰ্থ শিখ গুৰু ৰামদাসৰ পৰলোকপ্ৰাপ্তি হয়। সম্ৰাট আকবৰে দান দিয়া এক

নিখন্দ্ৰত 1577 চনত ৰামদাসে প্ৰসিদ্ধ অমৃতসৰৰ চহৰৰ তথা সৰোবৰ প্ৰতিষ্ঠা কৰিছিল। 1783 চনৰ আজিৰ এই দিনটোতে ফ্ৰান্সৰ মণ্টগল্ফিৰ ভাতৃদ্বয়ে এটা কুকুৰা, এটা ভেড়া আৰু এটা হাঁহ বেলুনত উৰুৱায়। মাটিত বাস কৰা অধিবাসীৰ ভিতৰত এইকেইটাই আছিলে প্ৰথম আকাশযাত্ৰী। 1936 চনৰ এই দিনটোতেই ভাৰতীয় ধ্ৰুপদী সংগীতৰ বিশিষ্ট শিল্পী বিষ্ণুৰায়ণ ভাটখাণ্ডেৰ মৃত্যু হয়। 1938 চনৰ আজিৰ এই দিনটোতেই গোপীনাথ বৰদলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে মনোনীত হয়। প্ৰথম অৱস্থাত অসমৰ মুখ্যমন্ত্ৰীগৰাকী প্ৰধানমন্ত্ৰী হিচাপেহে আছিল। 1939 চনৰ 17 নৱেম্বৰলৈকে তেওঁ মুখ্যমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰত আৰু পাকিস্তানৰ মাজত সিন্ধু জলচুক্তি স্বাক্ষৰিত হয় 1960 চনৰ আজিৰ এই দিনটোতেই। 1973 চনৰ আজিৰ এই দিনটোতেই লালন প্ৰসাদ সিঙৰ অসমৰ ৰাজ্যপালৰূপে কাৰ্যনিৰ্বাহ গ্ৰহণ কৰে। 1981 চনৰ 10 আগষ্টলৈকে তেওঁ ৰাজ্যপালৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। সুদীৰ্ঘ 16 বছৰৰ অন্তত বাংলাদেশত ৰাষ্ট্ৰপতি প্ৰধান চৰকাৰ অৱসান হয় আৰু গঠন হয় সংসদীয় চৰকাৰ। এই দিনটোৱে আছিলে 1991 চনৰ আজিৰ দিনটো। ইয়াৰ ফলত বেগম খালেদা জিয়াৰ নেতৃত্বত নতুন চৰকাৰ গঠন কৰা হয়। 2003 চনৰ আজিৰ এই দিনটোতে ৰায়বৰেলী আদালতৰ দ্বাৰা বাবৰি মছজিদ ধ্বংসৰ অভিযোগত লালকৃষ্ণ আদৱানীক দোষমুক্ত ঘোষণা কৰা হয়। 2004 চনৰ আজিৰ এই দিনটোতে বড়ো ভাষাৰ প্ৰথমখন দৈনিক কাকত চানচিয়াৰী বড়োলেন ইংগং প্ৰকাশ হয়। 1888 চনৰ আজিৰ এই দিনটোতেই বেলজিয়ামৰ স্পাত প্ৰথম আধুনিক সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। নিউজিলেণ্ডৰ সকলো মহিলাক ভোটাধিকাৰ প্ৰদান কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হয় 1893 চনৰ আজিৰ এই দিনটোতেই। ভাৰতৰ প্ৰথম যোগাযোগ উপগ্ৰহ এপল দুবছৰৰ পিছত বন্ধ হয় 1983 চনৰ আজিৰ এই দিনটোতেই। 1985 চনৰ আজিৰ এই দিনটোতে মেক্সিকোত 8 প্ৰাবল্যৰ ভূমিকম্প হৈছিল। ইয়াৰ ফলত 5,000-45,000 মানুহৰ মৃত্যু হৈছিল বুলি ধাৰণা কৰা হয়। চৰকাৰী সূত্ৰৰ মতে 5,000 বুলি কোৱা হয়। 2000 চনৰ আজিৰ এই দিনটোতেই কৰ্ণেল মালেশ্বৰীয়ে অষ্ট্ৰেলিয়াৰ ছিডনীত অনুষ্ঠিত অলিম্পিক খেলত তেওঁৰ 69 কেজি শাখাৰ ভাৰোত্তোলনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইয়াৰ পিছতে তেওঁ অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। ভাৰতনাট্যম, কুচিপুডি, কথাকলি আৰু ওড়িশীৰ এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পী আছিল ইন্দ্ৰাণী ৰহমান, যিটো তেখেতৰ পশ্চিমত জনপ্ৰিয় আছিল আৰু পিছত 1976 চনত নিউয়ৰ্কত স্থায়ী বাসিন্দা হিচাপে থাকিবলৈ লয়। 1952 চনত তেখেতে মিছ ইণ্ডিয়া বিজয়ী হৈছিল। পিছত তেওঁৰ মাক ৰাগিনী দেৱীৰ সংস্থাত যোগ দিয়ে। তেখেত আন্তৰ্জাতিক ভ্ৰমণৰ সময়ত ওড়িশীৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্য ফৰ্মত জনপ্ৰিয় কৰিছিল। লাকী আলী নামেৰে পৰিচিত মকছুদ মহমুদ আলী, তেখেত আছিল এগৰাকী ভাৰতীয় গায়ক, গীতিকাৰ আৰু অভিনেতা। ভাৰতীয় সংগীতৰ পপ সংস্কৃতি আৰু এলবামত জনপ্ৰিয় কৰাৰ বাবে তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। কেইবাটাও জনপ্ৰিয় এককৰ এলবামৰ জৰিয়তে তেওঁ 1990 চনৰ ভিতৰত ইণ্ডি পপৰ এক উল্লেখযোগ্য ব্যক্তিত্ব হিচাপে আত্মপ্ৰকাশ কৰিছিল। প্ৰিয় শ্ৰোতা, এয়া আছিল আজিৰ দিনটোৰ ঘটনাৱলীৰ কিছু পৰিচয়। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতেই গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: বজাৰ মুখ্য বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো অংকুৰজ্যোতি শৰ্মাই।

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন জুবিন গাৰ্গ নেহকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ৰাজ্যজুৰি তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন কৰা হৈছে। শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰ আয়োজন কৰিছে। ৰাজ্যৰ 39খন বিজেপিৰ সাংগঠনিক জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত ৰক্তদান শিবিৰত ৰক্তদান কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পশ্চিমবংগ চৰকাৰ

আগবঢ়ায়। তিনিগৰাকী প্ৰাৰ্থীয়ে নাম প্ৰত্যাহাৰ কৰাত মূল প্ৰতিদ্বন্দ্বিতাত 15গৰাকী প্ৰাৰ্থী বৰ্তি আছে। বিডিচিৰ উপ নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত দাবী জনাব বুলি বিডিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰে প্ৰকাশ কৰিছে। অসমৰ হিমানীশ শেখৰ দাস আৰু অভিকা বৰগোহাঁয়ে উত্তৰ পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষ আৰু মহিলাৰ একক শাখাৰ খিতাপ অৰ্জন কৰিছে। আৰু এছিয়ান গেমছৰ মহিলাৰ ক্ৰিকেটৰ ছেমিফাইনেলত কাইলৈ ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 4:30 বজাত অনুষ্ঠিত হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।

0: মিডিয়া বেভৰ 266.6 মিটাৰ, কিলোহাৰ্জ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত আকাশবাণী তেজপুৰ নিবেদন কৰিবলৈ লোৱা হৈছে বিশেষ অনুষ্ঠান গানে গানে জুবিন।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোক সকলোকে সাদৰ সম্ভাষণ জনাই মই দিশা শইকীয়া আৰু মোৰ সতীৰ্থ নৱজিৎ শৰ্মাই আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। গীতেৰে মানুহৰ হৃদয় জয় কৰা, সুৰেৰে এটা প্ৰজন্মক উজ্জীৱিত কৰা আৰু নিজৰ কণ্ঠত অসমৰ অনুভৱক এক নতুন পৰিচয় দিয়া শিল্পীগৰাকীয়ে হৈছে জুবিন গাৰ্গ। তেওঁৰ গীত মানেই যেন আবেগ, উন্মাদনা আৰু আপোনত্বৰ এক অন্যান্য অনুভৱ। সময় সলনি হৈছে, প্ৰজন্ম সলনি হৈছে, কিন্তু জুবিন দাৰ গীতৰ প্ৰতি মানুহৰ ভালপোৱা আজিও একেই অমলিন। আজি সেই চিৰসেউজ গীতসমূহক নতুন প্ৰজন্মৰ 4 গৰাকী যুৱশিল্পীৰ কণ্ঠত শুনাৰ এক বিশেষ প্ৰয়াস গানে গানে জুবিন। আহক, যুৱকণ্ঠৰ সুৰত পুনৰ এবাৰ অনুভৱ কৰোঁ জুবিন দাৰ গীতৰ সেই চিনাকি আবেগ, সুৰ আৰু স্পন্দন। অনুষ্ঠানটিৰ আৰম্ভণিতে পোনপ্ৰথমে তোমালোকৰ চমু পৰিচয়টি আমাৰ শ্ৰোতাসকলক প্ৰেৰণ কৰিবা।
2: নমস্কাৰ, মোৰ নাম মৃণ্ম কলিতা। মই তেজপুৰ বিশ্ববিদ্যালয়ত MBA কৰি আছোঁ আৰু মোৰ অৰিজিনেল ঘৰ গুৱাহাটীত আৰু মই গান গাওঁ।
3: নমস্কাৰ, মোৰ নাম ৰোনাল্ড ৰয়। মই বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ত মেকানিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত পঢ়ি আছোঁ। মোৰ ঘৰ পাঠশালাত, মই তবলা বজাওঁ।
4: নমস্কাৰ, মোৰ নাম দিগদৰ্শন বৰগোহাঁই। বৰ্তমান মই তেজপুৰ বিশ্ববিদ্যালয়ত মেথছ ডিপাৰ্টমেণ্টত পঢ়ি আছোঁ আৰু মই কীবৰ্ড বজাওঁ। মোৰ ঘৰ লখিমপুৰত।
5: নমস্কাৰ, মোৰ নাম আব্দুল চাহিদ। মই বৰ্তমান তেজপুৰ ইউনিভাৰ্চিটিত MTech কৰি আছোঁ ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্টত। মই গান গাওঁ, লগতে গীটাৰো বজাওঁ। আজি মই গীটাৰ বজাব আহিছোঁ।
1: প্ৰিয় শ্ৰোতা, আহক আমি এতিয়া গীতৰ মাজলৈ যাওঁ।

0: অনুষ্ঠানৰ আৰম্ভণিতেই যি গীতৰ সুৰেৰে আজিৰ এই সংগীতময় যাত্ৰাৰ শুভাৰম্ভ হৈছে সেটি হৈছে তোমাৰ নীলিম কথাৰ দৰে। এই গীতটো জুবিন গাৰ্গৰ কণ্ঠ, সুৰ আৰু সৃষ্টিশীলতাৰ এক সুন্দৰ প্ৰতিফলন। নীলিম আকাশ, সপোন আৰু প্ৰকৃতিৰ কোমল অনুভৱেৰে গীতটোৱে যেন এক মায়াময় জগতৰ সৃষ্টি কৰে। জুবিন গাৰ্গৰ সৃষ্টিৰ এই বিশেষত্বই তেওঁৰ গীতক কেৱল শুনিবলৈ ভাল লগা কৰি তোলা নাছিল, বৰং শ্ৰোতাৰ অনুভৱৰ সৈতে একাত্ম কৰি তুলিছিল। আজি সেই গীতটোকে নতুন প্ৰজন্মৰ কণ্ঠত শুনি যেন জুবিন দাৰ সেই চিনাকি সুৰে আকৌ এবাৰ নতুনকৈ প্ৰাণ পাই উঠিল। ধন্যবাদ জনাইছোঁ তোমালোকক। এইবাৰ আমাৰ শ্ৰোতাসকলক তোমালোকে কি শুনাব বিচাৰিবা?
1: এতিয়া আমি জুবিন দাৰ দূৰে দূৰে গীতটি গাবলৈ লৈছোঁ।

0: দূৰে দূৰে। এই গীতটোৰ সুৰত আছে এক বিশেষ ৰোমান্টিকতা, দূৰত্বৰ মাজতো আপোনজনৰ উপস্থিতি অনুভৱ কৰাৰ এক মিঠা আৱেগ। জুবিন গাৰ্গৰ সংগীতৰ এক অন্যতম বৈশিষ্ট্য হৈছে অতি সাধাৰণ অনুভৱকো তেওঁ নিজৰ কণ্ঠ আৰু সুৰৰ জৰিয়তে গভীৰ আৰু হৃদয়স্পৰ্শী কৰি তুলিব পাৰিছিল। প্ৰেম, বিৰহ, আনন্দ, বিষাদ, জীৱনৰ এনে বিভিন্ন অনুভূতিক তেওঁ সংগীতৰ মাজেৰে ইমান সহজভাৱে প্ৰকাশ কৰিছিল যে তেওঁৰ গীত শ্ৰোতাৰ নিজৰ জীৱনৰ একোটা অংশ যেন হৈ পৰিছিল। অসমৰ সংগীত জগতলৈ জুবিন গাৰ্গৰ অৱদান কেৱল তেওঁৰ অসংখ্য গীতৰ সংখ্যাতেই সীমাবদ্ধ নহয়। নতুন ধৰণৰ সংগীতৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰা, যুৱ প্ৰজন্মক সংগীতৰ সৈতে সংযোগ কৰা আৰু অসমীয়া সংগীতক বহল পৰিসৰত চিনাকি কৰাই দিয়াৰ ক্ষেত্ৰতো তেওঁৰ ভূমিকা বিশেষভাৱে স্মৰণীয়। সময়ৰ সৈতে সংগীতৰ ধৰণ সলনি হয়, নতুন সুৰৰ আগমন ঘটে, কিন্তু কিছুমান শিল্পীৰ সৃষ্টি সময়ৰ পৰিৱৰ্তনৰ মাজতো নিজৰ উজ্জ্বলতা হেৰুৱাই নেপেলায়। জুবিন দাৰ গীত তেনে এক সৃষ্টিৰ ধাৰা, যাক আজিৰ যুৱ প্ৰজন্ময়ো নিজৰ কণ্ঠত আঁকোৱালি লৈছে। এইবাৰ আমাৰ শ্ৰোতাসকলক তোমালোকে জুবিন গাৰ্গৰ কোনটি গীত শুনাব বিচাৰিবা?
1: আমি এতিয়া জুবিন দাৰ হঠাৎ এৰাইল গীতটিটো গাবলৈ চেষ্টা কৰিম।

0: এটি বিষাদ আৰু অনুভূতিৰে সিক্ত গীত, য'ত হঠাতে হেৰাই যোৱা কোনো আপোন অনুভৱ বা সম্পৰ্কৰ শূন্যতাক মনত স্পৰ্শ কৰে। জুবিন গাৰ্গৰ গীতৰ অন্যতম শক্তি আছিল তেওঁৰ আৱেগ প্ৰকাশৰ স্বাভাৱিকতা। সুখ হওক বা দুখ, প্ৰেম হওক বা বিৰহ, তেওঁৰ কণ্ঠত সেই অনুভৱবোৰ ইমান জীৱন্ত হৈ উঠিছিল যে শ্ৰোতাই গীতটোৰ সৈতে নিজকে সহজেই সংযোগ কৰিব পাৰিছিল। তেওঁৰ সংগীতত সুৰৰ লগতে আছিল জীৱনৰ বহু চিনাকি মুহূৰ্তৰ প্ৰতিধ্বনি, সেয়েহে তেওঁৰ গীতসমূহ সময় পাৰ হৈ যোৱাৰ পাছতো শ্ৰোতাৰ হৃদয়ত একেই আপোন হৈ ৰয়। এইবাৰ আমাৰ শ্ৰোতাসকলক তোমালোকে কোনটো গীত শুনাব বিচাৰিবা?
1: এতিয়া আমি জুবিন দাৰ মই মোৰ যিদিনা গীতটো গাবলৈ চেষ্টা কৰিম।

0: জীৱনৰ ক্ষণস্থায়িত্ব, আপোনজনৰ প্ৰতি টান আৰু এদিন আঁতৰি যাবলগীয়া হোৱাৰ এক নীৰৱ অনুভৱ এই গীতটোৰ মাজেৰে যেন প্ৰকাশ পাইছে। কিন্তু আজি এই গীতটো শুনাৰ অনুভৱ যেন আৰু অধিক বেদনাদায়ক। যিগৰাকী শিল্পীৰ কণ্ঠত আমি এই গীতটোৰ প্ৰতিটো শব্দ অনুভৱ কৰিছিলোঁ, আজি তেওঁৰেই অনুপস্থিতিত, তেওঁৰ স্মৃতি দিৱসৰ দিনটোত মই মৰিম যিদিনা গীতটি শুনাটো যেন এক গভীৰ বিৰহৰ সৈতে মুখামুখি হোৱাৰ দৰে। জীৱন আৰু মৃত্যুৰ কথা কোৱা গীতটোৰ শব্দবোৰ আজি যেন আগতকৈও অধিক অৰ্থবহ আৰু হৃদয়স্পৰ্শী হৈ পৰিছে। জুবিন দাৰ গীতৰ বিশেষত্বই আছিল তেওঁ জটিল অনুভৱবোৰকো অতি সহজ শব্দ আৰু সুৰৰ মাজেৰে শ্ৰোতাৰ হৃদয়লৈ লৈ যাব পাৰিছিল। তেওঁৰ কণ্ঠত বিষাদৰো আছিল এক নিজস্ব মাধুৰ্য, আৰু সেই মাধুৰ্যই তেওঁৰ গীতক মানুহৰ ব্যক্তিগত স্মৃতি আৰু অনুভৱৰ সৈতে সংযুক্ত কৰি তুলিছিল। মই মৰিম যিদিনাৰ মাজেৰেও যেন জীৱন, বিচ্ছেদ আৰু স্মৃতিৰ কথাই আমাক কিছু সময়ৰ বাবে থমকি ভাবিবলৈ বাধ্য কৰিলে। আদৰৰ শ্ৰোতা, আমি ইতিমধ্যে অনুষ্ঠানৰ শেষ পৰ্যায়ত আহি উপনীত হৈছোহি। অনুষ্ঠানৰ শেষত তোমালোকে আমাৰ শ্ৰোতাসকলক কোনটো গীত শুনাব বিচাৰিবা?
1: আমি অনুষ্ঠানৰ শেষত জুবিন দাৰ মূল কথাই আমনি কৰেনে গীতটো গাবলৈ লৈছোঁ।

0: সুৰৰ এই সুন্দৰ যাত্ৰাৰ আজি ইয়াতেই সামৰণি মাৰিছোঁ। জুবিন গাৰ্গৰ কালজয়ী গীতসমূহক নিজৰ কণ্ঠ আৰু অনুভৱেৰে আমাৰ শ্ৰোতাসকলৰ মাজলৈ লৈ অহাৰ বাবে আমাৰ চাৰিগৰাকী যুৱ শিল্পীলৈ জনাইছোঁ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা। আপোনালোকৰ প্ৰতিটো গীতে আজি অনুষ্ঠানটিক অধিক সজীৱ আৰু স্মৰণীয় কৰি তুলিলে। জুবিন দাৰ সুৰ বাজি থাকক, তেওঁৰ গীত নতুন কণ্ঠৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বৈ থাকক, এই কামনাৰে আজিৰ এই বিশেষ অনুষ্ঠান গানে গানে জুবিনৰ পৰা বিদায় লৈছোঁ।
1: আজিৰ এই অনুষ্ঠানটিৰ বাণীবন্ধন তথা সম্পাদনা কৰিলোঁ মই নৱজিৎ শৰ্মা আৰু মোৰ সতীৰ্থ দিশা শইকীয়াই, লগতে অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ। ধন্যবাদ।
2: গানে গানে জুবিন অনুষ্ঠানটি শুনিলে। এটি ঘোষণা, আপোনাৰ ব্যৱসায়, দোকান, প্ৰতিষ্ঠান বা সেৱাক শ্ৰোতাৰ ওচৰলৈ লৈ যাব বিচাৰে নেকি? তেন্তে আজিয়ে যোগাযোগ কৰক আটাইতকৈ বিশ্বাসযোগ্য মাধ্যম আকাশবাণী তেজপুৰ। ইয়াৰ লাভালাভসমূহ হ'ল সুদূৰপ্ৰসাৰী প্ৰচাৰ, ঘৰে ঘৰে জনপ্ৰিয় অনুষ্ঠানসমূহৰ বিজ্ঞাপন প্ৰচাৰৰ সুবিধা, বাজেট অনুকূল বিজ্ঞাপনৰ পেকেজ, বিশ্বস্ততা, শ্ৰোতাৰ গভীৰ বিশ্বাস আৰু ব্যাপক পৰিসৰ, বিজ্ঞান সম্পৰ্কীয় সবিশেষ তথ্য, দৰ আৰু বুকিঙৰ

হবে। আজি আকাশবাণী তেজপুৰৰ বাণিজ্যিক শাখাৰ সৈতে যোগাযোগ কৰক। আমাৰ ঠিকনা আকাশবাণী তেজপুৰ মৰাবৰলি। যোগাযোগৰ নম্বৰটি হ'ল 8723989423 আকাশবাণী তেজপুৰ বাণিজ্যিক শাখা। প্ৰিয় শ্ৰোতা, অনুষ্ঠানত আগবঢ়াবলৈ লোৱা হৈছে জুবিন গাৰ্গৰ কণ্ঠৰ কেইটিমান গীত, পুনতে শুনাবলৈ লোৱা হৈছে এই গীতটি।

শ্ৰোতাসকলে জুবিন গাৰ্গৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছে শিল্পীৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানত জুবিন গাৰ্গৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। কিছু সময়ৰ পিছতে অৰ্থাৎ 8:45 গুৱাহাটী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমস্যাৰ সন্ধ্যা আৰু নিউজ এট 9 আমাৰ কেন্দ্ৰই

0: শ্ৰোতাসকলে জুবিন গাৰ্গৰ কণ্ঠৰ হিন্দী বোলছবিৰ গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা।
1: শ্ৰোতাবৃন্দ সতৰ্ক হওক, যদিহে ব্ৰেকিং নিউজ হৈ পৰিব নিবিচাৰে তেন্তে পইচা পঠিওৱাৰ সময়ত নাম আৰু ধনৰ পৰিমাণ সদায় দুবাৰ পৰীক্ষা কৰিব।
2: RBIয়ে কয় কাৰোবাক পেমেণ্ট কৰাৰ সময়ত অলপ সাৱধান হ'ব।
0: শিল্পীৰ কণ্ঠত পুনৰ শুনাবলৈ লোৱা হৈছে ষ্ট্ৰিং বোলছবিৰ এই গীতটি।

শ্রোতাসকলে জুবিন গার্গৰ কণ্ঠৰ হিন্দী বোলছবিৰ গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে শিল্পীৰ কণ্ঠৰ আন এটি গীত।

0: এইবাৰবোৰে শ্ৰোতাসকলে জুবিন গাৰ্গৰ কণ্ঠৰ হিন্দী বোলছবিৰ গীত কেইটি শুনিলে। ইয়াৰ লগে লগেই হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি অন্ত পৰিল। আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে সাহিত্য কানন অনুষ্ঠানটি। এই অনুষ্ঠানত ইতিপূৰ্বে প্ৰচাৰিত অনুষ্ঠানটি পুনৰ প্ৰচাৰ কৰিবলৈ লোৱা হৈছে।
1: আৰম্ভ কৰিব লৈছোঁ আমাৰ সাহিত্য বিষয়ক অনুষ্ঠান সাহিত্য কানন। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিবলৈ লৈছোঁ আমাৰ আজিৰ সাহিত্য কানন অনুষ্ঠানটি। আজিৰ অনুষ্ঠানৰ আমাৰ অতিথি হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশিষ্ট গীতিকাৰ কবি ডক্টৰ বিনীতা বৰা দেৱচৌধুৰী। বাইদেউ, আপোনাক আমাৰ এই অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ।
2: ধন্যবাদ জনাইছোঁ।
1: আমাৰ আজিৰ আলোচ্য বিষয়টি হৈছে ডিজিটেল যুগত অসমীয়া গীতি সাহিত্যৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বান। আমি এই বিষয়টোলৈ যোৱাৰ আগতে আপোনাৰ অকণমান পৰিস্থিতি আমাৰ শ্ৰোতাসকলক দিব বিচাৰিছোঁ। আপোনাৰ প্ৰকৃত

0: মাৰ ঘৰ তেজপুৰতে আৰু বিবাহসূত্ৰে মই পাঠশালাৰ বাসিন্দা।
1: আৰু এই লিখা মেলাৰ কথাটো কবি বা আপুনি কবিতা কেতিয়াৰ পৰা লিখিবলৈ ল'লে?
0: কবিতা লিখিবলৈ আৰম্ভ কৰিছোঁ যেতিয়া তৃতীয় শ্ৰেণীত পঢ়ি আছোঁ তেতিয়াৰ পৰাই, আৰু বিশেষকৈ তেজপুৰৰ পৰা প্ৰকাশিত সেই সময়ৰ মহাজাতি বাতৰি কাকততে প্ৰথম কবিতা প্ৰকাশ হৈছিল। আৰু সেই সময়ৰ তেজপুৰৰ যিটো পৰিৱেশ আছিল সেই পৰিৱেশে আচলতে আমাক সাহিত্যৰ ক্ষেত্ৰত যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল। চাৰিখন প্ৰকাশ পাইছে, তাৰে দুখন সম্পূৰ্ণ কবিতাৰ আৰু দুখন অকমান ঠিক কবিতা নহয়, ছন্দোবদ্ধ গদ্য বুলিও ক'ব পাৰি, কথা কবিতাৰ শীৰ্ষক দুখন প্ৰকাশ পাইছে।
1: আৰু আপুনি গীত কেতিয়াৰ পৰা লিখিব লৈছে? বহুত কেইটা গীত লিখিছে।
0: গীতৰ জগতলৈ আচলতে বৰ আকস্মিক ধৰণৰ অহাৰ নিচিনা হ'ল। আগৰ পৰা কিবা কিবি চেষ্টা কৰি আছিলোঁ, বিশেষকৈ বিশ্ববিদ্যালয়ত পঢ়াৰ সময়ত, গুৱাহাটী বিশ্ববিদ্যালয়ত তেতিয়া দুই এটা চেষ্টা কৰিছিলোঁ যদিও সিমান বেছি সোমাই পৰা নাছিলোঁ। কিন্তু 2014 চনত সাংঘাতিক ধৰণে এটা মোৰ জীৱনলৈ পৰিৱৰ্তন আহিল, আৰু সেই সময়ত কেইজনমান এনেকুৱা ধৰণৰ সংগীত অনুৰাগীৰ এটা আমাৰ গোট সৃষ্টি হ'ল। বিশেষকৈ অসমৰ জনপ্ৰিয় সংগীত পৰিচালক সুৰকাৰ আৰু গায়ক দেৱজিৎ চৌধুৰী, অপৰ্ণা দত্ত চৌধুৰী, সংগীত পৰিচালক মৌচুম বৰা, তেওঁলোকৰ লগত এনেকুৱা এটা গোটৰ সৃষ্টি হ'ল যে ক'ব নোৱাৰাকৈ আচলতে গীতৰ জগতখনত সোমাই পৰিলোঁ। আৰু পৰি কিন্তু মোৰ এতিয়া আটাইতকৈ প্ৰিয় মাধ্যমেই হৈছে গীতটো।
1: হয় হয়, মানে কবিতাতকৈ বেছি আপোনাৰ গীতৰ প্ৰতি,
0: গীতৰ প্ৰতি বেছি আকৃষ্ট, আৰু নিজক প্ৰকাশ কৰিবলৈ গীতটোক বেছি মানে সাৱলীল মাধ্যম হিচাপে মই মানে এতিয়া ভাল পাওঁ কৰি।
1: সহপাঠী
0: ঠিক নহয়, আমি অৱশ্যে এবছৰ দুবছৰ তেনেকুৱা কণ্টেম্পৰেৰী গোটেই সমসাময়িক আৰু গোটেইখিনি
1: মানে বহুত কেইটা গীত লিখিছে বাৰু। আৰু সেইকাৰণে আচলতে আজিৰ যিটো বিষয় মই সেইকাৰণে আপোনাক আজি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ এই বিষয়ে অলপ আলোচনা কৰিবৰ কাৰণে। আৰু আলোচনা কৰাটো আচলতে এতিয়া খুবেই আৱশ্যকীয় হৈ পৰিছে ডিজিটেল যুগত অসমীয়া গীতি সাহিত্যৰ সম্ভাৱনাৰ প্ৰত্যাহ্বান। এতিয়া এই কথাটো আমি বুজিবৰ কাৰণে প্ৰথমতে গীতি সাহিত্য কি অকণমান যদি আমাৰ শ্ৰোতাসকলক আপুনি আভাস দিয়ে।
0: আমাৰ আচলতে বিশেষকৈ অন্যান্য সকলো ভাষাৰ নিচিনাকৈ অসমীয়া ভাষাটো আৰম্ভণিতে যিটো মৌখিক সাহিত্য আছিল মুখে মুখে প্ৰচলিত, সেই অসমীয়া সাহিত্যৰ ধাৰাটো আৰম্ভ হৈছে কিন্তু গীতৰ জৰিয়তে, কাৰণ লোকগীতবিলাকৰ জৰিয়তে আমাৰ অসমীয়া সাহিত্যৰ ধাৰাটো আৰম্ভ হৈছে পৰম্পৰাগতভাৱে যিখিনি মানুহৰ মুখে মুখে ৰচিত হৈছিল বা প্ৰচলিত হৈ আহিছিল সেইখিনিৰ মাজেৰে আৰম্ভ হৈছে। কিন্তু কালক্ৰমত এনেকুৱা দেখা গ'ল যে বা সাম্প্ৰতিক সময়তো আমি দেখোঁ যে গীতক যেন প্ৰকৃত সাহিত্যৰ শাৰীত ধৰিবলৈ অকণমান মানুহে অলপ পিছহোকে, গীতখিনি যেন প্ৰকৃত সাহিত্য নহয় তেনেকুৱা যেন এটা মনোভাৱ পোষণ কৰে। গীতখিনিও আচলতে যিখিনি সাহিত্যিক মূল্য গীতৰ, আৰু বিশেষকৈ নান্দনিকতাৰ ফালৰ পৰা, কাব্যিক সৌন্দৰ্যৰ ফালৰ পৰা গীতৰ মূল্য কিন্তু সাহিত্যৰ ক্ষেত্ৰত খুব বেছি
1: বেছি হয়,
0: খুব বেছি।
1: এতিয়া আপুনি যিটো ইতিহাসৰ বিকাশৰ কথা ক'লে, গতিকে সেই পৰম্পৰাগতভাৱে চলি অহা তেতিয়াৰ পৰাই মানে আৰম্ভ হৈছে নহয় জানো?
0: তেতিয়াই আৰম্ভ হৈছে, মৌখিক যুগতে আৰম্ভ হৈছে লোকগীত। আৰু বিশেষকৈ আমি দেখোঁ যে আমাৰ বিয়া গীত, বিহুনাম, আইনাম, তাৰপিছতে কৰ্মবিষয়ক বিভিন্ন গীত, নাও খেলৰ গীত,
1: ক'ব নোৱাৰো কোনে আচলতে সৃষ্টি কৰিছে,
0: কোনেও নাজানে, তাত ৰচকৰ কাৰো নাম নাই, আৰু কোন সময়ত ৰচনা হৈছিলে আমি সেইটো নাজানো। কিন্তু তাৰ যিবিলাক আখ্যান, সেই আখ্যানবিলাক আমাৰ মণিৰাম নয়নৰ গীত আছে, ৰাম বাৰমাহী আছে, সীতা বাৰমাহী আছে, কমলা কুঁৱৰী গীত আছে। এতিয়া মণিৰাম নয়নৰ গীতটোত আমি অকণমান অনুমান কৰিব পাৰোঁ যে স্বাধীনতা সংগ্ৰামৰ ঠিক সেই সময়তে ৰচনা কৰা বুলি। আকৌ বিহু গীতবিলাক যদি চাওঁ, তাত যেতিয়া আমি দেখোঁ যে কিছুমানত আছে স্বৰ্গদেউৰ কথা আছে, স্বৰ্গদেউ ওলালে বাচৰা মুখলৈ দুলিয়ে পাতিলে দোলা, সেইটোত গম পাওঁ যে আমি আহোম ৰাজত্বকালত সেইটো ৰচনা হৈছিল। কিন্তু তাৰ বাহিৰে ৰচনা কালৰ কোনো মানে ইংগিত পোৱা নাযায়, কোনো পোৱা নাযায়।
1: আমাৰ সমাজ আৰু সংস্কৃতিৰ সংৰক্ষণত গীতি সাহিত্যই কেনে ভূমিকা মানে পালন কৰিছিল?
0: সমাজ সাহিত্য বা সংস্কৃতিৰ সংৰক্ষণত আমি চাবলৈ গ'লে গীতৰ মাজত এতিয়া অন্য নালাগে, মই এটাই উদাহৰণ দিওঁ, বিহু গীতবিলাক। বিহু গীতবিলাকৰ মাজত অসমীয়া গোটেই সমাজখন সোমাই আছে, অসমীয়া ৰীতি নীতি, পৰম্পৰা, অসমীয়া খাদ্যাভ্যাস, বকুল বৰা ধানৰ চিৰা খুন্দিছিলোঁ, মহৰ থমাদৈৰ কথা আছে, অলংকাৰৰ কথা আছে, লোকাপাৰৰ জোনবিৰি থুৰীয়া গোটেই আছে, সাজ পোছাক আছে, ৰঙা ৰিহালুলি গাত বুলি কৈছে ছোৱালীজনী গাভৰু হোৱাৰ লগে লগে, জাংফাই চোলা গুমচেঙৰ চোলা বুলি কৈছে, সাজপাৰ, পৰ্বত, পাহাৰ, ভৈয়াম, নদীবিলাকৰ কথা আছে, দিখৌ, দিচাং, দৰিকা গোটেই নদীবিলাকৰ কথা আছে, তাত ব্ৰহ্মপুত্ৰৰ কথা আছে, চৰাই চিৰিকটিৰ কথা আছে, কুলিয়ে মাতিলে, কেতিয়াকে বিনালে, গোটেইবোৰ আছে তাত। তাৰ উপৰিও আমি তাত কি পাওঁ, আমাৰ যিবিলাক সমাজখনৰ যিবিলাক পৰম্পৰা, তুৰুমনে গ'লে, মুৰুমনে গ'লে, কি কৰিব জাতি কুলে, সেই পৰম্পৰাও তাত আছে। আচলতে গোটেই সমাজখনেই গীতৰ মাজত সোমাই আছে বা থাকিব পাৰে, অকল এইটো এটা উদাহৰণহে দেই, কিন্তু আধুনিক গীততো আমি সমাজৰ প্ৰত্যেকটো

0: দিশে সোমাই থকা দেখিবলৈ পাওঁ।
1: মানে আমাৰ সমাজ ব্যৱস্থাৰ যিটো প্ৰতিচ্ছবি সেইটো আমি আমাৰ
0: একদম গীতৰ মাজত অতীজৰ পৰা পাই আহিছোঁ এতিয়াও পাওঁ।
1: হয় হয়, এতিয়া এইটো ডিজিটেল যুগে আমাৰ অসমীয়া গীতি সাহিত্যলৈ কি সম্ভাৱনা কঢ়িয়াই আনিব পাৰে বা আনিছে বুলি ভাবে আপুনি?
0: ডিজিটেল যুগটোৱে সম্ভাৱনা যথেষ্ট কঢ়িয়াই আনিছে, আৰু বিশেষকৈ যিবোৰ সংমিশ্ৰণ, সংগীতৰ সংমিশ্ৰণটো বহুত মানে তাৰ উন্নত হৈছে আৰু বহুত সুযোগ কঢ়িয়াই আনিছে তাৰ কাৰণে। আৰু তাৰ উপৰি এতিয়া বিভিন্ন মাধ্যমৰ জৰিয়তে, সামাজিক মাধ্যমেই হওক বা তেনেকুৱা বিভিন্ন মাধ্যমৰ জৰিয়তে শ্ৰোতাৰ ওচৰলৈ যোৱাৰ, আজিকালি অকল শ্ৰোতাৰ ওচৰলৈকে নহয়, শ্ৰোতা দৰ্শক বুলিও ক'ব লাগিব, আগতে গীত অকল শুনিছিল, আজিকালি গীত চায়ো। গতিকে পিকচাৰাইজেশ্যন আৰু গীতটো যেতিয়া একে হৈ যায়, দুয়োটা যেতিয়া একেলগে চাবলৈ পায়, তেতিয়া নিশ্চয় আধুনিক যুগৰ যিখিনি শ্ৰোতা বা দৰ্শক, তেওঁলোকে নিশ্চয় এটা বেলেগ অনুভৱ কৰে নিজে।
1: মানে দৃশ্য শ্ৰব্য মাধ্যমটো আচলতে মানুহৰ বেছি
0: আকৰ্ষণীয়, বেছি আকৰ্ষণীয়।
1: হয় হয়। এতিয়া ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম আদি সামাজিক মাধ্যমসমূহে গীতিকাৰ আৰু কবিসকলক কেনেধৰণে সহায় কৰিছে?
0: যথেষ্ট সহায় কৰিছে, কাৰণ নিজৰ সৃষ্টিখিনিক মানুহৰ মাজলৈ, এটা বৃহৎ পৰিসৰৰ মানুহৰ মাজলৈ লৈ যোৱাৰ কাৰণে এখন সুগম প্লেটফৰ্ম দিছে, প্লেটফৰ্ম দিছে।
1: গতিকে তাতে মানে নিজে চৰচিত এটা প্ৰকাশ কৰাৰ সুবিধা পাইছে।
0: নিশ্চয় নিশ্চয় প্ৰকাশ পায়।
1: এইটোৱে মানে আগৰ তুলনাত মানে নতুন লেখকসকলে, যে আজিৰ ডিজিটেল যুগৰ যিসকল লেখকসকল, তেওঁলোকে জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাটো বেছি সহজ হৈছে বুলি আপুনি ভাবে নেকি বাৰু?
0: নিশ্চয় বেছি সহজ হৈছে, কাৰণ আগতে ধৰক গীত এটা মতে, মই উদাহৰণ হিচাপে কৈছোঁ, মই গীত এটা লিখিলোঁ, মই সুৰ কৰিব লাগিব তাত, কোনোবাই গাব লাগিব। কিন্তু এতিয়া এনেকুৱা হয়, আমি ইনষ্টাগ্ৰামত বা ফেচবুকত যদি দি দিওঁ গীতটোৰ স্থায়ীটো দি দিলোঁ, কাৰোবাৰ ভাল লাগিলে সুৰ কৰা মানুহৰ, তেওঁ লগে লগে সুৰটো কৰিলে, কোনোবা এজন আকৌ গায়কৰ ভাল লাগিলে, তেওঁ বোলে এই গীতটো মই গাম, তেনেকুৱা এটা মানে পৰিমণ্ডল সৃষ্টি হৈ যায় তাত গোটেইখিনি।
1: আৰু অনলাইন আলোচনীবোৰ বা ই বুক, ব্লগ এইবিলাকেও মানে আমাৰ গীতি সাহিত্য প্ৰচাৰ।
0: নিশ্চয় নিশ্চয়। আৰু এতিয়া এটা ভাল লগা মানে খুব ভাল পদক্ষেপ দিয়ে, এইটো মানে যোগাত্মক পদক্ষেপ, আগতে গীতি সাহিত্যক আলোচনাৰ আওতালৈ অনা হোৱা নাছিল। এতিয়া লক্ষীৰাম বৰুৱাই প্ৰথম আৰম্ভ কৰিলে, লিখিছিল অকণমান গীতৰ বিষয়ে, কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতবিলাকৰ যি সৌন্দৰ্য, আনন্দীৰাম দাসৰ গীতৰ যিটো সৌন্দৰ্য, পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ যিটো সৌন্দৰ্য, বা ৰুদ্ৰ বৰুৱা, কেশৱ মহন্তৰ, নিৰ্মল প্ৰভাৱৰ গীতৰ যি সৌন্দৰ্য, সেই নান্দনিক দৃষ্টিত গীতবিলাকৰ আলোচনা হোৱা নাছিল। কিন্তু এই ই আলোচনীবিলাকৰ মাজেদি কিন্তু যথেষ্টখিনি আলোচনা হৈছে, তাৰ ফলত গীতবিলাকৰ যিটো সাহিত্যিক মূল্য, সেই সাহিত্যিক মূল্যটো ওলাই আহিছে। আৰু আৰু এটা কথা মই উল্লেখ কৰিবলৈ ভাল পাম এইখিনি ক্ষেত্ৰত, যে বিশেষকৈ বিদ্যায়তনিক দিশত বিভিন্ন গৱেষকে এতিয়া অসমীয়া গীতক গৱেষণাৰ বিষয়বস্তু কৰি লৈছে। ভাল কথা, এইটো মোৰ তত্ত্বাৱধানতো এগৰাকী কৰি আছে গীতৰ বিষয়ে, অসমীয়া গীতৰ পাঁচজন গীতিকাৰ অবিশেষ নিৰ্বাচিত গীতৰ মানে আলোচনা কৰি আছে, গৱেষণা কৰি আছে।
1: এইটো মানে খুবেই এটা আশাৰ
0: বাতৰি, সেইটো খুব আশাৰ বাতৰি।
1: এই ডিজিটেল মাধ্যমত আমাৰ অসমীয়া গীত আৰু কবিতাৰ যিটো সংৰক্ষণ বা নথিভুক্তকৰণ কিমান গুৰুত্বপূৰ্ণ?
0: সেইটো ভালকৈ যি প্লেটফৰ্মত দিয়া যায়, এতিয়া ইউটিউবত যেতিয়া গান এটা দিয়ে, দিয়াৰ লগে লগে কেতিয়া বিভিন্ন ব্যৱসায়িক দৃষ্টিত দিলে বিভিন্ন কথা তাত আহি পৰে। কিন্তু এটা কথা আছে, ব্যৱসায়িক দৃষ্টিৰে কৰাটো ভাল, কাৰণ তেতিয়া তাত সংৰক্ষণ হৈ যায়, ৰৈ থাকে বস্তুটো। কাৰণ আমি এটা সময়ত আকাশবাণীৰ ক্ষেত্ৰতো দেখিছিলোঁ যে ডিজিটেলি আকাশবাণীয়ে প্ৰথম ৰাখিছিল, কিন্তু আকাশবাণীৰ পৰাও বহুত দুষ্প্ৰাপ্য গীত এটা সময়ত নোহোৱা হৈ গৈছিল।
1: হয় হয়।
0: কিন্তু এতিয়াৰ যিটো সংৰক্ষণ ব্যৱস্থা, ডিজিটেলি যিটো সংৰক্ষণ কৰা ব্যৱস্থা, তাত কিন্তু ৰৈ যায়।
1: বিশ্বজুৰি থকা আমাৰ অসমীয়া ভাষা ভাষীসকলৰ মাজত ডিজিটেল মাধ্যমৰ জৰিয়তে সাহিত্যিক সংযোগ কেনেকৈ বৃদ্ধি কৰিব পাৰি?
0: বৰ ডাঙৰ কথা এইটো হৈ আছে, কাৰণ এতিয়া এনেকুৱা দেখিছোঁ যে আমি বিশ্বৰ বিভিন্ন ঠাইত থকা আমাৰ অসমীয়া যিসকল ব্যক্তি, তেওঁলোকে অকল নিজেই নহয়, নিজৰ নতুন প্ৰজন্মকো অসমীয়া ভাষা সাহিত্যৰ লগত, অসমীয়া সংগীতৰ লগত চিনাকি কৰি দিয়াৰ উদ্দেশ্যেৰে ডিজিটেল মাধ্যমতে তেওঁলোকে বিভিন্ন স্কুলৰ ব্যৱস্থা কৰিছে। এইটো কিন্তু বিৰাট আশাপ্ৰদ। তেওঁলোকে অনলাইন সত্ৰীয়া শিকিছে, অনলাইন জ্যোতি সংগীত শিকিছে, অনলাইন ৰাভা সংগীত শিকিছে, ভূপেন্দ্ৰ সংগীত শিকিছে। বিশেষকৈ মই জানো কেলিফৰ্নিয়া আৰু ছান ফ্ৰান্সিস্কো, এই দুই ঠাইতে মোৰ নিজৰ মানে ব্যক্তিগত অভিজ্ঞতা এইটো। তাৰে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে ইমান সুন্দৰকৈ সত্ৰীয়া নৃত্য অনলাইনত শিকি আছে, বৰগীত শিকিছে অনলাইনত, ডিজিটেল
1: সুবিধা হৈছে,
0: বহুত বেছি সুবিধা হৈছে। আৰু তেওঁলোকৰ মাজত এটা বিদেশী পৰিৱেশত থাকি, এটা বেলেগ পাশ্চাত্য পৰিৱেশ এটাত থাকি, অসমীয়া পৰিৱেশটো তেওঁলোকে অনুধাৱন কৰাত যথেষ্ট সহায় হৈছে তাত।
1: কিন্তু আমি এদিন আশাৰ কথাখিনি পাতিছোঁ, আশাৰ বতৰা, কিন্তু তাৰ মাজতে প্ৰত্যাহ্বান কিছুমান নথকা নহয় ডিজিটেল মাধ্যমত?
0: প্ৰত্যাহ্বান আহিছে। এতিয়াতো AI যুগতো এতিয়া AI আহি গ'ল। AI অহাৰ ফলত এতিয়া এনেকুৱা হৈছে যে গীত এটা মোৰ হৈ গীত এটা AI লিখি দিব পাৰে। মই ভাৱটো কৈ দিলো যে এইটো ভাৱ মোৰ এটা গীত লাগে, লিখি দিলে তাত কোনোবাই সুৰ কৰিলে, তাতে AI সুৰ কৰিলে, গায়কেও গালে, কিন্তু তাত আবেগটো তাত একেবাৰে নাথাকে। এতিয়া যেতিয়া আমি গীতটো শুনো যে সন্ধ্যা যেতিয়া তোলো

0: তুলসী তলত এগছি চাকিয়ে পোহৰ কৰে, সেই যিটো আবেগ সন্ধিয়া সময়ত তুলসী তলত জ্বলি থকা বন্তি গছিৰ পোহৰটো যেতিয়া আমি নিজে গাম বা নিজে অনুভৱ কৰিম, তাৰ যিটো আবেগ, সেই গায়কজনৰ আবেগ, এয়াই সেইটো আবেগটো কেতিয়াও প্ৰকাশ কৰিব নোৱাৰে।
1: আৰু একঘেয়ামী এটা কথা আহিব পাৰে, এইটো একেধৰণৰ
0: ৰেডিমেড ৰেডিমেড সুৰ এটা কম্পোজ কৰাৰ ক্ষেত্ৰত ৰেডিমেড এটা হেৰি আহি যায় তাত।
1: এইটো মই আগৰ এটা সাক্ষাৎকাৰত ভূপেন চক্ৰৱৰ্তী ছাৰে উল্লেখ কৰিছিল যে মানে কবিতাৰ সৃষ্টি কৰি দিব পাৰিব কিন্তু তাৰ আত্মাটো নাথাকিব,
0: আত্মাটো নাথাকে,
1: গীতৰ ক্ষেত্ৰত একেটা কথাই আহিব। আৰু কি কি প্ৰত্যাহ্বান আহিব পাৰে বাৰু আপোনাৰ দৃষ্টিত? এইটোতো এটাটো আচলতে খুব ক্ষতিকাৰক, কিন্তু এই কথাটো চাব গ'লে
0: ক্ষতিকাৰক ক্ষতিকাৰক। মই শুনিবলৈ বেয়া হ'লেও এটা কথা ক'ব বিচাৰিম দেই, এই ক্ষেত্ৰত আমি বিশেষকৈ অসমীয়া গীত শুনো, ভাল পাওঁ, শুনি ভাল পাওঁ। এতিয়া আমি ভূপেন হাজৰিকাৰ যি ভাষাতে গীত নাগাওক, যেতিয়াই নাগাওক, ক'ৰবাত হিন্দী ভাষাত গাইছে, বাংলা ভাষাত গাইছে, শুনাৰ লগে লগে এইটো ভূপেন হাজৰিকাৰ মাত আমি গম পাওঁ,
1: গম পাওঁ হয়।
0: জুবিনৰ মাতটো আমি যি ভাষাতে নাগাওক, বাংলাত মানে দক্ষিণ ভাৰতৰ ভাষাটো গাইছে, উৰিয়াটো গাইছে, ভোজপুৰীও গাইছিলে, গতিকে মাতটো শুনিলে গম পাওঁ। কিন্তু বিশেষকৈ মই নাৰী কণ্ঠৰ কথাই ক'ম দেই, ইয়াত পুৰুষ কণ্ঠ নহয়, নাৰী কণ্ঠৰ গীতৰ ক্ষেত্ৰত এই যিটো মানে ঋণাত্মক প্ৰভাৱ, সেই প্ৰভাৱটোৱে আমাক একোগৰাকী গায়িকাক নিজস্বতা যেন নাইকিয়া কৰি পেলাইছে। আমি এটা সময়ত অৰ্চনা মহন্তৰ মাতটো, গানটো শুনিলে গম পাওঁ যে অৰ্চনা মহন্ত গাইছে, এইটো অনিমা চৌধুৰী গাইছে। কিন্তু আজিকালিৰ নতুন চাম গায়িকাৰ কণ্ঠস্বৰ তৰালি সমাৰ পিছত, অকণমান সুবাসনা দত্তৰ অকণমান আছে, বাকীখিনি পিছত মাতৰ কোনো মানে নিজস্বতা নোহোৱা হৈ গৈছে। কাৰণ সেইটো হৈছে ষ্টুডিঅ'ত সম্পূৰ্ণৰূপে এটা যন্ত্ৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰে, অটোটিউন যেতিয়া আহি যায় অটোটিউনে মাতবিলাকৰ নিজস্বতা নোহোৱা কৰি দিয়ে।
1: আৰু সেই বেলেগক আচলতে কপি কৰিলেও এই ক্ষেত্ৰত অলপ হেৰি হয়, নিজস্বতা ৰাখিব লাগে,
0: নিজস্বতা ৰাখিব,
1: কোনোবাই কাৰোবাৰ গায়কী ফলো কৰি গায় কাৰণ তেনেকুৱা হৈ যায়গৈ। আৰু বহুতে যিটো দ্ৰুত জনপ্ৰিয়তা মানে সোনকালেই লাগে তেওঁলোকক এটা প্লেটফৰ্ম, তেনেকুৱা ক্ষেত্ৰত সাহিত্যৰ মানদণ্ডটো অকণ হ্ৰাস হয় নিশ্চয়,
0: খুব হৈছে সাহিত্যৰ মানদণ্ড। কাৰণ আমাৰ অসমীয়া গীতি সাহিত্য ইমান উচ্চ খাপৰ, ইমানেই উচ্চ খাপৰ, আমি যদি ভালকে গৱেষণাসন্মতভাৱে চাওঁ, তালৈকে আমি জ্যোতিপ্ৰসাদ বিষ্ণুপ্ৰভাৰ গীতখিনি বাদেই দিছো, তাৰপিছত যদি ৰুদ্ৰ বৰুৱা গীতত চাওঁ, কেশৱ মহন্তৰ গীতত চাওঁ, সামাজিক যিটো দায়বদ্ধতা, নিৰ্মল প্ৰভা বৰদলৈ গীতত যিটো কাব্যিক সৌন্দৰ্য, গীতিকাৰ জুবিনৰ, এই গায়ক জুবিনৰ নহয়, গীতিকাৰ জুবিনৰ শব্দ প্ৰয়োগৰ যিটো মানে তীক্ষ্ণ এটা প্ৰয়োগ, সেই প্ৰয়োগটো বৰ্তমান মাজতে নোহোৱা হৈ গৈছে, মাজতে নোহোৱা হৈ গৈছিল দেই, এই যেতিয়া ৱাশ্বিং পাউডাৰ নিৰ্মাৰ পৰা আৰম্ভ কৰি টেক্সি গাড়ী লৈ ওলালে তেতিয়া নোহোৱা হৈ গৈছিল। কিন্তু সৌভাগ্যৰ কথা বৰ্তমান সময়ত কিন্তু আকৌ ঘূৰি আছে,
1: দুজন গীতিকাৰ,
0: দুজন গীতিকাৰে খুব সুন্দৰকে গীত সৃষ্টি কৰি আছে, ৰাহুল গৌতম শৰ্মা ইমান ধুনীয়া গান লিখি আছে তাতে,
1: সেইটো হয়। গতিকে আপুনি নিজে গীত লিখেতো, গতিকে এই কথাটো আপুনি খুব ভালদৰে অনুধাৱন কৰিব পাৰে কথাটো আচলতে। ঠিক আছে বাইদেউ, আমাৰ আলোচনাটো আমি অব্যাহত ৰাখিম, কিন্তু অকণমান যিহেতু আপুনি কবিতা লিখে, কবিতা আবৃত্তিও কৰে, গতিকে অকণমান আপোনাৰ পৰা কবিতা শুনি লওঁ।
0: ঠিক আছে বাৰু, অকণমান মই চেষ্টা কৰোঁ, অকণমান যিমানখিনি আৰু। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাঞ্চনজংঘাৰ বুৰঞ্জী। মই কাঞ্চনজংঘা, তুষাৰ সুপ্ৰসীৰ মই অপ্ৰভেদেৱীৰ, মোৰ জতা জৰি জৰি নিজৰি নিজৰি, বই নিগৰি নিগৰি অবিৰল কল কল, শৈলজা পয়ু ধৰা পীয়ুষ সলীলা সুৰধনি গংগা, প্ৰথমৰ প্ৰভাতৰ অৰুণৰ দ্যুতি অনন্য জুৰি মোৰ আলোক নৃত্য কৰি বিয়পাই বিশ্বত ৰঞ্জন দ্যুতি, মোৰে আশে পাশে গাই কিন্নৰী বালিকাই আলোক বোধন মহাগীত, সন্ধিয়াই সন্ধিয়াই বেলি বিদায় গানে দিগন্ত কৰে মুখৰিত, উদয় আৰু অস্তৰ বৰ্ণ বৈচিত্ৰ্যৰ ছয়াময়া কাচুনেৰে কাছে প্ৰহেলিকা মই সমন আছে, কুটজ কুসুমৰে লগে লগে লাখে লাখে মৃদু মৃদু কম্পিত সমীৰণ ছন্দা, শৈল বালা দলে কস্তুৰী গন্ধা, অতীতৰু অতীতৰ যি মহা অতীতে বৰ্তমান ভেদি ভৱিষ্যতলৈ যায়, মোৰেই জোহালতে বহি পুৰঞ্জীৰ পাত লুটিয়াই ভৱিষ্যতৰ কথা কয় কল্পনা লংঘা, শুনো বহি বহি মই কাঞ্চনজংঘা।
1: খুব সুন্দৰ বাইদেউ, এনেধৰণৰ কবিতা আচলতে শুনিলে শুনি থাকিব মন যায়। আচলতে এইটো এটা মানে কি কয় যুগজয়ী কবিতা বুলি ক'ব লাগিব,
0: যুগজয়ী কবিতা
1: শুনিয়ে আছো আমি, প্ৰতিজন আবৃত্তিকাৰে আচলতে এইটো আবৃত্তি কৰিবলৈ চেষ্টা কৰে আৰু কৰিব বিচাৰে, আচলতে এটা দুৰ্বাৰ এটা হেঁপাহ থাকে এইটো কৰাৰ, যেনেধৰণে হীৰেণ ভট্টাচাৰ্যৰ মোৰ দেশ,
0: মোৰ দেশ,
1: তেনেকুৱা ধৰণৰ কিছুমান বিশেষ কবিতা বা দেৱকান্ত বৰুৱাৰ সাগৰ
0: সাগৰ দেখিছা, বেজি ভট্টাচাৰ্যৰ,
1: এয়া আমি আমাৰ কবিতাৰ জগতখনৰ এটা মাইলৰ খুঁটি বুলি ক'ব পাৰোঁ।
0: নিশ্চয় নিশ্চয়,
1: আমি আকৌ আলোচনাৰ মাজলৈ আহিছোঁ। এতিয়া আজিৰ যুৱ প্ৰজন্মৰ মাজত গীতি সাহিত্যৰ মানে পঢ়াৰ প্ৰতি কিবা আগ্ৰহটো কেনেকুৱা, কম বেছি বাঢ়িছে
0: পঢ়াৰ কাৰণে? গীতি সাহিত্য এটা সময়ত গীতবোৰ শুনিছিল,

0: মানুহে। আৰু এই ডিজিটেল যুগৰ কথা আহি আছে ন, ডিজিটেল মাধ্যমৰ কথা, ডিজিটেল মাধ্যমে আৰু এটা খুব মানে ভাল যোগাত্মক দিশ দেখুৱাইছে। যেতিয়া আমি ৰেডিঅ'ত গানবোৰ শুনিছিলোঁ, এটা আমাৰ দিনটো আৰম্ভ হৈছিল গীতিমালিকাৰে, আমাৰ যিটো শৈশৱ কৈশোৰ আছিল আমাৰ গীতিমালিকাৰে আৰম্ভ হয়। আৰু গীতিমালিকাৰ আৰম্ভতে তাত গায়কজনৰ নামটো কয় আৰু লগতে গীতিকাৰৰ নামটো কৈ দিয়ে। মাজতে কিন্তু গীতিকাৰৰ নামটো নোহোৱা হৈ গৈছিল, যেতিয়া কেছেটবোৰ ওলালে, কেছেটটো নাচায় আৰু, গান শুনে তেনেকে থাকি যায়। কিন্তু এই ডিজিটেল মাধ্যমে গীতিকাৰৰ নামটো যেতিয়া লৈ আহিলে, লৈ অহাৰ লগে লগে আমাৰ নতুন প্ৰজন্মৰ প্ৰায় সৰহসংখ্যকে গীতক সাহিত্য হিচাপে ভাবিবলৈ বাধ্য হ'ল। আৰু তেতিয়া তেওঁলোকে গীতবোৰ পঢ়ে, আৰু পঢ়াৰ কাৰণে কি হৈছে, গীতৰ যিটো সাহিত্যিক মূল্য, সেই সাহিত্যিক মূল্যখিনি উলিয়াই আনিবলৈ তেওঁলোকে বিভিন্ন গৱেষণাৰ জৰিয়তে চেষ্টা কৰিছে, বিভিন্ন ৰিচাৰ্চ পেপাৰ লিখিছে। আৰু খুব ভালেই যে কালি মাত্ৰ এটা খবৰ পালোঁ, ইতিমধ্যে ভূপেন হাজৰিকাৰ গীতৰ বিষয়ত বিভিন্নজনে গৱেষণা কৰিছে, নিৰ্মলভা বৰদলৈ গীতৰ বিষয়ে কৰিছে, আৰু মই আগতে উল্লেখ কৰিছোঁ মোৰ তত্ত্বাৱধানতো কৰি আছে ৰুদ্ৰ বৰুৱা, কেশৱ মহন্ত, কীৰ্তিকমল ভূঞা তেওঁলোকৰ। আৰু কালি মোৰ ভাল লাগিলে এজন নতুন গৱেষকে, তেওঁ জুবিন গাৰ্গৰ মানে লিখা গীতিকাৰ হিচাপে জুবিন গাৰ্গৰ গীতখিনি লৈ গৱেষণাৰ কাম আমাৰ আৰম্ভ কৰিছে।
1: ভাল কথা, এইটো
0: কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ এজনে তেওঁ আৰম্ভ কৰিছে কামখিনি।
1: জুবিন গাৰ্গৰ বহুত কেইটা গীত মানে সাহিত্যৰ গভীৰতা আছে আচলতে,
0: মোৰ দৃষ্টিততো গায়ক জুবিনতকৈ গীতিকাৰ জুবিন বহুত ওপৰত,
1: বহুত ওপৰত, বহুত ওপৰত। আগৰ মানে প্ৰথম পৰ্যায়ৰ গীতখিনিৰ কথা যদি আমি কওঁ,
0: পিছৰখিনি যিটো সামাজিক দায়বদ্ধতা, এতিয়া যন্ত্ৰটোৱেই হওক বা আমাৰ সোণেৰে সজোৱা পূজা, এইবিলাক যন্ত্ৰগীতটো এনেকুৱা এখন আমাৰ সমাজখনৰ মধ্য, একেবাৰে নিম্নবিত্ত সমাজখনৰ পৰা মধ্যবিত্ত সমাজখন, অভিজাত সমাজখন, তিনিওখন সমাজৰ সমানে তেওঁ প্ৰকাশ কৰিছে খণ্ড চিত্ৰৰ জৰিয়তে, একো একোটা চিত্ৰকল্পৰ জৰিয়তে। তাত
1: জগত পোহৰ কৰি,
0: জগত পোহৰ কৰি আহিব
1: বহুত আছে, বহুত কেইটা আছে আচলতে। আৰু এইখিনিতে আৰু এটা কথা, মই এই ইউটিউবত আমি মানে আপলোড কৰাৰ কথা কৈছো, বহু ক্ষেত্ৰত দেখা যায় ইউটিউবত সম্পূৰ্ণ বিৱৰণটো নিদিয়ে বহুত, এইটো কিন্তু খুব বেয়া কথা। কেতিয়াবা হয়তো গীতিকাৰজনৰ নাম নাথাকে, গতিকে সেইটো এটা খুব মানে অন্যায় বুলি ক'ব লাগিব আচলতে, এজন সৃষ্টিকৰ্তাৰ প্ৰতি অন্যায়। আৰু এতিয়া এই ডিজিটেলৰ কথা কওঁতে এটা খুব ডাঙৰ কথা, এই প্ৰশ্নটো মই আপোনাক সুধিবই লাগিব, যে কপিৰাইট উলংঘন আজিকালি এইটোতো খুব ডাঙৰ কথা, ইউটিউবত দিয়াৰ লগে লগে
0: কভাৰ ছংৰ লগত কপিৰাইট
1: বা সাহিত্য চুৰি যিটো সমস্যা, সেইটো কিমান গুৰুত্বৰ সমস্যা?
0: সেইটো যথেষ্ট গুৰুত্বপূৰ্ণ। এটা সময়ত আজি প্ৰায় দুবছৰমান আগতে আমি ইউটিউবত তেনেকে দেখিলোঁ যে ভূপেন হাজৰিকাৰ বাংলা গান, ভূপেন হাজৰিকাৰ যিখিনি নিজৰ গীত, সেই গীতখিনি তেওঁ নিজে বাংলাত গাইছে, তাত কিন্তু বাংলালৈ অনুবাদ কৰাজনৰ নামহে আছে, ভূপেন হাজৰিকাৰ গীত বুলি নাছিল। আৰু সেই প্ৰতিবাদটো প্ৰথম ময়ে আৰম্ভ কৰিছিলোঁ বাৰু, যে কিয় তেনেকৈ দিলে তাত, আৰু তাৰপিছত তেওঁলোকে শুধৰণিও দিলে। আৰু তেনেকুৱা হ'লে কি হয়, এটা সময়ত গৈ ভূপেন হাজৰিকাৰ সৃষ্টিটো গৈ পেলাই অনুবাদকজনৰ সৃষ্টি হৈ ৰৈ যাব যদি শুধৰণি নকৰে। আৰু সেইটো বহুত ক্ষেত্ৰত আমি পৰিলক্ষিত হৈছে, যে কাভাৰ ছংটো এতিয়া জুবিন গাৰ্গে গোৱা এই গীতটো ফুল ফুলক ৰদৰে ফুল, তাৰ যে মূল গায়কজন বৈকুণ্ঠ গগৈ আছিল, আমাৰ নতুন ল'ৰা ছোৱালীয়ে নাজানে, কিন্তু সেইটো সেই ডিজিটেল মাধ্যমত স্পষ্টকৈ থাকিব লাগিব।
1: লিখিছিলে দ্বিজেন্দ্ৰ মোহন শৰ্মাই
0: লিখিছিল, গাইছিল বৈকুণ্ঠ গগৈ, ঠিক তেনেকৈ নিয়ৰৰে ফুলে পাহ ফুলিলে পাহ সৰিল, ভূপেন হাজৰিকাই গোৱা বুলি বহুতে নাজানে, জুবিন গাৰ্গে গোৱা বুলিয়ে জানে, কিন্তু এই ডিজিটেল মাধ্যমত সেইটো উপলব্ধ হ'লে ভাল, লিখি দিব লাগিব।
1: আৰু এটা কথা মই দেখিছো, এই বহুতে নৃত্য কৰে, কণমান সেইটো দীপালী বৰঠাকুৰৰ গীতটো বহুতে বেলেগ,
0: পাপৰি শৰ্মাই গাইছে, ৰূপাংকিতা পাপৰি তেওঁ গাইছে, তেওঁৰ বুলিয়ে মানে নৃত্য কৰে, সেইটো দেখিছো।
1: বেয়া কথা আচলতে, এতিয়া বৈকুণ্ঠ গগৈ সেই গীতটো উদাহৰণ দিছে তেনেধৰণৰে। আৰু এটা গীত নেজানো মন দোলে,
0: নেজানো মন দোলে,
1: এটা কথা আমি মানিব লাগিব যে গীতটোৰ
0: জনপ্ৰিয়তা কৰিলে
1: জুবিন গাৰ্গে, জুবিন গাৰ্গে কৰিলে, সেইটো আমি মূল গীত
0: তথ্যখিনি কিন্তু দিব লাগিব, তথ্যখিনি দিব লাগিব
1: নিশ্চয়। এতিয়া বিলত তীৰে বিৰাই পদুমৰে পাহি জুবিন গাৰ্গে গোৱাৰ লগে লগে খুব জনপ্ৰিয়
0: জনপ্ৰিয় হৈ গ'ল, কমলানন্দ ভট্টাচাৰ্যৰ সেইটো,
1: কিন্তু মোৰ আইতাই কৈছিল যে ইয়াক আমি সৰুতে শুনা গীত, গতিকে সেইটো কথা।
0: আৰু এতিয়া এনেকুৱা হয়, সেইটো লিখিছিল কমলানন্দ ভট্টাচাৰ্যই, কিন্তু কমলানন্দ ভট্টাচাৰ্যৰ নামটো অকণমান মানে নতুনখিনিৰ কাৰণে ইমান পৰিচিত নহয়, তাতে আকৌ দুই এঠাইত মানে আৰম্ভণিতে দেখিলোঁ কমলানন্দ ভট্টাচাৰ্য কমলাকান্ত ভট্টাচাৰ্য কৰি উঠিছে গোপাত,
1: মানে এওঁ হ'ল বাউলি কবি,
0: বাউলি কবি
1: অগ্নিগৰ্ভীৰ
0: অগ্নিগৰ্ভীৰ লগত মিলাই দিলেগৈ তাত,
1: গতিকে সেইখিনি অকণমান আচলতে আপলোড কৰোঁতে সকলোৱে মানে দায়বদ্ধতাৰে কৰিলে বেছি ভাল হয় আচলতে। এতিয়া আমি নতুন প্ৰজন্মক আৰু আকৃষ্ট কৰিবৰ কাৰণে মানে খুব ভাল ভাল গীতি সাহিত্যৰ সৃষ্টি কৰিবৰ কাৰণে কেনেধৰণে আমি মানে তেওঁলোকক,
0: আচলতে সময় সাপেক্ষ, পৰিৱেশ সাপেক্ষ ন গোটেইবোৰ। এতিয়া নতুন প্ৰজন্মই গীত লিখিবলৈ যায়, লিখিছে বহুতে লিখিছে, বৰ ধুনীয়া ধুনীয়া গীত লিখিছে, কিন্তু ক'ৰবাত যেন কিবা এটা নাই,
1: নাই নাই
0: কিবা এটা নাই। আজি সানিধ্য ভূঞাই যিকেইটা গীত গাইছে বা আমাৰ হেৰি বিস্তৃত শইকীয়া যিকেইটা গীত গাইছে, বৰ ধুনীয়া, কথাবিলাকো ধুনীয়া, কিন্তু নীলোৎপল বৰাই ধৰক মাজুলীক লৈ যেনেকৈ লিখিলে, তাতে তেওঁ যেন আবেগখিনি মাজুলীত সোমাই আছে, কিন্তু এওঁলোকৰ তাত কেনেকুৱা যেন বেলেগৰ পৰা শুনিহে, তাৰমানে মাজেৰে আহে বস্তুটো, নিজৰ অভিজ্ঞতা লুপ্ত নহয়। এতিয়া আমি ৰুদ্ৰ বৰুৱাৰ এই গীতটো যদি চাওঁ, হয়েৰা জেতুকী বাই, চুলিবোৰ পকালি দাঁতবোৰ সৰালি, পৰৰ ঘৰে ঘৰে নাম গুণ গায়,

0: আজিৰ ল'ৰা ছোৱালীয়ে সেই পৰিৱেশটো দেখা নাই, বিয়াৰ সেই পৰিৱেশো নাই, সেই জেতুকৈ বিয়াও নাই, গতিকে কেনেকৈ লিখিব? সেইটো এটা কথা। ভূপেন হাজৰিকাই যেতিয়া লিখিছিল ৰিমঝিম ৰিমঝিম বৰষুণে নেপুৰ বজাই ক'ত, বৰষুণৰ শব্দ শুনিবলৈ ল'ৰা ছোৱালীৰ সময় নাই। এতিয়া বহাগৰ বৰষুণ ৰঞ্জন বুলি কৈছে, শাওনৰ বৰষুণৰ শব্দ বেলেগ অনিমান চৌধুৰীয়ে গাইছে ন, সেইবিলাক শব্দ শুনিবলৈ আজিকালি ল'ৰা ছোৱালীৰ সময়ো নাই, সেই পৰিৱেশো নাই।
1: আৰু কেতিয়াবা বুজাবৰ কাৰণে দুটা শাৰীয়ে যথেষ্ট। যেনে মই এটা উদাহৰণ দিছোঁ আপোনাৰ, কেশৱ মহন্তৰ এটা গীত চাৰু গোহাঁই গাইছিলে অন্তৰাৰ দুটা শাৰী, যে মোক যি দেখিলা তুমি ভিতৰখন নাচাবা যুমি,
0: ভিতৰখন নাচাবা যুমি,
1: তুমি কিমান ডাঙৰ কথা
0: ক'লে, কিমান ডাঙৰ কথা আছে সেই, কি যদি মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে সেউজীয়া বননিৰ বৰণেৰে থকা, বাহিৰত একেবাৰে সেউজীয়া ভিতৰটো ৰঙা,
1: গতিকে সেইটো মানে ভিতৰখন নাচাব যুমি, তুমি জাতি কুল এইবিলাক একো
0: নাচাবা, আৰু একো হেৰি নাচাবা।
1: আপুনি নিজে গীত লিখে, গতিকে বেলেগ কাক ভাল লাগে আপোনাৰ, বেলেগ গীতিকাৰ অগ্ৰজী হ'ব পাৰে বা অনুজো হ'ব পাৰে আপোনাৰ?
0: ভাল লাগে, মই শুনো, আৰু মই আচলতে গীতিকাৰ বুলি নহয়, মই সৃষ্টিটোক বেছি গুৰুত্ব দিওঁ, যে গানটো শুনি ভাল লাগিছে, লিৰিক্সখিনি খুব ভাল লাগিলে। মই এটা গান, এইটো জুবিন গাৰ্গে গাইছে, সেই গানটো বহুত দিনৰ পিছত শুনিলোঁ, আৰু বহুতে জুবিনৰ সেই গানটোৰ কথা নাজানে দেই, বৰষুণ বৰষুণ বুলি গান এটা আছে,
1: হয় হয়,
0: মানে মাঘৰে মেঘালী সন্ধ্যা, সেইটোৱে বৰষুণ, মানে টোপাল টোপাল বৰষুণো নহয় বা হেৰিও নহয়, সেই খুব খুব কম প্ৰচলিত গান এটা। গানটো শুনি মই বেলেগৰ মুখত শুনিলোঁ, আমাৰ বাঁহী বাদক অঞ্জন মেধি, অঞ্জন মেধিৰ মুখত মই এখন ফাংচনত শুনিছিলোঁ, শুনি পেলাই মই ইউটিউবত বিচাৰি বিচাৰি উলিয়ালোঁ অৰিজিন গানটোতো, জুবিনে গোৱা গানটো, গীতিকাৰ কোন নাজানো, কিন্তু ইমান ভাল লাগিলে তাৰ হেৰিকেইটা। আৰু ইফালে আমাৰ শংকুৰাজৰ যিকেইটা গীত নতুনকৈ সৃষ্টি কৰিলে, আৰু অভিয়াছলি ভূপেন হাজৰিকাটো সদায় ভূপেন হাজৰিকাৰ লিৰিক আৰু ভূপেন হাজৰিকাৰ লিৰিক্স গীতি সাহিত্য।
1: জুবিন গাৰ্গৰ গীতটো আপুনি বৰষুণ বৰষুণ বুলি ক'লে নহয় জানো,
0: এটুপি দুটুপি সৰে, এধানি এধানি সৰে, মাঘৰে মেঘালী ভৰা সন্ধ্যা,
1: আমাৰ প্ৰিয় গীতৰ ভিতৰত ধৰিব,
0: মোৰ একদম প্ৰিয় গীতৰ সেইটো।
1: আৰু আচলতে জুবিন গাৰ্গৰ গায়কীৰ কথা ক'বই নালাগে নহয় জানো,
0: মোৰো এটা গান জুবিনে গাইছিল বাৰু, মানে আচলতে মই লিখোঁতে গানটো জুবিন গাৰ্গৰ কণ্ঠ কল্পনা কৰিয়েই লিখিছিলোঁ, যে গানটো মই জুবিনৰ কাৰণেই লিখি, লিখাৰ পিছত যেতিয়া তেওঁক শুনালোঁ, সুৰটো বেলেগ এজনে কৰিলে, আমাৰ নতুন প্ৰজন্মৰ এজন উদীয়মান গায়ক, তেওঁ গপচপ হেৰিৰ বঁটাও পাইছিল, উদীয়মান গায়কৰ বঁটাও পাইছিল, শাহৰুখ প্ৰয়াস, তেওঁ কৰিলে সুৰটো, আৰু সেই সুৰটো শুনি পেলাই জুবিনে যেতিয়া গালে, গোৱাৰ পিছতে মই ভাবিলোঁ যে হয়, মোৰ শব্দকেইটাৰ মানে যিটো জাষ্টিফিকেশ্যন, সেইটো মানে জুবিনেহে দিব পাৰিলে, আৰু সেই কেতিয়াবা তেনেকুৱা হ'লে কি হয়, গীত এটা তাৰমানে কালজয়ী হৈ ৰৈ যায়।
1: সেইটোৱে আপুনি মানে ভবাতকৈ বেছিয়ে,
0: বেছি বহুত বেছি, আৰু বহুত বেছি পাই গ'লো তাৰমানে তাত,
1: সেইটো ডাঙৰ কথা আচলতে, কেতিয়াবা মানে কিছুমান গায়কৰ হাতত পৰি হয়তো সেই
0: তললৈ গুচি গ'লো, সেইটো আৰু কেতিয়াবা এনেকুৱা হয় কোনোবা এজনে সুৰ এটা দি দিয়ে, এতিয়া আমাৰ তেজপুৰৰে এজন ভাল গায়ক কামাখ্যা, তেওঁৰ কেইবাটাও গোৱা গান মই সুৰৰ ওপৰত লিখি দিছোঁ, তেওঁ সুৰটো দি দিয়ে,
1: তেনেকে লিখিছে,
0: সুৰটো দি দিয়াৰ পিছত তাত শব্দকেইটা মানে সংযোগ কৰি দিওঁ।
1: এতিয়া যিটো আমাৰ বলিউডৰ সংগীত ব্যৱস্থা বা আজিকালি আমাৰ অসমীয়াটো নিশ্চয় তেনেকুৱাই হ'ব লৈছে, আগতেতো গীতটো লিখি দিয়ে তাৰপিছত সুৰ কৰে,
0: সুৰ কৰে, এতিয়া বহুতে কিন্তু সুৰটো দি দিয়ে, গীতটো লিখি দিওঁ তাত।
1: ঠিক আছে বাৰু, ভাল লাগিছে আপোনালোকৰ কথা পাতি বাইদেউ, আচলতে বিষয়টো খুব গভীৰ আৰু এটা বৃহৎ কলেবৰ বিষয়, গতিকে ইমানখিনি কম সময়ত আমাৰ সামৰিবলৈ অসুবিধা, তথাপিও অনাগত 10 বছৰত আপুনি গীতি সাহিত্যৰ ভৱিষ্যতটো কেনেদৰে কল্পনা কৰে? সময় বহুতেই নদী বুলি কয়, গতিকে সেইমতে সলনি হৈ গৈ থাকে, তথাপিও
0: মানে এতিয়া কি ক'ম, এতিয়া গোটেই পৰিৱেশটোৱে এটা বছৰ আগলৈকে যিটো স্পীডত অসমীয়া গীতি সাহিত্য আৰম্ভ হৈছিল, যিটো গতি আৰম্ভ হৈছিল, আমি দেখিছিলোঁ বহুত নতুন নতুন, প্ৰবীণ বৰাৰ পৰা আৰম্ভ কৰি সান্নিধ্য ভূঞা, বিস্তৃত শইকীয়া, তেওঁলোকে ইমান নতুন নতুন সম্ভাৱনা কঢ়িয়াই আনিছিল, শংকুৰাজ কোঁৱৰৰ গীতখিনি গোটেইখিনি আহিছিল, কিন্তু যেতিয়া মানে গোটেই কেন্দ্ৰবিন্দুটো মানে বিচ্ছুত হৈ গ'ল, হেৰাই গ'ল, জুবিন কায়িকভাৱে নাইকিয়া হৈ গ'ল, এই গীতি সাহিত্যৰ গোটেই গতিটোত যেন এটা বাধা আহি পৰিলে, কাৰো মই একেবাৰে সঁচা কথা কৈছোঁ, মন নোযোৱা হ'ল যে কিনো হ'ব, আৰু এইখিনি যিখিনি কৰি থৈ গ'ল আমিনো আৰু ইয়াৰ পিছত কি কৰিম, কিন্তু যদি সেইখিনিতে আমি ৰৈ যাওঁ তেতিয়াহ'লে কিন্তু তেওঁৰ যিটো সপোন আছিল সেই সপোনটো কিন্তু ৰৈ যাব, গতিকে মই ভাবোঁ যে এতিয়া একদম নতুন যিটো সেইদিনা ৰিলিজ হ'ল ৰাহুল গৌতম শৰ্মাৰ গানটো জিৰণি, জিৰণি দীক্ষুৱে গোৱা গানটো, জিৰণিয়ে কিন্তু আকৌ নতুন এটা গতি টাৰ্ণিং পইণ্ট এটা লৈ আহিছে, তাৰমানে যে তেনেকুৱা গান হয়তো আৰু 10 বছৰৰ পিছত আৰু বহুতখিনি সৃষ্টি
1: হ'ব, মানে স্বীকাৰ কৰিবই লাগিব যে দীক্ষুৰ যিটো গায়কীটো মানে
0: গায়কী
1: মানে গম পোৱা নাছিল এনে ধৰণৰ গীতো গাব পাৰে।
0: আৰু এটা ডাঙৰ কথা, দীক্ষুৰ যিটো শাস্ত্ৰীয় সংগীতৰ ওপৰত যিটো তেওঁৰ জ্ঞান, যিটো চৰ্চা, সেই চৰ্চাই গীতটো বহুত ওপৰলৈ গৈছে,
1: আৰু সেইটো লাগে কিন্তু আচলতে আমাৰ
0: নতুন প্ৰজন্মৰ, সেইটোৱে ডাঙৰ দুখ ন, শাস্ত্ৰীয় সংগীত নিশিকে নিশিকে চিধা গানটো গাবলৈ যায়,
1: সেইকাৰণেই সেই যিটো ৰেকৰ্ডেড ছং আৰু সেইটো যেতিয়া লাইভ পাৰফৰ্মেঞ্চ কৰে
0: তেওঁলোকে নোৱাৰে, পাৰ্থক্য ষ্টেজত নোৱাৰে,
1: গতিকে এইটো মানে এটা শুভ লক্ষণ নহয় আচলতে ক'ব গ'লে।

0: কিন্তু জিৰণিটোৱে বৰ বিৰাট সম্ভাৱনা কিন্তু বহুত কঢ়িয়াই আনিছে,
1: হয় হয়,
0: বৰ ভাল লাগিছে।
1: সঁচাকৈ মানে সুন্দৰ গায়কী আৰু গোটেই সুৰ, তেওঁলোকৰতো কম্পজিচনটো কথা ক'বই নালাগে,
0: ক'বই নালাগে, আৰু কথাখিনিও বৰ ধুনীয়া আছে, তাৰ গদ্যখিনি বৰ ধুনীয়া।
1: বাইদেউ, এই কথাখিনি আমি আজি আলোচনা কৰিলোঁ, ডিজিটেল যুগত আমাৰ অসমীয়া গীতি সাহিত্যৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বান, এটা বিষয়টো আচলতে খুব আলোচ্য বিষয়, আমাৰ মানে খুব জৰুৰী কথাখিনি আচলতে আজিৰ তাৰিখত, এইটো মানে খুব প্ৰাসংগিক কথা এটা, কাৰণ এতিয়া ডিজিটেল যুগতে আমি বাস কৰি
0: আছো
1: আৰু আচলতে আমি সহায় ল'বও লাগিব AI হওক আজিৰ দিনত, কিন্তু গঠনমূলকভাৱে বা তাৰ পৰা এটা ভাল দিশটো ল'ব লাগিব আমি। এতিয়া AIক আমি সুৰ কৰিবলৈ এৰি দিলে নহ'ব বা গাবল দিলে নহ'ব, নহয় জানো?
0: মই এটা পৰীক্ষা চলাইছিলোঁ বাৰু নিজে, কাৰণ চবেই যেতিয়া আগবাঢ়িছে মাজতে খুব দিলে এটা এই নদী মোৰ প্ৰথম ভাল পোৱাৰে উলিয়ালে, AIটো উলিয়ালে, তাৰপিছতে দেখিলোঁ চাওঁচোন দি চাওঁ লিৰিক্সখিনি লিখি পেলাই AIক সুৰ কৰিবলৈ দিলোঁ, সুৰটো কৰি দিলে, কৰি দিয়াৰ পিছত তিনিবাৰমান দিলোঁ, তিনিবাৰমান দিয়াৰ পিছত এটাই কিবাৰ বেলেগ বেলেগ হৈছে, বেলেগ বেলেগ হোৱাৰ পিছত মই কৈছোঁ নহয় আমি এইটো বেছটো লৈ পেলাই ইয়াৰ ওপৰত আকৌ মোৰ নিজস্ব কিছু বস্তু সোমাব পাৰোঁ, দেখোন ভাল সুৰকাৰ এজনে নিজস্ব কিছু বস্তু তাত সংযোগ কৰিব পাৰিব, আৰু সেইটো কৰিবলৈ গৈ পেলাই মই এজনক এইটো সেইটো দি থৈছোঁ বাৰু, যে এইটো মই মানে বেছটোহে দিছোঁ, এই খেৰৰ জুমুঠিটো দিছোঁ, ইয়াত তুমি কি কাপোৰ পিন্ধোৱা, কি ৰং সানা, কি অলংকাৰ পিন্ধোৱা, এইটো তোমাৰ কথা, কিন্তু প্ৰতিভাখন ধুনীয়া হ'ব লাগিব। এতিয়া সেইটো কৰি আছে, নাজানো কিমানখিনি গৈ পেলাই হ'ব লাগে, তেনেকে কিন্তু আমি কিছু পাৰো কৰিব, সহায় লৈ পেলাইও আৰু নিজস্বতা সানিব পাৰোঁ তাত।
1: ঠিক আছে বাইদেউ, আজি ভাল লাগিল, হয়তো আমাৰ এই আলোচনাই বহুতকে উপকৃত কৰিব, আৰু যিখিনি আলোচনা কৰিলোঁ শ্ৰোতাসকলে হৃদয়ংগম কৰি সেইমতে নতুন নতুন গীত সৃষ্টি কৰিবলৈ যিসকল অনুৰাগী আৰু তেওঁলোকে আগবাঢ়িব, আৰু আপুনি ব্যস্ত সময়সূচীৰ মাজতে আহি আকাশবাণী তেজপুৰক এই সময়খিনি দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ।
0: ধন্যবাদ জনাইছোঁ, মোৰ ভাল লাগিল আহি, আৰু আশা কৰিম যাতে গীতি সাহিত্যক আলোচনাৰ মাজলৈ উলিয়াই আনিবলৈ আৰু নতুন নতুন প্ৰয়াস হওক।
1: ধন্যবাদ বাইদেউ। ইমান পৰে শ্ৰোতাসকলে সাহিত্য কানন অনুষ্ঠানটিত ডিজিটেল যুগত অসমীয়া গীতি সাহিত্যৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বান শীৰ্ষক বিষয়টিৰ আধাৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশিষ্ট গীতিকাৰ কবি ডক্টৰ বিনীতা বৰা দেৱচৌধুৰীৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।
2: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা।

শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত আগবঢ়াবলৈ লোৱা হৈছে জুবিন গাৰ্গৰ কণ্ঠৰ হিন্দী বোলছবিৰ কেইটামান গীত। পুনতে শুনাবলৈ লোৱা হৈছে শিল্পীৰ কণ্ঠৰ এই গীতটি।

সেয়া আছিল কৃষ্টি বোলছবিত জুবিন গাৰ্গ আৰু সংগীসকলৰ কণ্ঠৰ গীত। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে নাকাব বোলছবিত জুবিন গাৰ্গ আৰু সংগীসকলৰ কণ্ঠৰ এই গীতটি।

ইমানপুৰে শ্ৰোতাসকলে জুবিন গাৰ্গৰ কণ্ঠৰ হিন্দী বোলছবিৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10:30:22। ইয়াৰ লগে লগে অন্ত পৰিলে আমাৰ আজিৰ অধিৱেশন। কাইলৈ আমাৰ অধিৱেশন মুকলি কৰা হ'ব 5:23। আমাৰ আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ সেৱাত আছিল বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই আৰু প্ৰতীক্ষা খনিকৰ। ট্ৰান্সমিটত আছিল নিৰঞ্জন বড়ো আৰু পৰিবহণত নয়ন তৈবাৰী। পুনৰ আপোনালোকৰ মংগলময় কামনা কৰি প্ৰচাৰণ সহযোগী ৰূপলী বৰাৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা মই ত্ৰৈলোক্য বৰাই বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।